সুপ্রভাত, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি বৃহস্পতিবাৰ 1433 বাস্কৰাব্দৰ আহাৰ মাহৰ 24 দিন, 1948 শকাব্দৰ আহাৰ মাহৰ 18 দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 9 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 45 ছেকেণ্ড গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত প্ৰেৰণা খনিকৰ, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, ফটিক চন্দ্ৰ বৰ্মন, হৰমোহন বৰ্মন আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিপুল কলিতা, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত আছোঁ মই বিনীতা ডেকা। এতিয়া নিবেদন কৰা হৈছে বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হল ক্ৰমে গুণীন্দ্ৰনাথ ওজাৰ কণ্ঠৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, ধনদা পাঠকৰ কণ্ঠৰ লোকগীত, ইজ্জত সিঙৰ কণ্ঠৰ ভক্তিমূলক গীত, প্ৰীতিশ্ৰী নাথ আৰু সংগীসকলে গোৱা চিয়া গীত আৰু মিতালী চৌধুৰীৰ কণ্ঠৰ ভজনেৰে

0: আৰু তাইৰ ল'ৰা ছোৱালীক প্ৰাণে পণে পোহপাল দি পাপ ক্ষয় নকৰা হ'লেই তেওঁৰ মুখত নাৰায়ণ নাম ওলাবলৈ পালেহেঁতেন কেনেকৈ। গতিকে সন্যাসশ্ৰমতকৈ গৃহশ্ৰম নিশ্চয় শ্ৰেষ্ঠ। যুঁজ জীৱনৰ সহজাত বৃত্তি, কিন্তু এই যুঁজ হ'ব লাগে সদায় অসৎ বৃত্তিৰ বিৰুদ্ধে। লক্ষ্যস্থানতকৈ যাত্ৰাহে অধিক লাগতিয়াল। কোৱা হয় বোলে লোকলৈ বুলি গছ ৰোৱা মানুহজনেই পোন প্ৰথমে জীৱনৰ উদ্দেশ্যৰ সঁহাৰি পাইছিল। গতিকে যিয়ে যাত্ৰাপথ চিনি পায় তাৰ লক্ষ্যস্থানৰ চিন্তা নাই, আৰু যি এবাৰ লক্ষ্যস্থানৰ সন্ধান পাইছে তাৰ জীৱনত কোনো পৰাজয়ৰ ভয় নাই, কিয়নো তেওঁক দেখি পৰাজয় নিজেই পৰাজিত হ'ব। বায়ুৰ বাধা নহ'লে চৰাই উৰিব নোৱাৰে, পানীৰ বাধা নহ'লে মাছে সাঁতুৰিব নোৱাৰে। এতেকে বাধা গতিৰ অন্তৰাই নহয়, বৰঞ্চ সহায়ক। তেনেকৈ কোনোবাই যদি সঁচাকৈ ঈৰ্ষা কৰে, সিও শুভ লক্ষণ। যিহেতুকে বিশেষ উচ্চ স্তৰলৈ নুঠিলেই কোনো ঈৰ্ষাৰ পাত্ৰ হ'ব নোৱাৰে। অৱশ্যে অনুপযুক্ত সমালোচনাক মনত ঠাই দিব নালাগে।
1: আজিৰ মুকুতামালা ডিম্বেশ্বৰ নেওগৰ রচনাৰ পৰা লোৱা হ'ল।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: বিদ্যার্থীর অনুষ্ঠান। প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক দিলীপ বৰুৱা আৰু সংগীসকলৰ কণ্ঠৰ টোকাৰী গীত।

দিলীপ বৰুৱা আৰু সংগীতবৃন্দই গোৱা টোকাৰী গীতকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক হিন্দী ছবিৰ পৰা লোৱা কেইটিমান ভজন। প্ৰথমে এয়া ঘৰানা ছবিৰ ভজন, মহম্মদ ৰফি, আশা ভোছলে আৰু সংগীতসকলৰ কণ্ঠত।

হিন্দী ছবিৰ পৰা লোৱা ভজন শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ আমাৰ প্ৰেম ছবিৰ লতা মংগেশকাৰৰ কণ্ঠৰ ভজন।

নিশা দহ বজাত এটি আলোচনা বিষয় অসমত প্ৰত্নতাত্ত্বিক পৰ্যটন। ইয়াত ভাগ ল'ব স্বপ্ননীল বৰুৱা, ডক্টৰ দীপিৰেখা কোহলি আৰু ডক্টৰ প্ৰণৱজ্যোতি শৰ্মাই। আগ ধৰিব ঋতুপৰ্ণ দাসে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত ভূমিকম্প প্ৰতিৰোধী ঘৰ নিৰ্মাণ, এই বিষয়ে আলোচনা কৰিব জ্যোতিৰিন্দ্ৰ খাটনিয়াৰ আৰু আয়ুষ আগৰৱালে। আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ 12:30 বজাত আইদেউৰ বুলনি অনুষ্ঠানত

ঘৰৰ ছাদ আৰু বেলকনিৰ বাগিচা, এই বিষয়ে জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ নাছিমা ৰহমানৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ জোনালী বৰুৱাৰ। পুৱা 7:30 বজাত অভিলেখাগাৰৰ পৰা নবকান্ত বৰুৱাৰ বিষয়ে যুগুতোৱা অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বিয়লি 5:45 বজাত শিক্ষকৰ অনুষ্ঠানত আবুল লেইছৰ কথিকা টিচিং এইডৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। সন্ধিয়া 6:10 বজাত কৃষিজগত অনুষ্ঠানত জীৱাণুসাৰ আৰু নেনোসাৰৰ বিজ্ঞানসন্মত প্ৰয়োগ, এই বিষয়ে আলোচনাত ভাগ ল'ব ডক্টৰ মেৰী সাধনা শৰ্মা আৰু কংকু ডেকাই। আত ধৰিব মানৱজ্যোতি বৰাই। প্ৰযোজনা উৎপল বৰাৰ।

সন্ধিয়া 7:20 সংস্কৃত কথিকাৰ অনুষ্ঠানত উমাকান্ত দেৱশৰ্মাৰ কথিকা ভূপেন হাজৰিকা মহোদয়স্য অৱদানম। 7:30 ফিফা বিশ্বকাপ 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:25 কাঞ্চনৰ হিন্দী কথিকা মেডিয়ামে নাৰী কি ছবি। 6:55 জ্ঞান বিজ্ঞান পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানৰ শিল্পী সংগীতা কাকতি, শান্তনু গোস্বামী, বিজয়লক্ষ্মী দাস, আৰিফুল হক আৰু গীতাঞ্জলি শৰ্মা বৰা। 9:15 জিলাৰ ৰেহৰূপ, 9:20 লাইভ ফোন ইন কল্পতৰু, 10:00 মাটিৰ গান, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। 11:05 পৰাগমালা লাইভ, 11:30 আমাৰ যুৱবাণীৰ পৰা গীতেৰে কথাৰে আগবঢ়াব ভাৰ্গৱ কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, 1:10 আৰু সন্ধিয়া 7:45 মিতালী দেৰ কণ্ঠৰ আধুনিক গীত, 1:20 গোবিন্দ চন্দ্ৰ বৰুৱাৰ আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি, 1:35 অনিল কুমাৰ শইকীয়াৰ বাঁহীবাদন, 1:50 অন্তৰা চৌধুৰীৰ কণ্ঠৰ লোকগীত। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 তৰালী শৰ্মাৰ কণ্ঠৰ গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান। 6:40 আৰু 7:05 বৃন্দগান, 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, 9:30 গজলৰ অনুষ্ঠান। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

আজি সন্ধিয়া 7:20 পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় নতুন দিল্লীৰ স্নাতক অভিনেতা পৰিচালক ভাস্কৰ বৰুৱা, আঁত ধৰিব প্ৰাঞ্জিত প্ৰীতম কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:20 পৰা।

0: অগ্নিযুগৰ গান,
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত,
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: গড়, ভারতীয় এশিঙীয়া গড় অসমৰ জাতীয় প্রাণী। বিশ্বত পোৱা প্রায় 3,350টা ভারতীয় এশিঙীয়া গড়ৰ 75% অসমত পোৱা যায়। আজিৰ পৰা প্ৰায় 40 নিযুত বছৰ আগতে পৃথিৱীত গড়ৰ পূৰ্বপুৰুষসকলে বাস কৰিছিল। দক্ষিণ আৰু দক্ষিণ পূব এছিয়াৰ মূলতঃ তেৰাই ঘাঁহনি অঞ্চল অৰণ্য আদ্ৰভূমিতেই এই স্তন্যপায়ী প্ৰাণীবিধৰ বাসস্থান। গড়ৰ দৃষ্টিশক্তি দুৰ্বল, কিন্তু ঘ্ৰাণশক্তি অতি প্ৰবল। গড়ৰ দাঁত যথেষ্ট শক্তিশালী, চোকা আৰু দীঘল। গড়ে ঘণ্টাত 40 কিলোমিটাৰ বেগেৰে দৌৰিব পাৰে। আনহাতে ইহঁতে প্ৰয়োজনত খুব ভালদৰে সাঁতুৰিবও পাৰে। আমাৰ ঐতিহ্য সংস্কৃতিৰ বাহক এই গড়, যাক লৈ আমি গৌৰৱ কৰোঁ। গুৰুত্বপূৰ্ণ কথা যে ভাৰতীয় সংবিধানে অনুচ্ছেদ 51A(g)ৰ জৰিয়তে সকলো নাগৰিকৰ ওপৰত পৰিৱেশ বন্যপ্ৰাণীৰ সুৰক্ষাৰ দায়িত্ব ন্যস্ত কৰিছে। গতিকে এজন ভাৰতীয় নাগৰিক হিচাপে আমি সকলোৱে গড়ৰ লগতে আন বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰাটো কৰ্তব্য হিচাপে গণ্য কৰিব লাগে। গড়ৰ স্বভাৱ আৰু আচৰণ অতি নিৰ্জু প্ৰকৃতিৰ। দুকমোকালিত সন্ধিয়াৰ ঠিক আগে আগে আৰু নিশাৰ ভাগত গড়ক অতি সক্ৰিয় ৰূপত দেখা পোৱা যায়। দিনৰ

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যোগদান আগবঢ়ালে প্রবাল কুমার শর্মায়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in।

আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানেজৰ সৈতে আলোচনাত মিলিত হ'ব। নতুন দিল্লীত অনুষ্ঠিত ভাৰত আৰু ম্যানমাৰৰ মাজৰ 23 সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকত দ্বিপাক্ষিক নিৰাপত্তা সহযোগিতাৰ বিষয়ত পৰ্যালোচনা কৰা হয়। ইৰাণৰ সামৰিক ঘাটিকে ধৰি অন্যান্য স্থানক লক্ষ্য কৰি প্ৰত্যাক্ৰমণ চলোৱা হৈছে বুলি আমেৰিকাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। উইম্বলডন জুনিয়ৰ্ছত বিগত 36 বছৰত ল'ৰাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে অৰ্ণৱ পাপৰকাৰে ইতিহাস ৰচনা কৰিছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানেজৰ সৈতে আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাৰ মাজৰ আলোচনাই বাণিজ্য, প্ৰতিৰক্ষা, গুৰুত্বপূৰ্ণ প্ৰযুক্তি, শিক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে ভাৰত অষ্ট্ৰেলিয়াৰ ব্যাপক কৌশলগত অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। শ্ৰীমোদীয়ে এই ভ্ৰমণকালত ভাৰত অষ্ট্ৰেলিয়া মুখ্য কাৰ্যবাহী বিষয়াসকলৰ মঞ্চত অংশগ্ৰহণৰ লগতে দুয়োখন দেশৰ ব্যৱসায়ী নেতাসকলক উদ্দেশ্যি ভাষণ দিব। তেওঁ লগতে মেলবৰ্ণত আয়োজিত এটা অনুষ্ঠানত প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময়ও কৰিব। উল্লেখযোগ্য যে ত্ৰিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ইণ্ডোনেছিয়া ভ্ৰমণ সামৰি শ্ৰীমোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে কালি সন্ধিয়া অষ্ট্ৰেলিয়াত উপস্থিত হয়। ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্ৰধানমন্ত্ৰী মোদীক নৃত্য গীতেৰে মেলবৰ্ণত আদৰণি জনায়। অষ্ট্ৰেলিয়াত থকা ভাৰতৰ উচ্চায়ুক্ত নাগেশ সিঙে কয় যে এটা দশকত তৃতীয়বাৰলৈ শ্ৰীমোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণে বিগত বৰ্ষসমূহত দেশখনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় হোৱাকেই প্ৰতিফলিত কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ভাৰত আৰু ম্যানমাৰৰ মাজৰ 23 সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকৰ কালি সামৰণি পৰে। দুদিনীয়াকৈ আয়োজিত এই বৈঠকত দুয়োখন দেশে দ্বিপাক্ষিক নিৰাপত্তা সহযোগিতা আৰু দ্বিপাক্ষিক আলোচনাৰ অধীনত অগ্ৰগতিৰ পৰ্যালোচনা কৰে। গৃহমন্ত্ৰালয়ে প্ৰকাশ

0: কৰা মতে দুয়োখন দেশে সন্ত্ৰাসবাদ, উগ্ৰবাদ, মাদক দ্ৰব্য আৰু অস্ত্ৰ শস্ত্ৰ সৰবৰাহ, মানৱ সৰবৰাহ, বন্যপ্ৰাণী সৰবৰাহ, চাইবাৰ অপৰাধ তথা অন্যান্য সংগঠিত অপৰাধকে ধৰি আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ বিৰুদ্ধে কাম কৰাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিষয়ত আলোচনা কৰে। দুয়োপক্ষই লগতে উমৈহতীয়া নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহ সমাধান কৰাৰ বাবে ক্ষমতা গঢ়ি তোলা আৰু চোৰাংচোৱা তথ্যসমূহ আদান প্ৰদানৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে। এই বৈঠকে দুয়োখন দেশৰ দীৰ্ঘদিনীয়া মিত্ৰতা তথা অংশীদাৰিত্বৰ প্ৰয়োজনীয়তা পুনৰ নিশ্চিত কৰাৰ উপৰি উমৈহতীয়া স্বাৰ্থৰ বাবে সহযোগিতা শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাও নিশ্চিত কৰে। বৈঠকত ভাৰত ম্যানমাৰ সীমান্তৰ বৰ্তমানৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে সীমান্ত অঞ্চলত শান্তি, স্থিৰতা আৰু সুৰক্ষা বৰ্তাই ৰখাৰ প্ৰয়োজনীয়তা পুনৰ নিশ্চিত কৰা হয়। দুয়োখন দেশে কানাডান মাল্টিমডেল ট্ৰানজিট ট্ৰান্সপৰ্ট প্ৰকল্প আৰু ভাৰত ম্যানমাৰ থাইলেণ্ড ত্ৰিপাক্ষিক ঘাইপথ সম্পূৰ্ণ কৰাৰ দিশত সহযোগিতাৰে কাম কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। বৈঠকত ভাৰতীয় প্ৰতিনিধিসকলক গৃহ সচিব গোবিন্দ মোহনে নেতৃত্ব দিয়াৰ বিপৰীতে ম্যানমাৰৰ প্ৰতিনিধি দলক দেশখনৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ উপমন্ত্ৰী মেজৰ জেনেৰেল মিন থুৱে নেতৃত্ব দিয়ে। ইৰাণে হৰ্মুজ প্ৰণালীত জাহাজৰ ওপৰত আক্ৰমণ চলোৱাৰ পিছদিনাই আমেৰিকাৰ সামৰিক বাহিনীয়ে ইৰাণত পুনৰ আক্ৰমণ চলাইছে। ইৰাণৰ সামগ্ৰিক ঘাটি আৰু ইয়াৰ সৈতে জড়িত স্থানসমূহ লক্ষ্য কৰি আক্ৰমণ চলোৱা হৈছে বুলি কালি আমেৰিকাই আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এই আক্ৰমণৰ কেইঘণ্টামান পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ আক্ৰমণৰ পাছত দুয়ো দেশৰ মাজত চলি থকা যুদ্ধবিৰতিৰ সমাপ্তি ঘটা বুলি উল্লেখ কৰি অধিক কঠোৰ ব্যৱস্থা গ্ৰহণৰ ভাবুকি দিছিল। লক্ষণীয়ভাৱে ইৰাণৰ সৈতে কূটনৈতিক আলোচনা আৰু সামৰিক প্ৰত্যুত্তৰৰ ক্ষেত্ৰত ট্ৰাম্পে প্ৰায় পৰস্পৰ বিৰোধী বাৰ্তা প্ৰদান কৰি আহিছে। বুধবাৰে তেওঁ পুনৰ ইৰাণৰ বিৰুদ্ধে আক্ৰমণৰ ইংগিত দিছিল যদিও এই সংঘৰ্ষৰ পৰিণতি সুদূৰপ্ৰসাৰী নহ'ব বুলিও আশা প্ৰকাশ কৰিছিল। ইপিনে ইৰাণৰ স্থানীয় সংবাদ মাধ্যমসমূহে দেশখনৰ দক্ষিণ উপকূলীয় চহৰসমূহত শক্তিশালী বিস্ফোৰণৰ শব্দ শুনা পোৱা বুলি প্ৰতিবেদন প্ৰকাশ কৰিছে।
1: I think it's over. I don't want to deal with them anymore. They're led by sick people. They're vicious, violent people. And if they had a nuclear weapon, they'd use it. As far as I'm concerned, it's over. I'll speak to our negotiators. They want to negotiate. They're good people. Steve Witkoff, Jared Kushner. But they have to come back to me. As far as I'm concerned, it's just a waste of time dealing with them. They're liars. We make a deal. Everyone's agreed. No nuclear weapon. They go outside, talk to the press. They say, we never even talked about it. I'll let our wonderful negotiators keep talking if they want. But I don't like these people.
0: কেন্দ্ৰীয় চৰকাৰে তামিলনাডুৰ কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৰাজ্যখনৰ পৰা খোপ্ৰা আৰু তোতাপুৰি আম ক্ৰয় কৰাৰ বাবে অনুমোদন জনাইছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি এই পদক্ষেপৰ জৰিয়তে উৎপাদকসকলে তেওঁলোকৰ সামগ্ৰীৰ উপযুক্ত মূল্য লাভ কৰিব আৰু বজাৰৰ অস্থিৰতাৰ পৰা সুৰক্ষা পাব। তামিলনাডু চৰকাৰৰ প্ৰস্তাৱৰ ভিত্তিত কেন্দ্ৰই এই অনুমোদন প্ৰদান কৰিছে। এই সিদ্ধান্তৰ অধীনত ৰাজ্যখনৰ পৰা 87,000 মেট্ৰিক টনতকৈ অধিক খোপ্ৰা সংগ্ৰহ কৰা হ'ব। এই সমগ্ৰ ক্ৰয় প্ৰক্ৰিয়া মূল্য সমৰ্থন আঁচনিৰ অধীনত ন্যূনতম সমৰ্থন মূল্যত সম্পন্ন হ'ব। অনুমোদন জনোৱা এই খোপ্ৰা ক্ৰয়ৰ মূল্য 1,000 কোটি টকাতকৈ অধিক। ইয়াৰ লগতে MIS অৰ্থাৎ বজাৰ হস্তক্ষেপ আঁচনিৰ অধীনত চলিত বৰ্ষত তামিলনাডুৰ পৰা 96,000 মেট্ৰিক টনতকৈ অধিক তোতাপুৰি আম ক্ৰয়ৰ বাবেও চৰকাৰে অনুমোদন দিছে আৰু প্ৰতি কুইণ্টলৰ বাবে বজাৰ হস্তক্ষেপ মূল্য 1,000 টকাতকৈ অধিক ধাৰ্য কৰা হৈছে। এই ব্যৱস্থাৰ মূল লক্ষ্য হৈছে আম খেতিয়কসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰা তথা বজাৰত হঠাতে দাম হ্ৰাস পোৱাৰ ফলত হোৱা লোকচানৰ পৰা হাত সৰাটো সুনিশ্চিত কৰা। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আজি ওড়িশাৰ ভুৱনেশ্বৰলৈ যাব। এই ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ভুৱনেশ্বৰত থকা ওড়িশা কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ মুকলি সমুদ্ৰৰ মৎস্য পালনৰ বাবে প্ৰাধিকৰণ পত্ৰ জাৰি কৰাৰ শুভাৰম্ভণি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ লগতে ওড়িশাৰ গভীৰ সমুদ্ৰত মাছ ধৰাৰ নথিও মুকলি কৰিব। পাছত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ভুৱনেশ্বৰত ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ 15 সমাৱৰ্তন সমাৰোহত ভাগ ল'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি নিশা 10 বজাত খেলখন আৰম্ভ হ'ব। শৃংখলাত সম্প্ৰতি 2-0 পিছপৰি থকা ভাৰতৰ বাবে আজিৰ খেলখনত জয় অত্যন্ত প্ৰয়োজনীয়। ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলত 125 ৰানত পৰাজিত হোৱাৰ পাছত অধিনায়ক শ্ৰেয়াস আয়াৰ আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ যথেষ্ট চাপত আছে। ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড

0: স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। শুকুৰবাৰে হ'বলগীয়া প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ডেৰ বজাত আৰম্ভ হ'ব। স্পেইন শনিবাৰ নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ সন্মুখীন হ'ব। একেদৰে প্ৰথমবাৰলৈ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰা নৰৱে অহা দেওবাৰে ইংলেণ্ডৰ আৰু আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উইম্বলডন জুনিয়ৰ্ছত বিগত 36 বছৰত ল'ৰাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে আৰ্ণৱ পাপাৰকাৰে ইতিহাস ৰচনা কৰিছে। 18 বছৰীয়া পাপাৰকাৰে প্ৰি কোৱাৰ্টাৰ ফাইনেলত জাপানৰ ৰায়ো টাবাটাক 6-2, 6-1 ছেটত পৰাস্ত কৰে। পাপাৰকাৰে ইয়াৰ পূৰ্বৰ দুটা ৰাউণ্ডত গ্ৰেট ব্ৰিটেইনৰ জোশুৱা ক্ৰেজ আৰু আমেৰিকাৰ কেটন হান্সেক পৰাস্ত কৰিছিল। খেলুৱৈগৰাকীয়ে কোৱাৰ্টাৰ ফাইনেলত আজি আমেৰিকাৰ জৰ্ডান লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে 1954 চনত ৰামানাথন কৃষ্ণন, 1979 ৰমেশ কৃষ্ণন আৰু 1990 চনত লিয়েণ্ডাৰ পেজকে ধৰি কেৱল 3গৰাকী ভাৰতীয়ই উইম্বলডন জুনিয়ৰৰ ল'ৰাৰ ছিংগলছৰ খিতাপ জয় কৰিছে। জাকাৰ্টাত অনুষ্ঠিত 19 আৰু 23 বছৰ অনুৰ্ধৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় মহিলা বক্সাৰসকলে শক্তিশালী প্ৰদৰ্শন অব্যাহত ৰাখিছে। প্ৰতিযোগিতাখনৰ 23 বছৰ শাখাত কালি কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহৰ অন্তত ভাৰতৰ 9গৰাকী খেলুৱৈয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰি পদক সুনিশ্চিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানেজৰ সৈতে আলোচনাত মিলিত হ'ব। নতুন দিল্লীত অনুষ্ঠিত ভাৰত আৰু ম্যানমাৰৰ মাজৰ 23সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকত দ্বিপাক্ষিক নিৰাপত্তা সহযোগিতাৰ বিষয়ত পৰ্যালোচনা কৰা হয়। ইৰাণৰ সামৰিক ঘাটিকে ধৰি অন্যান্য স্থানক লক্ষ্য কৰি প্ৰত্যাক্ৰমণ চলোৱা হৈছে বুলি আমেৰিকাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। উইম্বলডন জুনিয়ৰ্ছত বিগত 36 বছৰত ল'ৰাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে আৰ্ণৱ পাপাৰকাৰে ইতিহাস ৰচনা কৰিছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া টি20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। আমাৰ এতিয়া বাতৰি মানি পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে লিচিনিয়া বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

জন ৰাস্কিনে কৈছিল, প্ৰতিটো সূৰ্যোদয় জীৱনৰ আৰম্ভণি আৰু প্ৰতিটো সূৰ্যাস্ত জীৱনৰ শেষ বুলি ধৰি লৈ প্ৰতিজন ব্যক্তিয়ে নিজৰ বাবে জ্ঞান আৰু শক্তি আহৰণ কৰাৰ উপৰিও পৰোপকাৰী কামৰ খতিয়ান ৰাখি যাব লাগে। প্ৰিয় শ্ৰোতা, অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনক অচ্যুত লহকৰৰ আজি উপজা দিন। 1931 চনৰ 9 জুলাই তাৰিখে পাঠশালাত জন্মগ্ৰহণ কৰা অচ্যুত লহকৰে বজালী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতালৈ যায় আৰু তাৰে ছেইণ্ট পল কলেজত বাণিজ্য শাখাত নামভৰ্তি কৰে। কিন্তু পঢ়া সমাপ্ত নকৰি পাঠশালালৈ ঘূৰি আহে আৰু বজালী মহাবিদ্যালয়ৰ পৰা IA পাছ কৰে। পুনৰ তেওঁ কলিকতালৈ BA পঢ়িবলৈ যায়। BA পঢ়ি থকাৰ সময়তে তেওঁ পাৰিশ্ৰমিক ভিত্তিত অনুবাদকৰো কাম কৰিছিল। আমেৰিকান এম্বেছিৰ লগত হোৱা বন্দোবস্ত অনুসৰি তেওঁ আব্ৰাহাম লিংকন, গণতন্ত্ৰ আদি কেইবাখনো গ্ৰন্থ অনুবাদ কৰি দিছিল। তাৰ পাছত তেওঁ পুনৰ ঘৰলৈ ঘূৰি আহি ইতিমধ্যে তেওঁৰ ভাতৃ সদানন্দ লহকৰে প্ৰতিষ্ঠা কৰা নটৰাজ অপেৰাক এক নতুন ৰূপ দিবলৈ প্ৰয়াস কৰে। এই পৰীক্ষামূলক প্ৰয়াসৰ সফল প্ৰতিফলন হিচাপে 1963 চনত ভ্ৰাম্যমান নটৰাজ থিয়েটাৰৰ জন্ম হয়।

বিশ্বজিৎ লহকৰে তেওঁৰ আত্মজীৱনীত উল্লেখ কৰিছে যে অপেৰাৰ কিছুমান ধাৰা তেখেতে ভাল নাপাইছিল আৰু সেইকেইটা সলনি কৰিবলৈ যাওঁতেই এটা নতুন অনুষ্ঠানৰ জন্ম হ'ল। তেখেতে ভাল নোপোৱা বিষয়কেইটা আছিল পুৰুষৰ দ্বাৰা নাৰী চৰিত্ৰৰ অভিনয়, ভাষাৰ ভুল উচ্চাৰণ, সুৰত গঠা সংলাপ আৰু অনুদিত নাটকৰ পয়োভৰ, য'ত অসমৰ পটভূমি ব্যৱহাৰ কৰা নহৈছিল। তেখেতে বিচাৰিছিল আধুনিক গদ্য সাহিত্যৰ ৰীতিত নাটকৰ বচন হওক আৰু নাটক হওক মৌলিক আৰু অসমৰ পটভূমিৰ। তাৰ বাহিৰেও এই অনুষ্ঠানটিৰ যোগেদি তেখেতে শিল্পীৰ পেচাদাৰী দিশটো টনকিয়াল কৰি ৰখাত গুৰুত্ব দিছিল। সেইবাবেই ভ্ৰাম্যমান থিয়েটাৰে প্ৰথমৰ পৰাই বাণিজ্যিক ভিত্তিত নাট প্ৰদৰ্শন কৰাত গুৰুত্ব দিছিল বুলি তেখেতে আত্মজীৱনীত উল্লেখ কৰিছে, আৰু যাৰ বাবে তেওঁ পোহৰ নিক্ষেপণৰ পদ্ধতি, শব্দযন্ত্ৰ ব্যৱহাৰত নতুনত্ব আৰু অন্যান্য চমকদাৰী কলাকৌশল ব্যৱহাৰ কৰি ভ্ৰাম্যমানক যাত্ৰা অপেৰাতকৈ পৃথক কৰি দেখুওৱাত গুৰুত্ব দিছিল। সমগ্ৰ অসম পৰিভ্ৰমণ কৰি নাটক দেখুৱাবলৈ যাওঁতে আহিব পৰা অসুবিধালৈ চাই তেখেতে অস্থায়ী আৰু কঢ়িয়াই লৈ ফুৰিব পৰা মঞ্চ, প্ৰেক্ষাগৃহ, দৰ্শক বহাৰ আসন আদি লৈ ফুৰোৱাৰ ব্যৱস্থা কৰিছিল, যাৰ বাবে ভ্ৰাম্যমান থিয়েটাৰ এটা অনন্য অনুষ্ঠান হিচাপে গঢ় লৈ উঠিল। কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা, অতুল চন্দ্ৰ হাজৰিকা বঁটা লাভ কৰা এইগৰাকী ভ্ৰাম্যমান থিয়েটাৰৰ জনক অচ্যুত লহকৰৰ পৰলোক প্ৰাপ্তি হয় 2016 চনৰ 12 জুন তাৰিখে। সংস্কৃত পণ্ডিত, শিক্ষাবিদ, ৰাজনীতিবিদ বিশ্বনাৰায়ণ শাস্ত্ৰীৰ আজি স্মৃতি দিৱস। 1987 চনত সংস্কৃত ভাষাৰ সাহিত্য একাডেমী বঁটা লাভ কৰা বিশ্বনাৰায়ণ শাস্ত্ৰীৰ জন্ম হয় লখিমপুৰ জিলাত। তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ক্ৰমে আইএ পৰীক্ষাত আৰু স্নাতক পৰীক্ষাত ডিষ্টিংচনসহ উত্তীৰ্ণ হয়। তাৰ পাছত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত সাহিত্যত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰে। সেই বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ সন্মানীয় ডিলিট উপাধিও লাভ কৰে। বিহপুৰীয়াৰ লোহিত দিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলা বিশ্বনাৰায়ণ শাস্ত্ৰীয়ে পৰৱৰ্তী সময়ত কেইবাখনো মহাবিদ্যালয়ত অসমীয়া সংস্কৃত আৰু ভাৰতীয় ইতিহাসৰ প্ৰবক্তাৰূপে কাম কৰে। নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ডঃ বিশ্বনাৰায়ণ শাস্ত্ৰীয়ে। তেওঁৰ পাণ্ডিত্যপূৰ্ণ অৱদানৰ স্বীকৃতিস্বৰূপে বিভিন্ন অনুষ্ঠানে সাহিত্যশাস্ত্ৰী, ব্যাকৰণশাস্ত্ৰী, কাব্যতীৰ্থ আদি উপাধি প্ৰদান কৰে। ভাৰতীয় ইতিহাস, দৰ্শন আৰু সংস্কৃতিৰ বিষয়ে দেশ বিদেশৰ ভালেমান আগশাৰীৰ আলোচনী আৰু গৱেষণা পত্ৰত মূল্যৱান নিবন্ধ লিখা এগৰাকী সংস্কৃত পণ্ডিতৰ সমানে দখল আছিল অসমীয়া সংস্কৃত আৰু ইংৰাজী ভাষাত। তেওঁৰ প্ৰকাশিত গ্ৰন্থৰ ভিতৰত 12খন শিশু সাহিত্য পুথিকে ধৰি 40খন অসমীয়া ভাষাৰ গ্ৰন্থ আছে। ইংৰাজীত তেওঁ ৰচনা কৰা গ্ৰন্থৰ সংখ্যা 4খন। আন ভালেমান গ্ৰন্থ প্ৰকাশ পাইছে সংস্কৃত ভাষাত। লখিমপুৰ লোকসভা সমষ্টিৰ পৰা ক্ৰমে 1967 আৰু 1971 চনত নিৰ্বাচিত হোৱা ডঃ বিশ্বনাৰায়ণ শাস্ত্ৰীয়ে হ'ল প্ৰথমগৰাকী সাংসদ যিয়ে সংস্কৃত ভাষাত লোকসভাত ভাষণ দি দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ লখিমপুৰ জিলাৰ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হোৱাৰ উপৰিও অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰো সদস্য পদ অলংকৃত কৰিছিল। তেওঁ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰো সদস্য হৈছিল। তদুপৰি তেওঁ ৰাজ্যৰ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ আৰু অসম প্ৰকাশন পৰিষদৰ প্ৰথমগৰাকী সচিব আছিল। 50ৰ দশকত তেওঁ অসম চৰকাৰৰ বিশেষ শিক্ষা বিষয়াৰূপেও নিযুক্ত হয়। আনহাতে নতুন দিল্লীৰ সাহিত্য একাডেমীৰ কাৰ্যবাহী কমিটিৰ সদস্যৰূপে তেওঁ 10 বছৰ কাৰ্যনিৰ্বাহ কৰিছিল। নেশ্যনেল বুক ট্ৰাষ্টৰ বিশেষজ্ঞ সমিতিৰ সদস্য, ৰাষ্ট্ৰীয় সংস্কৃত সংস্থানৰ কাৰ্যবাহী সদস্য, হংকঙৰ এছিয়ান ৰিচাৰ্চ ইনষ্টিটিউটৰ ফেলো, নতুন দিল্লীৰ ভাৰতীয় ইতিহাস গৱেষণা পৰিষদৰ ফেলো, গোৰখপুৰৰ নাগাৰ্জুন বৌদ্ধ ফাউণ্ডেশ্যনৰ অধ্যক্ষ আদি বিভিন্ন পদত থাকি ডঃ বিশ্বনাৰায়ণ শাস্ত্ৰীয়ে অসামান্য অৱদান আগবঢ়াই থৈ গৈছে। তেওঁ লিখি থৈ যোৱা গ্ৰন্থৰাজিৰ ভিতৰত কেইখনমান হ'ল ভাৰতীয় সভ্যতা আৰু সংস্কৃতি, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, আনন্দৰাম বৰুৱা, দি কালিকা পুৰাণ ইত্যাদি। সম্পাদিত গ্ৰন্থৰ ভিতৰত পাৰিজাত হৰণ নাট, যোগিনীতন্ত্ৰ, কামাখ্যাতন্ত্ৰ, তীৰ্থ কৌমুদী, হৰগৌৰী সংবাদ ইত্যাদি। এগৰাকী সংস্কৃত পণ্ডিত, শিক্ষাবিদ, ৰাজনীতিবিদ বিশ্বনাৰায়ণ শাস্ত্ৰীৰ আজি স্মৃতি দিৱসৰ দিনটোত আমি তেখেতলৈ জনাইছো শ্ৰদ্ধাঞ্জলি। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1816 চনত আৰ্জেণ্টিনাই স্বাধীনতা লাভ কৰে। 1999 চনত অসম চুক্তিৰ আধাৰত নিৰ্মিত অসমৰ চতুৰ্থটো তেল শোধনাগাৰ

নুমলীগড় তেল শোধনাগাৰ ৰাষ্ট্ৰৰ সেৱাৰ বাবে মুকলি কৰা হয়। 2006 চনত সম্পূৰ্ণ 44 বছৰৰ পাছত ঐতিহাসিক নাথুলাগিৰি পথ মুকলি কৰা হয়। 2006 চনতে জাৰ্মানীত অনুষ্ঠিত বিশ্বকাপ ফুটবলৰ চেম্পিয়নৰ খিতাপ লাভ কৰে ইটালীয়ে। 1925 চনত ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেতা গুৰু দত্তৰ জন্ম হয়। 1938 চনত ভাৰতীয় অভিনেতা সঞ্জীৱ কুমাৰৰ জন্ম হয়। প্ৰিয় শ্ৰোতা, অসমৰ এগৰাকী লোকসংগীতৰ শিল্পী ধুবুৰীৰ গৌৰীপুৰীয়া ৰাজপৰিয়ালৰ জীয়ৰী প্ৰতিমা বৰুৱা পাণ্ডে 1956 চনত ভূপেন হাজৰিকাৰ এৰাবাটৰ সুৰ চলচ্চিত্ৰত 2টা গীতত কণ্ঠদানেৰে তেখেতে সংগীতৰ বহল জগতখনত খোজ পেলায়। 1962 চনত পোন প্ৰথমবাৰৰ বাবে অল ইণ্ডিয়া ৰেডিঅ'ত হস্তীৰ কন্যা গীত পৰিৱেশন কৰি শ্ৰোতাৰ সমাদৰ লাভ কৰে। 1975 চনত ভূপেন হাজৰিকাৰ উদ্যোগত কলিকতাত প্ৰথমবাৰৰ বাবে গীত বাণীবদ্ধ কৰে আৰু 1976 চনত তেখেতে আকাশবাণীৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰে। অসম নাট্য সমিতি বঁটা, বিষ্ণুৰাভা বঁটা, জয়মতী বঁটা লাভ কৰাৰ উপৰিও 1989 চনত সংগীত নাটক অকাডেমী বঁটা আৰু 1991 চনত গোৱালপৰীয়া লোকগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে প্ৰতিমা বৰুৱা পাণ্ডেলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হয়। 2002 চনত ইহলীলা সম্বৰণ কৰা এগৰাকী অসমীয়া লোকসংগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডে আকাশবাণীৰ গৌৰৱ।

0: আমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়? হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ।

0: শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
2: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: প্ৰিয় শ্ৰোতা, আজি সন্ধিয়া 7:20 পৰা প্ৰচাৰ হ'বলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক, অভিনেতা, পৰিচালক ভাস্কৰ বৰুৱা। আঁত ধৰিব প্ৰাঞ্জিত প্ৰীতম কলিতাই। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাৰ পৰা প্ৰচাৰ কৰিবলগীয়া অনুষ্ঠানটি একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজ AIR গুৱাহাটীতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:20 পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। গুৱাহাটী মহানগৰক অধিক পৰিষ্কাৰ আৰু বাসোপযোগী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে। মহানগৰবাসীৰ মাজত পৰিচ্ছন্নতা সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ লগতে ৰাজহুৱা স্থান অপৰিষ্কাৰ কৰা কাৰ্যকলাপ ৰোধ কৰিবলৈ GMCয়ে স্পট ফাইন সূচী প্ৰকাশ কৰিছে। এই ব্যৱস্থাৰ অধীনত পৰিচ্ছন্নতা বিধি উলংঘন কৰা ব্যক্তিৰ পৰা ঘটনাস্থলীতে জৰিমনা আদায় কৰা হ'ব। আনহাতে গুৱাহাটী মহানগৰীত গ্ৰীণ চিটিবাছৰ দ্বাৰা সংঘটিত সঘন দুৰ্ঘটনা আৰু যান বাহন আইন উলংঘনৰ ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগে। নিযুত মইনা আঁচনিৰ হিতাধিকাৰীৰ মাহেকীয়া মাননী হ্ৰাস কৰিলে ৰাজ্য চৰকাৰে। বুধবাৰে শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰৰ স্বাক্ষৰিত এক জাননীত এই মাননী হ্ৰাসৰ বিষয়ে এনেদৰে কোৱা হৈছে। এতিয়াৰে পৰা উচ্চতৰ মাধ্যমিক শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীসকলে মাহিলী 1000 টকাৰ পৰিৱৰ্তে 800 টকা মাননী লাভ কৰিব। অৱশ্যে স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰতসকলে পূৰ্বৰ দৰেই চৰকাৰী মাননী লাভ কৰিব। শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি জোনাই সমষ্টিত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব প্ৰবীণ কুমাৰ ৰায়, বিত্ত মন্ত্ৰণালয়ৰ ব্যয় বিভাগৰ যুটীয়া সচিব মহেশ কুমাৰ আৰু NRSCৰ বিজ্ঞানী ডঃ SVSP শৰ্মাৰ তিনিজনীয়া উচ্চস্তৰীয় মূল্যায়ন সমিতিৰ দল। আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ বাবে এয়াৰ সুবিধা পৰ্টেলক এয়াৰ সুবিধা 2.0 নামেৰে নতুন ৰূপত পুনৰ মুকলি কৰিছে। এতিয়াৰে পৰা বিশ্বৰ যিকোনো চহৰৰ পৰা ভাৰতলৈ অহা আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলে উৰণৰ পূৰ্বে এই অনলাইন স্বাস্থ্য সম্বন্ধীয় ঘোষণা পত্ৰ পূৰণ কৰাটো বাধ্যতামূলক হ'ব। 10 বছৰৰ ভিতৰত জাপানৰ সৈতে ভাৰতৰ বাণিজ্যিক ঘাটিৰ পৰিমাণ 3 গুণ পৰ্যন্ত বৃদ্ধি পাইছে। 2015-16 বৰ্ষত এই পৰিমাণ আছিল $5.18 বিলিয়ন। 2025-26 বৰ্ষত এয়া $15.4 বিলিয়নলৈ বৃদ্ধি পাইছে। অফাৰ ফৰ চেল পদ্ধতিৰ জৰিয়তে কোচিন শ্বিপয়াৰ্ডৰ 5% অংশীদাৰিত্ব বিক্ৰী কৰিব কেন্দ্ৰীয় চৰকাৰে। প্ৰতিষ্ঠানটোৰ প্ৰতিটো শ্বেয়াৰৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে 1400 টকাকৈ। খেলৰ পৃষ্ঠাত ফিফা বিশ্বকাপত অবিশ্বাস্য প্ৰত্যাৱৰ্তনেৰে কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনা, আনহাতে কলম্বিয়াক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলৰ লাইন আপ সম্পূৰ্ণ কৰিলে ছুইজাৰলেণ্ডে। ফৰকাটিং ষ্টেডিয়ামত চলি থকা 15 বছৰ অনূৰ্ধ ছোৱালীৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ মধ্যমণ্ডলৰ কালিৰ খেলত হোজাই কলিয়াবৰক 175 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। গুৱাহাটীৰ ডাউন টাউন বিশ্ববিদ্যালয়ত কালিৰে পৰা আৰম্ভ হৈছে অষ্টম আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময়ো শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্যা বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অভিলেখাগাৰৰ পৰা।

0: জোনাকে দাওরে মরমে বিষাদে নুবুজা কবিতা, আমার মাজত ভগা সপোনের অতনু বাধা, মনত পড়েনে অরুন্ধতী।
1: নবকান্ত বৰুৱা। অসমীয়া ভাষা সাহিত্যত নবকান্ত বৰুৱাৰ স্থান অনন্য। বৃত্তিত ইংৰাজী ভাষা সাহিত্যৰ অধ্যাপক হলেও কবি সাহিত্যিক হিচাপে প্ৰতিষ্ঠিত এইগৰাকী ব্যক্তিয়ে আজীৱন কাব্য, গদ্য, অনুবাদ, নাট আৰু শিশু সাহিত্যৰ সৃষ্টিৰে অসমীয়া ভাষা সাহিত্যলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াই থৈ গৈছে। 1951 চনত প্ৰকাশিত হে অৰণ্য হে মহানগৰৰ পৰা আৰম্ভ কৰি 1999 চনৰ দলঙত তামিঘৰালৈকে 9খন কাব্যপুথিৰ লগতে 2খন নিৰ্বাচিত কাব্য সংকলন কাব্য সাহিত্যলৈ তেখেতৰ অনবদ্য অৱদান। নিজকে এজন কবিৰূপে চিনাকি দিব বিচৰা তেখেতৰ কাব্যসত্তা কিন্তু কবিতাৰ মাজতে আবদ্ধ হৈ থকা নাই। চুটিগল্পৰ বাহিৰে সমতলৰ মাধ্যম গদ্য ৰচনাৰ প্ৰায় প্ৰতিটো দিশতে তেখেতৰ মৌলিক অৱদান অসমীয়া সাহিত্যত বিৰাজমান। শিশু সাহিত্যৰ ক্ষেত্ৰত তেখেতৰ অৱদান অতুলনীয়। অনুবাদ সাহিত্যৰ ক্ষেত্ৰত তেখেত আছিল সিদ্ধহস্ত। প্ৰিয় শ্ৰোতা, অভিলেখাগাৰৰ পৰা এই অনুষ্ঠানটিত আজি নবকান্ত বৰুৱাদেৱৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন কৰি তেখেতৰ গীত, কবিতা আৰু জীৱনৰ বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰিব বিচাৰিছো।
2: জীৱনৰ একো বস্তু পেলনি নাযায় যদি তাৰ আঁৰত নিষ্ঠা থাকে। ৰবীন্দ্ৰনাথৰ কথাটো, সেইটো মোৰ এটা জীৱনৰ অভিজ্ঞতাৰে কথা, সেইটো হ'ল জীৱনীৰ ধন কিছুই যাবে না ফেলা, এই বাক্যটোৱে মোক সদায় অনুপ্ৰেৰণা দিছিলে। গতিকে মই সেইকাৰণে যিখিনি কাম কৰিব মন যায় সেইখিনি কাম মই নিষ্ঠাৰেই কৰোঁ।

0: আপোনালোকে এইমাত্ৰ শুনা ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰ নিয়ৰৰে ফুল, এই গীতটিৰ ৰচনা নবকান্ত বৰুৱাদেৱৰ। এই গীতটিত আইনুৰ কথা কোৱা হৈছে, যাক আমি সকলোৱে উপলা বৰুৱা বুলি চিনি পাওঁ।
1: মই এল পি স্কুলৰ একেবাৰে তলৰ খাপত কিজানি আমি শিলপুখুৰীৰ নতুন ঘৰটোলৈ আহিছোঁ। খোলা পথাৰ,

0: পথাৰ, ঠিক পথাৰ নহ'লেও পথাৰৰ নিচিনাই লাগে, তেতিয়াও ঘৰবোৰ হোৱা নাই। আমাৰ ঘৰৰ কাষতে আছিল স্বনামধন্য নাট্যকাৰ ফণি তালুকদাৰ আৰু আমাৰ ডলি জেঠাইমা, তাৰমানে ডলি তালুকদাৰৰ ঘৰ। শিলপুখুৰী অঞ্চলটো বৰষুণ পৰিলে বানপানী হৈ যায়, গতিকে তাত আহে কেতিয়াবা বোকা পানী খচকি ভূপেন খুৰা। কি কথা পাতে নাজানো দেউতাহঁতৰ লগত, আমাৰ খুব ফূৰ্তি হয়। ঠিক সেইটো পৰিৱেশতে দেখা পাওঁ পাহাৰখন, শৰণীয়া পাহাৰ। এদিন ঠিক ডলি জেঠাই আমাৰ ঘৰত, মই নাচি আছো, দেউতা দুপৰীয়া সময় বোধ কৰোঁ, নাচি থাকোঁতে হঠাৎ মন কৰিলোঁ যে মোৰ লগত দেখোন শৰণীয়া পাহাৰখনেও নাচিব ধৰিছে। তাতে মই জঁপিয়াই আছোঁ, গতিকে পাহাৰখনেও জঁপিয়া যেন লাগিছে। সেইটো কথাকে খুব উৎসাহেৰে মই ডলি জেঠাইক ক'লোঁ। চ' দেউতাই কলেজৰ পৰা অহাৰ পিছত নিশ্চয় ডলি জেঠাই কথাটো দেউতাক ক'লে, মই ইমান গম নাপাওঁ কি কথা পাতিলে। তাৰপিছত আকৌ সন্ধিয়া সময়ত আমি অলপ ওলাই গৈছোঁ খোজকাঢ়ি মুকলি বাটেৰে। তাৰপিছত দেউতাই সুধিলে, আজি বোলে তোৰ লগত পাহাৰখনো নাচিছিল হয় নেকি? অঁ চাওঁ ৰ'বা ৰ'বা চাবা, কাষতে পাহাৰখন আছে সন্মুখত, দেখুৱাব খোজোতে দেখা পালোঁ যে তেতিয়া সন্ধিয়া নামি আহিছে, গতিকে আকাশখন আৰু দেখিবলৈ পোৱা নাযায়। মই কৈছোঁ এই পাহাৰখন দেখোন আকাশ হৈ গ'ল। সেই দুটা ইমেজ লৈয়ে দেউতাই এই গানটো লিখিছিল বুলি মোক আয়ে পিছত কৈছে। আৰু সেই সময়ত আমাৰ ঘৰত বিজুলী সংযোগ হোৱা নাছিল, গতিকে মম এডাল জ্বলাই লৈ দেউতাই খুব গানটো লিখিছিল, সেইকাৰণে মমৰ কথাও আহিছে তাৰ মাজতে। আৰু ঠিক সেই সময়তেই কিছুমান হাঁহ, ৰাজহাঁহ এনেকে আয়ে কোৱা মতে কেক কেক কেক শব্দ কৰি উৰি গৈছিল, গতিকে সেই বলাকাৰ কথাটোও আহিছে। সেই গতিকে কেইবাখনো ছবি মিলি এখন ছবি হৈছিল। তাত কিহৰ কাৰণে জানো নিয়ৰৰে ফুল কথাটো ভাব আহিছিল নাজানো, হয়তো সেইটো নিয়ৰৰ সৰাৰ দিনৰো সময় হ'ব পাৰে। আৰু তাত সেই দুটা কথা যে এপাহ ফুলিল এপাহ সৰিল কিয় লিখিছিল দেউতাই নাজানো, 1960ৰ দশকৰ মাজভাগ মানৰ কথা, গতিকে তেতিয়া জুনুকা তেনেই সৰু, এবছৰীয়ামান হ'ব পাৰে। সেই সময়ত যেতিয়া বাজিছিল ৰেডিঅ'ত, যিহেতু মোৰ নামটো আছে, সকলোৱে মোক কয় আইনো আজি তোমাৰ গান শুনিলো দেই শুনিলো, মোৰ একেবাৰে আনন্দত বুকু ফুলি যায়।
1: আপোনাৰ গীতটো গোৱাৰ পিছত জুনুকাৰো ভেম লাগিছিল বুলি আমি জানো।
0: সেইটো এটা বহুত এটা ঘটনা, জুনুকা তেতিয়া সৰু, মই কৈছোৱেই, তাই দেখিলে যে দেউতাৰ গানত নিয়ৰ, নিয়ৰ মানে বীৰেণ খুৰাৰ, বীৰেন্দ্ৰনাথ দত্তৰ তেখেতৰ প্ৰথমা কন্যা, নিয়ৰৰ নাম আছে ডাৱৰ, তেতিয়া কুঁহি হোৱা নাছিল। আকৌ মোৰ জেঠাইদেউৰ ছোৱালী মালাৰো নাম কিবাকে ওলাই শব্দটো আহে, আৰু তেতিয়া আমি সেইবোৰ কথা ঠিক নাম বুলিয়েই ভাবিছিলোঁ গানত যেতিয়া আহে। গতিকে তাই লাগিল থে মোৰ নামত কিয় গান নাই বুলি এদিন তাই একে মাটিত বাগৰি বাগৰি গানিবলৈ ধৰিলে, মোৰ অলপ অলপ মনত আছে। তেতিয়া দেউতাই এটা গান লিখিলে, হয়তো দেউতাৰ নিজৰ মনৰ ভাৱেৰে ওলাল, যে গানটো হ'ল, মোৰ জুনুকা আছিল এদিন মাটিত বাগৰি, দুখৰ ধেমালি জালত ভাগৰি ভাগৰি। সেই গানটো লৈ তাই লগে লগেই বোধ কৰোঁ দেউতাই চিঠি এখন লিখি দিলে বীৰেণ খুৰালে, তাৰমানে বীৰেন্দ্ৰনাথ দত্তলে, কৈছে বীৰেণ খুৰা চোৱা এতিয়া তোমাক এখন দেউতাই চিঠি দিছে। বীৰেণ খুৰালৈ লিখি পঠিয়াছিল বোলে, বীৰেণ খুৰা সেইদিন কৈছে মোক যে তাত লিখিছে যে তুমি জুনুকাৰ গানটো সোনকালে সুৰ কৰি শুনাই যাবা সেইদিন। তাৰপিছত ঠিক বীৰেণ খুৰাৰ দুদিনমান পিছতে বোধকৰ সুৰটো কৰি ঘৰত শুনাবলৈ আমাৰ ঘৰলৈ আহিলে, হাৰমনিয়ামটো লৈ যেতিয়া গাইছে, তেতিয়া জুনুকাই বোলে আনন্দত ইমান নাচিছে, নাচি নাচি তাই ফূৰ্তি মানে ৰ'ব নোৱাৰা, ভৰি কেইখন যেন তাই নৰ'বই, এনেকৈ নাচিছে।

0: শিশুৰ প্ৰতি আছিল তেখেতৰ অগাধ ভালপোৱা। শিশু উপযোগী বিভিন্ন গীত মাত তেখেতে লিখি গৈছে। শিশুৰ প্ৰতি থকা তেখেতৰ ভালপোৱা আৰু লগতে আপোনালোকে শৈশৱৰ পৰা পিতৃৰ ৰূপত তেখেতক কিদৰে পাইছিল?
1: পিতৃ কথাটোৰ লগত এটা এনেকুৱা এটা ভাৱ এটা সোমাই থাকে যে এটা আগৰ প্ৰজন্ম আৰু আনটো প্ৰজন্ম, সেই দুটাৰ মাজত দেউতাই সদায় যিটো জেনেৰেশ্যন গেপ বুলি কয়, এটা ফাঁক বুলি কয়, সেইটো তেওঁ দেউতাই সেতুলৈ ৰূপান্তৰিত কৰিব খুজিছিল সদায়। আৰু সদায় ভাবিছিল যে শিশুসকল ভৱিষ্যতৰ বাসিন্দা, তেওঁলোকৰ পৃথিৱীত আমি কেতিয়াও সোমাব নোৱাৰোঁ। সেইটো খলিল জিব্ৰানৰ কবিতাৰ আলম লৈ দেউতাই সদায় সেইটোৱে বিশ্বাস কৰিছিল যে তেওঁলোকৰ কথাত, তেওঁলোকৰ মাজেৰে আমি পৃথিৱীখন অকণমান হ'লেও চাব পাৰোঁ। আৰু শিশুৰ ওপৰতহে দেউতাৰ বিশ্বাসটো খুব বেছি আছিল, তেনেকুৱা যেন মোৰ অনুভৱ হয়। হয়তো আমাৰ
2: নাতিৰ নতুন পামৰ নাঙলৰ শিৰলুত আমি সাৰ পাম। সিহঁতে পঢ়িব আমাৰ জীৱাশ্মত

যে ৰেলৰ গানটোৰে তাৰ মাজেৰে এটা বা চিৰিয়াখানাৰ গানটোত সেই বন্দীৰ সেই অনুভৱ কৰিবলৈ ল'ৰা ছোৱালীক শিকোৱাটো, সেই কথা এটা আছে, এটা গভীৰ সত্য এটা তাত লুকাই থাকে তাৰ মাজত।

0: এটাৰ মাজত বেলুন যেন খুব ফুটিৰ তাৰ মাজতে কিন্তু এই মাটিয়ে টানি আনিব মায়া জৰীৰে আকৌ মাতিলে এই পৃথিৱীৰ যে আমি মানুহ বেলুনত উঠি ফুৰিলেই নহ'ব সেই ভাৱটো এটা ইনৰ এটা মিনিং এটা জীৱনৰ যেন থাকে তেনেকুৱা লাগে আৰু সেইটো কথা আমাক সৰুতেই দেউতাই সৰু সৰু কথাৰে আমাক বহুত কথা শিকাইছিল কিছুমান এনেকুৱা গভীৰ সত্য যে ধৈৰ্য ধৰিবলৈও শিকায় যে আৰু চিন্তা কৰাটো এটা কাম বুলি কৈছিল ভবাটোও এটা কাম কামটোৰ ওপৰত আগতে ভাবি যে ল'ব লাগে সেই সৰু সৰু কথা কিছুমান আচলতে সৰু সৰু কথা আমি বহুত শিকিলোঁ
1: জীৱনে মোক কি শিকালে আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে ইতিপূৰ্বে প্ৰচাৰিত এটি অনুষ্ঠানত নৱকান্ত বৰুৱাদেৱে কি কৈছিল তাৰ কিয়দাংশ এতিয়া আপোনালোকক শুনাবলৈ লৈছো
2: ৰবীন্দ্ৰনাথে কৈছিল কি বিচাৰিলোঁ সেইটো ভুলকৈ বিচাৰিলোঁ আৰু যিটো পালোঁ সেইটো মোৰ কামত নাহিল মোৰ সমস্যাটো হ'ল যে মই বিচাৰিবলৈকে নিশিকিলোঁ জীৱনৰ বিষয়ে এই ধৰণৰ এবষ্ট্ৰেক্ট বা বিমূৰ্ত ধাৰণাৰ কথা ভাবিলে মোৰ যোগেশ দাসৰ এখন উপন্যাসৰ নায়কজনলৈ মনত পৰে তেওঁৰ নামটো এতিয়া পাহৰিছোঁ তেওঁ এটা পবিত্ৰ আদৰ্শময় জীৱন যাপন কৰি গ'ল মহাযুদ্ধৰ ধামখুমীয়াই তেওঁৰ মনলৈ কোনো পৰিৱৰ্তন আনিব নোৱাৰিলে উপন্যাসৰ আৰম্ভতেই স্বতঃসিদ্ধ হিচাপে তেওঁ আছিল আদৰ্শ আৰু উপন্যাসখনৰ শেষৰ অধ্যায়তো তেওঁৱে সেই আদৰ্শ থাকি গ'ল এই শিক্ষকজনৰ ব্যক্তিগত জীৱনৰ শিক্ষাৰ সংবাদ নাপালোঁ পাব যে লাগিব তাৰো কোনো মানে নাই আৰু এজন শিক্ষক আমি পাইছোঁ সাহিত্যত জীৱন মাষ্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ইয়াৰো ইংগমত তেওঁ কি শিকালে সেইটো বৰ গম পোৱা নগ'ল কিন্তু সেই শিক্ষকজনে হ'লে শিকিলে আৰু সেইকাৰণে এনেকুৱা এটা জীৱনধাৰাৰ কথা তেওঁ ক'ব পাৰিলে যিটোৱে তেওঁৰ কিতাপখনৰো মৰ্যাদা বঢ়ালে আৰু জীৱনৰ এটা বেলেগ দিশ আমি ভৈয়ামৰ সমতলত থকা মানুহৰ জীৱন যাত্ৰাৰ লগত এটা পাৰ্থক্য আমি অনুভৱ কৰিলোঁ এইদৰে জীৱনৰ বিষয়ে যদি আমি ভাবি যাওঁ ক্ৰমে ক্ৰমে বেছি নুবুজা হৈ

0: আহোঁ যে জীৱনটোনো বাৰু কি, তেতিয়া মনত পৰে এখন জাপানী ছবিৰ কথা। ছবিখন জাপানী কিন্তু তাত থকা মানুহকেইজন হৈছে এজন ভাৰতৰ, দুজন চীন দেশৰ, বুদ্ধ লাওৎজে আৰু কনফুচিয়াছ। তেওঁলোকে একেটা পাত্ৰৰ পৰা জীৱন ৰস পান কৰি আছে। বুদ্ধই হেনো ক'লে, তিতা তিতা জীৱন মদিৰা। লাওৎজে অকণমান ৰস খায়ে ক'লে, আহ কি মধুৰ জীৱনৰ সুধা। বুদ্ধদেৱে জীৱনৰ দুখৰ ওপৰত বেছি গুৰুত্ব দিয়াৰ বাবেই নেকি বস্তুটো ক'লে যে তিতা। কিন্তু কনফুচিয়াছে ক'লে, জীৱনৰ মদিৰা তিতাও নহয় মিঠাও নহয়, টেঙা। তেওঁৰ দৃষ্টিভংগী আছিল বাস্তৱৰ। তেই আপোনালোকে বুজি পাব, কনফুচিয়াছৰ জীৱন আদৰ্শ আছিল অত্যন্ত বাস্তৱবাদী। মই সামান্য মানুহ, মহৎলোকৰ কাষ চাপিলে বা তেওঁলোকৰ কথা বতৰা শুনিলে তাত ভাগ ল'বৰ মন যায়। কনফুচিয়াছৰ টেঙাৰ লগতে লাওৎজিৰ মিঠাও যুক্ত কৰি মোৰ কপৰ মন যায়, জীৱনটো টেঙাও নহয় মিঠাও নহয়, সেইটো অম্লমধুৰ। এতিয়া কথাটো হ'ল, জীৱনে শিকায় নে মানুহে শিকে? কথা আৰম্ভ কৰিলে দেখোন মোৰ আউল লাগে। জীৱন মানে জীয়াই থকা সময়খিনি জানো নহয়, যিটো যাপন কৰোঁ সেয়েতো জীৱন, আৰু তাৰ আগৰখিনি কিংবদন্তী আৰু পিছৰখিনি কল্পনা। আগতে মই ক'ত আছিলোঁ কি আছিলোঁ সেইবোৰ কিংবদন্তী, আৰু ইয়াৰ পিছত মই কি হ'ম ক'লৈ যাম সেইটো হৈছে মোৰ কল্পনা। গতিকে এই জীয়াই থকা সময়খিনিই জীৱন, এইটোকে বুদ্ধদেৱেও বৰকৈ গুৰুত্ব দিছিল। আকৌ জীৱনৰ ঘটনাবিলাককো জানো অভিজ্ঞতা বুলি ভাবিব পাৰি। কিবা এটা ঘটি গ'ল, সেইটোৱেইটো অভিজ্ঞতা নহ'ল। অভিজ্ঞতা হ'বলৈ হ'লে ঘটনাসমূহৰ পৰা অনুভূত হোৱা যিটো ধাৰণা, সেইখিনিকহে আমি অভিজ্ঞতা বুলি ক'ব পাৰোঁ। গতিকে জীৱনে আমাক যদি কিবা শিকায়, আমাৰ অভিজ্ঞতাৰ মাজেৰে শিকায়, আৰু অভিজ্ঞতা জীৱনৰ বিভিন্ন ঘটনা নহয়।
1: নবকান্ত বৰুৱাদেৱৰ গীতসমূহে অসমীয়া গীতি সাহিত্যত এক নতুন ধাৰাৰ প্ৰৱৰ্তন কৰিছিল। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠান সামৰাৰ পূৰ্বে এতিয়া আপোনালোকক এনে এটি গীত শুনাবলৈ বিচাৰিছোঁ, যিটো গীতে অসমীয়া গীতি সাহিত্যৰ ধাৰাত এক নতুনত্বৰ সূচনা কৰিছিল।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: Work from home, অধিক বেতন, মাত্র এটা ক্লিকতে। আরে ওয়াহ,
5: ফসিলে
6: অসিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়,
7: জানি রক, সতর্ক হৈ রক।
8: তোৰ লৰাটো কেতিয়া বহুত সুস্থ।

0: দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আজি সন্ধিয়া 7:20 পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় নতুন দিল্লীৰ স্নাতক অভিনেতা পৰিচালক ভাস্কৰ বৰুৱা, আগ ধৰিব প্ৰাঞ্জিৎ প্ৰীতম কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:20 পৰা।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস।

কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে কালি ধেমাজি জিলাৰ জোনাৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। দলটোৱে বান বিধ্বস্ত অৰুণ চাপৰি, মধুপুৰ, মাজৰবাৰী, আনন্দনগৰ, চিমেন নদী ৰেলৱে দলং, লেকু নৈ, কেমি দলং আদিকে ধৰি বহুকেইটা অঞ্চল পৰিদৰ্শন কৰি বানৰ ক্ষয়ক্ষতিৰ বুজ লয়। প্ৰতিনিধি দলটোৱে স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বিষয়েও আলোচনা কৰে। তেওঁলোকে লগতে খহনীয়াৰ প্ৰতিৰোধ আৰু ক্ষতিগ্ৰস্ত অঞ্চলৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। বানত গৃহহীন হৈ পৰা পৰিয়াল আৰু তেওঁলোকৰ জীৱন জীৱিকা পুনৰ স্বাভাৱিক কৰাৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও প্ৰতিনিধি দলটোৱে আলোচনা কৰে। দলটোক লখিমপুৰৰ সাংসদ প্ৰণান বৰুৱা, জোনাৰ বিধায়ক ভুৱন পেগু, জিলা আয়ুক্ত প্ৰমুখ্যে অন্যান্য বিষয়াসকলে সংগ দিয়ে। সাংসদ প্ৰণান বৰুৱাই চিমেন নৈৰ বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰা ৰেল দলঙৰ অংশটো পুনৰ নিৰ্মাণ কৰাত কিছু সময়ৰ প্ৰয়োজন হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। অসম চুক্তিৰ ৰূপায়ণ তথা সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি বিধানসভাত কয় যে অসমৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্তৰ 38.959 কিলোমিটাৰ অঞ্চল এতিয়া উন্মুক্ত হৈ আছে। আনহাতে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শৱলী কাৰ্যকৰী কৰাৰ বাবে চৰকাৰে উদ্যোগ গ্ৰহণ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শ্ৰীবৰাই কয় যে অসমৰ সৈতে বাংলাদেশৰ সীমান্তৰ মুঠ দৈৰ্ঘ্য হৈছে 267.5 কিলোমিটাৰ। ইয়াৰে ধুবুৰী জিলাত 30.370 কিলোমিটাৰ, দক্ষিণ চালমাৰা মাংগাছৰ জিলাত 4.239 কিলোমিটাৰ আৰু শ্ৰীভূমি জিলাত 4.35 কিলোমিটাৰ সীমান্ত ফেন্সিং বিহীন হৈ আছে। অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ সন্দৰ্ভত শ্ৰীবৰাই জনায় যে এই ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শসমূহ NDA চৰকাৰৰ কাৰ্যকালতেই ৰূপায়ণ কৰা হ'ব। আনহাতে প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অতুল বৰাই কয় যে 4খন চুবুৰীয়া ৰাজ্যই অসমৰ প্ৰায় 82,751 হেক্টৰ ভূমি দখল ৰাখিছে। ধেমাজি জিলাৰ জোনাইত আজিৰে পৰা 4 দিনীয়া কাৰ্যসূচীৰে মিচিং ছাত্ৰ সংগঠন টাকাম মিচিং পৰিং কেবামৰ 17th ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনৰ আয়োজন কৰা হৈছে।

0: ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা আহিবলগীয়া প্ৰতিনিধিসকলক আদৰাৰ বাবে উদযাপন সমিতিয়ে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অধিৱেশনত প্ৰায় 3000 প্ৰতিনিধিয়ে অংশ ল'ব বুলি ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতিয়ে প্ৰকাশ কৰিছে।
1: এইবাৰ পুনৰ জুনাইত আমি জেনেৰেল কনফাৰেন্স আমি অনুষ্ঠিত কৰিবৰ কাৰণে গৈ আছো আৰু এইবাৰ আমাৰ ডেলিগেট 22খৰ পৰা 25খ আহিব। অলৰেডি ৰেজিষ্ট্ৰেশ্যন আমাৰ 2000 প্লাছ হৈছে আৰু আমাৰ এইবাৰ ডেলিগেটত নতুন প্ৰজন্ম ইউনিভাৰ্চিটি, আমাৰ কলেজ ইউনিট, আমাৰ ইউনিভাৰ্চিটি থকা ইউনিট কমিটিসমূহৰ পৰা আৰু গাঁৱৰ যিবোৰ আমাৰ আঞ্চলিক কমিটি আছে সেই আঞ্চলিক কমিটিসমূহৰ পৰাও আমাৰ নতুন প্ৰজন্ম 50% উপস্থিত হ'ব। এইটো আমাৰ কাৰণে এটা পজিটিভ আমাৰ বাৰ্তা বা আমাৰ কাৰণে এটা খবৰ যে এইবাৰ আমাৰ নিউ জেনেৰেশ্যনৰে এটা নতুন কমিটি এটা গঠনৰ দিশে আগবাঢ়ি গৈ আছে।
0: ডিব্ৰুগড় মহানগৰৰ প্ৰধান ডাকঘৰত কালি উজনি অসমৰ প্ৰথমটো স্বয়ংক্ৰিয় কিয়স্ক যন্ত্ৰ মুকলি কৰা হয়। এই ব্যৱস্থাৰ জৰিয়তে জনসাধাৰণে স্বয়ংক্ৰিয় পাৰ্চেল বুকিং ব্যৱস্থাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব আৰু কম সময়ৰ ভিতৰতে পাৰ্চেলসমূহ বুকিং কৰিব পৰা যাব। ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে পৰ্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰ আৰু শনিবাৰে জিলাখনৰ বিভিন্ন পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ আয়োজনৰ সিদ্ধান্ত লৈছে। গ্ৰীষ্মবন্ধৰ সময়ত জিলাখনত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পৰ্যটনক অধিক আকৰ্ষণীয় কৰি তোলাৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। হাফলং হ্ৰদ, ডিমা হাছাও ভিউ পইণ্ট, উমৰাংচু গল্ফ কৰ্ছ আৰু জাতিংগাৰ দৰে জনপ্ৰিয় পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ অনুষ্ঠিত কৰা হ'ব। এই মহোৎসৱত বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, সাজ পোছাক, হস্তশিল্পৰ সামগ্ৰী আদিৰ বিপণী থাকিব। তদুপৰি বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ লোকনৃত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হ'ব। ডিব্ৰুগড় চহৰৰ মোহনঘাটৰ সমীপৰ টিংখং ভঙালীত ব্ৰহ্মপুত্ৰৰ খহনী অব্যাহত আছে। আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনোৱা মতে যোৱা দুদিনত ভঙালীৰ বহুকেইটা অঞ্চল খহনীয়াত জাগ হৈছে। বিভাগীয় কৰ্তৃপক্ষই খহনীয়াৰ প্ৰতিৰোধৰ বাবে ব্যৱস্থা লৈছে যদিও বিশেষ সফলতা লাভ কৰা নাই বুলি আমাৰ সংবাদদাতাই জনাইছে। আমাৰ এতিয়াৰ বাতৰি পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

0: সেয়া আছিল শান্তনু সংগীতা কাকতিৰ কণ্ঠৰ চহিৰুদ্দিন আলী আহমেদৰ ৰচিত গীত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ এয়া দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ ৰচনাৰে শান্তনু গোস্বামীৰ কণ্ঠৰ গীত, প্ৰযোজনা মোহনলাল ব্ৰহ্মৰ।

0: দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ ৰচনাৰে শান্তনু গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক বিজয়লক্ষ্মী দাসৰ কণ্ঠৰ গীত। গীতৰ কথা আৰু প্ৰযোজনা পুষ্পকান্ত বৰাৰ।

বিজয়লক্ষ্মী দাসৰ কণ্ঠত পুষ্পকান্ত বৰা ৰচিত গীতটি শুনিলে। গীতিমালিকাৰ এইবাৰৰ শিল্পী আৰিফুল হক, গীতিকাৰ প্ৰয়াগ শইকীয়া, প্ৰযোজনা যজ্ঞ বেজবৰুৱাৰ।

0: সেয়া আছিল প্ৰয়াগ শইকীয়াৰ ৰচনাৰে আৰিফুল হকৰ কণ্ঠৰ গীত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকাৰ শেহতীয়া পাৰ্বতী প্ৰসাদ বৰুৱা।

সেয়া আছিল পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচনাৰে গীতাঞ্জলি শৰ্মা বৰাৰ কণ্ঠৰ গীত। গীতিমালিকা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

আজি নিশা 10 বজাত এটি আলোচনা বিষয় অসমত প্ৰত্নতাত্ত্বিক পৰ্যটন। ইয়াত ভাগ ল'ব স্বপ্ননীল বৰুৱা, ডক্টৰ দীপিৰেখা কলি আৰু ডক্টৰ প্ৰণৱজ্যোতি শৰ্মাই। আগধৰিব ঋতুপৰ্ণ দাসে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হৈছে অসমৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্তৰ 38.959 কিলোমিটাৰ অঞ্চল এতিয়াও উন্মুক্ত হৈ আছে বুলি বিধানসভাত মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ। ৰাজ্যত এতিয়াৰ পৰা সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে বনজ ৰাজহ সংগ্ৰহ কৰা হ'ব বুলি বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘোষণা। ৰবীন্দ্ৰ ভৱনৰ মেৰামতিৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ব্যৱস্থা গ্ৰহণ। বতৰ বিজ্ঞান বিভাগৰ আজি আৰু অহা 3-4 দিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল ধুমুহা বৰষুণৰ সম্ভাৱনা প্ৰকাশ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি হ'ব।

0: নমস্কাৰ। পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজনাথ ভট্টাচাৰ্য। এতিয়া শুনক বিতং বাতৰি। অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত সুৰক্ষা তথা উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি বিধানসভাত কয় যে অসমৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্তৰ 38.959 কিলোমিটাৰ অঞ্চল এতিয়াও উন্মুক্ত হৈ আছে। আনহাতে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰাৰ বাবে চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শ্ৰীবৰাই কয় যে অসমৰ সৈতে বাংলাদেশৰ সীমান্তৰ মুঠ দৈৰ্ঘ্য হৈছে 267.5 কিলোমিটাৰ। ইয়াৰে ধুবুৰী জিলাত 30.370 কিলোমিটাৰ, দক্ষিণ শালমৰা মানকাছৰ জিলাত 4.239 কিলোমিটাৰ আৰু শ্ৰীভূমি জিলাত 4.35 কিলোমিটাৰ সীমান্ত ফেন্সিংবিহীন হৈ আছে।
1: আমাৰ মূল লক্ষ্য হৈছে যে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা যাতে আৰু ভৱিষ্যতৰ দিনত অবাধ প্ৰৱজন হ'ব নোৱাৰে সেইটো নিশ্চিত কৰা, আৰু তাৰ কাৰণে আমি সকলোৱে জানো যে বৰ্ডাৰত বৰ্ডাৰ ছিকিউৰিটি ফৰ্চ আছে, আৰু ইয়াৰ উপৰিও ছেকেণ্ড লাইন অফ ডিফেন্স শক্তিশালী কৰিবৰ কাৰণে আমাৰ চৰকাৰে ইতিমধ্যে ব্যৱস্থা লৈছে। তাত বৰ্ডাৰ কেইটামান আউটপোষ্ট, 14টা আউটপোষ্ট আছে, আৰু বৰ্ডাৰ ফেন্সিং ইতিমধ্যে বহুখিনি ঠাইত হৈছে। শ্ৰীভূমিটো হৈছে তাত কাছাৰত 27.30 কিলোমিটাৰ কাছাৰত বৰ্ডাৰ ফেন্সিঙৰ কাম সম্পূৰ্ণ হৈ উঠিছে। শ্ৰীভূমিত 93.95 কিলোমিটাৰ বৰ্ডাৰ ফেন্সিঙৰ কাম সম্পূৰ্ণ হৈ উঠিছে, আৰু ধুবুৰীত 141 কিলোমিটাৰৰ ভিতৰত 107.291 কিলোমিটাৰ বৰ্ডাৰ ফেন্সিঙৰ কাম সম্পূৰ্ণ হৈ উঠিছে ধুবুৰী আৰু ছাউথ শালমৰা। গতিকে আমাৰ চৰকাৰে এই ক্ষেত্ৰত খুব সচেতন।
0: অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ সন্দৰ্ভত শ্ৰীবৰাই জনায় যে এই ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শসমূহ NDA চৰকাৰৰ কাৰ্যকালতে ৰূপায়ণ কৰা হ'ব। আন এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অতুল বৰাই কয় যে 4খন চুবুৰীয়া ৰাজ্যই অসমৰ প্ৰায় 82

7,751 হেক্টৰ ভূমি দখলত ৰাখিছে। তথ্য অনুসৰি নাগালেণ্ডে 59,490.21 হেক্টৰ, অৰুণাচল প্ৰদেশে 16,144.01 হেক্টৰ, মেঘালয়ে 3,441.86 হেক্টৰ আৰু মিজোৰামে 3,675.78 হেক্টৰ ভূমি দখল কৰি আছে। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা বনজ ৰাজহ এতিয়াৰে পৰা সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি সন্ধিয়া বন আৰু জি এছ টি বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত কোনো লোকৰ পোনপটীয়া হস্তক্ষেপ নাথাকিব। ৰাজ্যত বনজ ৰাজহ সংগ্ৰহ ব্যৱস্থাক অধিক স্বচ্ছ, গতিশীল আৰু দুৰ্নীতিমুক্ত কৰাৰ লক্ষ্যৰে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীমল্লবৰুৱাই কয় যে অনলাইন ব্যৱস্থাৰে সংগ্ৰহ

0: ক্ষেত্ৰত কোনো লোকৰ পোনপটীয়া হস্তক্ষেপ নাথাকিব। ৰাজ্যত বনজ ৰাজহ সংগ্ৰহ ব্যৱস্থাক অধিক স্বচ্ছ, গতিশীল আৰু দুৰ্নীতিমুক্ত কৰাৰ লক্ষ্যৰে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীমল্লবৰুৱাই কয় যে অনলাইন ব্যৱস্থাৰে সংগ্ৰহ কৰা ৰাজহ পোনে পোনে চৰকাৰী কোষাগাৰত জমা হ'ব। এতিয়াৰে পৰা বন বিষয়া বা কৰ বিষয়াই কৰ সংগ্ৰহৰ পৰিৱৰ্তে মাত্ৰ নথিহে পৰীক্ষা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বৈধভাৱে ব্যৱসায় চলোৱা আৰু সততাৰে কৰ পৰিশোধ কৰা থলুৱা ব্যৱসায়ীসকলে যাতে ৰাষ্ট্ৰীয় ঘাইপথত অযথা বাধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবেও ব্যৱস্থা লোৱা হৈছে।
1: অসমৰ বিভিন্ন ঠাইত যিখিনি আমাৰ ফৰেষ্ট ৰয়েলটি বা ফৰেষ্টৰ বিভিন্ন ৰেভিনিউ আহে, এই ৰেভিনিউখিনি আমি কেনেকে কালেক্ট কৰাৰ সুবিধা হয় আৰু গোটেই ছিষ্টেমটোত কেনেকে আমি অনলাইন প্ৰচেছ য'ত হিউমেন বা কতো কথা নাই অনলাইনত পইচাটো জমা হয় তেনেকুৱা ধৰণৰ ব্যৱস্থাটো কি হ'ব পাৰে আৰু ফৰেষ্ট ৰয়েলটিৰ লগত জি এছ টিটো একেলগে কালেক্ট হয় কাৰণ দুইটাই ৰেভিনিউ বা এটা ৰেভিনিউ এটা জি এছ টি, গতিকে গোটেই বস্তুখিনি কেনেকে কালেক্ট হ'ব ফৰেষ্ট এণ্ড টেক্স ফাইনেন্স ডিপাৰ্টমেণ্টে একেলগে কথাখিনি পাতিছো।
0: ডিব্ৰুগড়ত স্থাপন হ'বলগীয়া অসম বিধানসভাৰ চৌহদ নিৰ্মাণ সন্দৰ্ভত লোক নিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে কালি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এখন বৈঠকত মিলিত হয়। বৈঠকত চৌহদ নিৰ্মাণৰ পৰিকল্পনা বিতং পৰ্যালোচনা কৰা হয়। অধ্যক্ষগৰাকীয়ে ভৱিষ্যতৰ প্ৰয়োজনীয়তাসমূহৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰকল্পৰ কিছু সংশোধনীৰ পৰামৰ্শ দিয়ে। বিধানসভাৰ সচিবালয় চৌহদত অধ্যক্ষ উপাধ্যক্ষৰ আৱাস, বিধানসভাৰ সদস্যসকলৰ আসন, সচিবালয়ৰ কৰ্মচাৰীৰ আৱাস আদি সন্দৰ্ভত শ্ৰীদাসে পৰামৰ্শ আগবঢ়োৱাৰ লগতে মুখ্যমন্ত্ৰীক এই সংশোধনীৰ বিৱৰণ দাখিল কৰি অৱগত কৰাৰ বাবে শীৰ্ষ বিষয়াসকলক নিৰ্দেশ দিয়ে। বৈঠকত লোক নিৰ্মাণ, গৃহ বিভাগৰ বিশেষ আয়ুক্ত আৰু বিশেষ সচিব, মুখ্য অভিযন্তা, বিধানসভাৰ সচিব আৰু অতিৰিক্ত সচিবকে ধৰি অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। গুৱাহাটী মহানগৰৰ চাফ চিকুণতাৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিছে। মহানগৰৰ স্বচ্ছতা পৰ্যবেক্ষণ কৰাৰ বাবে গুৱাহাটীৰ ছটা খণ্ডত দুটাকৈ মুঠ বাৰটা ফ্লাইং স্কোৱাড গঠন কৰা হ'ব। পৌৰ নিগমৰ ৱাৰ্ডসমূহ পৰ্যবেক্ষণ কৰিবলগীয়া এই ফ্লাইং স্কোৱাডে স্বচ্ছতা ভংগ কৰা লোকসকলক চিনাক্ত কৰিব আৰু পৰৱৰ্তী সময়ত গুৱাহাটী পৌৰ নিগম আইনৰ 399 ধাৰাৰ অধীনত তেওঁলোকক জৰিমনা বিহা হ'ব। এই সন্দৰ্ভত মেয়ৰ মীৰেণ শৰণীয়াই মন্তব্য কৰে যে নিগমে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিলেও স্বচ্ছতাক লৈ মহানগৰৰ বহু নাগৰিক এতিয়াও সজাগ নহয় আৰু তেওঁলোকৰ অমনোযোগিতাৰ ফলতেই ৰাজহুৱা স্থানসমূহ অপৰিষ্কাৰ হৈ থকা পৰিলক্ষিত হয়। লক্ষণীয়ভাৱে পৌৰ নিগমে স্বচ্ছতা বৰ্তাই ৰাখিবলৈ শেহতীয়াকৈ জৰিমনাৰ নিৰিখ বৃদ্ধি কৰিছে। নিগমৰ নতুন নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰিলে 500 টকা, ৰাজহুৱা স্থানত থু পেলালে 300 টকা, জন্তুৰ মলমূত্ৰ পেলালে বা শৌচ প্ৰস্ৰাৱ কৰিলে 500 টকা, ৰাস্তা বা ৰাজহুৱা স্থানত আৱৰ্জনা পেলালে 2000 টকা, মাছ বা কাৰখানা আদিৰ আৱৰ্জনা পেলালে 1000 টকালৈকে জৰিমনা ভৰিব লাগিব। জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মেয়ৰ শৰণীয়াই প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে কালি ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। দলটোৱে বানবিধ্বস্ত অৰুণ চাপৰি, মধুপুৰ, মাজৰবাৰী, আনন্দনগৰ, চিমেন নদীৰ ৰেলৱে দলং, লেকু নৈ, কেমি দলং আদিকে ধৰি বহুকেইটা অঞ্চল পৰিদৰ্শন কৰি বানত ক্ষয়ক্ষতিৰ বুজ লয়। প্ৰতিনিধি দলটোৱে স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বিষয়েও আলোচনা কৰে। তেওঁলোকৰ লগতে খহনীয়া প্ৰতিৰোধ আৰু ক্ষতিগ্ৰস্ত অঞ্চলৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। বানত গৃহহীন হৈ পৰা পৰিয়াল আৰু তেওঁলোকৰ জীৱন জীৱিকা পুনৰ স্বাভাৱিক কৰাৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও প্ৰতিনিধি দলটোৱে আলোচনা কৰে। দলটোক লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভুৱন পেগু, জিলা আয়ুক্ত প্ৰমুখ্যে অন্যান্য বিষয়াসকলে সং দিয়ে। সাংসদ প্ৰদান বৰুৱাই চিমেন নৈৰ বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰা ৰেল দলঙৰ অংশটো পুনৰ নিৰ্মাণ কৰাত কিছু সময়ৰ প্ৰয়োজন হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্য চৰকাৰে ৰবীন্দ্ৰ ভৱনৰ মেৰামতিৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি এই সন্দৰ্ভত লোক নিৰ্মাণ আৰু সাংস্কৃতিক বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু প্ৰেক্ষাগৃহটোৰ সামগ্ৰিক অৱস্থাৰ বুজ লয়। শ্ৰীবৰাই প্ৰেক্ষাগৃহটো শীঘ্ৰে সাংস্কৃতিক কাম কাজৰ বাবে ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে মজিয়াত পানী সুমোৱা, শীততাপ নিয়ন্ত্ৰণ ব্যৱস্থা, লাইট জেনেৰেটৰ শব্দ ব্যৱস্থাৰ মেৰামতি, সীমান্ত বেৰ নিৰ্মাণ আদি কামবোৰ সোনকালে সম্পূৰ্ণ কৰিবলৈ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। প্রেক্ষাগৃহটোৰ সৈতে সাংস্কৃতিক জগতৰ লোকসকলৰ জড়িত আবেগৰ

0: কথা বিবেচনা কৰি মেৰামতিৰ কামত যাতে কোনোধৰণৰ খুঁত ৰৈ নাযায় সেয়া নিশ্চিত কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে আহান জনায়। বৈঠকত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব ৰঞ্জিত স্বৰ্গীয়াৰী, সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস, লোকনিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তা অচিন্ত বৰুৱা প্ৰমুখ্যে ভালেসংখ্যক বিষয়া উপস্থিত থাকে। অহা 3 আগষ্টত শোণিতপুৰ জিলা দিৱস উদযাপনৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। দৰং জিলাৰ পৰা কাটি আনি 1983 চনৰ 3 আগষ্টত শোণিতপুৰ জিলা গঠন কৰা হৈছিল। জিলা দিৱস উদযাপনৰ প্ৰতি লক্ষ্য ৰাখি কালি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত অতিৰিক্ত জিলা আয়ুক্তকে ধৰি ৰঙাপাৰা, নদুৱাৰ আৰু বৰচলা সমজিলাৰ আয়ুক্তসকল, ৰাজহচক্ৰ বিষয়াসকল, প্ৰতিটো বিভাগৰ জিলা বিষয়া, আৰক্ষী প্ৰশাসনৰ বিষয়াসকলো উপস্থিত থাকে। তেজপুৰ সাহিত্যসভা, বান থিয়েটাৰ, অসমীয়া ক্লাব, তৰুণ অসম সংঘ, তেজপুৰ জিলা ক্ৰীড়া সন্থা আদি সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ বিষয়ববীয়ায়ো সভাত অংশগ্ৰহণ কৰে। সেইদিনা দিনত বিভিন্ন কাৰ্যসূচী উদযাপন কৰাৰ পাছত তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাৰ পৰা জিলা দিৱসৰ মূল অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে পৰ্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰ আৰু শনিবাৰে জিলাখনৰ বিভিন্ন পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ আয়োজনৰ সিদ্ধান্ত লৈছে। গ্ৰীষ্মবন্ধৰ সময়ত জিলাখনত পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত পৰ্যটনক অধিক আকৰ্ষণীয় কৰি তোলাৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। হাফলং হ্ৰদ, ডিমা হাছাও ভিউ পইণ্ট, উমৰাংছ' গল্ফ কৰ্চ আৰু জাতিংগাৰ দৰে জনপ্ৰিয় পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ অনুষ্ঠিত কৰা হ'ব। এই মহোৎসৱত বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, সাজ পোছাক, হস্তশিল্পৰ সামগ্ৰী আদিৰ বিপণী থাকিব। তদুপৰি বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ লোকনৃত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব। ইয়াৰ জৰিয়তে স্থানীয় উদ্যোগী শিল্পী আৰু ব্যৱসায়ীসকলক বিপণনৰ সুযোগ প্ৰদান কৰি আৰ্থিক বিকাশত সহায়ৰ লগতে জিলাখনৰ পৰ্যটন উদ্যোগ শক্তিশালী হৈ উঠিব বুলি আশা কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু অহা 3-4 দিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল বৰষুণৰ লগতে গাজনি ঢেৰেকনিৰে ধুমুহা অহাৰ সম্ভাৱনা আছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত 6 চেণ্টিমিটাৰ পৰ্যন্ত গাজনি ঢেৰেকনিৰে বৰষুণ হ'ব পাৰে। ইয়াৰ ফলত পানী জমা হৈ অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে বানৰ বাবে যান বাহন চলাচলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত ভূমিস্খলন হোৱাৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্ৰশাসনসমূহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আছে আৰু সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰখা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিয়া অনুসৰি আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে। ধেমাজি জিলাৰ জোনাইত আজিৰে পৰা 4-দিনীয়া কাৰ্যসূচীৰে মিচিং ছাত্ৰ সংগঠন টাকাম মিচিং পৰিণ কেবাঙৰ সপ্তদশ ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা আহিবলগীয়া প্ৰতিনিধিসকলক আদৰাৰ বাবে উদযাপন সমিতিয়ে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অধিৱেশনত প্ৰায় 3,000 প্ৰতিনিধিয়ে অংশ ল'ব বুলি ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতিয়ে প্ৰকাশ কৰিছে।
1: এইবাৰ পুনৰ জুনাইত আমি জেনেৰেল কনফাৰেন্স আমি অনুষ্ঠিত কৰিবৰ কাৰণে গৈ আছো আৰু এইবাৰ আমাৰ ডেলিগেট 22 পৰা 25 আহিব। অলৰেডি ৰেজিষ্ট্ৰেশ্যন আমাৰ 2000+ হৈছে আৰু আমাৰ এইবাৰ ডেলিগেটত নতুন প্ৰজন্ম, ইউনিভাৰ্চিটি, আমাৰ কলেজ ইউনিট, আমাৰ ইউনিভাৰ্চিটি থকা ইউনিট কমিটিসমূহৰ পৰা আৰু গাঁৱৰ যিবোৰ আমাৰ আঞ্চলিক কমিটি আছে সেই আঞ্চলিক কমিটিসমূহৰ পৰাও আমাৰ নতুন প্ৰজন্ম 50% উপস্থিত হ'ব।
0: ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ফ্ৰান্স আৰু মৰক্কো প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা 1:30 বজাত অনুষ্ঠিত হ'ব। কাইলৈ ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়ামৰ সন্মুখীন হ'ব। এতিয়া হওক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ কুমাৰ ডেভিড দাসৰ সৈতে।
2: ইৰাণ আমেৰিকাৰ মাজত পুনৰ আৰম্ভ হোৱা সংঘাত আৰু ইয়াৰ ফলশ্ৰুতিত পুনৰ তেলৰ মূল্য বৃদ্ধি, অসম বিধানসভাৰ বিভিন্ন আলোচনা তথা শাসক বিৰোধীৰ বাকযুদ্ধ, বিশ্বকাপ ফুটবলকে ধৰি বিভিন্ন খবৰে আজিৰ কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ইয়াৰে ইৰাণ আমেৰিকা যুদ্ধ আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ বাতৰিটো প্ৰাগকেইখন কাকতেই বিশেষ গুৰুত্ব দিছে। বাতৰিটো অসমীয়া খবৰ, অসমীয়া প্ৰতিদিন তথা দৈনিক অসমকে ধৰি অন্যান্য কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 16 অসম বিধানসভাৰ বাজেট অধিৱেশনত চৰকাৰৰ তৰফৰ পৰা সদৰি কৰা বিভিন্ন তথ্য আৰু শাসক বিৰোধীৰ বিধায়ক মন্ত্ৰীৰ মাজৰ উচ্চ অৱস্থাৰ খবৰেও দৈনিক জনমভূমি তথা ৰাজতন্ত্ৰী কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। দৈনিক অগ্ৰদূত কাকতে বিশ্বকাপ ফুটবল সম্পৰ্কীয় খবৰৰ প্ৰথম পৃষ্ঠাত স্থান দিছে। আনহাতে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ

0: বুজ দবলৈ কেন্দ্ৰৰ পৰা অহা প্ৰতিনিধি দলৰ এটা খবৰ আসাম জীৱন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। অসমৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্তৰ 38.959 কিলোমিটাৰ অঞ্চল এতিয়াও উন্মুক্ত হৈ আছে বুলি বিধানসভাত মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ। ৰাজ্যত এতিয়াৰ পৰা সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে বনজ ৰাজহ সংগ্ৰহ কৰা হ'ব বুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ঘোষণা। ৰবীন্দ্ৰ ভৱনৰ মেৰামতি কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ব্যৱস্থা গ্ৰহণ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11:00 বজাত বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুপ।
1: নমস্কার, জিলার রেহরুপ অনুষ্ঠানত আজি আপোনালোকলৈ আগবঢ়াইছো বিশ্বনাথ জিলার রেহরুপ। আমাৰ হৈতে আছে বিশ্বনাথৰ পৰা আমাৰ সংবাদদাতা অম্লান কাশ্যপ সাহা। স্বাধীনতাৰ 78 বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো বিজুলীৰ পোহৰ নেদেখা বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ এখন গাঁৱত শেহতীয়াকৈ হ'ল বিজুলী সংযোগ। উৎফুল্লিত হৈ পৰিছে গাঁওবাসী। এই সন্দৰ্ভত সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
2: চলিত বৰ্ষৰ বিধানসভা নিৰ্বাচনত নৱনিৰ্বাচিত বিধায়ক মুনিন্দ্ৰ দাসে কথা দিছিল গাঁওবাসীক যে জয়ী হলে বিদ্যুৎ সংযোগ কৰিব গাঁওখনৰ বাবে। কথা দি কথা ৰখাৰ বাবে গাঁওবাসীয়ে স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। পূৰ্বে গাঁওখনৰ ছাত্ৰ ছাত্ৰীসকলে লেম চাকিৰ পোহৰত অধ্যয়ন কৰিছিল। উৎকট গৰমত সকাহ দিবলৈ নাছিল কোনো বিদ্যুৎ চালিত সা সৰঞ্জাম। কিন্তু এতিয়া বিদ্যুৎ সংযোগ স্থাপনৰ লগে লগে গাঁওবাসীয়ে যেন লাভ কৰিলে সকলো সুবিধা।
1: দিল্লীত অনুষ্ঠিত হ'বলগীয়া 53 সংখ্যক ৰাষ্ট্ৰীয় বাল বৈজ্ঞানিক প্ৰদৰ্শনী 2026ত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে বিশ্বনাথৰ আদৰ্শ বিদ্যালয় হাকুমথাৰ দুজন ছাত্ৰ। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
2: ছাত্ৰ দুজন হৈছে প্ৰতাপ ঠাকুৰ আৰু আছিকুৰ ৰহমান। দুয়োজন বিদ্যালয়খনৰ নৱম শ্ৰেণীত অধ্যয়নৰত। প্ৰথমে ৰাজ্যিক পৰ্যায়ৰ বাল বৈজ্ঞানিক প্ৰদৰ্শনী 2026ত অনলাইন মাধ্যমৰ জৰিয়তে আয়োজন কৰা হৈছিল। সেই অনুসৰি SCERTয়ে অনলাইন পৰ্টেলৰ জৰিয়তে জিলাসমূহে দাখিল কৰা প্ৰদৰ্শনী আৰ্হিসমূহৰ মাজৰ পৰা বাছনি কৰা প্ৰদৰ্শনীসমূহ NCERT নতুন দিল্লীৰ দ্বাৰা আয়োজিত 53তম ৰাষ্ট্ৰীয় বাল বৈজ্ঞানিক প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হ'ব। উল্লেখ্য যে ছাত্ৰ দুজনে ইক' পাৱাৰ চাইকেলৰ এটি প্ৰজেক্ট নিৰ্মাণ কৰিছিল। চাইকেল চলোৱাৰ ফলত উৎপন্ন হোৱা বতাহৰ জৰিয়তে বিদ্যুৎ সৃষ্টি কৰি বেটাৰীৰ সহায়ত বিভিন্ন উপকৰণ ব্যৱহাৰ কৰিব পৰাকৈ সামগ্ৰীবিধ নিৰ্মাণ কৰিছিল। ছাত্ৰ দুগৰাকীৰ উদ্ভাৱনৰ বাবে গৌৰৱান্বিত বিদ্যালয়খনৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী লগতে শিক্ষক শিক্ষয়িত্ৰীসকল। প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত বিদ্যালয়খনৰ শিক্ষক ৰোচন ছেত্ৰী, মধুমিতা বৰা আৰু হিমাশ্ৰী দেৱী চমুৱাই বিশেষভাৱে সহায় কৰিছিল দুই ছাত্ৰক।
1: বিশ্বনাথ জিলাৰ গহপুৰত কনকলতা যুৱ সংঘৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, গহপুৰ শিল্পী সমাজ আৰু পৌৰসভাৰ সহযোগত গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। এই কৰ্মশালাৰ বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
2: বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ সমজিলাত কনকলতা যুৱক সংঘৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গহপুৰ আঞ্চলিক গহপুৰ শিল্পী সমাজ আৰু পৌৰসভাৰ সহযোগত চলি আছে গ্ৰীষ্মকালীন কৰ্মশালা। প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ লৈছে অভিনয়, নৃত্য আৰু গীতৰ এই কৰ্মশালাত। অসমৰ ছবি জগতৰ কেইবাগৰাকীও সমল ব্যক্তিয়ে প্ৰশিক্ষণ প্ৰদান কৰিছে উক্ত প্ৰশিক্ষণত। গহপুৰ হাইস্কুলৰ প্ৰেক্ষাগৃহত যোৱা 2 জুলাইৰ পৰা আৰম্ভ হোৱা কৰ্মশালাখনি অহা 18 জুলাইত অন্ত পৰিব। উল্লেখ্য যে এই কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিছে অসমৰ নাট্য জগত তথা সাংস্কৃতিক জগতৰ এগৰাকী বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই।
1: বিশ্বনাথৰ শিক্ষা জগতত দীক্ষাৰ জৰিয়তে ব্যতিক্ৰমী প্ৰয়াস চলাইছে বিধায়ক পল্লৱলোচন দাসে। বিধায়কগৰাকীয়ে 30 গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক নীট আৰু JEEৰ দৰে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে। এই বিষয়ে শুনক আমাৰ সংবাদদাতাৰ পৰা।
2: বিশ্বনাথ বিধানসভা সমষ্টিৰ শৈক্ষিক পৰিৱেশ উন্নয়নৰ বাবে এক বৃহৎ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে সমষ্টিটোৰ নৱনিৰ্বাচিত বিধায়ক পল্লৱলোচন দাসে। বিশ্বনাথৰ নতুন আৱৰ্ত ভৱনত বিধায়কগৰাকীয়ে দীক্ষা নামৰ এক নতুন আঁচনিৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। এই আঁচনিৰ অধীনত বিশ্বনাথ বিধানসভা সমষ্টিৰ 30 গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক নীট JEEৰ দৰে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। এই ছুপাৰ 30 গোটৰ সমস্ত দায়িত্ব বহন কৰিব হেলিয়ন নামৰ আগশাৰীৰ এটা শিক্ষা প্ৰতিষ্ঠানে। এডিআৰী পৰীক্ষাৰ জৰিয়তে 2 লাখ নিবনুৱাক নিযুক্তি দিয়া ৰাজ্য চৰকাৰৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি বিশ্বনাথৰ 2000 গৰাকী যুৱক যুৱতীক এডিআৰী পৰীক্ষাৰ বাবে বিশেষ প্ৰশিক্ষণ প্ৰদান কৰিব বিধায়কগৰাকীৰ নেতৃত্বত। ইচ্ছুক প্ৰাৰ্থীয়ে অনলাইন যোগে

0: এই সুবিধা লাভ কৰিব। কেৱল এৰিয়াৰিয়ে নহয়, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন চাকৰিৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই প্ৰশিক্ষণৰ জৰিয়তে যুৱচামক প্ৰস্তুত কৰা হ'ব। দ্বিতীয়বাৰৰ বাবে APSC পৰীক্ষাৰ প্ৰশিক্ষণৰ ব্যৱস্থাও কৰা হ'ব। এই প্ৰশিক্ষণসমূহ গ্ৰহণ কৰিবলৈ ইচ্ছুক যুৱক যুৱতীসকলে বিগত 2 জুলাইৰ পৰা অনলাইন ফৰ্ম মুকলি কৰা হৈছে আৰু আগ্ৰহী প্ৰাৰ্থীসকলে www.diksha.co.in ৱেবছাইটত গৈ অহা 12 জুলাইৰ ভিতৰত ফৰ্ম পূৰণ কৰি জমা দিব লাগিব।
1: জিলাৰ ৰেহৰূপৰ পৰা আজি আমি বিদায় লৈছো। কাইলৈ আপোনালোকক লগ পাম আন এখন জিলাৰ সৈতে। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত বিশ্বনাথ জিলাৰ ৰেহৰূপ শুনিলে। সংবাদদাতা আছিল অম্লান কাশ্যপ সাহা।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 730 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰে। ফোন ইন কল্পতৰু আজিৰ অনুষ্ঠানটিলৈ মই বিনীতা ডেকাই জনাইছো আদৰণি। শ্ৰোতাসকলে নিজৰ প্ৰিয় গীতটি শুনিবলৈ আমালৈ ফোন কৰিব পাৰিব এই দুটি নম্বৰত 03612662325 আৰু 03612661876। ফোন নম্বৰ দুটি পুনৰ কৈছো 03612662325 আৰু 03612661876। আদৰৰ শ্ৰোতা, আপোনালোকৰ ফোন অহালৈ আমি এটি গীত শুনো আহক জুবিন গাৰ্গৰ কণ্ঠত।

0: জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে আমালৈ এটি ফোন আহিছে। হেল্ল'
1: হেল্ল' নমস্কাৰ, মই হিতেশৰ লহকৰ।
0: হয় হিতেশৰ লহকৰ ডাঙৰীয়া, আজি কি গীত শুনিব আপুনি?
1: মই জিলমিল জঞ্জলে কপালত,
0: জিলমিল হয় চাৰু গোহাঁইৰ কণ্ঠৰ জিলমিল জঞ্জলে কপালত। হয় হয় আছে, সুন্দৰ গীত শুনিব বিচাৰিছে আজি ৰাতিপুৱাই প্ৰথম গৰাকী শ্ৰোতা আজি আপুনি আমাৰ।
1: হয় ভাল লাগে আৰু প্ৰথম পালে।
0: নিশ্চয় আপোনাৰ প্ৰিয় গীতটি আমি শুনাই দিছো।
1: মই কেইজনমান বন্ধুৰ নাম কম আজি।
0: হয় হয় কওক।
1: আনন্দ গন্ধিয়া, বংকিম দাস, কল্পনা আমিন, হাজেৰা বেগম, ৰূপালী কলিতা, মাধৱী নাথ, মাইনা দাস, মানস আৰু লক্ষ্য চহৰীয়া, এওঁলোক অতি প্ৰিয় শ্ৰোতা আৰু কলাৰ।

0: চাৰু গুহাৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: পুনৰ আহিছো ফোন ইন কল্পতৰু অনুষ্ঠানটিলৈ। আমালৈ আন এগৰাকী শ্ৰোতাই ফোন কৰিছে। হেল্ল'
4: হেল্ল' ছাৰ, নমস্কাৰ।
0: নমস্কাৰ, কোনে কৈছে আপুনি?
4: মই মঙলদৈৰ পৰা বিনিয়ে ক'লো।
0: মঙলদৈৰ পৰা বিনিয়ে কৈছে, কি গীত শুনিব আজি?
4: আজি ফাৰ্ষ্ট মুভমেণ্টৰ বোলছবিখনৰ লতা মঙ্গেশকাৰ আৰু এছ পি বালাৰ সুব্ৰমণ্যমৰ কণ্ঠ ততা ততা গীতটি শুনাইলে ভাল পাম।
0: হয় হয়, নিশ্চয় শুনাব পাৰিম আমি গীতটি। ভালে আছে নহয়?
4: ঠিক
0: আছে, আপোনাৰ প্ৰিয় গীতটি আমি শুনাই দিছো।
4: অ'কে, ধন্যবাদ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমালৈ আন এগৰাকী শ্ৰোতাই ফোন কৰিছে। হেল্ল'
5: হেল্ল' নমস্কাৰ বাইদেউ।
4: নমস্কাৰ, কোনে কৈছে আপুনি?
5: মই লাল গণেশৰ পৰা মাইনা দাসে ক'লো।
4: লাল গণেশৰ মাইনা দাস, কি গীত শুনিব আজি?
5: মই ভূপেন হাজৰিকাৰ কণ্ঠত হিন্দী ছবিৰ যি আপোনাৰ ভাল লগা গীত এটা শুনাই দিলে ভাল হ'ব বাইদেউ।
4: হয় নেকি? নিশ্চয়, ভূপেন হাজৰিকাৰ গীত শুনি ভাল পায়।
5: হয় হয়, মই বহুত ভাল পাওঁ বাইদেউ, হিন্দী বেংগলীও ভাল পাওঁ, অসমীয়াবিলাকো ভাল পাওঁ, প্ৰায় ভালেই পাওঁ বাইদেউ।
4: হয় হয়, তেখেতৰ গান বেয়া পোৱাৰ কথাই নাহে, নহয় জানো? আমি খুব ভাল লাগিছে আজি ভূপেন হাজৰিকাৰ কণ্ঠৰ, তেখেতে সংগীত পৰিচালনা কৰা দমন দমন ছবিখনৰ এই গীতটি আমি শুনাই দিছোঁ আপোনাক।
5: ধন্যবাদ বাইদেউ।

0: ভূপেন হাজৰিকাৰ কণ্ঠত দমন ছবিৰ গীতটি শুনিলে। আন এগৰাকী শ্ৰোতাৰ সৈতে সংযোগত হৈছো। হেল্ল' হেল্ল'
1: সুপ্ৰভাত নমস্কাৰ।
0: সুপ্ৰভাত নমস্কাৰ, কোনে কৈছে আপুনি? শশী প্ৰভা কলিতা। কি গীত শুনিব আজি?
1: মই জুবিন গাৰ্গৰ মায়াবিনী গীতটো শুনাই দিব।
0: হয় হয়,
1: জুবিন আপোনালোকলৈ আৰু বংশৰৰ মানস আৰু সমূহ অসমবাসী ৰাইজলৈ ডেডিকেট কৰিলো।
0: হয় হয় নিশ্চয়, গীতটি আমিও ভাল পাওঁ শুনি। আপুনি আমালৈ আগতেও ফোন কৰিছিল নহয় জানো? কৰি থাকে। হয়,
1: সকলোবোৰ অনুষ্ঠানে শুনি থাকো আপোনালোকক,
0: সকলো
1: ফোনটো নাপাওঁ আৰু কেতিয়াবা।
0: হয় হয়, ফোনটো ব্যস্ত থাকে, সকলোৱে শুনিব বিচাৰিছে। আজি কেনেকুৱা লাগিছে ফোনটো পাই?
1: বহুত ভাল লাগিছে, আপোনালোকৰ মাতবোৰ শুনি শুনি আমাৰ পৰিয়ালৰ নিচিনা হৈ গৈছে না?
0: হয় হয়, আমি একেটা পৰিয়ালৰে, এনেদৰে শুনি থাকিব, ভাল লাগিল আপুনি ফোন কৰাৰ বাবে। আপোনাৰ প্ৰিয় গীতটি আমি শুনাই দিছোঁ।
1: ধন্যবাদ।

0: জুবিন গাৰ্গৰ কণ্ঠৰ ডাক ছবিৰ গীতটি শুনিলে। হেল্ল'
1: হাই বাইদেউ, নমস্কাৰ।
0: নমস্কাৰ, কোনে কৈছে আপুনি?
1: মই নিতানন্দ ডেকাই ক'লো, দৰং জিলা মাহৰিপাৰা গাঁৱৰ পৰা।
0: দৰং জিলাৰ মহৰিপাৰাৰ পৰা কৈছে, কি গীত শুনিব?
1: মাহৰিপাৰা গাঁও, হয় হয়,
0: মাহৰিপাৰা, হয় হয়। কি গীত শুনিব
1: আজি? ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠত মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক আস্থাৰ গান।

0: এই গীতটি গালে
1: বঢ়িয়া বঢ়িয়া। আপুনি গান গায় ন? গান গায়?
0: এনেই সাধাৰণতে আখৰা কৰোঁ কেতিয়াবা কেতিয়াবা।
1: হয় হয়, ভাল লাগিছে, সুন্দৰকৈ গাই শুনালে গীতটি। আপোনাৰ অনুৰোধত আমি ভূপেন হাজৰিকাৰ কণ্ঠৰ এই গীতটি শুনাই দিছোঁ।
0: বাইদেউ, মই মোৰ লগৰীয়া দুটাৰ নাম ক'ব পাৰিম নেকি?
1: হয় হয় কওক।
0: মোৰ শ্ৰদ্ধাৰে দিলীপ ডেকা, তাৰপিছতে দিনেশ শৰ্মা, মুনিন্দ বৰুৱা, এইকেইজনৰ কাৰণে মই গীতটি উপহাৰ দিছোঁ।
1: হয়, আপোনালোক আটাইকেইজনৰ অনুৰোধত আমি গীতটি শুনাই দিছোঁ।

সুরা বিন্যাহর মূর্ত হোক পতিত বর্তমান শির উজ্জ্বল ভবিষ্যৎ।

0: Ecco provir a stare già.
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
2: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
1: তাৰ মানে
2: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
1: তাত কি হয়
2: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
1: তেতিয়াহ'লে
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
4: ফোন ইন কল্পটোৰ অনুষ্ঠানৰ শেষৰ গৰাকী শ্ৰোতাৰ সৈতে কথা পাতিবলৈ লৈছো হেল্ল'
5: হেল্ল' বাইদেউ নমস্কাৰ
4: নমস্কাৰ কোনে কৈছে আপুনি
5: মই দৰং জিলাৰ খুৰাবাৰী মইনা কলিতা ক'লো বাইদেউ
4: হয় হয় কি গীত শুনিব আজি
5: মই থনদা পাঠকৰ যিকোনো এটি লোকগীত শুনাই দিলে সুখী হ'ম বাইদেউ
4: থনদা পাঠকৰ কণ্ঠৰ এটি লোকগীত হয় যিকোনো এটি শুনাব দিছে গতিকে আমি শুনাইছো সময়ো কম গতিকে শুনক আপোনাৰ
5: হয় হয়
4: হয় হয়

আজি মোক ডিউটিৰ মত সহায় কৰিলে। প্ৰেৰণা খনিকৰে, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, ফটিক চন্দ্ৰ বৰ্মন, হৰমোহন বৰ্মন আৰু মায়ামণি শৰ্মাই, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিপুল কলিতা, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, সকলোলৈকে ধন্যবাদ জনাইছোঁ।

খণ্ডা পাঠকৰ কণ্ঠৰ এই লোকগীতটিৰে আজিৰ ফোন ইন কল্পতৰু অনুষ্ঠানটিৰ পৰা মই বিনীতা ডেকাই বিদায় লৈছোঁ। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মাটিৰ গান। আজিৰ অনুষ্ঠানত প্ৰথমে শুনোৱা হওক বীণাপাণী ৰাভা আৰু সংগীতবৃন্দৰ কণ্ঠৰ ৰাভা গীত।

মাটিৰ গান অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এবাৰ শুনোৱা হওক সাবিত্ৰী পাটৰ আৰু সংগীবৃন্দৰ কণ্ঠৰ তিৱা গীত।

মাটিৰ গান অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: तकनीकी टीम के साथ कल तक के लिए आज्ञा दीजिए।
1: नमस्कार।
2: उमंग उमंग उमंग उमंग।
3: राष्ट्रीय शैक्षिक गवेषणा और प्रशिक्षण পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
4: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুরাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। বিধানসভাৰ মজিয়াত কাইলৈ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰিব। বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ আলোচনা অনুষ্ঠিত হৈছে। প্ৰশ্নোত্তৰ শিতানেৰে আজিৰ সদনৰ কাম কাজ আৰম্ভ হয়। সদনৰ শূন্যকালীন ঘণ্টাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে ৰাজ্যত বৃদ্ধি পাই অহা জাল নোটৰ সৰবৰাহৰ প্ৰসংগ উত্থাপন কৰে। সদনত আজি দুখন সংশোধনী বিধেয়ক উত্থাপন কৰা হ'ব বুলি জানিব পৰা গৈছে। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা বনজ ৰাজহ এতিয়াৰে পৰা সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি সন্ধিয়া বন আৰু জি এছ টি বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত কোনো লোকৰ পোনপটীয়া হস্তক্ষেপ নাথাকিব। ৰাজ্যত বনজ ৰাজহ সংগ্ৰহ ব্যৱস্থাক অধিক স্বচ্ছ, গতিশীল আৰু দুৰ্নীতিমুক্ত কৰাৰ লক্ষ্যৰে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীমল্লবৰুৱাই কয় যে অনলাইন ব্যৱস্থাৰে সংগ্ৰহ কৰা ৰাজহ পোনে পোনে চৰকাৰী কোষাগাৰত জমা হ'ব। এতিয়াৰে পৰা বন বিষয়া বা কৰ বিষয়াই কৰ সংগ্ৰহৰ পৰিৱৰ্তে মাত্ৰ নথিহে পৰীক্ষা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বৈধভাৱে ব্যৱসায় চলোৱা আৰু সততাৰে কৰ পৰিশোধ কৰা থলুৱা ব্যৱসায়ীসকলে যাতে ৰাষ্ট্ৰীয় ঘাইপথত অযথা বাধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবেও ব্যৱস্থা লোৱা হৈছে।
2: অসমৰ বিভিন্ন ঠাইত যিখিনি আমাৰ ফৰেষ্ট ৰয়েলটি বা ফৰেষ্টৰ বিভিন্ন ৰেভিনিউ আহে, এই ৰেভিনিউখিনি আমি কেনেকে কালেক্ট কৰাৰ সুবিধা হয় আৰু গোটেই চিষ্টেমটোত কেনেকে আমি অনলাইন প্ৰচেছ য'ত হিউমেন বা কত কথা নাই অনলাইনত পইচাটো জমা হয় তেনেকুৱা ধৰণৰ ব্যৱস্থাটো কি হ'ব পাৰে আৰু ফৰেষ্ট ৰয়েলটিৰ লগত জি এছ টিটোও একেলগে কালেক্ট হয় কাৰণ দুয়োটাই ৰেভিনিউ বা এটা ৰেভিনিউ এটা জি এছ টি, গতিকে দুটেই বস্তুখিনি কেনেকে কালেক্ট হ'ব ফৰেষ্ট এণ্ড টেক্স ফাইনেন্স ডিপাৰ্টমেণ্টে একেলগে কথাখিনি পাতিছো।
1: অষ্ট্ৰেলিয়া ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশখনৰ ভিক্টৰিয়াৰ গভৰ্ণমেণ্ট হাউছত তৃতীয় বাৰ্ষিক লীডাৰ সন্মিলনত অংশগ্ৰহণ কৰিছে। এই সন্মিলনত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি এলবানেজো উপস্থিত আছে। এই বৈঠকত দুয়োগৰাকী নেতাই কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মত বিনিময় কৰিব। বৈঠকত দুয়োখন দেশৰ প্ৰতিনিধিৰ দলেও অংশগ্ৰহণ কৰিছে। যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কালি এল নিনোৰ প্ৰভাৱৰ মোকাবিলা আৰু প্ৰাক প্ৰস্তুতি সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত অংশ লৈ অতিৰিক্ত জিলা আয়ুক্ত পংকজ বৰাই এল নিনোৰ ফলত সম্ভাব্য জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে বিভিন্ন বিভাগৰ বিশেষজ্ঞসকলক দিহা পৰামৰ্শ আগবঢ়াবলৈ আহান জনায়। সভাত যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰববী ডঃ সঞ্জয় বৰঠাকুৰে এল নিনোৰ প্ৰভাৱৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰে। তেওঁ যিকোনো প্ৰতিকূল পৰিস্থিতিৰ মুখামুখি হ'ব পৰাকৈ আকস্মিক কৌশল আৰু কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰে। বিভিন্ন চৰকাৰী বিভাগৰ মুৰববী আৰু

0: বিশেষজ্ঞসকলে এই ক্ষেত্ৰত নিজ নিজ বিভাগৰ কৰণীয় আৰু পৰামৰ্শসমূহ ব্যক্ত কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু অহা তিনি চাৰি দিনত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল বৰষুণৰ লগতে গাজনি ঢেৰেকনিৰে ধুমুহা অহাৰ সম্ভাৱনা আছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত 6 চেণ্টিমিটাৰ পৰ্যন্ত গাজনি ঢেৰেকনিৰে বৰষুণ হ'ব পাৰে। ইয়াৰ ফলত পানী জমা হৈ অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে বান সমস্যাৰ যান বাহন চলাচলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত ভূমিস্খলন হোৱাৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্ৰশাসনসমূহে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰখা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বিশ্বনাথ জিলাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই বিশ্বনাথ ঘাটৰ সমীপৰ সন্যাসী গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে। খহনীয়াৰ ফলত বিশ্বনাথ ঘাটৰ শ্মশানথলীৰ পৰা চুৱাগুৰি ছুইটছ গেটলৈকে বৃহৎ অঞ্চল নদীত জাহ যোৱাৰ আশংকাই দেখা দিছে। স্থানীয় লোকে শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছে। ডিব্ৰুগড় আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই শান্তিপাৰা অঞ্চলৰ পি এন ৰোডৰ এটা ভাড়াঘৰৰ পৰা বুজন পৰিমাণৰ মাদক দ্ৰব্যসহ এজন যুৱকক আটক কৰে। যুৱকজন বাবুল মেচ বুলি আৰক্ষীয়ে জনাইছে। অভিযানৰ সময়ত আৰক্ষীয়ে মাদক দ্ৰব্যৰ উপৰি 3টা লেপটপ, 10টা মোবাইল ফোন, 7টা বেংক একাউণ্ট আৰু ভালেখিনি ৰূপৰ বাচন বৰ্তন জব্দ কৰে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে যুৱকজনৰ জেৰা অব্যাহত ৰাখিছে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া ষ্টুডিঅ'ত আছো মই মীনাক্ষী। ডিউটি ৰুমত গুণপ্ৰভা বৰা, নিয়ন্ত্ৰণ কক্ষত আছে কিশোৰ কুমাৰ শৰ্মা, আতিকুৰ ৰহমান আৰু মনোজ হাজৰিকা। এফ এম ট্ৰান্সমিটাৰত আছে দীপামণি ডেকা, ট্ৰান্সমিটাৰত অজয় আনন্দ, বিজিত শৰ্মা আৰু আছিফ আহমেদ। শ্ৰোতাসকল, এতিয়া শুনো আহক পাৰাগমালা লাইভ। আগবঢ়াইছে ব্ৰজমোহন প্ৰসাদে।
2: परागमाला लाइव के सभी श्रोताओं को ब्रजमोहन प्रसाद का नमस्कार।

चल तू, ले हाथों में हाथ चल तू, साथी चल। एक तो ये मौसम

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, গীতেৰে কথাৰে অনুষ্ঠানটিৰ আজিৰ খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত মই উপস্থিত আছোঁ গুৱাহাটীৰ উজান বজাৰস্থিত সতী ৰাধিকা উদ্যানত। এগৰাকী যুৱতীক মই লগ পাইছোঁ। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
2: নমস্কাৰ, মোৰ নাম প্ৰিয়াংকা নাথ আৰু মই স্নাতকোত্তৰ শিক্ষয়িত্ৰী হয় ধমধমা জুনিয়ৰ কলেজৰ।
1: আপোনাক আমাৰ গীতেৰে কথাৰে অনুষ্ঠানলৈ আদৰণি জনাইছোঁ আৰু আজিৰ অনুষ্ঠানত মই কথা পাতিবলৈ লৈছোঁ সান্ধ্য ভ্ৰমণ সম্পৰ্কে। এই সান্ধ্য ভ্ৰমণৰ সময়খিনিয়ে দিনটোৰ ব্যস্ত তারন্ত আমাক সকলোকে ফূর্তি প্রদান করে, আমি দিনটোৰ অবসাদ দূর করব পাৰো। আপুনি এই বিষয়ে কি কব?
2: এতিয়াতো উৎকট গৰমৰ পৰা মানে আমি

0: খাপাবৰ কাৰণে এনেকুৱা এটা পৰিৱেশ আচলতে গুৱাহাটীত খুব কমেই পোৱা যায়। কিন্তু এইখন পাৰ্ক নতুনকৈ হৈছে যদিও মই আচলতে আহি পোৱা নাছিলোঁ, গৰমৰ বন্ধও চলি আছে যিহেতু সেই সুবিধাকণতে মানে আহিবলৈ সুযোগ পাইছোঁ। খুব ভাল লাগিছে আৰু গৰমৰ পৰিত্ৰাণ পোৱাৰ এইটো এটা খুব ধুনীয়া পৰিৱেশ বুলিয়ে মই ক'ম। আৰু খুব ধুনীয়াকৈ সজাইছে, যথেষ্ট মানুহৰ ভিৰ, ভাল লাগিছে, খুবেই ভাল লাগিছে।
1: হয়, আপোনাক ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই অনুষ্ঠানটিৰ যোগেৰে আপোনালোকৰ প্ৰিয় গান আমি আমাৰ শ্ৰোতাসকলক শুনোৱাৰ চেষ্টা কৰোঁ। আজিৰ অনুষ্ঠানত আপুনি
0: জুবিন গাৰ্গৰ এতিয়া আহিয়া মোৰ উলাহে নধৰে, এই গানটো মই শুনিব বিচাৰোঁ।

0: অনুষ্ঠানত এইবাৰ মই আন এগৰাকী যুৱতীৰ সৈতে কথা পাতিব বিচাৰিছোঁ। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
1: মোৰ নাম হৈছে কুন্তলা কলিতা, মই চাংচাৰীৰ পৰা আহিছোঁ। মই আজি মোৰ মাক লৈ আহিছোঁ।
0: আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত মই কথা পাতিবলৈ লৈছোঁ সান্ধ্য ভ্ৰমণ সম্পৰ্কত। সান্ধ্য ভ্ৰমণৰ এই সময়খিনিয়ে দিনটোৰ কৰ্মব্যস্ততাৰ অন্তত আমাক খুব আনন্দ দিয়ে, আমি সতেজ হৈ উঠোঁ পুনৰবাৰ কাম কৰিবৰ কাৰণে। আপুনি এই বিষয়ে কি জনাব?
1: মই এইটোৱে জনাম, ময়ো আজি অফিচ কৰি পেলাই মই আবেলি মাক লৈ আহিছোঁ। এই কাৰণত লৈ আহিছোঁ মানে দিনটো আমি সপ্তাহটোৰ গোটেইকেইদিন আমি কৰ্মব্যস্ততাৰ মাজতে থাকোঁ। গধূলি ওলাই আহিছোঁ, ধুনীয়া নদীৰ বতাহ, শান্তিৰ পৰিৱেশ, ইয়াতে মানে বহি পেলাই নিজকে মানে অলপমান ৰিফ্ৰেছ কৰিবৰ কাৰণে ভাল সময় আৰু এইটো।
0: হয়, আচলতে কৰ্মব্যস্ততাৰ বাবে আমি সকলো কোনোবা ক্ষেত্ৰত যান্ত্ৰিক হৈ যোৱা যেন অনুভৱ হয়, কিন্তু এনেকুৱা সময়ে আমাক যথেষ্ট আনন্দ প্ৰদান কৰে।
1: সেইটোতো হয়েই, কাৰণ আমি ইমানেই যন্ত্ৰৰ নিচিনা হৈ গৈছোঁ, আমি নিজক সময় নিদিওঁ, নিজৰ পৰিৱেশৰ লগত বহি আমি কেতিয়াও কথা পাতিবৰ কাৰণে টাইম নাপাওঁ। আমি এনেকুৱা নেচাৰেল বতাহ নাপাওঁৱেই। অফিচত আপোনাৰ এচি থাকে, ঘৰত আপোনাৰ ফেন থাকে, এচি থাকে, ইয়াতে বহি পেলাই এনেকুৱা শান্তি আৰু এনেকুৱা ধুনীয়া বতাহৰ মানে ভাল লাগিছে আৰু। ল'ৰা ছোৱালী খেলিবও মানে ভাল পায়, বহুত ভাল লাগিছে।
0: হয়, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই অনুষ্ঠানৰ যোগেৰে আমি আমাৰ শ্ৰোতাসকলক আপোনালোকৰ প্ৰিয় গান শুনাবলৈ চেষ্টা কৰোঁ। আজিৰ অনুষ্ঠানত আপুনি কোনটো গানৰ অনুৰোধ জনাব বিচাৰিব?
1: ঠিক আছে, জুবিন গাৰ্গৰ যিকোনো এটি গীত।

0: প্রিয় শ্রোতা, আজির অনুষ্ঠানত মই উপস্থিত আছো গুৱাহাটীৰ উজান বজাৰস্থিত সতী ৰাধিকা উদ্যানত। পুনৰবাৰ এগৰাকী যুৱতীৰ সৈতে মই কথা পাতিব বিচাৰিছো। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
1: হয়, ধন্যবাদ। মোৰ নাম শ্ৰী অপৰ্ণা চৌধুৰী আৰু মই গুৱাহাটীতে থাকোঁ। আজি এনেকে ফুৰিবলৈ অহাৰ কাৰণটো হ'ল দিনৰ সদায় ব্যস্ততাৰ মাজত আমি সন্ধিয়া সময়টো অকণমান পাওঁ। সঁচাই ভাল লাগিছে ইয়াত আহি পেলাই।
0: আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। সন্ধিয়াৰ এই সময়খিনি সকলোৱে নিজৰ নিজৰ ধৰণে উপভোগ কৰিছে, গতিকে আপোনাৰ অনুভৱ সম্পৰ্কে জানিব বিচাৰিছো।
1: হয়, অনুভৱটো সঁচাই বৰ ভাল লাগিছে। আজি চাওক বতৰো অকণমান ডাৱৰীয়া আৰু ব্ৰহ্মপুত্ৰৰ পাৰত গোটেই মানুহখিনি, আমাৰ সৰু ডাঙৰ, আমাৰ আইতা ককা, গোটেইবোৰ মানুহকীয়াক দেখি পাইছো। সেইটো বেছি ভাল লাগিছে দেখি পেলাই। আৰু যিটো আমাৰ এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰৰ যিটো ধুনীয়া বতাহ এটা যে আহি আছে আমি অনুভৱ কৰি আছো, সেইটো কাৰণে তাৰমানে সঁচাকৈ বৰ ধুনীয়া অনুভৱ কৰিছো এইটো বস্তু। আৰু বতৰটোৰ লগতো খুব ভাল লাগিছে। তাৰ সৈতে দেখিছো যে মানুহবোৰ খুব ইচ্ছুক হৈছে তাৰমানে এনেকে আহিবলে। নিজৰ দিনটো চবেই অলপ এনজয় কৰিছে ইয়াতে আহি পেলাই, আমিও তেনেকে কৰিছো সেইখিনি।
0: হয়, আপোনাক ধন্যবাদ জনাইছো। আৰু এই অনুষ্ঠানটিৰ যোগেৰে আপোনালোকৰ প্ৰিয় গান আমাৰ শ্ৰোতাসকলক শুনোৱাৰ চেষ্টা কৰোঁ। আপুনি কোনটো গানৰ অনুৰোধ জনাব বিচাৰিব?
1: বতৰটো চাই পেলাই মই আপোনাক, আপুনি যিহেতু মোক সুধিছে, ধুমুহাৰ সৈতে মোৰ বহু যুগৰে নাচোন গানটো যদি এবাৰ আপোনালোকে শুনাই দিব পাৰে সঁচাকেই ভাল পাম।
0: হয়, নিশ্চয়কৈ খুব সুন্দৰ গীত এটিৰ বাবে আপুনি অনুৰোধ জনাইছে। আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছো।

0: প্রিয়শ্রোতা, এই মুহূর্তত মোৰ দৃষ্টিগোচৰ হৈছে এই সুন্দৰ পৰিবেশত, সন্ধিয়াৰ এই সুন্দৰ পৰিবেশত এগৰাকী যুৱকে ইয়াত ছবি অংকন কৰি আছে। তেখেতৰ পৰা অকণমান সন্ধিয়াৰ অনুভৱ সম্পৰ্কে মই জানিব বিচাৰিছোঁ। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
1: হেল্ল, মোৰ নাম আমিনুল, মই দক্ষিণ গাঁৱৰ ফালে থাকোঁ। মই সদায় আবেলি ইয়াতে আহোঁ, আৰ্ট কৰোঁ, ড্ৰয়িং কৰোঁ, স্কেটছ কৰোঁ।
0: আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আৰু আপুনি যে ইমান সুন্দৰ পৰিৱেশত ইমান সুন্দৰকৈ ছবি অংকন কৰি আছে, আপোনাৰ সন্ধিয়াৰ অনুভৱ তথা আপোনাৰ এই কৰ্ম সম্পৰ্কে জানিব বিচাৰিছোঁ।
1: হয়, মই এজন আৰ্টিষ্ট হয়, মই আৰ্টৰে কাম কৰোঁ। আৰু মই আবেলি হ'লে যেতিয়া দুখ ভাগৰত থাকোঁ তেতিয়া এইটো জেগাৰ কথা মনত পৰে আৰু মই আহি যাওঁ, স্কেটছ বুক লৈ কেনে ইয়াতে আহোঁ। আৰু কোনোবা মোক ক'লে মই আঁকি দিওঁ বা মই আশে পাশে পৰিৱেশটো মই ড্ৰ কৰি থাকোঁ, আঁকি থাকোঁ। মোৰ ভাল লাগে এইখিনি সময়খিনি, মোৰ এইখিনি সময় ফেভৰেট হয়, কাৰণ গোটেই দিনটোৰ ভাগৰ ইয়াতে মই চপা হৈ যাওঁ ইয়াতে আহিলে। আৰু ঠাণ্ডা ঠাণ্ডা বতাহ দি থাকে নদী পাৰত, মোৰ ভাল লাগে, সদায় আহোঁ মই।
0: আচলতে আপুনি সন্ধিয়াৰ পৰিৱেশটো খুব সুন্দৰকৈ উদযাপন কৰিছে, ইয়াৰ লগতে আপুনি ভাল পোৱা কাম ইয়াতে কৰিছে, লগতে আপোনাৰ কৰ্মসংস্থাপনৰ এটা বাট মুকলাইছে, জানি খুব ভাল লাগিল। আমাৰ এই অনুষ্ঠানটিত আপোনালোকৰ প্ৰিয় গান আমাৰ শ্ৰোতাসকলক শুনাবলৈ চেষ্টা কৰোঁ। আজিৰ অনুষ্ঠানত আপুনি কি গানৰ অনুৰোধ জনাব বিচাৰিব?
1: জুবিনৰ এটা গান মোৰ ভাল লাগে, মুগ্ধ হিয়া মোৰ।
0: জুবিন গাৰ্গৰ কণ্ঠৰ মুগ্ধ হিয়া মোৰ। আপোনাক ধন্যবাদ জনাইছোঁ।

0: ইমান পৰে শ্ৰোতাসকলে, গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। যুগুতাই আগবঢ়ালে ভাৰ্গৱ কলিতাই।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাণজিৎ প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজনাথ ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ আলোচনা, কাইলৈ বিত্তমন্ত্ৰীৰ 2026-27 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন। বতৰ বিজ্ঞান বিভাগৰ আজি আৰু অহা 3-4 দিনত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল ধুমুহা বৰষুণৰ সম্ভাৱনা প্ৰকাশ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি। বিধানসভাৰ মজিয়াত কাইলৈ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰিব। বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ আলোচনা অনুষ্ঠিত হৈছে। প্ৰশ্নোত্তৰ শিতানেৰে আজি

সদনৰ কাম কাজ আৰম্ভ হয়। সদনৰ শূন্যকালীন ঘণ্টাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰা হয়। বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে ৰাজ্যত বৃদ্ধি পাই অহা জালনোটৰ সৰবৰাহৰ প্ৰসংগ উত্থাপন কৰে। সদনত আজি দুখন সংশোধনী বিধেয়ক উত্থাপন কৰা হ'ব বুলি জানিব পৰা গৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু অহা 3-4 দিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল বৰষুণৰ লগতে গাজনি ঢেৰেকনিৰে ধুমুহা অহাৰ সম্ভাৱনা আছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত 6 চেণ্টিমিটাৰ পৰ্যন্ত গাজনি ঢেৰেকনিৰে বৰষুণ হ'ব পাৰে। ইয়াৰ ফলত পানী জমা হৈ অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে বানৰ বাবে যান বাহন চলাচলত অসুবিধাৰ

প্ৰশাসনসমূহে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰখা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা বনজ ৰাজহ এতিয়াৰে পৰা সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি সন্ধিয়া বন আৰু জি এছ টি বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত কোনো লোকৰ পোনপটীয়া হস্তক্ষেপ নাথাকিব। ৰাজ্যত বনজ ৰাজহ সংগ্ৰহ ব্যৱস্থাক অধিক স্বচ্ছ গতিশীল আৰু দুৰ্নীতিমুক্ত কৰাৰ লক্ষ্যৰে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীমল্ল বৰুৱাই কয় যে অনলাইন ব্যৱস্থাৰে সংগ্ৰহ কৰা ৰাজহ পোনে পোনে চৰকাৰী কোষাগাৰত জমা হ'ব। এতিয়াৰে পৰা বন বিষয়া বা কৰ বিষয়াই কৰ সংগ্ৰহৰ পৰিৱৰ্তে মাত্ৰ নথিহে পৰীক্ষা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বৈধভাৱে ব্যৱসায় চলোৱা আৰু সততাৰে কৰ পৰিশোধ কৰা থলুৱা ব্যৱসায়ীসকলে যাতে ৰাষ্ট্ৰীয় ঘাইপথত অযথা বাধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবেও ব্যৱস্থা লোৱা হৈছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো শিক্ষাৰ্থী তথা কৰ্মচাৰীলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে স্বামী বিবেকানন্দৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ এই সংস্থাই ছাত্ৰ শক্তিক সংগঠিত কৰি যুৱচামৰ মাজত দেশপ্ৰেমৰ ভাৱনা জগাই তুলিছে। তেওঁ কয় যে জৰুৰীকালীন সময়তে হওক বা উত্তৰ পূৰ্বাঞ্চলৰ অনুপ্ৰৱেশৰ সমস্যাই হওক, বিদ্যাৰ্থী পৰিষদে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সদায় যুৱচামক উৎসাহিত কৰি আহিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ৰাষ্ট্ৰ প্ৰথম ধাৰণাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰৰ সেৱা, নেতৃত্ব আৰু সামাজিক দায়বদ্ধতাৰ দিশত দশকজুৰি অনুপ্ৰাণিত কৰি আহিছে। এই সংস্থাই জাতীয়তাবাদী ধাৰণা, ভাৰতীয় সংস্কৃতি, ৰাষ্ট্ৰীয় একতা আৰু সামাজিক চেতনা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি শ্ৰীসিঙে উল্লেখ কৰে। যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কালি এল নিনো প্ৰভাৱৰ মোকাবিলা আৰু প্ৰাক প্ৰস্তুতি সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত অংশ লৈ অতিৰিক্ত জিলা আয়ুক্ত পংকজ বৰাই এল নিনোৰ ফলত সম্ভাৱ্য জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভিন্ন বিভাগৰ বিশেষজ্ঞসকলক দিহা পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায়। সভাত যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰববী ডঃ সঞ্জয় বৰঠাকুৰে এল নিনোৰ প্ৰভাৱৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰে। তেওঁ যিকোনো প্ৰতিকূল পৰিস্থিতিৰ মুখামুখি হ'ব পৰাকৈ আকস্মিক কৌশল আৰু কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰে। বিভিন্ন চৰকাৰী বিভাগৰ মুৰববী আৰু বিশেষজ্ঞসকলে এই ক্ষেত্ৰত নিজ নিজ বিভাগৰ কৰণীয় আৰু পৰামৰ্শসমূহ ব্যক্ত কৰে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অষ্ট্ৰেলিয়া ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনৰ ভিক্টৰিয়াৰ গভৰ্ণমেণ্ট হাউচত তৃতীয় বাৰ্ষিক লিডাৰ্ছ সন্মিলনত অংশগ্ৰহণ কৰিছে। এই সন্মিলনত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্ঠনি এলবেনেজো উপস্থিত আছে। এই বৈঠকত দুয়োগৰাকী নেতাই কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মত বিনিময় কৰিব। বৈঠকত দুয়োখন দেশৰ প্ৰতিনিধি দলেও অংশগ্ৰহণ কৰিছে। বিশ্বনাথ জিলাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই বিশ্বনাথ ঘাটৰ সমীপৰ সন্যাসী গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে। খহনীয়াৰ ফলত বিশ্বনাথ ঘাটৰ শ্মশানথলীৰ পৰা চুৱাগুৰি ছুইটছ গেটলৈকে বৃহৎ অঞ্চল নদীত জাহ যোৱাৰ আশংকাই দেখা দিছে। স্থানীয় লোকে শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছে। ধেমাজি জিলাৰ জোনাইত আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে মিচিং ছাত্ৰ সংগঠন তাকাম মিচিং পৰিণ কেবাঙৰ সপ্তদশ ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা আহিবলগীয়া প্ৰতিনিধিসকলক আদৰাৰ বাবে উদযাপন সমিতিয়ে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অধিৱেশনত প্ৰায় 3,000 প্ৰতিনিধিয়ে অংশ ল'ব বুলি ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতিয়ে প্ৰকাশ কৰিছে। অহা 3 আগষ্টত শোণিতপুৰ জিলা দিৱস উদযাপনৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। দৰং জিলাৰ পৰা কাটি আনি 1983 চনৰ 3 আগষ্টত শোণিতপুৰ জিলা গঠন কৰা হৈছিল। জিলা দিৱস উদযাপনৰ প্ৰতি লক্ষ্য ৰাখি কালি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত অতিৰিক্ত জিলা আয়ুক্তকে ধৰি ৰঙাপৰা, নদুৱাৰ আৰু বৰচলা সমজিলাৰ আয়ুক্তসকল, ৰাজহচক্ৰ বিষয়াসকল, প্ৰতিটো বিভাগৰ জিলা বিষয়া, আৰক্ষী প্ৰশাসনৰ বিষয়াসকলো উপস্থিত থাকে। তেজপুৰ সাহিত্যসভা, বান থিয়েটাৰ, অসমীয়া ক্লাব, তৰুণ অসম সংঘ, তেজপুৰ জিলা ক্ৰীড়াসন্থা আদি সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ বিষয়ববীয়াইও সভাত অংশগ্ৰহণ কৰে। সেইদিনা দিনত বিভিন্ন কাৰ্যসূচী উদযাপন কৰাৰ পাছত তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত
সন্ধিয়া ৬ বজাৰ পৰা জিলা দিৱসৰ মূল অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

ডিব্ৰুগড় নগৰৰ মোহনঘাটৰ সমীপৰ টিংখং ভঙা আলিত ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত আছে। আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনোৱা মতে যোৱা দুদিনত ভঙা আলিৰ বহুকেইটা অঞ্চল খহনীয়াত জাহ যায়। বিভাগীয় কৰ্তৃপক্ষই খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা লৈছে যদিও বিশেষ সাফল্য লাভ কৰা নাই বুলি আমাৰ সংবাদদাতাই জনাইছে। স্থানীয় লোকে অঞ্চলটোত শীঘ্ৰেই খহনীয়া ৰোধ কৰিব নোৱাৰিলে বিঘাই বিঘাই ভূমি নদীৰ বুকুত জাহ যোৱাৰ আশংকা প্ৰকাশ কৰিছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10 বজাত আৰম্ভ হ'ব। শৃংখলাটোত সম্প্ৰতি 2-0 পিছপৰি থকা ভাৰতে আজিৰ খেলখনত জয়ৰ বাবে আপ্ৰাণ চেষ্টা চলাব। ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলত 125 ৰাণত পৰাজিত হোৱাৰ পাছত অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ অত্যন্ত চাপত আছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ফ্ৰান্স আৰু মৰক্কো প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা 1:30 বজাত অনুষ্ঠিত হ'ব। কাইলৈ ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়ামৰ সন্মুখীন হ'ব। ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব। উইম্বলডন জুনিয়ৰ্ছত বিগত 37 বছৰত ল'ৰাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে অৰ্ণৱ পাপৰকাৰে ইতিহাস ৰচনা কৰিছে। 18 বছৰীয়া পাপৰকাৰে প্ৰি কোৱাৰ্টাৰ ফাইনেলত জাপানৰ ৰায়ো টাবাটাক 6-2, 6-1 ছেটত পৰাস্ত কৰে। পাপৰকাৰে ইয়াৰ পূৰ্বৰ 2টা ৰাউণ্ডত গ্ৰেট ব্ৰিটেইনৰ জছুৱা ক্ৰেজ আৰু আমেৰিকাৰ কেটন হানছেক পৰাস্ত কৰে। খেলুৱৈগৰাকী আজি কোৱাৰ্টাৰ ফাইনেলত আমেৰিকাৰ জৰ্ডান লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। 1954 চনত ৰামানাথন কৃষ্ণন, 1979 চনত ৰমেশ কৃষ্ণন আৰু 1990 চনত লিয়েণ্ডাৰ পেজকে ধৰি 3জন ভাৰতীয়ই উইম্বলডন জুনিয়ৰৰ ল'ৰাৰ ছিংগলছৰ খিতাপ জয় কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ আলোচনা। কাইলৈ বিত্তমন্ত্ৰীৰ 2026-27 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন। বতৰ বিজ্ঞান বিভাগৰ আজি আৰু অহা 3-4 দিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল ধুমুহা বৰষুণৰ সম্ভাৱনা প্ৰকাশ। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 বজাত শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। আৰম্ভণিতে শুনো আহক বচনা এ হাসিনো চিনেমাখনৰ পৰা এটি গীত কে কে আৰু শিল্পা ৰাওৰ কণ্ঠত।

বচনা এ হাসিনো সিনেমাখনৰ পৰা কে কে আৰু শিল্পা ৰাওৰ কণ্ঠৰ গীতটি শুনিলে। হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানত এইবাৰ জলি LLB 2 চিনেমাখনৰ পৰা সুখবিন্দৰ সিং, মুৰ্তুজা মুস্তাফা আৰু কাদিৰ মুস্তাফাৰ কণ্ঠৰ এই গীতটি শুনকচোন। গীতটি লিখিছে জুনেইদ ৱাছিয়ে।

জলি এল এল বি টু চিনেমাখনৰ গীতটিৰ পাছতে অনুষ্ঠানত এয়া চুপ চুপকে চিনেমাখনৰ এটি গীত শুনাবলৈ লোৱা হৈছে। গীতটি গাইছে সোনু নিগমে, গীতিকাৰ সমীৰ।

0: ৰ'দ বেছি হ'ব পাৰে,
1: চাদৰ ওপৰতো বহুত ৰ'দ,
0: বহুত ৰ'দ পৰিব, পানীৰ ব্যৱস্থাখিনি আমি কৰি ল'ব লাগিব, তাত অকণমান পানী যথেষ্ট দিব লাগিব। গতিকে আমি এই বস্তুখিনি কিন্তু আমি চাদৰ ওপৰত বাগিচাখন কৰাৰ আগতে গোটেইখিনি বস্তু চাব লাগিব। তাৰপাছতহে আমি ভাগ কৰি ল'ব লাগিব যে ধৰক আপোনাৰ, মই কথা এটা কৈছোঁ যে আপোনাৰ চাদৰখনত 20 মিটাৰমান ধৰক আছে আপোনাৰ দীঘলটো, 10 মিটাৰমান বহল, তাত আমি সুন্দৰকৈ ভাগ ভাগ কৰি ল'ব লাগিব। কাৰণ আমি যেতিয়া এই শাক পাচলিৰ বাৰীখন কৰিম, পাকঘৰৰ বাগিচাখন মানে পাকঘৰৰ কাৰণে, তেওঁ গোটেইখিনি আমাক শাক পাচলি লাগিব, যি যি আমি ধৰক পাকঘৰখনত জৰুৰী হ'ব শাকজাতীয় বস্তু আমি তাত কৰিব পাৰোঁ, সেইখিনি পায়ে থাকিম, বুজি পাইছেনে? আৰু সেই যেতিয়া আমি ভাগ কৰি
1: ধনিয়া পদিনা,
0: ধনিয়া পদিনা তেনেকুৱাবোৰো থাকিবই। তাৰোপৰি আমি কবিজাতীয় শস্য, আমি লাওজাতীয় শস্যও তাত ধুনীয়াকৈ
1: কৰিব পাৰোঁ,
0: অমিতা ৰুব পাৰিম, নেমু দুজোপামান আমি ৰুই ল'ব পাৰিম। তেনেকৈ আমি যদি মাটিখিনি তেনেকৈ তৈয়াৰ কৰি লওঁ, কিন্তু চাদৰ ওপৰত যেতিয়া আমি কৰিম, তেতিয়া কিন্তু আমি চাদখনৰ সুৰক্ষাটো কিন্তু আকৌ মই বাৰে বাৰে কৈছোঁ চাব লাগিব, সেইটো বহুত ইম্পৰ্টেণ্ট। কিন্তু এই বস্তুটো কৰোঁতে আপুনি চাব লাগিব যে আমাৰ কোনফালে সূৰ্যৰ ৰশ্মিটো আহে, সেইখিনি চাব লাগিব। আমাৰ যিখিনি শাকনি বাৰীখনত আকৌ চাদৰ ওপৰত কৰোঁতে আমি চাব লাগিব, ছাঁ কিছুমানত পেলাবও লাগিব আৰু কিছুমানত নেপেলো, কাৰণ চাদৰ ওপৰত আমাৰ বেছি ৰ'দ পৰিলে আপুনি একদম শুকাই কৰকৰীয়া হৈ যাব মাটিখিনি। গতিকে আপুনি অকল মাটি দি বহুতে কৰিলেও কি হয়, মাটিটো টাইট হৈ যায়, আপুনি মন কৰিছে চাগে, আপোনালোকে কৰিলে জানিব। গতিকে সেই তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি এই কোকোপিট, ভাৰ্মিকুলাৰ, পাৰলাইট এইখিনি বস্তু আমি বহুত বহুত কম দামতে বজাৰত উপলব্ধ, আৰু এইবিলাক খুব লাইট মেটেৰিয়েল, খুব লাইট, মানে আমি চাদৰ ওপৰত বেছি গধুৰ বস্তু উঠাব নোৱাৰোঁ, তেনেকুৱা বস্তু বুলিলে মাটিটো ফৰফৰীয়া হৈ থাকিব,
1: আৰু পানীও ধৰি ৰাখিব,
0: পানীও ধৰি ৰাখিব, পানী ধৰিব পৰা তেনেকুৱা বস্তু আমাৰ কিছুমান আছে, সেইবিলাকো কৰিব যেতিয়া মাটিটো ফুপুলা হৈ থাকিব, আমাৰ কোকোপিটেটো পানীটো ধৰিয়ে থাকে।
1: আমি চাদৰ ওপৰৰ কথা পাতি আছো, কিন্তু লগতে মই ইয়াত আৰু সংযোগ কৰিব বিচাৰিছো, বেলকনি থাকে
0: আজিকালি,
1: কাৰণ ফ্লেটত থাকে আজিকালি বহুতো লোক, গতিকে সেই বেলকনিখনতো তেওঁলোকে এনেকুৱা কিচেন গাৰ্ডেন ভাবিব পাৰে, তেওঁলোকৰ কাৰণে অলপ কওকচোন।
0: যদি বেলকনিত তেনেকুৱা কৰে, তেওঁলোকে বেলকনিটো তেনেকুৱা ধৰণৰ কণ্টেইনাৰ কিছুমান আনি লগে, যিটো মই কৈছো বজাৰত আজিকালি উপলব্ধ, ধৰক মানে পানীটো চকিং কৰিবলৈ, কাৰণ পানীটো আকৌ তাত থাকিলেও নহ'ব, আৰু তলত তেওঁলোকে তেতিয়া কিছুমান ট্ৰে দি ল'ব পাৰিব, পানী আপোনাৰ বেলকনিখনত নপৰে। আৰু এনেকুৱা যেতিয়া আমি কণ্টেইনাৰবিলাকত কৰিম, তাত আপুনি ধৰক পানী বহুত বেছিও দিব নালাগে, একেটা কণ্টেইনাৰতে এইটো নহয় যে এজোপাই গছ কৰিম, পদিনা ধুনীয়া একেলগেও কৰিলে, কালি আপোনালোকে শুনিছে এই কথাটো নতুনকৈ চাগে, নেচাৰেল ফাৰ্মিং যে আমাৰ মানে নেচাৰেলি যিখিনি হয় তাৰমানে চব একেলগেও হৈ থাকিব, তেতিয়া কি হয় আমাৰ গছবোৰ কেতিয়াবা একেলগে হ'লে মানে সৰু ঠাই হ'ব না বেলকনিত, তেতিয়া আমি একেলগে কৰিলেও আমাৰ ভালেই হ'ব, কিয় তেনে ইটোৱে সিটোক সহায় কৰে, ইজোপা গছৰ ৰুট ছিষ্টেমে ইটোক সহায় কৰি পেলাই আমাৰ গছজোপাক ছাষ্টেইন কৰাত হেল্প কৰে। আপুনি ধৰক আপোনাৰ ফুল গছ লগাইছে কিবা এটা, তাত টেঙেচি কিছুমান গজে, আৰু সেই টেঙেচি পাতকেইটাও কিন্তু আমাৰ বহুত জৰুৰী, বহুতে খাই নে নাখায় মই নাজানো,
1: আমি খাওঁ
0: মাছৰ টেঙা টেঙেচিটো, আমি এতিয়া গৰমকালি আমি বেলেগ বস্তু খোৱাতকৈ আমি সেই টেঙেচি টেঙাকেইটা যদি আমি দাইলখনতে দি দিওঁ, সেই গতিকে সেই তেনেকুৱা গছ কিছুমান গজিয়ে উঠিব নিজেই, সেইখিনি আমি থাকিবও দিব
1: লাগে,
0: গোটেইখিনি উঠাব নালাগে, চবটো অপতৃণ নহয় নহয়, অপতীৰ্ণ গোটেইখিনি নহয় নহয়, গতিকে আমি সেই ধৰক টেঙেচি কিজোপা গজিছে আপুনি ৰাখি থ'ব, এতিয়া পৰা দাইলতে দিলে কিবা কৰিলে আকৌ আপোনাৰ ঘৰৰ ৰুমৰ ভিতৰৰ আপোনাৰ বায়ুখিনিও সি বিশুদ্ধ কৰিব, তেনেকুৱা কিছুমান কথা থাকিব, তেনেকুৱা ধৰণৰ আমি
1: বেলকনিত আমি শাক পাচলিৰ কেনেধৰণৰ প্ৰজাতিৰ খেতি কৰিব পাৰোঁ,
0: প্ৰজাতি বুলি কথা নাই, আপুনি গোটেইখিনি বস্তুৱে লগা, আপোনাৰ মই যে ক'লোৱে মতে এই ধৰক আপোনাৰ পদিনা লগাই থ'লে, পদিনাটো আমাৰ কিমান উপকাৰী, সেইখিনি আপুনি ফ্ৰেছলি খুনি আহিলে, আপুনি নহৰু কেইটামান লগাই থ'লে, নহৰু পাতৰ কাৰণে বিশেষকৈ আপুনি কৰিব পাৰিব, নহৰু পিঁয়াজৰ পাতখিলা আমাৰ বহুত উপকাৰী, নহৰু আমি পিঁয়াজৰ নল খুবেই খাওঁ বজাৰৰ পৰা আনি পেলাই, হয়নে? কিন্তু আমি যদি বেলকনিত সেনেকুৱা কিছুমান বস্তু লগাই থওঁ, আৰু যেতিয়া আমি নহৰু আৰু পিঁয়াজৰ লগাওঁ, তেতিয়া যথেষ্টখিনি পোক পৰুৱাও নিৰাময় হয়। তাৰপাছত আপোনাৰ বিলাহী দুজোপামান ৰুই থ'ব বেলকনিত, আৰু বিলাহীৰ ক্ষেত্ৰত এটা বস্তু কি চাব, যেতিয়া আপুনি বিলাহীজোপা ৰুব, তাত আপুনি ষ্টেকিং বুলি কয়, তাৰমানে আমি এডাল খুটি পুতিব লাগিব, বিলাহীজোপা সদায় খুটি পুতি বান্ধি যাব, মাটিত তাক বগাব নিদিব, বেলকনিত যেতিয়া মানে তাপটো হ'ব তেতিয়াও আপুনি মাটিত তাক বগাব নিদিব, আৰু বিলাহীজোপা যেতিয়া ৰুব, তাত মই যে কৈছোঁ ষ্টেকিং, এডাল ডাঙৰ হোৱা লগালক, তেনেকুৱাডাল দি তাত লাহে লাহে গছজোপা খুব ঢিলাকৈ বান্ধি যাব, সি ওপৰলৈ গৈ থাকিব যিমান যাব, আৰু তাৰ তলৰ পাতখিনি মাটিত লাগিব নিদিব, লাগিলে তলৰ সেই পচি যোৱা পাতবিলাক অলপ আপোনালোকে ট্ৰিমিং কৰি দিয়া বুলি কয়, মানে কাটি দিব,
1: কাটি দিব,
0: কাটি দিব, তেনেকৈ যেতিয়া পাতবিলাক বাঢ়ি যাব, তেনেকৈ কৰি আপুনি বিলাহী দুজোপামান ৰাখিলে, মই প্ৰথমতেই কৈছোঁ বিলাহীত আমাৰ কিমান এণ্টি অক্সিডেণ্ট আছে, যিখিনি কথা ক'লোঁ, এতিয়া ঘৰৰ যদি আপুনি দুটা বিলাহীও খাবলৈ পাৰে, তাৰমানে কি হয়, আপুনি 10টা বেয়া বস্তু খাওক, কিন্তু ভাল বস্তু দুটা যদি খাই থয়, আপোনাৰ বডিটোক সেই ষ্ট্ৰেংথটো দিয়ে টু ফাইট ডেট, সেইটোৰ লগত মানে আক্ৰমণ কৰিব পাৰিবৰ কাৰণে আপোনাক হেল্প কৰিব, কিন্তু
1: সহায় কৰে,
0: হয়। আপুনি দুজোপা বেঙেনা গছ ৰাখি থওক, বেঙেনা আমাৰ যথেষ্ট উপকাৰী স্বাস্থ্যৰ কাৰণে, তাত যিটো ছালফাৰ থাকে সেইবিলাক বস্তু আমাৰ শৰীৰৰ কাৰণে যথেষ্ট উপকাৰী, গতিকে বেঙেনা যদি দুজোপামান তাত থৈ দিয়ে, বেঙেনাও তেনেকৈ আপুনি সুন্দৰকৈ তাত ৰাখিব পাৰে, কিন্তু বেঙেনাত আকৌ কিছুমান পোক আহিব, আগটো দেখিব আপুনি বেঙেনাৰ যিটো পোক, এই যে ভিতৰত যে এটা পোক ওলাই যে, সেই পোকটো আপুনি প্ৰথমতে দেখা নাপায়, সি আপুনি দেখিব যে গছজোপাৰ আগবিলাক মৰহি আছে,

0: পোকে আক্ৰমণ কৰিলে তাৰমানে ভিতৰত, আপুনি তাক দেখা নাপায়, সি জাষ্ট লেৰেলি থকা নিচিনা থাকিব, আগটো অকণমান আগডোখৰ লেৰেলিব, তেতিয়া আপুনি কৰিব কি, সেই আগটো অকণমান জোৰলৈকে লেৰেলিছে তাৰ তাৰপৰা অলপ তলত তাক ভাঙি দিব, ছিঙি দিব, কাটি দিব, কাটি দি সেই সেই যিখিনি বস্তু সেইখিনি কিন্তু তাতে পেলাই নথব, তাতে সেই পোক আছে আৰু পোকৰ ডিমবিলাক আছে, পলুবিলাক থাকিব, সেইখিনি আপুনি পাৰিলে পুৰি পেলাব বা অকণমান ক'ৰবাত বেলেগত পেলাব চেষ্টা কৰিব। আৰু তাৰপাছত তাত আপুনি আপোনাৰ ঘৰতে অকণমান বনোৱা, এই যে অকণমান আপুনি যত্ন ল'বও লাগিব, বেলকনিত হওক বা আপুনি চাদৰ ওপৰতে হওক, একেটাই
1: সেইটো প্ৰসংগলৈ আহিব খুজিছিলোঁ আচলতে। ধৰক য'তেই আমি খেতি কৰোঁ সাধাৰণতে পোক পৰুৱা বা পতংগৰ আক্ৰমণ দেখা যায়, গতিকে সেইখিনিও আমি জানিব বিচাৰিম,
0: কম লগতে কৈ গৈছোঁ সেইটো কাৰণে। কি নিমপাত আমাৰ ঘৰত সকলোৰে প্ৰায় থাকে, নিম গছ থাকে বা ক'ৰবাত পাবই আপুনি, নিমপাত অলপ আনি পেলাই নিম পাতটো বইল কৰিব, আৰু তাতে কৰিব কি, অলপমান নহৰু থেতালি পেলাই নহৰু তাত দিব ঠাণ্ডা হোৱাৰ পিছত, নিমপাত অলপমান বইল কৰিলে, ধৰক আপুনি 1 কেজি, মই কথাটো কৈছোঁ, 1 লিটাৰ পানী ল'লে তাতে নিমপাত দিলে অলপমান 1/2 কেজিমান বা তেনেকৈ দিলে, দি পেলাই সেইখিনি বইল কৰিলে যিটো পানী ওলাব তাত, আপুনি সেইটো ঠাণ্ডা কৰাৰ পিছত আৰু নহৰু ধৰক 200 গ্ৰাম, 1 লিটাৰ যদি নিমপাতৰ পানীটো লয়, 200 গ্ৰামমান নহৰু থেতালি ল'ব, সেইটো 200 গ্ৰামমান পানীত দি ভালদৰে মিক্স কৰিলে তাতে নহৰুৰ গোন্ধটো ওলাব নহয়, সেইখিনি আকৌ নিমপাতটোৰ লগত মিক্স কৰি দিব, নিমৰ পানীখিনিৰ লগত চিকি লোৱাৰ পিছত, তাৰপাছত সেইখিনি 1:10 ধৰক, মই 1 লিটাৰৰ কথাটো কৈছোঁ, মানে 9 লিটাৰ পানীৰ লগত মিলাব লাগিব, আপুনি কমকৈও কৰিব পাৰে, আৰু আমাৰ অৰ্গেনিকৰ যিবিলাক বস্তু সেইবিলাক ইমানো আপুনি অকণমান বেছি হ'লেও যে গছজোপাৰ অনিষ্ট হ'ব সেইটো কথা নাই, খালি বেছি ডাঠ হ'ব নালাগে, সেইখিনিমান আপুনি মিক্স কৰি পেলাই সেই আপোনাৰ সেই যে মই যে ক'লোঁ পাতটো ছিঙি দিলে, সেই যে পোকটো ছিঙি দিলে, সেই ছিঙা অংশটোত আপুনি অকণমানকৈ ঢালি দিব,
1: ঢালি দিব লাগিব,
0: হয় সেইখিনি আমি যত্ন ল'ব লাগিব, আৰু সেই বস্তুটো আমি চাদৰ ওপৰত কৰিলেও কৰিব লাগিব, মাটিত কৰিলেও আমি যত্ন ল'ব লাগিব, মানে আমাৰ যিখন শাকনি বাৰী থাকিব তাত আমি যত্ন ল'ব লাগিব, জলকীয়া কিটা জলকীয়া গছত আকৌ কিছুমান জলকীয়া বেগেনা বিলাহী আটাইকেইটাৰে থাকে, উইল বুলি এটা তাৰমানে লেৰেলি যায় গছজোপা, সেই বেমাৰটোও আছে কিন্তু, আৰু আমাৰ কিছুমান জাত আছে সেইবিলাক আমি বজাৰত আপোনালোকে উপলব্ধ, যে উইল্ট ৰেজিষ্টেণ্ট বুলি কয়, উইল্ট ৰেজিষ্টেণ্ট তাৰমানে সেইটো উইল্ট মানে মৰহি যোৱা বেমাৰ, সেইটোৰ আপোনালোকে ৰেজিষ্টেণ্ট ভেৰাইটিবিলাক আপোনালোকে বজাৰত বহুত ভেৰাইটি আছে, এইবিলাক আপোনালোকে পাব, আৰু যদি আপোনালোকে ভাবে যে মই খুব ভাল ভেৰাইটি আনিম, আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ হৰ্টিকালচাৰ ৰিচাৰ্চ IIHR বেংগলোৰ, সিহঁতৰো খুব ভাল ভাল ভেৰাইটি আছে, আৰ্কা ৰক্সক বুলি বিলাহীৰ ভেৰাইটি ভাল আছে, তেনেকুৱা বহুত ভাল ভাল তেওঁলোকৰ ভেৰাইটিবিলাক আছে, তেওঁলোকলৈও আপোনালোকে মেইল কৰি দিলে, মেইলত বিচাৰিলেই পাব, তেওঁলোকলৈ মেইল কৰিলে তেওঁলোকে কিন্তু ছিডবিলাক পঠায়, ইণ্ডিয়ান ইনষ্টিটিউট অফ হৰ্টিকালচাৰ ৰিচাৰ্চ হেচাৰাঘাটা বেংগলোৰত আছে, IIHR সেইটো মাৰিলে ওলাই যাব, আপোনালোকে মেইল পাইয়ে যাব, বহুত আজিকালি সহজে হৈছে, আৰু বজাৰতো আজিকালি বহুত আছে, বজাৰত গৈ আপুনি গোটেইখিনি আনিব, আৰু আজিকালি সেইবিলাক ৰেজিষ্টেঞ্চ ভেৰাইটিবিলাকেই আহে, তাৰমানে মই এটা বস্তু দেখিলোঁ মোৰ নিজৰ অভিজ্ঞতাৰ পৰা, যে মাটিত কৰাতকৈ যেতিয়া আমি চাদৰ ওপৰত কৰিলো তাৰ বেমাৰ আজাৰ বহুতখিনি কমিহে গ'ল,
1: কম হয়,
0: আমি একো ঔষধ দিব লগা নহ'লে, যথেষ্ট বিলাহী খালোঁ,
1: সম্পূৰ্ণ জৈৱিকভাৱে প্ৰস্তুত,
0: হয় হয় ধুনীয়াকৈ আমি কৰিছোঁ তেনেকৈ,
1: আৰু তাৰ মানে সোৱাদটো নিশ্চয় বেলেগ হয় নহয়,
0: সোৱাদটোতো কথা ক'বই নালাগে, আৰু আপোনালোকে খালে গম পাব, যোনে খাইছে সিটো আৰু সেইটো এৰিবই নোৱাৰিব, যে ধৰক আমাৰ
1: বজাৰৰ পৰা কিনি অনা পাচলি
0: এনেকুৱা হয় যে আমি ঘৰৰ যদি আমি নিজে কৰিব পাৰিলোঁ ভাল, তথাপি আমি কেতিয়াবা ধৰক আমি মানুহ লগাব লগা হয়, বাহিৰা মানুহ লগাই আমি অলপ মাটিখিনি ঠিক কৰা, অলপমান খৰচ হয়, খৰচটো নোহোৱা নহয়, এইটো কথালৈও মই আহোঁ, যে অলপ হ'লেও আমি এইখিনি যেতিয়া কৰিম আমাৰ খৰচ অলপ হ'ব, কিন্তু মই ভাবোঁ আৰু আপোনালোকে নিজেও ভাবি চাব আৰু হিচাপ কৰি চাব, এই যিখিনি খৰচ দেখাত এনেকুৱা লাগিব, মইচোন বজাৰত দেখোন বহুত কম, 20 টকাতেই কেজিত পাইছিলোঁ, কিন্তু মইচোন এইখিনি খৰচ বহুত কৰিলোঁ মোৰ চাদৰ ওপৰত কৰিবৰ কাৰণে, মোৰ বেলকনিত খেতিখিনি কৰিবৰ কাৰণে, বেলকনিটো বাৰু নিজৰ তত্বাৱধানতে চাব পাৰি, চাদৰ ওপৰত কৰিলে অকণমান মানুহ লাগিব আমি এক্সট্ৰাকৈ খৰচ কৰিবলৈ, কিন্তু আপুনি এটা চাব যে আপুনি এই যিটো সোৱাদটো ক'লে কথাটো ক'লোঁ, এই বস্তুখিনি যেতিয়া খাব এই যিটো সোৱাদ পাব, 1 নম্বৰ খায়ে ভাল লাগিল, আপোনাৰ স্বাস্থ্যৰ যিটো ভাল হ'ল, হয়নে, গতিকে আপোনাৰ গোটেইখিনি চাই যে স্বাস্থ্য বেয়া হোৱাৰ কাৰণে আপুনি যিটো খৰচ কৰিব লগা হ'ল সেইখিনি খৰচ আপোনাৰ বাচি গ'ল, হয়নে, বেমাৰ আজাৰৰ কাৰণে যিখিনি খৰচ কৰিব লগা সেইখিনিও মই ভাবোঁ বাচি গ'ল, তাৰপৰা আপুনি খাই ভাল পালে, নিজৰ এটা গৈ চাদৰ ওপৰতখন যেতিয়া বিলাহীকেইটা ছিঙি আনিলে, বেঙেনাকেইটা ছিঙি আনিলে, লাও এটা যেতিয়া ছিঙি আনিলে, কেনেকুৱা ভাল লাগিব, গতিকে এই গোটেইখিনি মই
1: প্ৰশান্তি,
0: মানসিক যিটো প্ৰশান্তি সেইটোৱে মই ভাবোঁ পইচাৰ লগত অকণ তুলনাটো কমেই হয়, যিখিনি আমাৰ খৰচ হয় খৰচৰ লগত, মই কওঁ যে আমাৰ এইটো আমি আমি মানে উলিয়াওঁ, ধৰক বেনিফিট কষ্ট ৰেচিঅ', সেইটো মই ভাবোঁ যে বেনিফিটটোহে বেছি হ'ব তাৰমানে, যদিও খৰচ বেছি হ'ব।
1: এতিয়া বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিম যে ধৰক চাদৰ ওপৰৰ কিটচেন গাৰ্ডেন বা বেলকনিৰ কিটচেন গাৰ্ডেন আমি কেনেধৰণৰ প্ৰজাতিৰ শাক পাচলি ৰোপণ কৰিব পাৰোঁ?
0: মই অলপ আগতে ক'লোৱেই যে আপোনালোকক আমি কিটচেন গাৰ্ডেনৰ বা আপোনাৰ কি কয় বেলকনিত আমি যিখিনি কৰিম, বজাৰত যথেষ্ট উপলব্ধ আপোনাৰ আমাৰ বীজবিলাক পোৱা যায়, বীজৰ যিকোনো এখন দোকানত আপোনালোকে যাব পাৰে, তাৰপৰা বীজখিনি খালি আনোতে আপোনালোকে

0: সুধিব কোনটো সময়ৰ কোনটো কথা। ধৰক মই এতিয়া ইয়াৰে এটা কথা কৈছোঁ যে আমাৰ অলপ দিন পিছতে আমি কবি ধৰক কৰোঁ, কবিয়ে ধৰক ফুলকবিয়ে যদি আপুনি দুটামান ঘৰত কৰে তাৰ সোৱাদটোৱে বেলেগ। ফুলকবি আমি দুটা তিনিটা ঘৰত কৰি খাব পাৰোঁ, চাদৰ ওপৰত হওক বা বেলকনিত হওক।
1: হয়, আৰু যিহেতু আজিকালি সীমিত পৰিয়াল,
0: সীমিত পৰিয়াল ফেমিলি,
1: গতিকে আপোনাৰ টাবতো যদি আমি ফুলকবি এটা এটা লগাই থওঁ,
0: মই সেইটোৰ কথাই ক'ব খুজিছোঁ যে মানে কেনেকৈ আপুনি জানিব যে ফুলকবিৰ ক্ষেত্ৰত আপুনি যাব লাগিব, গৈ দোকানত ক'ব লাগিব যে মোক আমি যেতিয়া কৰিম, এতিয়া আমি যিটো আৰ্লি মিড আৰু লেট তিনিটা থাকে ফুলকবি বান্ধাকবি এইবিলাকৰ ক্ষেত্ৰত, গতিকে আমি আৰ্লিটো কৰিব খুজিলে আমি একদম জুলাই মাহতে তাৰ গুটিটো সিঁচিব লাগিব। আৰু সেই তেনেকুৱা জাত আছে, মানে ধৰক যিবিলাক আমাৰ কোম্পানী জাতবোৰ মই ইয়াত নামবোৰ নকওঁ, কিন্তু আমাৰ তেনেকুৱা জাতবোৰ আছে, কিন্তু আমাৰ ধৰক আই চি এয়াৰৰ তেনেকুৱা কিছুমান জাত আছে, পোচা কুঁৱৰী, পোচা আৰ্লি এনেকুৱা, কিন্তু সেইবোৰ ধৰক পটককৈ আপুনি আকৌ আনিব লাগিব দোকানত যিখিনি উপলব্ধ, তেনেকুৱাত খালি আপোনালোকে সুধিব যে এই আগতীয়া জাতটোহে লাগিব, যে আমি জুলাইতে আমি তাৰ গুটি সিঁচিব লাগিব সেই জাতটোৰ। কাৰণ যদি আপুনি সেই মিডিয়ামত গৈ পেলাই মিড ছিজনৰটো এতিয়া কৰে, তেতিয়া তাত ফুলটো নুফুলে, আৰু কিছুমান চাব সৰু সৰু বাটনটোৰ নিচিনা ফুলকবি হ'ব, সেই কথাখিনি আমি জানিব লাগিব। দ্বিতীয় ধৰক এনেকৈ লাওজাতীয় শস্যৰ আমাৰ এতিয়া ধৰক কিছুমান আহি আছে, গতিকে লাওজাতীয় শস্যৰ আমি তেনেকুৱা গুটিবিলাক আনিব লাগিব, আমি ঘৰতে তেনেকুৱা কৰি ল'ব পাৰোঁ। চাদৰ ওপৰত কৰিলে সুন্দৰকৈ এখন হেডালি দিব, আৰু আজিকালি বহুতে দেখিছোঁ প্লাষ্টিকৰ ৰছী দি পেলাই গুঠি দিয়ে, বাঁহৰ দিয়াতকে লাইট হৈ গ'ল, বাঁহ দুডালমান দিলে বা কংক্ৰিট দুডালমান কৰিলে, তাৰপিছত সুন্দৰকে জিকা লাও এইবিলাক প্লাষ্টিকৰ ৰছী ধুনীয়াকে গুঠি গুঠি তাতে কৰি দিয়ে, ৰছীটো সুন্দৰকে বগাই যাব, আপোনালোকে চাদৰ ওপৰত তেনেকে কৰিব পাৰে। খালি বহুত বেছি যেতিয়া গ্ৰীষ্মকালি ৰ'দটোৰ কথা মই অলপ আগতে ক'লোৱেই যে আমি কিছুমান অলপ ডাঙৰ গছ সেইফালে দি ল'লে তেনেকুৱা আমাৰ ভাল হ'ব। আৰু সেই লাওজাতীয় শস্যৰো তেনেকুৱা আমি বজাৰত উপলব্ধ বহুত জাত আছে, আপোনাক খালি সুধিব যে কোনটো জাত কোন সময়ৰ, সেই কথাখিনি সুধিলে হ'ল। লাওৰ আগতীয়া বুলি কথা নাই, কিন্তু ভাল ভাল জাত আছে, কিছুমান আছে হাইব্ৰিড, খালি এইটো কথা মই কৈ দিওঁ, কিছুমান হাইব্ৰিড ভেৰাইটি বুলি আছে, হাইব্ৰিডৰ ভেৰাইটি, আৰু কিছুমান আছে অপেন পলিনেটেড বুলি কয়। হাইব্ৰিডত আমাৰ কেতিয়াবা কি হয়, হাইব্ৰিড ভেৰাইটিবিলাকত আমাৰ অকণমান আমাৰ ৰাসায়নিক সাৰখিনি লাগে, যেনেকৈ ইণ্টিগ্ৰেটেড নিউট্ৰিয়েণ্ট মেনেজমেণ্ট, মানে নিউট্ৰিশ্যনটো খাদ্য অলপ লাগিব নহয়, যে আপুনি সেইখিনি দিয়ে হয়তো যোগাৰ দিব নহয়, বেছিকৈ অকণমান বেছিকৈ কৰিব বিচাৰিছোঁ, অকণমান ইউৰিয়া, এছ এছ পি আৰু মিউৰিয়েট অফ পটাছ বুলি কয়, সেইবোৰ অলপমান যদি বিচাৰে কোনোবাই দিবও পাৰে, তাৰ কিছুমান ৰিকমেণ্ডেড ড'জ আছে, বা আপুনি ভাৰ্মিকম্প'ষ্ট দিও কৰিব পাৰে, কেঁচু সাৰ যিবিলাক আছে সেইবিলাক কৰে। আৰু অন্য আমি পাকঘৰৰ যিখিনি জাবৰ জোঁথৰ ওলাইছে আমাৰ পাচলি বাকলি প্লাষ্টিকখিনি বাদ দি পেলাই, সেই বস্তুখিনি আপুনি তাত গোটাই আপুনি পচন সাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰিব, আৰু সেইটো যে কিমানেই ভাল হয়, তাৰমানে কলৰ বাকলি বান্ধাকবি যিখিনি থাকি গৈছে অৱশিষ্ট। আৰু এটা বস্তু আপোনালোকক কৈ থওঁ যে আপোনালোকে যেতিয়া নেমু গছৰ কথা মই কৈছিলোঁ, নেমু গছ বা অমিতা গছ এনেকুৱাত আপোনালোকৰ ঘৰৰ মাছ ধোৱা মাংস ধোৱা পানীখিনিও যদি আপোনালোকে দিয়ে, সেইটো বহুত উপকাৰী এই কিছুমান পোক পৰুৱা নিৰাময় কৰিবৰ কাৰণে। যেতিয়া এই কথাখিনি যেতিয়া কৈ আছিলোঁ, আমাৰ কিছুমান ধৰক এতিয়া যেতিয়া মই এই কথাটো ক'লোঁ যে কিহৰ এই যে মই বাগানখন বনাব দিলোঁ যে 20 মিটাৰ দীঘল পথালি এনেকৈ, মই কথা এটা কৈছোঁ সেইখিনি যিমানটো হয় তাত আপুনি ভাগ ভাগকৈ কৰি ল'ব। আৰু শাক পাচলিবোৰ তেনেকৈ বতৰ হিচাপত আপুনি সুধিছিলে কেনেকৈ কৰিম, এতিয়া আমাৰ এটা এনেকুৱা প্লটত ধৰক আপুনি ভেন্দি দিলে, ভেন্দি আমাৰ এতিয়া আছে, ভেন্দি লগালে এতিয়াতো আমাৰ এপ্ৰিলে পালেহি, এতিয়া যদি বনাই আপুনি মে'ৰ কথাই কৈছোঁ, আপুনি প্ৰথমতে ভেন্দি লগালে, ভেন্দিটো আপোনাৰ 4 মাহমান গ'ল, যোৱাৰ পিছত আপুনি তাতে মূলা লগাই দিওঁ, আগতীয়া মূলাটো খাবলৈ কিমান ভাল, ভেন্দি হৈ শেষ হওঁতে হওঁতে মূলাৰ দিন আহি যাব। আপুনি যদি এতিয়া মে'ত যদি ভেন্দি লগায়, তেওঁলোকে মে' জুন জুলাই আগষ্টলৈকে আপোনাৰ ভেন্দিখিনি থাকিব, আপোনাৰ আগষ্টত ভেন্দিখিনি উঠে, মানে ভেন্দিখিনি উঠাৰ আগতে আপুনি তাত মূলা গুটি সিঁচি দিব, এটা ক্ৰপ থাকোঁতে আপুনি ইটো ক্ৰপ সিঁচিয়ে দিব, যেতিয়া আপুনি লগতে খাব, মূলা আপুনি শাক হিচাপে খালে ছেপ্টেম্বৰ অক্টোবৰ এনেকুৱা আপোনাৰ মূলাৰ দিনটো আহি গ'ল, তেনেকৈ অহাৰ লগে লগ তাৰপাছত আপুনি আকৌ ধৰক অক্টোবৰ নৱেম্বৰ মানত যেতিয়া মূলাখিনি উঠি যাব, তাতে আপুনি বেঙেনা লগাই দিলে, গতিকে একেটা কণ্টেইনাৰতে আপুনি গোটেই বছৰটোৱে এডোখৰ মাটিত তেনেকৈ আপুনি বেলেগ বেলেগকে প্লট মতে কোনো প্লটটো বনাই ল'ব বুলি, ইটোৰ পিছত সিটো ক্ৰপ এনেকৈ লগাই ল'ব, তেনেকৈ ধৰক আপোনাৰ।
1: আৰু সেই সময়খিনি আমি অলপ মাজে মাজে কিবা জৈৱিক সাৰ দি থাকিব লাগিব,
0: জৈৱিক সাৰো দিব। আৰু এটা কথা মই ক'ব ওলাইছোঁ, আপোনালোকে মাটিমাহ জাতীয় শস্য, মাটিমাহ, মগুমাহ এনেকুৱা কিছুমান সেই কণ্টেইনাৰকেইটাত হওক বা য'তে আপুনি কৰিছে তাত আপোনালোকে সিঁচি দিব, পটককৈ গজি উঠিবনে এসপ্তাহৰ ভিতৰতে মাটিখিনিত সেই বস্তুখিনি মিক্স কৰি পেলাব, কাৰণ এইবিলাক হৈছে নাইট্ৰজেন ফিক্সিং, আমাৰ নাইট্ৰজেনটো মানে যিটো আমাক নাইট্ৰজেন লাগে, সেই
1: নাইট্ৰজেন
0: অলপমান দুটা চাৰিটা পাত হোৱাৰ লগালগ মাটিখিনিত আপোনালোকে মিলাই দিব, মাটিখিনি বহুত ভাল কৰি দিয়ে। তেনেকুৱা আমাৰ বেলেগ বেলেগ আৰু ক্ৰপ আছে, ধেনচিয়া আছে, গ্ৰীণ মেনিউৰিং ক্ৰপ বুলি কয় এইবোৰক, চান হেম্প আছে, এনেকুৱা বেলেগ বেলেগ আছে, কিন্তু মই সহজতে পোৱা মগুমা মাটিমাহ আমাৰ দাইলখিনি থাকে, তেনেকুৱা কিছুমান পেলাই পেলাই আপুনি মাটিটো মাটিত মিলাই সবখিনি আপুনি ডাইৰেক্ট দিয়াতকে পচন সাৰৰ গাঁতটোত পেলাই থব, পচি যোৱাৰ পিছত আনিহে দিলে বেছি ভাল হয়। আৰু এটা কথা ক'ব লৈছোঁ, মাটিতে আমাৰ বহুত অনুজীৱ আছে, সেই অনুজীৱখিনি আমি জীয়াই ৰাখিব চেষ্টা কৰিব লাগে, সিহঁতে আমাক এই খাদ্যবিলাক দিয়ে, নিউট্ৰিশ্যনবিলাক গছক তাৰমানে।
2: আচ্ছা,
1: বাইদেউ আজি আপুনি

0: ছাদৰ ওপৰত বা বেলকনিত জৈৱিক পদ্ধতিৰে শাক পাচলিৰ খেতি, এই বিষয়ে বহুতো কথাই আমাক জনালে। তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাই আজিলৈ আপোনাৰ পৰা বিদায় লওঁ। নমস্কাৰ।
1: নমস্কাৰ, ধন্যবাদ। শ্ৰোতাসকলে ইমান পৰে
0: ছাদৰ ওপৰত বা বেলকনিত শাক পাচলিৰ বাগিচা সম্পৰ্কে
1: অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত উদ্যান শস্য গৱেষণা কেন্দ্ৰ কাহিকুছিৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ নাছিমা ৰহমানৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে।
0: প্ৰিয় শ্ৰোতা, আমাৰ সন্তানসকলৰ স্কুলসমূহত এতিয়া গৰমৰ বন্ধ আৰম্ভ হৈছে। এই গৰমৰ বন্ধৰ বেছিভাগ সময়েই তেওঁলোকে বাৰু ঘৰতে টিভি মোবাইল চাই কটাব নেকি? অভিভাৱক হিচাপে আমাৰ এই ক্ষেত্ৰত কৰণীয় কি, এই বিষয়ে চমুকৈ আমাক জনাইছে মনস্তত্ববিদ বিনীতা শৰ্মাই। আহকচোন শুনো।
2: নমস্কাৰ, মই আজি এটা বিশেষ বিষয়ৰ ওপৰত ক'বলৈ বিচাৰিছোঁ। সেইটো হৈছে শিশুক স্ক্ৰীণৰ পৰা আঁতৰাই ৰাখিবলৈ আমি কি কৰিব পাৰোঁ। প্ৰথমে মই এটা সৰু দৃশ্য কল্পনা কৰাটো আপোনালোকক বিচাৰিছোঁ। এইটো হৈছে এটা 5 বছৰীয়া শিশুৱে যদি কান্দিবলৈ আৰম্ভ কৰে, তেন্তে আমি কি কৰোঁ? আমি কওঁ নেকি বাৰু যে এই মোবাইলটো লোৱাচোন, অলপ মোবাইলটো চাই পেলাই মনে মনে থাকা? বা শিশুটোৱে যদি খাবলৈ খুব আমনি কৰিছে, খোৱা নাই, তেতিয়াও কিন্তু আমি কেতিয়াবা কাৰ্টুন লগাই দিওঁ। বা অতিথি আহিছে আৰু আমি এতিয়া অতিথিৰ লগত ব্যস্ত হ'ব লাগে, গতিকে আমি কি কৰোঁ যে মোবাইলটো লৈ চুপচাপ বহি থাকিবলৈ আমি শিশুটিক মোবাইলটো আগবঢ়াই দিওঁ। এইবোৰ একচুৱেলি ভুল নহয়, কিন্তু যদি এইটো প্ৰতিদিনৰ অভ্যাস হৈ পৰে তেন্তে শিশুৱে এটা ডাঙৰ শিক্ষা লৈ পেলায়। আৰু সেই শিক্ষাটো হৈছে কি, যে মোৰ প্ৰতিটো অনুভূতিৰ সমাধান মোবাইল ফোন। যদি শিশুটিৰ বিৰক্ত লাগে তেতিয়াও কি হ'ব, যে সি ভাবিব যে মোবাইল ফোনটো হৈছে মোৰ উপায়। বা খুব বেছি যদি ব'ৰ হৈ আছে তেতিয়াও ভাবিব যে মোবাইল। বা মন বেয়া লাগিছে তেতিয়াও ভাবিব যে মই মোবাইলটো চালে মোৰ মনটো ভাল লাগিব। বা খোৱা সময়তো তেওঁলোকক মোবাইলটো লগা হ'ব। কিন্তু বাস্তৱ জীৱনত কোনো সমস্যাৰে সমাধান মোবাইল হ'ব নোৱাৰে। সেইবাবে প্ৰথমে আমি এটা কথা বুজিব লাগিব যে শিশুৱে স্ক্ৰীণক ভাল নাপায়, তেওঁলোকে মনোযোগ, নতুনত্ব আৰু সংযোগহে ভাল পায়। আৰু স্ক্ৰীণে সেই তিনিটাই একেলগে দিব পাৰে। আমাৰ দায়িত্ব হ'ল বাস্তৱ জীৱনতো সেই অভিজ্ঞতাটো তেওঁলোকৰ কাৰণে সৃষ্টি কৰাটো। এতিয়া কিছুমান একেবাৰে ব্যৱহাৰযোগ্য উপায় হৈছে কি, যে প্ৰথমে নিজেই উদাহৰণ হওক, আপুনি যদি সন্তানে কথা পাতোতে ফোন চাই থাকে তেন্তে তেওঁক ফোন নাচাবা বুলি ক'লে তেওঁ নুশুনিব। শিশুৱে আমাৰ কথা নহয় আমাৰ জীৱনটো কপি কৰে বা আমাক চাই শিকে, আমি কি কৰিছোঁ সেইবোৰ তেওঁলোকে অবজাৰ্ভ কৰি থাকে। দ্বিতীয়তে হৈছে কি, যে বিকল্প দিয়ক, যেনে ধৰি লওক ছবি আঁকিবলৈ কাগজ দিব পাৰোঁ, বল খেলিবলৈ বল এটা দিব পাৰোঁ, বা একেলগে ৰান্ধনি ঘৰত সৰু কিছুমান কাম আমি দিব পাৰোঁ, বা গছত পানী দিবলৈও ক'ব পাৰোঁ। কিন্তু আমাৰ কি হয় যে আমি ধৰি লওক লেতেৰা হ'ব বুলি আমি কিছুমান তেওঁলোকক ঘৰ লেতেৰা হ'ব বা কিবা হ'ব বুলি আমি তেওঁলোকক ছবি আঁকিবলৈ আমি কিছুমান পেইণ্ট আমি ইউজ কৰিব নিদিওঁ, বা আমি লেতেৰা হ'ব বুলি পাকঘৰৰো আমি কিছুমান কাম সিহঁতক আমি নিদিওঁ কৰিবলৈ, বা আমি সিহঁতক যদি আটা চাটা মাৰি পেলাই যদি অলপ খেলিবলৈ বিচাৰে তেতিয়াও আমি কৰিবলৈ নিদিওঁ। গতিকে অলপ আমাৰ কষ্ট হ'ব পাৰে, কিন্তু এইখিনি কৰিলেও তেওঁলোকে স্ক্ৰীণৰ পৰা আঁতৰি থাকিব। বা আমি এনেকুৱা ধৰণৰ কিছুমান সৰু সৰু খেল উলিয়াব পাৰোঁ য'ত নেকি তেওঁলোকে অলপমান সিহঁতে ইণ্টাৰেষ্ট পায়, যেনে আজিৰ দিনটোত আমি কোনে বেছি হাঁহিব পাৰোঁ, তেনেকে ক'লেও সিহঁতৰ ভাল লাগিব। সিহঁতে এটা নিজেই আপোনালোককো চাব যে কিমান আপোনালোকে হাঁহিছে, বা সিহঁতেও হাঁহিৰ কিছুমান উপায় উলিয়াই ল'ব। শিশুসকলে বিৰক্ত হয়, শিশুসকল ব'ৰ হয়, ব'ৰ হ'বলৈ দিয়কচোন, ব'ৰ হ'বলৈ দিয়ক তেওঁলোকক। এই বিৰক্তিৰ পৰা কল্পনা শক্তি, সৃষ্টিশীলতা আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত বহুত ধৰণৰ ক্ষমতা জন্মে তেওঁলোকৰ। সকলো খালী সময়ত মোবাইলটো যদি আমি দি দিওঁ তেতিয়াহ'লে কি হয় যে তেওঁলোকৰ সেই সৃষ্টিশীলতাটো কমি যায়। পঢ়া শেষ কৰিলে মোবাইল দিম, এনেধৰণৰ কিছুমান পুৰস্কাৰ হিচাপে তেওঁলোকক মোবাইলটো দিব নালাগে। তাৰ সলনি আমি বেলেগকৈ ক'ব লাগিব যে পঢ়া শেষ কৰিলে আমি একেলগে খেলিম, বা আমি সেইটো সঁচাকৈ কৈ পেলাই আমি নকৰাকৈ থাকিলে নহ'ব, তেওঁলোকক সেইখিনি সময় আমি দিবও লাগিব। আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে কি, যে ঘৰত স্ক্ৰীণ ফ্ৰী জ'ন বনাওক, যেনে খোৱা টেবুলত কোনো ফোন নহ'ব, শুবলৈ যোৱাৰ এঘণ্টাৰ আগতে সকলোৰে ফোন বন্ধ, সপ্তাহত এদিন ফেমিলি ইভিনিং, মাত্ৰ কথা আৰু খেল আৰু হাঁহি, য'ত স্ক্ৰীণ নাথাকিব, মোবাইল ফোনছ নাথাকিব। আপোনালোকে যদি সেইখিনি উলিয়াব পাৰে এই বন্ধৰ দিনকেইটাও, তেতিয়া তেওঁলোকৰ বহুত বহুত বহুত বেছিকৈ সুবিধা হ'ব আৰু বহুত বেছি সিহঁতৰ উন্নতি হ'ব। কিন্তু গতিকে মনত ৰাখিব, সন্তানে আপোনাৰ লগত যদি 20 মিনিট সময়ো যদি সম্পূৰ্ণৰূপে মনোযোগেৰে যদি কটায়, আপোনালোকে যদি সম্পূৰ্ণ আনডিভাইডেড এটেনশ্যন যদি দিব পাৰে, তেতিয়াহ'লে 2 ঘণ্টা কাৰ্টুনতকৈও সেইটো কিন্তু বেছি মূল্যৱান হয়। শেষত এইটোৱে ক'ম যে আপোনাৰ সন্তানক এনে এটা ঘৰ দিয়ক য'ত কথা আছে, খেল আছে, মৰম আছে, হাঁহি আছে,

0: আৰু মই তোমাৰ লগত আছো এই অনুভৱটো আছে, এইটো বহুত বেছি ইম্পৰ্টেণ্ট। গতিকে আপোনালোকে এনেকুৱা এটা পৰিৱেশ ক্ৰিয়েট কৰক য'ত তেওঁলোকে ফিল কৰে যে মোৰ মা বা মোৰ দেউতা মোৰ লগত আছে, আৰু মই যদি কিবা ভুল কৰোঁ মই মা দেউতাহঁতক খুলি পেলাই ক'ব পাৰিম, তেওঁলোকে মোক দুখ নিদিয়ে, মোক খং নকৰে। গতিকে এনে এটা ঘৰ একদম মনত ৰাখিব যে য'ত কথা আছে, য'ত খেল আছে, য'ত মৰম আছে আৰু য'ত হাঁহি আছে। কাৰণ শিশুৱে সৰ্বাধিক যিটো মনত ৰাখে সেয়া আপুনি কিনি দিয়া মোবাইলটো নহয়, আপুনি দিয়া সময়খিনি।
1: ধন্যবাদ ডক্টৰ বিনীতা শৰ্মা, আপুনি খুব কম সময়ৰ ভিতৰতে চমুকৈ সন্তানক আমি কিদৰে স্ক্ৰীণ টাইমৰ পৰা আঁতৰাই ৰাখিব পাৰোঁ আমাক জনালে। আজিৰ আমাৰ সময় প্ৰায় শেষ হৈ আপোনালোকলৈ

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে শুনি আছে মিতালী দেৰ কণ্ঠত আধুনিক গীত শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা হিমাদ্ৰী দেৱীৰ

মিতালী দেৰ কণ্ঠত আধুনিক গীত শুনিলে শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক গোবিন্দ চন্দ্ৰ বৰুৱা আৰু সংগীতসকলে পৰিৱেশন কৰা ওজাপালি।

0: মহর্ষি বাল্মীকিয়ে
1: কৌশিকি
0: সীতাক পরশুরামৰ ওচৰলৈকে লৈ আহিছিল,
1: আহি কৈছে
0: হা পরশুরাম, সীতা শান্তি সতী সত্য হয়, আপুনি আকৌ সীতাক ৰাখিয়া গৃহস্থী কৰিব লাগি লাগে।
1: সেই কথাটো কলা
0: কোৱাৰ লগে লগে হা আপোনাৰ পরশুরামে কৈছে, হে মহাগুৰু, সীতা শান্তি মই জানো, মই কৈছো কি লোকপ্ৰবাদত মই সীতাক অৰণ্যক এৰি দিছো, এতিয়া সীতা আকৌ এটা পৰীক্ষা এটা সমাজত দেখাব লাগে।
1: এই কথাটো কলা
0: কোৱাৰ লগে লগে সীতা দেৱীৰ বক্ষং এটা উঠিল,
1: হৰি হৰি
0: উঠি কৈছে, হে পরশুরাম, আপুনি একবাৰ মোক লংকাত জুইত পেলাই দিলি,
1: তাতেও মোক
0: জুয়ে পুৰি নামিলা,
1: আকৌ
0: দৰমা খোৰ অৱস্থাত গৰ্ভৱতী দৰমা সেই অৱস্থাত আপুনি বনত মোক এৰি দিলি বাঘ ঘোঙা খাক বুলি, তাতেও মই নমৰলো,
1: আকৌ
0: আকৌ এতিয়া মই ঋষিৰ বাক্যত আহিছো আপোনাৰ ওচৰলৈকে, আপুনি আকৌ পৰীক্ষা খুজিছা, প্ৰভু মই আৰু পৰীক্ষা নেদো, এই আপোনাৰ চলি দুটা আপোনাক গতালো, মই পতালত লাগি যাওঁ।
1: এইবুলি সীতাই
0: পৃথিৱীত ঠাচকে বাগৰি পৰি পেলাই পৃথিৱীত বিনে বিনে কান্দিছে, সীতাই বসুমতী মোক এই মুহূৰ্তে পতালত নিব লাগে,
1: সীতাৰ কন্দনত
0: হা বসুমতী গোটাই তল বহাই বসুমতী কপিব লাগি ধৰিলা,
1: কপি ধৰি
0: সিটি সীতা ফাটন এটা দিলা, দি ৰথ এখন উলিয়াই দিলা, চাপ মাৰি সীতা এটা ৰথত উঠিল,
1: বসুমতী ৰথখন
0: একে চোচাই পতাল পুৰালৈকে টান মাৰি নিলা, নি সুন্দৰকৈ এটা মন্দিৰ বান্ধি দিছে, যি তাতে সীতাক থৈছে, সীতাই নানা ৰকম খাইছে কিন্তু মনটো সুখ নাই,
1: কাৰণ চলি দুটা
0: এৰি থৈ গ'ল,
1: বাসুকী নাক মাতি আনিছে,
0: আনি কৈছে বাবা বাসুকী
1: তই কি উপায় পাৰা,
0: অযোধ্যাতে মোৰ লৰটোৱে লৈ আহি যা, এইবুলি কোৱাৰ লগে লগে বাসুকীয়ে এটা ব্ৰাহ্মণ ৰূপ ধৰি পরশুরামৰ আগতে উপস্থিত হৈছে, হৈ কৈছে পরশুরাম আপোনাৰ লৰা দুটা মই ধনু বিদ্যা দিওঁ, আপুনি মোক দেখ, তেতিয়া পরশুরামে দিছে, দিয়াৰ লগে লগে বাসুকী নাগে লৰা দুটা ভুকাই লৈ একটা পতাল পুৰত লাগি গৈছে, যাই মাকক গটাই দিছে,
1: মাক পুতাকৰ
0: যেতিয়া দেখা দেখি হ'ল তেওঁলোকৰ এখন কান্দা কাটা লাগছে,
1: তাকে দেখা পাই
0: বসুমতী মনে মনে মনটোত ভাবে, এই মই চলি দুটা আনিলো আনালো, মই খোৱন ধৰণে কাৰোবাৰ একো কৰিব নোৱাৰো,
1: নাই নাই মই চলি দিওঁ অলপমান,
0: আমাক খুৱাব লাগে,
1: এইবুলি বসুমতীয়ে
0: হা এতিয়া খুৱাবই,
1: কি কি
0: মাছ মাংস ৰান্ধি লক্ষ্য দালি তৰকাৰী
1: হৈ যা,
0: মুগ মাটি অৰহৰ বেজীয়া খেচাৰী
1: আৰু
0: শাক আলু ৰান্ধি ধৰা নানা যত্ন কৰি, ভাজা পোৰা ৰান্ধি ধৰা ভিন্ন ভিন্ন কৰি, লাও কোমোৰা ৰান্ধাই খাৰুৱা মছলা, ধুন্দুলি উৰহি ৰান্ধাই কলফুল পচলা, এহিমতে আঞ্জা ৰান্ধাই আঞ্জা জানি জুতি, পাৰ মাছত মিলাই দিলা ধুমচৰোতৰ গুটি,
1: আৰু
0: মুড়ি ঘণ্ট ৰান্ধি ধৰা ৰৌ মাছৰ মুড়া, শ'ল মাছত মিলাই দিলা মেচকা টেঙাৰ গুড়া, আমিহি ঢেকীয়া ৰান্ধে আৰু কুঁহি ওল, ডিমাই দি ভাজি থলা ৰঙালাওৰ ফুল, কলমৌ মেটেকা ৰান্ধে আৰু কুঁহি শাক, তাতা আনি মিলাই দিলা মাছ থকা ৰাগ, হাঁহৰ মাংসত মিলাই দিলা মাটিমাহৰ দালি, আলুই দি চোল কৰাই শীতল বৰালি, কাঠ আলু ভাজি থলা চকা চকা কৰি, মাগুৰ মাছে চুকা শাকে থলা টেঙা কৰি, এইমতে আঞ্জা ৰান্ধে ব্যঞ্জন পঞ্চাশ, আদাই দি সোমাই থলা দৰকিনা মাছ,
1: এতিয়া
0: চাৰিটা বুলি মনে মনে মনটোত ভাবছি,
1: নাই আঞ্জা ভাতৰ এই মাছ নল'ব, অলপমান মছলা দিওঁ,
0: মছলা দিওঁ,
1: এইবুলি
0: মছলা মাৰছি, কঞ্চনমতী ভানুমতী নীলাই পমিলা চাৰি বুলি লগ লাগি বটিলা মছলা, কালজিৰা ভোগজিৰা বটাই গোন্ধমুৰি, জালুক পিপলি বটাই চোৰে চচৰি,
1: ধুনীয়াকে
0: লংগুটি জাইফল এডাল চিয়াল চেনি, সকলো মছলা বটি থলা ভাগ ভাগ কৰি সুন্দৰকে
1: ৰান্ধি বাঢ়ি
0: ৰব ঔষধ দিছে, ৰব ঔষধ দুভায়কে গোপাল কৈছে, ভায়ে হৰাইকো পাইছো,
1: ভাত আঞ্জাও ভাল,
0: আঞ্জাও বৰ ভাল পাইছো, আমাৰ একেবাৰে উদৰ পূৰ কৰি পেলাই সুন্দৰকে খা, এইবিলাক খাই বৈ

গোবিন্দ চন্দ্ৰ বৰুৱা আৰু সংগীসকলে পৰিৱেশন কৰা ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

এয়া আকাশবাণী গুৱাহাটী মহাবাহু। এতিয়া বাদ্য সংগীতৰ অনুষ্ঠানত শুনোৱা হওক অনিল কুমাৰ শইকীয়াৰ বাঁহীবাদন।

0: বাদ্য সংগীতৰ অনুষ্ঠানত অনিল কুমাৰ শইকীয়াৰ বাঁহীবাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, মহাৰাষ্ট্ৰৰ নাগপুৰত ভাৰতৰ অধ্যক্ষতাত আজিৰে পৰা তৃতীয় ব্ৰিক্স পৰিবহণ মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো শিক্ষাৰ্থী তথা কৰ্মচাৰীলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুভেচ্ছা জনাইছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি ওড়িশাৰ ভুৱনেশ্বৰৰ ওড়িশা কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ত ভাৰতৰ উচ্চ সামুদ্ৰিক মীন উৎসৰ বহনক্ষম ব্যৱহাৰৰ ৰাষ্ট্ৰীয় উদ্যোগৰ শুভাৰম্ভ কৰে। কৃষি যান্ত্ৰিকীকৰণৰ উপ অভিযানৰ অধীনত চৰকাৰে বৰ্তমানলৈকে সমগ্ৰ দেশৰ ব্যক্তিগত খেতিয়কসকললৈ 9,404 কোটি টকা মূল্যৰ প্ৰায় 22 লাখ কৃষি যন্ত্ৰ বিতৰণ কৰিছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ফ্ৰান্স আৰু মৰক্কো প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মুখামুখি।

মহাৰাষ্ট্ৰৰ নাগপুৰত ভাৰতৰ অধ্যক্ষতাত আজিৰে পৰা তৃতীয় ব্ৰিকছ পৰিবহণ মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰসমূহৰ পৰিবহণ মন্ত্ৰীসকল আৰু জ্যেষ্ঠ বিষয়াবৰ্গই অংশগ্ৰহণ কৰিছে। ভাৰতৰ অধ্যক্ষতাৰ এই ব্ৰিকছ বৈঠকৰ বিষয়বস্তু হৈছে সহনশীলতা উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতা নিৰ্মাণ। কৰ্মগোটৰ বৈঠকৰ পাছত সংবাদ মাধ্যমক কেন্দ্ৰীয় পৰিবহণ সচিব ভি উমাশংকৰে কয় যে জ্যেষ্ঠ বিষয়াসকলে নগৰ আন্তঃগাঁথনি, বহনক্ষম বিকাশ, গতিশীলতা আদি বিভিন্ন প্ৰধান প্ৰধান বিষয়ত মত বিনিময় কৰে। তৃতীয় ব্ৰিকছ পৰিবহণ মন্ত্ৰীসকলৰ মূল বৈঠক 11 আৰু 12 জুলাইত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে 11 জুলাইত বৈঠকত সভাপতিত্ব কৰিব। পৰিবহণ কৰ্মী গোটৰ প্ৰথমখন বৈঠক ৰাছিয়াত আৰু দ্বিতীয়খন বৈঠক ব্ৰাজিলত অনুষ্ঠিত হৈছিল। নাগপুৰত তৃতীয়খন বৈঠকত আন্তৰ্জাতিক পৰিবহণ সহযোগিতা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো শিক্ষাৰ্থী তথা কৰ্মচাৰীলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে স্বামী বিবেকানন্দৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এই সংস্থাই ছাত্ৰ শক্তিক সংগঠিত কৰি যুৱচামৰ মাজত দেশপ্ৰেমৰ ভাৱনা জগাই তুলিছে। তেওঁ কয় যে কোনো জৰুৰীকালীন সময়তে হওক বা উত্তৰ পূৰ্বাঞ্চলৰ অনুপ্ৰৱেশৰ সমস্যাই হওক, বিদ্যাৰ্থী পৰিষদে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সদায় যুৱচামক উৎসাহিত কৰি আহিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ৰাষ্ট্ৰ প্ৰথম ধাৰণাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰৰ সেৱা

0: নেতৃত্ব আৰু সামাজিক দায়বদ্ধতাৰ দিশত দশকজুৰি অনুপ্ৰাণিত কৰি আহিছে। এই সংস্থাই জাতীয়তাবাদী ধাৰণা, ভাৰতীয় সংস্কৃতি, ৰাষ্ট্ৰীয় একতা আৰু সামাজিক চেতনা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি শ্ৰীসিঙে উল্লেখ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি ওড়িশাৰ ভুৱনেশ্বৰৰ ওড়িশা কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ত ভাৰতৰ উচ্চ সামুদ্ৰিক মীন উৎসৰ বহনক্ষম ব্যৱহাৰৰ ৰাষ্ট্ৰীয় উদ্যোগৰ শুভাৰম্ভ কৰে। নীল অৰ্থনৈতিক ৰাষ্ট্ৰীয় সমৃদ্ধিৰ ৰূপান্তৰকাৰী ইঞ্জিনৰূপে আখ্যা দি শ্ৰীৰাধাকৃষ্ণনে বিকশিত ভাৰতৰ অংশ হিচাপে যুৱ সমাজক আধুনিক প্ৰযুক্তিকেন্দ্ৰিক মৎস্য পালন আৰু অন্যান্য সামুদ্ৰিক বৃত্তি গ্ৰহণ কৰিবলৈ আহান জনায়। উপৰাষ্ট্ৰপতিগৰাকীয়ে ওড়িশা গভীৰ সাগৰত মাছ ধৰা অভিযান ডকুমেণ্টৰো শুভাৰম্ভ কৰে। ভাৰতীয় খাদ্য ৰপ্তানিয়ে 73,000 কোটি টকা অতিক্ৰম কৰাৰ লগতে ভাৰতীয় সামুদ্ৰিক খাদ্য ৰপ্তানিয়ে 73,000 কোটি টকা অতিক্ৰম কৰাৰ লগতে 120খন দেশলৈ এই খাদ্য ৰপ্তানি হয় বুলি তেওঁ উল্লেখ কৰে। শ্ৰীৰাধাকৃষ্ণনে গতিশীল নীল অৰ্থনীতিয়ে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলিও প্ৰকাশ কৰে। চৰকাৰে ভাৰতক কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগ আৰু কৃত্ৰিম বুদ্ধিমত্তা চালিত সমাধানৰ গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰিছে। নতুন দিল্লীত আয়োজিত ভাৰতীয় উদ্যোগৰ গোলকীয় সামৰ্থ্য কেন্দ্ৰৰ ব্যৱসায় সন্মিলনৰ উদ্বোধনী সত্ৰত ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিব এছ কৃষ্ণনে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে আৰম্ভণিৰে পৰা কৃত্ৰিম বুদ্ধিমত্তাক ইতিবাচক আৰু আশাবাদী দৃষ্টিভংগীৰে চাই আহিছে। বিভিন্ন খণ্ডত উৎপাদনশীলতা আৰু দক্ষতা বৃদ্ধিৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি সচিবগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে ভাৰতে কৃত্ৰিম বুদ্ধিমত্তাক কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰি গোলকীয় কৃত্ৰিম বুদ্ধিমত্তা পৰিস্থিতিতন্ত্ৰত কিদৰে অৰিহণা যোগাব সেই দিশত চৰকাৰে কাম কৰি আছে।
1: Prime Minister had asked all ministries after the during the AI summit saying that they should sort of visit the summit, hear various speakers and also visit the various stalls etc. in the exhibition and come back with where they think AI could be applied in their respective ministries. So almost about 762 such suggestions were received.
0: Shrota khokala batari khonise Akashbanir pora. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি অলবনিজে আজি ভিক্টৰিয়াৰ গৱৰ্ণৰ হাউচত আয়োজিত তৃতীয় ভাৰত অষ্ট্ৰেলিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনৰ সামৰণিৰ অন্তত যুটীয়া বিবৃতি জাৰি কৰে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কলৈ অহা ৰূপান্তৰকাৰী পৰিৱৰ্তনৰ প্ৰতি আদৰণি জনায় আৰু আঞ্চলিক সুস্থিৰতা, শক্তি সুৰক্ষা তথা প্ৰযুক্তিগত উদ্ভাৱনৰ বাবে ৰূপৰেখাৰ চূড়ান্ত ৰূপ দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সহযোগিতাক ভৱিষ্যমুখী দৃঢ় আৰু স্থায়ী সম্বন্ধ বুলি অভিহিত কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দুয়োখন দেশৰ মাজৰ সম্পৰ্কই পাৰস্পৰিক বিশ্বাসৰ ভিত্তিত নতুন আৰু ব্যাপক যুগত প্ৰৱেশ কৰিছে। ইপিনে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী অলবনিজে কয় যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্ক ইয়াৰ আগেয়ে কেতিয়াও ইমান গতিশীল আৰু ব্যাপক নাছিল। ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু সুস্থিৰতা সুনিশ্চিত কৰাৰ বাবে দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা সম্পৰ্কীয় ঐতিহাসিক যুটীয়া ঘোষণা পত্ৰত স্বাক্ষৰ কৰে। প্ৰধানমন্ত্ৰীদ্বয়ে লগতে দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ মাজত বাৰ্ষিক আলোচনাক আনুষ্ঠানিক ৰূপ প্ৰদান তথা উমৈহতীয়া সামুদ্ৰিক সহযোগিতাৰ বিশদ পৰিকল্পনাৰ শুভাৰম্ভ কৰে। দেশ দুখনে বৃহৎ সাফল্য হিচাপে পৰমাণু সহযোগিতা চুক্তিৰ অধীনত চূড়ান্ত প্ৰশাসনিক ব্যৱস্থাটো স্বাক্ষৰ কৰে। ইয়াৰ ফলত ভাৰতৰ নিকা শক্তি ৰূপান্তৰ যাত্ৰাৰ বাবে অষ্ট্ৰেলিয়াৰ পৰা দীৰ্ঘকালীন ইউৰেনিয়াম আমদানি কৰাৰ পথ প্ৰশস্ত হ'ব। জম্মু কাশ্মীৰত সুৰক্ষা বাহিনীয়ে কালি কাথুৱা জিলাত সন্ত্ৰাসবাদীৰ এটা ঘাটি উৎখাত কৰে আৰু দুটা হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰে। আমাৰ আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি জিলাখনৰ বিলৱাৰ এলেকাত অভিযান চলাই সুৰক্ষা বাহিনীয়ে সন্ত্ৰাসবাদী ঘাটিটো উৎখাত কৰিবলৈ সমৰ্থ হয়। বিগত এবছৰ ধৰি আন্তৰ্জাতিক সীমান্তৰে সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশত সহায় কৰি অহাৰ অভিযোগ উঠা ৰাজবাগৰ বাসিন্দা হাজী লতিফক 2 জুলাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। হাজী লতিফৰ স্বীকাৰোক্তিৰ ভিত্তিতে কালিৰ অভিযানটো চলোৱা হয়। ইপিনে সীমান্ত সুৰক্ষা বাহিনীয়ে কালি হীৰানগৰৰ ছেক্টৰৰ সীমান্তৱৰ্তী গাঁও বডিয়াৰ পৰা এজন সন্দেহযুক্ত লোকক আটক কৰে। প্ৰেম নামৰ 45 বছৰীয়া লোকজনক সোধা পোছাৰ বাবে আৰক্ষীক চমটাই দিয়া হয়। কৃষি যান্ত্ৰিকীকৰণৰ উপ অভিযানৰ অধীনত চৰকাৰে বৰ্তমানলৈকে সমগ্ৰ দেশৰ ব্যক্তিগত খেতিয়কসকললৈ 9,404 কোটি টকা মূল্যৰ প্ৰায় 22 লাখ কৃষি যন্ত্ৰ বিতৰণ কৰিছে। কৃষি যান্ত্ৰিকীকৰণৰ প্ৰসাৰৰ উদ্দেশ্যে 2014-15 চনত আৰম্ভ কৰা এই অভিযানে দেশৰ কৃষিজাত সামগ্ৰী উৎপাদন বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই অভিযানৰ জৰিয়তে কৃষিকৰ্মৰ বাবে যন্ত্ৰ, আহিলাপাতি আৰু অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হৈছে। কৃষি যন্ত্ৰ আৰু প্ৰযুক্তি লাভৰ

0: ক্ষেত্ৰত থকা আঞ্চলিক বৈষম্য দূৰ কৰাৰ উদ্দেশ্যে এই অভিযানৰ অধীনত তুলনামূলকভাৱে কম সুবিধাপ্ৰাপ্ত আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ফ্ৰান্স আৰু মৰক্কো প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা ডেৰ বজাত অনুষ্ঠিত হ'ব। কাইলৈ ভাৰতীয় সময় অনুসৰি নিশা চাৰে বাৰ বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়ামৰ সন্মুখীন হ'ব। ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতীয় পিকলবল সংস্থাই বিশ্বকাপ পিকলবল প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দল ঘোষণা কৰিছে। ভাৰতে ভিয়েটনামৰ ডানাঙত অহা 30 আগষ্টৰ পৰা 6 ছেপ্টেম্বৰলৈকে হ'বলগীয়া প্ৰতিযোগিতাৰ পেছাদাৰী শাখাত ভাগ ল'ব। হৰ্ষ মেহতাক ভাৰতীয় মূল দলৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু অৰ্জুন সিঙক 18 বছৰ অনুৰ্ধ শাখাত ভাগ ল'বলগীয়া দলৰ নেতৃত্ব দিয়া হৈছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টী গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10 বজাত আৰম্ভ হ'ব। শৃংখলাটোত সম্প্ৰতি 2-0 পিছ পৰি থকা ভাৰতে আজিৰ খেলখনত জয়লাভৰ বাবে আপ্ৰাণ চেষ্টা চলাব। ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলত 125 ৰাণত পৰাজিত হোৱাৰ পাছত অধিনায়ক শ্ৰেয়াস আয়াৰ আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ অত্যন্ত চাপত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মহাৰাষ্ট্ৰৰ নাগপুৰত ভাৰতৰ অধ্যক্ষতাত আজিৰে পৰা তৃতীয় ব্ৰিক্ছ পৰিবহণ মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো শিক্ষাৰ্থী আৰু কৰ্মচাৰীলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুভেচ্ছা জনাইছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি ওড়িশাৰ ভুৱনেশ্বৰৰ ওড়িশা কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ত ভাৰতৰ উচ্চ সামুদ্ৰিক মীন উৎসৰ বহনক্ষম ব্যৱহাৰৰ ৰাষ্ট্ৰীয় উদ্যোগৰ শুভাৰম্ভ কৰে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ফ্ৰান্স আৰু মৰক্কো প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টছ এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক অনিতা ভট্টাচাৰ্যৰ কণ্ঠত দুটি ভজন।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা, লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে ভজন শুনি আছে অনিতা ভট্টাচাৰ্য কণ্ঠত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্যত বৰ্তমানলৈকে 58খন আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে। 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা বিধায়ক মহম্মদ আশ্ৰাফুল ইছলাম শেখে সোধা এটা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা সদৰি কৰে। তেওঁ কয় যে যিসমূহ বিধানসভা সমষ্টিত এতিয়ালৈকে আদৰ্শ বিদ্যালয় স্থাপন কৰা হোৱা নাই, সেই সমষ্টিসমূহৰ বিধায়কে বিদ্যালয় স্থাপনৰ প্ৰস্তাৱ দাখিল কৰিব পাৰিব। ডাঃ পেগুৱে লগতে কয় যে বিদ্যালয় প্ৰাদেশিকৰণ আইনৰ সংশোধনৰ পাছত ইতিমধ্যে নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু ডিগ্ৰী মহাবিদ্যালয়ৰ পৰা কেইবা হাজাৰো আবেদন লাভ কৰা হৈছে। সেই আবেদনসমূহ বৰ্তমান পৰীক্ষা কৰি থকা হৈছে। বিধায়ক আশ্ৰাফুল ইছলাম শেখে টিউটৰসকলৰ ফিক্সড পে সন্দৰ্ভত সোধা আন এটা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদে নিৰ্ধাৰণ কৰি দিয়া যোগ্যতা পূৰণ নকৰা টিউটৰসকলক শিক্ষক হিচাপে নিয়োজিত কৰিব পৰা নাযায়। তেওঁলোক টিউটৰ হিচাপে নিয়োজিত হৈ থাকিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ ফিক্সড পে বছৰি 6% হাৰত বৃদ্ধি কৰা হ'ব। যিসকল টিউটৰে ভৱিষ্যতে প্ৰয়োজনীয় যোগ্যতা অৰ্জন কৰিব তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি লাভৰ সুযোগ দিয়া হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু পৰৱৰ্তী 3-4 দিনত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল বৰষুণৰ লগতে গাজনি ঢেৰেকণিৰে ধুমুহা অহাৰ সম্ভাৱনা আছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত এই সময়ছোৱাত গাজনি ঢেৰেকণিৰে 6 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হ'ব পাৰে। ইয়াৰ ফলত ঠায়ে ঠায়ে পানী জমা হ'ব পাৰে আৰু বানৰ বাবে যান বাহন চলাচলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। ভূমিস্খলন প্ৰৱণ এলেকাসমূহত ভূমিস্খলনৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্ৰশাসনসমূহে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰখা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো শিক্ষাৰ্থী তথা কৰ্মচাৰীসকললৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে স্বামী বিবেকানন্দৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এই সংস্থাই ছাত্ৰ শক্তিক সংগঠিত কৰি যুৱচামৰ মাজত দেশপ্ৰেমৰ ভাৱনা জগাই তুলিছে। তেওঁ কয় যে জৰুৰীকালীন সময়তে হওক বা উত্তৰ পূৰ্বাঞ্চলৰ অনুপ্ৰৱেশৰ সমস্যাই হওক, বিদ্যাৰ্থী পৰিষদে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সদায় যুৱচামক উৎসাহিত কৰি আহিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ৰাষ্ট্ৰ প্ৰথম ধাৰণাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰৰ সেৱা, নেতৃত্ব আৰু সামাজিক দায়বদ্ধতাৰ দিশত দশকজুৰি অনুপ্ৰাণিত কৰি আহিছে। এই সংস্থাই জাতীয়তাবাদী ধাৰণা, ভাৰতীয় সংস্কৃতি, ৰাষ্ট্ৰীয় একতা আৰু সামাজিক চেতনা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি শ্ৰীসিঙে উল্লেখ কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ফ্ৰান্স আৰু মৰক্কো প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা 1:30 বজাত অনুষ্ঠিত হ'ব। কাইলৈ ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়ামৰ সন্মুখীন হ'ব। ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল

0: মিডিয়ামে ভর 411.5 মিটার, 729 কিলোহার্টজ, এফএম বেণ্ডৰ 101.6 মেগাহার্টজত শ্রোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: হেল্ল, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনো আহক তৰালী শৰ্মাৰ কণ্ঠত দুটি আধুনিক গীত।

তৰালি শৰ্মাৰ কণ্ঠত আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে নেপালী অনুষ্ঠান।

নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ মুখ্য বাতৰিৰ সৈতে মই পুলক গগৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি এলবানেজে আজি ভিক্টৰিয়াৰ গৱৰ্ণৰ হাউছত আয়োজিত তৃতীয় ভাৰত অষ্ট্ৰেলিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনৰ সামৰণিৰ অন্তত যুটীয়া বিবৃতি জাৰি কৰে। বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ আলোচনা অনুষ্ঠিত হৈছে। কাইলৈ বিত্তমন্ত্ৰীৰ 2026-27 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন। ৰাজ্যত বৰ্তমানলৈকে 58খন আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে বুলি বিধায়ক মহম্মদ আশৰাফুল ইছলাম শ্বেখে সোধা এটা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সদৰি কৰে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো শিক্ষাৰ্থী তথা কৰ্মচাৰীসকললৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুভেচ্ছা জনাইছে। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা বনজ ৰাজহ এতিয়াৰে পৰা সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু পৰৱৰ্তী 3-4 দিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল বৰষুণৰ লগতে গাজনি ঢেৰেকনিৰে ধুমুহা অহাৰ সম্ভাৱনা আছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ ক্ৰাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি ফ্ৰান্স আৰু মৰক্কোৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা 1:30 বজাত অনুষ্ঠিত হ'ব। আমাৰ এই ঘণ্টাৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিলটিন বিয়লি 5:15 শুনিবলৈ পাব।

0: বড় অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাস। এতিয়া বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্য চৰকাৰে গুৰুদক্ষিণা পৰ্টেলযোগে লাভ কৰা আবেদন সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত ল'ব বুলি সদনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য। ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে বুলি সদনত স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ প্ৰকাশ। 12 কোটি টকাৰ জি এছ টি ফাঁকিৰ গোচৰত ঋষিকেশ কলিতা নামৰ এজন ব্যৱসায়ী গ্ৰেপ্তাৰ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি। এতিয়া বিতং বাতৰি। 2017 চনৰ আইন অনুসৰি 2013 আৰু 2021 চনত প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াৰ পৰা বাদ পৰি ৰোৱা শিক্ষকসকলক এককালীন সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গুৰু দক্ষিণা নামৰ আঁচনি ৰূপায়ণ কৰিছে আৰু ইয়াৰ বাবে গুৰু দক্ষিণা পৰ্টেলো মুকলি কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা এই কথা সদৰি কৰে। তেওঁ কয় যে গুৰু দক্ষিণা পৰ্টেলৰ জৰিয়তে 15,000 আবেদন লাভ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে আবেদনসমূহ পৰীক্ষা কৰি শীঘ্ৰে এই সন্দৰ্ভত সিদ্ধান্ত ল'ব। ৰাজ্য চৰকাৰে শিক্ষাৰ অধিকাৰ আইন অনুসৰণ কৰি গুৰু দক্ষিণা নামৰ আঁচনি

0: প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি ডাঃ পেগুৱে কয় যে আইন অনুসৰি 30 গৰাকী শিক্ষাৰ্থী থকা বিদ্যালয়সমূহত 2 গৰাকী শিক্ষককহে প্ৰাদেশিকীকৰণ কৰিব পৰা যায়।
1: 17 চনৰ আইন মতে 21 চনৰ প্ৰভিঞ্চিয়েলাইজেশ্যনত যিসকল প্ৰভিঞ্চিয়েলাইজ হ'ব নোৱাৰিলে বা আনকি 13 চনতো যিসকল প্ৰভিঞ্চিয়েলাইজ হ'ব নোৱাৰিলে তেওঁলোকক এটা এককালীন সকাহ দিয়াৰ কাৰণে অসম চৰকাৰে গুৰু দক্ষিণা নামৰ এটা আঁচনি আনি গুৰু দক্ষিণা পৰ্টেল আমি মুকলি কৰিলোঁ আৰু আজি মই পবিত্ৰ সদনক জনাওঁ যে 15,000 আবেদন আমাৰ গুৰু দক্ষিণা পৰ্টেলত আহিছে আৰু এইখিনিৰ ভেৰিফিকেশ্যন হ'ব আৰু খুব সোনকালে চৰকাৰে ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ আমি শিক্ষাৰ অধিকাৰ আইন NCTৰ গাইডলাইন ইয়াক অনুসৰণ কৰি আমি আমাৰ আইনখন প্ৰস্তুত কৰিছো গতিকে বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আছে 25 গৰাকী বা 30 গৰাকী ছাত্ৰ ছাত্ৰী আছে তাত 5 গৰাকী আমি শিক্ষক তেওঁলোকক প্ৰভিঞ্চিয়েলাইজ কৰিব আমি নোৱাৰো শিক্ষাৰ অধিকাৰ আইনে কৈছে যে মিনিমাম যদি 30 আছে তাত 2 গৰাকী শিক্ষককে আমি প্ৰাদেশিকৰণ কৰিব পাৰি 3য় গৰাকীক আমি প্ৰাদেশিকৰণ কৰিব নোৱাৰো।
0: মহম্মদ আছাফুল ইছলাম শেখে সোধা এটা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় যে ৰাজ্যত বৰ্তমানলৈকে 58খন আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে। তেওঁ কয় যে যিসমূহ বিধানসভা সমষ্টিত এতিয়ালৈকে আদৰ্শ বিদ্যালয় স্থাপন কৰা হোৱা নাই সেই সমষ্টিসমূহৰ বিধায়কে বিদ্যালয় স্থাপনৰ প্ৰস্তাৱ দাখিল কৰিব পাৰিব। বিধায়ক আছাফুল ইছলাম শেখে টিউটৰসকলৰ ফিক্সড পে সন্দৰ্ভত সোধা আন এটা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদে নিৰ্ধাৰণ কৰি দিয়া শৈক্ষিক অৰ্হতা পূৰণ নকৰা টিউটৰসকলক শিক্ষক হিচাপে নিয়োজিত কৰিব পৰা নাযায়। তেওঁলোক টিউটৰ হিচাপে নিয়োজিত হৈ থাকিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ ফিক্সড পে বছৰি 6% হাৰত বৃদ্ধি কৰা হ'ব। যিসকল টিউটৰে ভৱিষ্যতে প্ৰয়োজনীয় যোগ্যতা অৰ্জন কৰিব তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি লাভৰ সুযোগ দিয়া হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় হাস্পতালত এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত লোকৰ বাবে ICU বিছনা সংৰক্ষিত কৰি ৰখা হৈছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা চিকিৎসা বিভাগৰ মন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি বিধানসভাত এই কথা সদৰি কৰি কয় যে তেওঁ অলপতে জিলা বিষয়া চিকিৎসা মহাবিদ্যালয় অধীক্ষকসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিষয়টো লৈ আলোচনাত মিলিত হৈছে আৰু ভালকৈ ব্যৱস্থা ল'বলৈ আহান জনাইছে। তেওঁ কয় যে এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰাৰ বাবে নীতি নিৰ্দেশনা জাৰি কৰা হৈছে আৰু চিকিৎসালয়সমূহত এই ৰোগৰ ঔষধ তথা অক্সিজেন পৰ্যাপ্ত মাত্ৰাত মজুত আছে। চৰকাৰে ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন এনকেফেলাইটিছ ৰোগীৰ বাবে 1,00,000 টকাৰ অনুদান আগবঢ়োৱা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে ৰাজ্যত বৰ্তমানলৈকে 137 গৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগী সুস্থ কৰি তোলা হৈছে। মন্ত্ৰীগৰাকীয়ে এনকেফেলাইটিছ ৰোগৰ পৰা হাত সৰাৰ বাবে আঁঠুৱা ব্যৱহাৰ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়। ৰাজ্যিক সামগ্ৰী আৰু সেৱাকৰ বিভাগে 12 কোটি টকাৰ GST ফাঁকিৰ গোচৰত আজি ঋষিকেশ কলিতা নামৰ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। গোপন সূত্ৰৰ পমখেদি অভিযানকাৰী দলে বজালীৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত অভিযুক্ত কলিতাক জিম্মাত বিচাৰি GST বিভাগে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। আদালতে অভিযুক্ত কলিতাক 5 দিনৰ বাবে GST বিভাগৰ জিম্মালৈ প্ৰেৰণ কৰে। গুৱাহাটী মহানগৰীৰ গণেশগুৰিত থকা কৰ ভৱনত অভিযানকাৰী দলে দীৰ্ঘ সময় ধৰি ব্যৱসায়ীজনক জেৰা চলায়। এই গোচৰ সংক্ৰান্তত এখন চাৰ্টাৰ্ড একাউণ্ট ফাৰ্ম তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে। শ্ৰোতাসকলে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সৰ্থেবাৰীৰ কাঁহ উদ্যোগৰ সংৰক্ষণ উন্নীতকৰণ আৰু বজাৰ সম্প্ৰসাৰণ সন্দৰ্ভত বিধানসভাত বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বিমল বৰাই কয় যে অসমৰ যিসমূহ কুটিৰ শিল্পই ৰাজ্যখনৰ সভ্যতা সংস্কৃতি বিকশাই তুলিছে তাৰ ভিতৰত কাঁহ পিতলৰ শিল্প অন্যতম। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে আজি লখিমপুৰ জিলাৰ বানত ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰি বানপীড়িত ৰাইজৰ সৈতে মত বিনিময় কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব প্ৰবীণ কুমাৰ ৰায়, বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগৰ যুটীয়া সঞ্চালক মনোজ কুমাৰ, সাংসদ প্ৰদান বৰুৱাকে ধৰি কেইবাগৰাকীও বিষয়াই ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰ্যবেক্ষণ কৰে। প্ৰতিনিধি দলটোৱে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ বিষয়াবৰ্গৰ সৈতে এখন বৈঠকতো মিলিত হয়। বৈঠকৰ পাছত দলটোৱে 5 নৈ আমতোলাত বানত ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰি বন্যাৰতৰ সমস্যাৰ বুজ লয়। ক্ষয়ক্ষতিৰ পৰ্যালোচনা কৰি বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপসমূহৰ বিষয়েও দলটোৱে আলোচনা কৰিছে।

0: ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু পৰৱৰ্তী দুই তিনিদিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ ঠাই বিশেষে গাজনি ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণৰ লগতে ধুমুহা অহাৰ সম্ভাৱনা আছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত এই সময়ছোৱাত গাজনি ঢেৰেকনিৰে 6 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হ'ব পাৰে। ইয়াৰ ফলত ঠায়ে ঠায়ে পানী জমা হ'ব পাৰে আৰু বানৰ বাবে যান বাহন চলাচলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। স্পৰ্শকাতৰ এলেকাসমূহত ভূমিস্খলনৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্ৰশাসনসমূহে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰখা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থাৰ উদ্যোগত ধুবুৰী জিলাৰ বিলাসীপাৰা মহাবিদ্যালয়ৰ ডঃ বাণীকান্ত কাকতি গ্ৰন্থাগাৰৰ সহযোগত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পাণ্ডুলিপি অধ্যয়ন অভিযান অনুষ্ঠিত হৈছে। বিলাসীপাৰাৰ পাণ্ডুলিপি সংৰক্ষকসকলৰ ঘৰে ঘৰে গৈ জিলাখনৰ ছাত্ৰ ছাত্ৰীসকলে গ্ৰীষ্মকালীন সময়ছোৱাত পাণ্ডুলিপি অধ্যয়ন কৰি গৱেষণামূলক কাৰ্য সম্পাদন কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গৱেষিকা কস্তুৰী বুঢ়াগোহাঁয়ে আজি বিলাসীপাৰা মহাবিদ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত ওদালগুৰি জিলা প্ৰশাসনৰ সহযোগত আজি টংলাত সমষ্টিভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। টংলা সমষ্টিৰ কলাগাঁও ছিনিয়ৰ ছেকেণ্ডাৰী কলেজ আৰু ব্লেক হল থিয়েটাৰ ষ্টুডিঅত কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত নাট প্ৰশিক্ষকৰ উপৰি ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহৰ প্ৰশিক্ষণ দিয়া হয়। ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰে। ওদালগুৰি জিলাৰ অন্যান্য সমষ্টিতো পৰ্যায়ক্ৰমে এই কৰ্মশালাৰ আয়োজন কৰা হ'ব। আৰক্ষীয়ে বৰপেটাৰ বাগবৰ থানাৰ অন্তৰ্গত বিভিন্ন স্থানত অভিযান চলাই আজি 3 চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে। ধৃত অপৰাধীকেইজনক চচৰা সত্ৰকনৰা গাঁৱৰ ৰাছিদুল ইছলাম, আন্নাছ পাৰামানিক আৰু মঞ্জুৰুল হাছান বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে অভিযানকালত অপৰাধীকেইজনৰ পৰা অপৰাধত ব্যৱহৃত 3 ATM কাৰ্ড, 2 মোবাইল, নগদ ধন আৰু সন্দেহজনক বেংক একাউণ্টৰ নথি পত্ৰ জব্দ কৰে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই বেংক একাউণ্ট আৰু ATM কাৰ্ডসমূহৰ জৰিয়তে সাধাৰণ জনতাক প্ৰবঞ্চনা কৰি ধনৰ অবৈধ লেনদেন চলাই আহিছিল। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা 1:30 বজাত আৰম্ভ হ'ব। ভাৰতীয় সময় অনুসৰি কাইলৈ নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়ামৰ সন্মুখীন হ'ব। উল্লেখযোগ্য যে ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্য চৰকাৰে গুৰুদক্ষিণা পৰ্টেলযোগে লাভ কৰা আবেদন সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত ল'ব বুলি সদনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য। ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে বুলি সদনত স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ প্ৰকাশ। 12 কোটি টকাৰ GST ফাঁকিৰ গোচৰত ঋষিকেশ কলিতা নামৰ এজন ব্যৱসায়ী গ্ৰেপ্তাৰ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান সমান্তৰালভাৱে শুনি আছে নিউজ অন AIR মোবাইল এপতো। এতিয়াৰে পৰা আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত হেমন্ত চাবুক ধৰা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, বিবেক শৰ্মা আৰু আনোৰ আলী, FM ট্ৰান্সমিটাৰত পপী চন্দ আৰু ট্ৰান্সমিটাৰৰ দায়িত্বত আছে ৰমেন কুমাৰ শৰ্মা আৰু ধ্ৰুৱজ্যোতি বৰ্মন, ষ্টুডিঅ'ত মই মধুকৃষ্ণা বৰঠাকুৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহ আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা হিন্দীত শুনিবলৈ পাব।
2: प्रस्तुत है हिंदी कार्यक्रम। इस कार्यक्रम के अंतर्गत लीजिए वार्ता सुनी। विषय है मीडिया में नारी की छवि। वार्ताकार है श्रीमती कंचन।
3: अब मनुष्य को सामाजिक मूल्य की जगह मुक्त बाजार नियंत्रित कर रहे हैं। इस बाजार में आगे निकलने तथा वर्चस्व स्थापित करने की होड़ है। इस बाजार का एकमात्र मकसद है उत्पादों की बिक्री, और इसके लिए कोई भी तरीका अपनाने में परहेज नहीं किया जाता। दुर्भाग्य की बात यह है कि

ভজন শুনিলে অনুপ জালুতাৰ কণ্ঠত। শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা অনুষ্ঠান পৰিচিতি।

প্ৰথমেই জনাইছোঁ আমাৰ আজিৰ পৰৱৰ্তী অনুষ্ঠানসমূহৰ বিষয়ে। নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত ভূমিকম্প প্ৰতিৰোধী ঘৰ নিৰ্মাণ, এই বিষয়ে এতিয়া আলোচনাত ভাগ ল'ব যতুৰেন্দ্ৰ খাটনিয়াৰ আৰু আয়ুষ আগৰৱালে। আগ ধৰিছে কীৰ্তাঞ্জলি বৰ্মনে, অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 9:00 অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত, 9:15 বিধানসভাত আজিৰ দিনটো, 10:00 অসমত প্ৰত্নতাত্ত্বিক পৰ্যটন, এই বিষয়ে কেতিয়া আলোচনা। আজি আলোচনাত ভাগ ল'ব স্বপ্ননীল বৰুৱা, ডক্টৰ দীপিৰেখা কৌলি আৰু ডক্টৰ প্ৰণৱ জ্যোতি শৰ্মাই। আলোচনাটিৰ আগ ধৰিছে ঋতুপৰ্ণ দাসে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

কিছু সময়ৰ পিছতেই বিয়লি 5:45 শিক্ষক খৰ অনুষ্ঠানত আবুল লেইছৰ কথিকা টিচিং এইড ইন ইংলিছ কৃষি জগত সন্ধিয়া 6:10 আজিৰ অনুষ্ঠানত জীৱানুসাৰ আৰু নেনুসাৰ বিজ্ঞান সন্মত প্ৰয়োগ সম্পৰ্কে এটি আলোচনা ভাগ লৈছে ডক্টৰ মেৰী সাধনা শৰ্মা আৰু কংকু ডেকাই আগ ধৰিছে মানস জ্যোতি বৰাই প্ৰযোজনা উৎপল বৰাৰ সন্ধিয়া 6:40 আৰু 7:05 বৃন্দগান

এতিয়া শুনক কাইলৈৰ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে। কাইলৈ পুৱা 9:20 যোৱা 1 জুলাইত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠানত শিল্পী মঞ্জুষ্ণা মহন্ত গোস্বামীৰ সৈতে হোৱা অন্তৰংগ আলাপৰ বাণীবদ্ধ ৰূপ প্ৰচাৰ কৰা হ'ব। শিল্পীগৰাকীৰ সৈতে কথা পাতিছে ঋতুপূৰ্ণ দাসে। কাইলৈ পুৱা 9:20 নিশা 10 বজাত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপূৰ্ণ দাসৰ। নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চুইৰ ধাৰাবাহিক পাঠৰ 8ম খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপূৰ্ণ দাসৰ। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত মীন পালনত মাছ পোনাৰ গুণগত মানৰ গুৰুত্ব, এই বিষয়ে এটি আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত ভাগ ল'ব অনুশ্ৰী দাস আৰু সাগৰিকা নাথে, আগ ধৰিব ডক্টৰ পৰাগ শইকীয়ে, প্ৰযোজনা উৎপল বৰাৰ। কাইলৈ দুপৰীয়া 12:30 আইদৰ বুলনি অনুষ্ঠানত স্বাস্থ্য শীতানত জনসংখ্যা নিয়ন্ত্ৰণ আৰু আমাৰ সজাগতা, এই বিষয়ে ডক্টৰ নাহিদ চুৰিয়া ইছলামৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে ৰুণামণি বৰাই। 1:20 হৰেন্দ্ৰ চন্দ্ৰ নাথ আৰু সংগীতবৃন্দৰ কণ্ঠৰ ওজাপালি। 4:30 গীতিমালিকা অনুষ্ঠানৰ শিল্পী ৰঞ্জুমণি শইকীয়া, খগেন মহন্ত, পাৰুল দেৱী, অসীম হাজৰিকা আৰু জুবিন চুলতানা। 7:15 আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনীয়া লেখ্য ৰূপালী পৰ্দাৰ সোণোৱালী যাত্ৰা। অনুষ্ঠানটি আগবঢ়াব কস্তুৰীমা দাস আৰু ত্ৰিদিশা বৰাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 সংগীতা বৰঠাকুৰৰ কণ্ঠৰ আধুনিক গীত। আমাৰ কেন্দ্ৰৰ মহাবাহুযোগে আজি আৰু কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে শুনিলে।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহ আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: শিক্ষকৰ অনুষ্ঠান

শ্ৰোতাসকলক এইখিনিতে জনাই থওঁ, আজি নিশা 10 বজাত এতিয়া আলোচনাৰ অনুষ্ঠান, বিষয় অসমত প্ৰত্নতাত্ত্বিক পৰ্যটন। আলোচনাটিত ভাগ ল'ব স্বপ্ননীল বৰুৱা, ডক্টৰ দীপিৰেখা কৌলি আৰু ডক্টৰ প্ৰণৱ জ্যোতি শৰ্মাই। আগ ধৰিব ঋতুপৰ্ণ দাসে, প্ৰযোজনা কৰিছে প্ৰবাল কুমাৰ শৰ্মাই। আলোচনাৰ অনুষ্ঠান আজি নিশা 10 বজাত।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ আলোচনা। কাইলৈ বিত্তমন্ত্ৰীৰ 2026-27 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন। ৰাজ্যৰ প্ৰতিখন হাস্পতালত এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত লোকৰ বাবে ICU বিচনা সংৰক্ষিত কৰি ৰখা হৈছে বুলি মন্ত্ৰী অশোক সিংহলৰ প্ৰকাশ। আৰক্ষী প্ৰশাসনে সমগ্ৰ ৰাজ্যতে জালনোট আৰু এনেধৰণৰ আৰ্থিক প্ৰৱণতাৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে বুলি সদনত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মন্তব্য। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি। 2017 চনৰ আইন অনুসৰি 2013 আৰু 2021 চনত প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াৰ পৰা বাদ পৰি ৰোৱা শিক্ষকসকলক এককালীন সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গুৰুদক্ষিণা নামৰ আঁচনি ৰূপায়ণ কৰিছে আৰু ইয়াৰ বাবে গুৰুদক্ষিণা পৰ্টেলো মুকলি কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে গুৰুদক্ষিণা পৰ্টেলৰ জৰিয়তে 15,000 আবেদন লাভ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে আবেদনসমূহ পৰীক্ষা কৰি শীঘ্ৰে এই সন্দৰ্ভত সিদ্ধান্ত ল'ব। ৰাজ্য চৰকাৰে শিক্ষাৰ অধিকাৰ আইন অনুসৰণ কৰি গুৰুদক্ষিণা নামৰ আঁচনি প্ৰণয়ন কৰা হৈছে বুলি উল্লেখ কৰি ডাঃ পেগুৱে কয় যে আইন অনুযায়ী 30 গৰাকী শিক্ষাৰ্থী থকা বিদ্যালয়সমূহত 2 গৰাকী শিক্ষককে প্ৰাদেশিকীকৰণ কৰিব পৰা যায়।
2: 17 চনৰ আইন মতে 21 চনৰ প্ৰভিঞ্চিয়েলাইজেশ্যনত যিসকল প্ৰভিঞ্চিয়েলাইজ হ'ব নোৱাৰিলে বা আনকি 13 চনতো যিসকল প্ৰভিঞ্চিয়েলাইজ হ'ব নোৱাৰিলে তেওঁলোকক এটা এককালীন সকাহ দিয়াৰ কাৰণে অসম চৰকাৰে গুৰুদক্ষিণা নামৰ এটা আঁচনি আনি গুৰুদক্ষিণা পৰ্টেল আমি মুকলি কৰিলো আৰু আজি মই পবিত্ৰ সদনক জনাওঁ যে 15,000 আবেদন আমাৰ গুৰুদক্ষিণা পৰ্টেলত আহিছে আৰু এইখিনিৰ ভেৰিফিকেশ্যন হ'ব আৰু খুব সোনকালে চৰকাৰে ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ আমি শিক্ষাৰ অধিকাৰ আইন NCTৰ গাইডলাইন ইয়াক অনুসৰণ কৰি আমি

0: আমাৰ আইনখন প্ৰস্তুত কৰিছো। গতিকে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আছে 25 গৰাকী বা 30 গৰাকী ছাত্ৰ-ছাত্ৰী আছে, তাত 5 গৰাকী আমি শিক্ষক তেওঁলোকক প্ৰভিন্সিয়েলাইজ কৰিব আমি নোৱাৰো। শিক্ষাৰ অধিকাৰ আইনে কৈছে যে মিনিমাম যদি 30 আছে তো তাত 2 গৰাকী শিক্ষককে আমি প্ৰাদেশীকৰণ কৰিব পাৰি, 3য় গৰাকীক আমি প্ৰাদেশীকৰণ কৰিব নোৱাৰো।
1: মহম্মদ আশরাফুল ইসলাম শেখে সোধা এটা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় যে ৰাজ্যত বৰ্তমানলৈকে 58খন আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে। তেওঁ কয় যে যিসমূহ বিধানসভা সমষ্টিত এতিয়ালৈকে আদৰ্শ বিদ্যালয় স্থাপন কৰা হোৱা নাই সেই সমষ্টিসমূহৰ বিধায়কে বিদ্যালয় স্থাপনৰ প্ৰস্তাৱ দাখিল কৰিব পাৰিব। বিধায়ক আশরাফুল ইসলাম শেখে টিউটৰসকলৰ ফিক্স পে সন্দৰ্ভত সোধা আন এটা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদে নিৰ্ধাৰণ কৰি দিয়া যোগ্যতা পূৰণ নকৰা শিক্ষকসকলক শিক্ষক হিচাপে নিয়োজিত কৰিব পৰা নাযায়। তেওঁলোক টিউটৰ হিচাপে নিয়োজিত হৈ থাকিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ ফিক্স পে বছৰি 6% হাৰত বৃদ্ধি কৰা হ'ব। যিসকল টিউটৰে ভৱিষ্যতে প্ৰয়োজনীয় যোগ্যতা অৰ্জন কৰিব তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি লাভৰ সুযোগ দিয়া হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় হাস্পতালত এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত লোকৰ বাবে ICU বিছনা সংৰক্ষিত কৰি ৰখা হৈছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা চিকিৎসা বিভাগৰ মন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি বিধানসভাত এই কথা প্ৰকাশ কৰি কয় যে তেওঁ অলপতে জিলা বিষয়া চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ বিষয়টো লৈ আলোচনাত মিলিত হৈছে আৰু ভালকৈ ব্যৱস্থা ল'বলৈ আহান জনাইছে। তেওঁ কয় যে এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰাৰ বাবে নীতি নিৰ্দেশনা জাৰি কৰা হৈছে আৰু চিকিৎসালয়সমূহত এই ৰোগৰ ঔষধ তথা অক্সিজেন পৰ্যাপ্ত মাত্ৰাত মজুত আছে। চৰকাৰে ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন এনকেফেলাইটিছ ৰোগীৰ বাবে 1,00,000 টকাৰ অনুদান আগবঢ়োৱা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে ৰাজ্যত বৰ্তমানলৈকে 137গৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগীক সুস্থ কৰি তোলা হৈছে। মন্ত্ৰীগৰাকীয়ে এনকেফেলাইটিছ ৰোগৰ পৰা হাত সৰাৰ বাবে আঁঠুৱা ব্যৱহাৰ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়।
2: জেই পেচেণ্টৰ কাৰণে, AS পেচেণ্টৰ কাৰণে প্ৰত্যেকটো মেডিকেল কলেজত বেডছ, ICU বেড ৰিজাৰ্ভ কৰি ৰখা হৈছে, খালী ৰখা হৈছে যে হঠাৎ যদি জেই পেচেণ্ট আহি যায় তেখেতসকলক 1 মিনিটো অপেক্ষা কৰিব লগা নহয়। এই মেডিকেল কলেজত হৈছে 2 দিন আগত মই গোটেই ডিষ্ট্ৰিক্ট অফিচিয়েলছ, মেডিকেল কলেজৰ প্ৰিন্সিপাল, ছুপ্ৰিণ্টেণ্ডেণ্ট সকলৰ লগত যিৰ জৰিয়তে প্ৰায় 1.5 ঘণ্টা জোৰা VC কৰি ইয়াৰ ওপৰত ব্যৱস্থা আৰু ভালকে লবলৈ অনুৰোধ জনাইছো। SOP ইছ্যু কৰা হৈছে, এভেইলেবল মেডিচিন এভেইলেবল আছে, অক্সিজেন এভেইলেবল আছে আৰু 1,00,000 টকা যদি প্ৰাইভেট হস্পিটেলত চিকিৎসা হয় 1,00,000 টকা চৰকাৰে অনুদান হিচাপেও জেই ৰোগীক দি আছে। কিন্তু ইয়াত সমস্যাটো কি হয়, ৰোগীয়ে প্ৰাইভেটত যায় চিকিৎসা আৰম্ভ কৰে কিন্তু প্ৰাইভেট হস্পিটেলছবোৰ ইকুইপ নাথাকে জেই ডিজিজক ট্ৰিট কৰাৰ কাৰণে, পেচেণ্টৰ অৱস্থাটো অৱনতি ঘটে, অৱনতি ঘটাৰ পিছত যদি পেচেণ্ট মেডিকেল কলেজত আহে এইটো ভাল হৈ নাযায়। ইমিডিয়েটলি যদি চিকিৎসা আৰম্ভ হৈ যায় বহু ক্ষেত্ৰত জেই পেচেণ্টক আমি বচাব পাৰিছো।
1: কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে আজি লখিমপুৰ জিলাৰ বানত ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰি বান ক্ষতিগ্ৰস্ত ৰাজ্যৰ সৈতে মত বিনিময় কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব প্ৰবীণ কুমাৰ ৰায়, বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগৰ যুটীয়া সঞ্চালক মনোজ কুমাৰ, সাংসদ প্ৰণান বৰুৱাকে ধৰি কেইবাগৰাকীও বিষয়াই ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰ্যবেক্ষণ কৰে। প্ৰতিনিধি দলটোৱে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ বিষয়াবৰ্গৰ সৈতে এখন বৈঠকতো মিলিত হয়। বৈঠকৰ পাছত দলটোৱে পাঁচনৈ, আমতোলাত বানত ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰি বৰ্ণাঢ্যৰ সমস্যাৰ বুজ লয়, ক্ষয় ক্ষতিৰ পৰ্যালোচনা কৰি বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপসমূহৰ বিষয়েও দলটোৱে আলোচনা কৰে। আৰক্ষী প্ৰশাসনে সমগ্ৰ ৰাজ্যত জালনোট আৰু এনেধৰণৰ আৰ্থিক প্ৰৱণতাৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। এই ব্যৱসায়ৰ সৈতে জড়িত বহুলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু কঠোৰ শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি এই কথা প্ৰকাশ কৰে। শ্ৰীহাজৰিকাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰম্ভ হোৱা এই যাত্ৰাক অদম্য আৰু অপ্ৰতিৰোধ্য বুলি অভিহিত কৰে। ৰাজ্যিক সামগ্ৰী আৰু সেৱাকৰ বিভাগে 12 কোটি টকাৰ GST ফাঁকিৰ গোচৰত আজি ঋষিকেশ কলিতা নামৰ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। গোপন সূত্ৰৰ পম খেদি অভিযানকাৰী দলে বজালীৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত অভিযুক্ত কলিতাক জিম্মাত বিচাৰি GST বিভাগে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। আদালতে অভিযুক্ত কলিতাক 5 দিনৰ বাবে GST বিভাগৰ জিম্মালৈ প্ৰেৰণ কৰে। গুৱাহাটী মহানগৰীৰ গণেশগুৰিত থকা কৰ ভৱনত অভিযানকাৰী দলে দীৰ্ঘ সময় ধৰি ব্যৱসায়ীজনক জেৰা চলায়। এই গোচৰ সংক্ৰান্তত এখন চাৰ্টাৰ্ড একাউণ্ট ফাৰ্ম তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু পৰৱৰ্তী দুই তিনিদিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ ঠাই

0: শেষে গাজনি ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণৰ লগতে ধুমুহা অহাৰ সম্ভাৱনা আছে। তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত এই সময়ছোৱাত গাজনি ঢেৰেকনিৰে 6 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হ'ব পাৰে। ইয়াৰ ফলত ঠায়ে ঠায়ে পানী জমা হ'ব পাৰে আৰু বানৰ বাবে যান বাহন চলাচলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। স্পৰ্শকাতৰ এলেকাসমূহত ভূমিস্খলনৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্ৰশাসনসমূহে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰখা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহান জনাইছে। বিশ্বনাথ জিলাৰ গহপুৰত খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে। খহনীয়া প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে পাকেন বৰ্তামুলী অঞ্চলত নিৰ্মাণ কৰি থকা 38 কোটি টকাৰ জিঅ'বেগ প্ৰকল্পৰ 80% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। এই জিঅ'বেগৰ প্ৰকল্প সম্পূৰ্ণ হলে গহপুৰৰ দক্ষিণ অঞ্চলৰ জনসাধাৰণ খহনীয়া সমস্যাৰ পৰা যথেষ্ট পৰিমাণে সকাহ লাভ কৰিব বুলি বিভাগীয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। বিশ্বনাথ জিলা বিজেপিৰ কাৰ্যালয়ত আজি অনুষ্ঠিত এখন সাংগঠনিক সভাত জিলাখনৰ বিজেপিৰ প্ৰভাৰী তথা প্ৰাক্তন বিধায়ক ডঃ অমিয় ভূঞা আৰু সহপ্ৰভাৰী জিতু কিষাণ উপস্থিত থাকে। অহা 11 আৰু 12 জুলাইত জিলাখনত দুদিনীয়াকৈ হ'বলগীয়া পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ শিবিৰ সন্দৰ্ভত দলীয় কৰ্মীসকলৰ লগত দুয়োগৰাকী প্ৰভাৰীয়ে বিশদভাৱে আলোচনা কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা 1:30 বজাত আৰম্ভ হ'ব। ভাৰতীয় সময় অনুসৰি কাইলৈ নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়ামৰ সন্মুখীন হ'ব। যোৰহাট জিলাৰ অসম আন্দোলনৰ অগ্ৰণী কৰ্মী, সমাজ সংগঠক তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী মৃগেন বৰকটকীৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 65 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ আলোচনা। কাইলৈ বিত্তমন্ত্ৰীৰ 2026-27 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন। ৰাজ্যৰ প্ৰতিখন হাস্পাতালত এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত লোকৰ বাবে ICU বিচনা সংৰক্ষিত কৰি ৰখা হৈছে বুলি মন্ত্ৰী অশোক সিংহলৰ প্ৰকাশ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স মৰক্কোৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ অৰ্থাৎ 29 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাপাহ। আমাৰ অনুষ্ঠান শ্ৰোতাসকলে সমান্তৰালভাৱে শুনি আছে নিউজ অন AIR মোবাইল এপটো। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত। সমূহ কৃষক ৰাইজক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো জীৱাণুসাৰ আৰু নেনুসাৰৰ বিজ্ঞানসন্মত প্ৰয়োগ, এই বিষয়ে এটি আলোচনা।
3: কৃষি জগতৰ প্ৰতিজন শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো আজিৰ অনুষ্ঠানটি। শ্ৰোতাবন্ধু কুশলে আছে নিশ্চয়। আজি আমি আপোনালোকৰ মাজলৈ এটি অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়বস্তু লৈ আহিবলৈ যত্ন কৰিছো। বিষয়টো হৈছে জীৱাণুসাৰ আৰু নেনুসাৰৰ বিজ্ঞানসন্মত প্ৰয়োগ। আৰু এই বিষয়ে আলোচনা কৰিবৰ বাবে আমাৰ মাজত আজি উপস্থিত আছে দৰং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ মেৰী সাধনা শৰ্মা বাইদেউ। আজি আমাৰ মাজত উপস্থিত আছে বাক্সা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ শ্ৰীযুত কংকু ডেকা ডাঙৰীয়া।
4: হয়, নমস্কাৰ।
3: হয়, দুয়োগৰাকীকে আমি আজিৰ এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছো।
4: ধন্যবাদ।
3: মই পোনপ্ৰথমে কংকু ডেকা ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছো যে আমি সচৰাচৰ জীৱাণুসাৰৰ কথা শুনি থাকো, এই জীৱাণুসাৰনো আচলতে কি হয় আৰু কোনবোৰ সাৰক আচলতে জীৱাণুসাৰ বুলি কোৱা হয়, আপুনি অকণমান বুজাই দিয়কচোন।
4: হয়, জীৱাণুসাৰ বুলি ক'লে জীৱাণুসাৰ হৈছে এটা জৈৱিক সাৰ য'ত কিছুমান বিশেষ ধৰণৰ অনুজীৱ যেনে বেক্টেৰিয়া, ভেঁকুৰ বা শেলাই জীৱন্ত অৱস্থাত থাকে। এইবোৰক কিছুমান আমাৰ কালচাৰ মিডিয়া কিছুমান থাকে য'ত ধৰক আপোনাৰ কয়লা টাইপৰ বস্তুত ইয়াক গ্ৰ' হ'ব দিয়ে। তাৰপিছত এই বস্তুখিনি তাত গ্ৰ' হোৱাৰ পিছত ইয়াক ডাইৰেক্টলি আমি খেতিপথাৰত ব্যৱহাৰ কৰোঁ যাতে বায়ুমণ্ডলৰ পৰা ধৰক যিটো আমাৰ আৱশ্যকীয় নাইট্ৰজেন থাকে আৰু আমাৰ যিখিনি ফচফৰাছেই হওক বা পটাছেই হওক দ্ৰৱীভূত অৱস্থাত নাথাকে, গছে ল'ব পৰা অৱস্থাত নাথাকে, সেইবোৰক গছে ল'ব পৰা

0: আপুনি সুধিছিলে যে আমি কোনবোৰক বায়'ছ সাৰ বুলি কওঁ। সাধাৰণতে জীৱাণু সাৰ বা বায়'ছ সাৰ বুলি ক'লে আমি এজোটোবেক্টৰ আছে, আমাৰ এজোস্পাইৰিলাম আছে, ৰাইজোবেক্টৰ আছে, বা হেলাই যিটো আমি ব্লু গ্ৰীণ নীল হৰিত হেলাই বুলি কওঁ, ইয়াকো আমি বায়' ফাৰ্টিলাইজাৰৰ আণ্ডাৰত ধৰিব পাৰোঁ।
1: হয়, খুব ধুনীয়াকৈ আপুনি কথাখিনি বুজাই দিছে। লগে লগে মোৰ মনত এটা প্ৰশ্ন উদয় হৈছে, যিহেতু আমাৰ অসমত, অসমৰ জলবায়ুত বিভিন্ন সময়ত আমি দেখা পোৱা যাওঁ যে ইয়াত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। অসমৰ মাটি সাধাৰণতে আম্লিক অৰ্থাৎ এচিডিক, গতিকে এই আম্লিক মাটিত আৰু বৰষুণৰ প্ৰভাৱত আমাৰ যিখিনি ৰাসায়নিক সাৰ বিভিন্ন সময়ত আমি পথাৰত ব্যৱহাৰ কৰোঁ তাত দেখা পোৱা যায় যে বিভিন্ন প্ৰকাৰে লিচিং হৈ বা পাৰ্কুলেশ্যনছ হৈ আমাৰ সেই সাৰসমূহ নষ্ট হৈ যায় বা সেইসমূহ উটুৱাই লৈ যায় বৰষুণৰ পানী। এই ক্ষেত্ৰত জীৱাণু সাৰ ব্যৱহাৰ কৰিলে কৃষকসকলে কিবা ধৰণে লাভান্বিত হ'ব পাৰে নেকি, বা এই সাৰসমূহো ৰাসায়নিক সাৰৰ দৰে ইয়াক উটুৱাই লৈ যাব নেকি, আপুনি অলপ বুজাই দিয়কচোন।
0: হয়, ধন্যবাদ। আচলতে নহয়, কাৰণ ৰাসায়নিক সাৰ কি হয়, আমি যেতিয়া ধান খেতিৰ ক্ষেত্ৰতে যদি মই আমি ক'ব যাওঁ, ধান খেতিটো আমি কৰা যেতিয়া আমি লাষ্ট আপুনি হাল মাৰোঁ তেতিয়া আমি ৰাসায়নিক সাৰটো ছটিয়াই দিওঁ। তাৰপিছত কি হয়, যদি সেইটো ৰাতি যথেষ্ট পৰিমাণে বৰষুণ হয়, বৰষুণ আহিলে আপোনাৰ এই সাৰখিনি উটুৱাই লৈ যোৱাৰ ভয় থাকে। কিন্তু আমি বায়'ছ সাৰ বা জীৱাণু সাৰ আমি সেইটো ধৰণে ব্যৱহাৰ নকৰোঁ। আমি তাৰ পদ্ধতি, বিভিন্ন ধৰণৰ পদ্ধতি আছে, যেনে ধৰক আমি গুটিটো শোধন কৰিম ছটিওৱাৰ আগতে, বা ধৰক শিপাৰ শোধন কৰিম, এনেকুৱা ধৰণৰ পদ্ধতি কিছুমান আছে, বা ধৰক যিখিনি মাটিত মানে পানীটো জমা হৈ থাকিব তাত আমি ব্যৱহাৰ কৰিম জীৱাণু সাৰ। আমি ৰাসায়নিক সাৰৰ দৰে তেনেকৈ যধে মধে যেতিয়া তেতিয়া ব্যৱহাৰ নকৰোঁ। আৰু কি হয়, মই অকণমান আগতে ক'লোঁ আমাৰ ফচফেট ছলিবিলাইজিং বেক্টেৰিয়া বুলি ক'লোঁ, PSB এটা মানে জীৱাণু সাৰ, বা ধৰক পটাছ ছলিবিলাইজিং বেক্টেৰিয়া এটা আপোনাৰ বায়'ছ সাৰ। এই সাৰ দুবিধ কি হয়, এই সাৰ দুবিধে আমাৰ আপুনি আৰু এটা কথা কৈছিলে যে আমাৰ মাটি যথেষ্ট পৰিমাণে আম্লিক মাটি। এই আম্লিক মাটিত আমাৰ আইৰণ আৰু এলুমিনিয়াম বুলি দুটা মৌল থাকে। এই মৌল দুটাই কি কৰে, আমাৰ এই যে ফসফৰাছেই হওক বা পটাছেই হওক বা নাইট্ৰজেনেই হওক, ইহঁতে নিজৰ তাত বান্ধি ধৰি থৈ দিয়ে। দিয়াৰ ফলত কি হয়, গছজোপাই এই মৌলসমূহ, আমাৰ যিখিনি দৰকাৰী গছৰ কাৰণে দৰকাৰী মৌল, এইখিনি গছডালে ল'ব নোৱাৰে। তেতিয়া কি হয়, আমি যেতিয়া এই বায়' ফাৰ্টিলাইজাৰখিনি ব্যৱহাৰ কৰিম, ইহঁতে এই যে ফসফৰাছেই হওক পটাছেই হওক এইবোৰ মাটিত দ্ৰৱীভূত অৱস্থাত লৈ আনে, আৰু যাৰ ফলত গছখিনিয়ে ধুনীয়াকৈ ইয়াক মাটিৰ পৰা ল'ব পাৰে। গতিকে আমাৰ এচিডিক ছয়লৰ কাৰণে বায়' ফাৰ্টিলাইজাৰ এটা অত্যন্ত উপযোগী বস্তু। আৰু অসম কৃষি বিশ্ববিদ্যালয়ে আমাৰ এইটো এচিড বা আপোনাৰ আম্লিক প্ৰতিৰোধী কিছুমান বায়' ফাৰ্টিলাইজাৰৰ জাত কিছুমান নিৰ্বাচন কৰিছে, যাৰ কাৰণে আমাৰ মানে এচিড ছয়লত বা মানে আম্লিক মাটিত ব্যৱহাৰ কৰিলেও কোনো বেয়া নহয়, অসুবিধা নহয়।
1: অৰ্থাৎ মই এইটোৱে বুজি পালোঁ যে বায়' ফাৰ্টিলাইজাৰ অৰ্থাৎ জীৱাণু সাৰসমূহে বিভিন্ন সময়ত এই মাটিত প্ৰয়োজনীয় উপাদানসমূহক, গছৰ বাবে যিখিনি প্ৰয়োজনীয় উপাদানসমূহক, সেইসমূহক গছৰ বাবে যোগান ধৰাৰ অনুঘটক হিচাপেও কাম কৰে।
0: ঠিক কথা কৈছে।
1: ঠিক আছে, এতিয়া আমি আমাৰ মাজত উপস্থিত থকা দ্বিতীয়গৰাকী বিশেষজ্ঞ ডক্টৰ মেৰী সাধনা শৰ্মা বাইদেউ ওচৰলৈ আহিব বিচাৰিছোঁ। আমি সাধাৰণতে নেনো সাৰৰ কথা শুনিবলৈ পাওঁ, যেনে নেনো ইউৰিয়া, নেনো DAP আদিৰ কথা আজিকালি প্ৰায় শুনিবলৈ পোৱা যায়। এই নেনো সাৰনো আচলতে কি হয়, আৰু আমাৰ যিসমূহ প্ৰচলিত সাৰ যেনেকে ইউৰিয়া, SSP, DAP, MOP এইসমূহৰ পৰা নেনো সাৰ কেনেধৰণে পৃথক, অলপ বুজাই দিয়কচোন।
2: হয়, ধন্যবাদ মানস। আজি আচলতে আমি এটা খুব ভাল, খুব ধুনীয়া বিষয় এটা আমি আলোচনা কৰিবলৈ লৈছোঁ। আচলতে সাৰ বুলি ক'লে আমাৰ মনলৈ প্ৰথমতে আহে ৰাসায়নিক সাৰ অথবা আমাৰ জৈৱিক বা কেঁচু সাৰ বা সেউজ সাৰ, এনেধৰণৰ সাৰসমূহৰ কথাই আমাৰ মনলৈ আহে। কিন্তু আজি কেইবছৰমানৰ পৰা আমাৰ ভাৰতবৰ্ষৰ কৃষি জগতত এবিধ নতুন সাৰ, যাক নেনো সাৰ বুলি কোৱা হয়, প্ৰচলিত হৈ আহিছে। গতিকে নেনো সাৰ হৈছে আমাৰ আধুনিক কৃষি প্ৰযুক্তিৰ এক বৈপ্লৱিক আৱিষ্কাৰ বুলি ক'ব পাৰি। কিয়নো নেনো সাৰত আমি নেনো প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে, আৰু নেনো প্ৰযুক্তি ব্যৱহাৰ কৰি কিছুমান অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আমাৰ উদ্ভিদৰ বাবে যিখিনি প্ৰয়োজনীয় আমাৰ উপাদান প্ৰস্তুত কৰি ওলোৱা হৈছে, যাতে উদ্ভিদে অতি সহজতে সেই উপাদানসমূহ গ্ৰহণ কৰিব পাৰে আৰু উদ্ভিদৰ শ্ৰী বৃদ্ধি হোৱাটোৱে যথেষ্ট সহায় কৰে। গতিকে আমাৰ যিখিনি আমাৰ পৰম্পৰাগত ৰাসায়নিক সাৰ আপুনি যেনেকৈ কৈছে, ইউৰিয়াই হওক বা ছুপাৰ বা পটাছ, এই সাৰসমূহতকৈ আমাৰ নেনো সাৰৰ ব্যৱহাৰৰ কিছু পৃথকতা আছে, মানে পাৰ্থক্য আছে। যেনে ধৰক আমি যিবোৰ আমাৰ সচৰাচৰ পৰম্পৰাগত আমাৰ ৰাসায়নিক সাৰ আমি ব্যৱহাৰ কৰোঁ, পোনপ্ৰথমে আমি যেতিয়া খেতি এটা আৰম্ভ কৰোঁ তেতিয়া আমাৰ কি হয় আমি বেচেল ডোজ হিচাপে মানে

0: আমি প্ৰথমতে সাৰটো আমি মাটিত প্ৰয়োগ কৰোঁ। কিন্তু আমি নেনোসাৰৰ ক্ষেত্ৰত কি হয়, নেনোসাৰবোৰ আমি সদায় পাতত প্ৰয়োগ কৰোঁ, মানে যেতিয়া আমাৰ গছটো এটা পাৰ্টিকুলাৰ ষ্টেজত পাব তাৰ পিছতহে আমি নেনোসাৰ ব্যৱহাৰ কৰা হয়। গতিকে এনে ক্ষেত্ৰত কি হয়, কেতিয়াবা বহুত ক্ষেত্ৰত আমি দেখোঁ যে যদি আমাৰ বতৰৰ কিছুমান কেতিয়াবা খুব ৰ'দ থাকে, ৰ'দৰ সময়ত কি হয় বহু সাৰ আমাৰ অপচয় হৈ যায়, বা কেতিয়াবা আমাৰ যদি পথাৰত পানী থাকে, পানীটো আমাৰ লিচিঙৰ প্ৰব্লেম হয়, তো বহুত সাৰ আমাৰ অপচয় হৈ যায়। গতিকে নেনোসাৰৰ ক্ষেত্ৰত এনেকুৱা নহয়। আৰু দ্বিতীয়তে হ'ল ৰাসায়নিক সাৰে কম বেছি পৰিমাণে আমাৰ মাটি পানী প্ৰদূষিত কৰি আহিছে, কিন্তু যিহেতু আমি নেনোসাৰবোৰ আমি ডাইৰেক্টলি আমি পোনপটীয়াকৈ গছত ব্যৱহাৰ কৰোঁ, গতিকে কি হয় নেনোসাৰৰ মানে এই যিটো আমাৰ পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাত যথেষ্ট সহায় কৰে। লগতে যিহেতু আমি নেনোসাৰ, আমি নামটোৱেই জানো যে নেনোসাৰ, গতিকে নেনোসাৰ আমি আমাৰ যিবোৰ ৰাসায়নিক সাৰতকৈ প্ৰায় 50% কম পৰিমাণে আমি ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে মই ভাবোঁ কৃষকসকলে নেনোসাৰ ব্যৱহাৰ কৰি অতি কম খৰচতে ভাল উৎপাদন পাব পাৰে, আৰু এইখিনিয়ে মূলতঃ আমাৰ ৰাসায়নিক সাৰ আৰু নেনোসাৰৰ মাজৰ মূল পাৰ্থক্য।
1: হয়, এতিয়া নেনোসাৰৰ বিষয়ে আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে উল্লেখ কৰিলে, যে নেনোসাৰ আমি গছৰ পাতত ব্যৱহাৰ কৰিব পাৰোঁ, বা আমি ৰাসায়নিক সাৰৰ তুলনাত বহুত কম সাৰ প্ৰয়োগ কৰি, নেনোসাৰ প্ৰয়োগ কৰি আচলতে আমি সেই প্ৰয়োজনীয় উপাদানসমূহ আমি উদ্ভিদক দিব পাৰোঁ। এই ক্ষেত্ৰত আমাৰ সচৰাচৰ আমি দেখা পোৱা যায় যে অসমত ধান, মাহ, সৰিয়হ আদি শস্যসমূহ কৰা হয়। এই শস্যসমূহত কেনেধৰণে নেনোসাৰ ব্যৱহাৰ কৰিব তাৰ বিষয়ে অকণমান বুজাই দিয়কচোন আমাৰ কৃষক ৰাইজৰ উদ্দেশ্যে।
0: গতিকে নেনোসাৰৰ এটা ব্যৱহাৰৰ প্ৰক্ৰিয়া আছে। নেনোসাৰ আমি বিভিন্ন ষ্টেজত দিব পাৰোঁ। প্ৰথমতে যদি আমি চাওঁ, আমি জানো যে আমাৰ অসমত ধান খেতি প্ৰধানত আমাৰ কৰা হয়, নহয় জানো? গতিকে ধানৰ ক্ষেত্ৰত আমি ক'ম, আমি তিনিটা সময়ত নেনোসাৰ স্প্ৰে' কৰিব পাৰোঁ। প্ৰথম অৱস্থাত আমি শিপাখিনি, যেতিয়া আমি কঠীয়াখিনি উঠাওঁ, কঠীয়া উঠোৱাৰ পিছত আমি কঠীয়াৰ শিপাখিনি আমি নেনোসাৰেৰে শোধন কৰি ল'ব পাৰোঁ। আৰু তাৰ ক্ষেত্ৰত আমি বিশেষকৈ যেতিয়া আমি শিপা শোধন বা বীজ শোধন কৰোঁ, তেতিয়া আমি নেনো DAP ব্যৱহাৰ কৰোঁ। নেনো DAPৰ পৰিমাণটো হৈছে প্ৰায় আমাৰ 2-4 মিলিলিটাৰ, মানে 1 লিটাৰ পানীত আমি 2-4 মিলিলিটাৰ নেনো DAP সাৰ লগ লগাই, তাৰপিছত আমাৰ কঠীয়াৰ শিপাখিনি ডুব যোৱাকৈ প্ৰায় আধা ঘণ্টামান সময় আমি ৰাখি দিওঁ। ঠিক তেনেকৈ যদি আমি পাতত স্প্ৰে' কৰোঁ, তেতিয়াহ'লে আমাৰ নেনো ইউৰিয়া ব্যৱহাৰ কৰা হয়। আৰু নেনো ইউৰিয়াৰ প্ৰক্ৰিয়াটো একেই, আমি একে পৰিমাণে ব্যৱহাৰ কৰিম। খালি প্ৰথম যেতিয়া আমি খেতিটো লগাম, তাৰ প্ৰায় 25-30 দিন, মানে যেতিয়া ধানখিনি আমাৰ পোখা মেলা আৰম্ভ কৰে, ঠিক সেইটো সময়ত আমি প্ৰথম ড'জটো দিম। আৰু ছেকেণ্ড ড'জটো আমি দিম যেতিয়া পেনিকল ইনিচিয়েশ্যন, মানে ধানৰ যেতিয়া গেৰ ধৰা ষ্টাৰ্ট কৰে, তেতিয়া আমি দিব পাৰোঁ। ঠিক তেনেকৈ আৰু এবিধ শস্য হৈছে সৰিয়হ। আৰু সৰিয়হৰ ক্ষেত্ৰত নেনোসাৰে মানে আমাৰ যিখিনি তেলৰ উৎপাদন, আমি সৰিয়হটো মেইনলি তৈলবীজজাতীয় শস্য, আমি তেলৰ বাবে ব্যৱহাৰ কৰোঁ, গতিকে নেনোসাৰে তেল উৎপাদনতো যথেষ্ট সহায় কৰে। আৰু আমি ধানৰ নিচিনাকৈ একেধৰণে আমি সৰিয়হৰ বীজটো শোধন কৰি ল'ব পাৰোঁ। ঠিক তেনেকৈ আমি প্ৰথম স্প্ৰে'টো সৰিয়হৰ ক্ষেত্ৰত 30-35 দিনৰ পিছত দিয়া হয়, নেনো ইউৰিয়াৰ সৈতে দিয়া হয়। আৰু ছেকেণ্ড ড'জটো আমি দিব পাৰোঁ যেতিয়া ঠিক ফুল ধৰা আৰম্ভ হয়, তেনেকুৱা সময়ত আমি দিব পাৰোঁ। আৰু এটা আমাৰ ইম্পৰ্টেণ্ট ক্ৰপ এতিয়া আমাৰ অসমত আমি দেখিছোঁ যে মাকৈ। মাকৈ এটা ইমাৰ্জিং ক্ৰপ বুলি ক'ব পাৰি, আৰু অসমত ইয়াৰ চাহিদা যথেষ্ট বৃদ্ধি হৈছে। গতিকে আমি মাকৈ খেতি কৰোঁতেও আমি ঠিক তেনেধৰণে দুটা স্প্ৰে' কৰিব পাৰোঁ পাতত। প্ৰথম স্প্ৰে'টো আমি 25-30 দিনৰ পিছত, আৰু দ্বিতীয় স্প্ৰে'টো আমাৰ যেতিয়া গুটি লগা আৰম্ভ হয় সেই সময়ত কৰিব পাৰোঁ। এইধৰণে আমি বিভিন্ন শস্যত আৰু বিভিন্ন শাক পাচলি, আলু এনেকুৱা ক্ষেত্ৰতো নেনো ইউৰিয়া, নেনো DAP এইবোৰৰ মানে জনপ্ৰিয়তা বহুত বাঢ়ি আহিছে।
1: হয়, নিশ্চয়কৈ খুব সুন্দৰকৈ আপুনি কথাখিনি বুজাই দিছে। এতিয়া মোৰ মনত এটা প্ৰশ্ন হৈছে যে নেনো সাৰ আমাৰ প্ৰচলিত ইউৰিয়া বা DAP তাৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পৰা যায় নেকি?
0: হয়, নেনো সাৰ আমি যদি চাওঁ, নেনো সাৰ আমি সম্পূৰ্ণ 100% বিকল্প হিচাপে আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ।
1: হয়,
0: কিয়নো আমি যেতিয়া, মই আগতেও কৈছোঁ, যেতিয়া আমি খেতি এটা আৰম্ভ কৰোঁ, প্ৰাৰম্ভিকভাৱে আমি কিছু বেচেল ড'জৰ, আমি যেনেকৈ ইউৰিয়া, ছুপাৰ পটাছ, মানে নাইট্ৰজেন, ফছফৰাছ আৰু পটাছৰ আমি প্ৰথমতে আমি মাটিত প্ৰয়োগ কৰোঁ। গতিকে এই বেচেল ড'জটো এইটো কাৰণেই প্ৰয়োজন যে গছজোপা যেতিয়া আৰম্ভণিতে গছজোপাৰ শ্ৰী বৃদ্ধি সাধনৰ কাৰণে এই বেচেল ড'জৰ প্ৰয়োজন হয়। গতিকে এই বেচেল ড'জটো আমি কেতিয়াও নেনোসাৰেদি ৰিপ্লেচ কৰিব নোৱাৰোঁ বা বিকল্প হিচাপে ব্যৱহাৰ কৰিব নোৱাৰোঁ। কিন্তু যেতিয়া আমি তাৰ উপৰিও যিখিনি আমি অতি

0: অতিৰিক্ত সাৰ দিওঁ, সেই অতিৰিক্ত সাৰখিনি আমি 50% নেনো সাৰৰ সহায়ত আমি কমাই দিব পাৰোঁ। গতিকে এতিয়া যদি আমি থুলমূলকৈ ক'ব বিচাৰোঁ যে নেনো সাৰটো কেতিয়াও 100% বিকল্প নহয়, কিন্তু আমাৰ ৰাসায়নিক সাৰ আৰু নেনো সাৰ সহায়ক হিচাপে কাম কৰিলে যথেষ্ট কৃষকসকল লাভান্বিত হ'ব।
1: হ'ব, নিশ্চয়কৈ খুব সুন্দৰকৈ বুজাই দিলে। এতিয়া মই আকৌ কংকু ডেকা ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ। যিহেতু আমি ইতিমধ্যে নেনো সাৰৰ কথা পাতিলোঁ যে অসমৰ বিভিন্ন শস্যসমূহ যেনেকৈ ধান, মাহ, সৰিয়হ, আলু, এই শস্যসমূহ আমাৰ প্ৰধান শস্য। গতিকে আমাৰ যিসকল কৃষকে এই জীৱাণু সাৰসমূহ কেনেধৰণে ব্যৱহাৰ কৰিব পাৰিব এই শস্যসমূহত, আৰু এই সাৰসমূহ ক'ত উপলব্ধ হ'ব তাৰ বিষয়ে অলপ বুজাই কওকচোন।
2: প্ৰথমতে কৈছোঁ এই সাৰখিনি উপলব্ধ ক'ত হ'ব। এই সাৰখিনি আপোনালোকে অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা বায়'ফাৰ্টিলাইজাৰ ইউনিট আছে আৰু বায়'ফাৰ্টিলাইজাৰ লেব এটা আছে, তাৰ পৰা আপুনি ডাইৰেক্টলি কিনিব পাৰে। নহ'লে দ্বিতীয়তে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহ আছে অসমৰ বিভিন্ন জিলাত, 23টা কৃষি বিজ্ঞান কেন্দ্ৰ আছে। এই কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ পৰাও আপোনালোকে বায়'ফাৰ্টিলাইজাৰখিনি ল'ব পাৰে। নহ'লে আজিকালি কিছুমান দোকানতো এই বায়'ফাৰ্টিলাইজাৰ উপলব্ধ হয়, খালি আপোনালোকে সেই বায়'ফাৰ্টিলাইজাৰখিনি লওঁতে তাৰ ভেলিডিটিটোৱে হওক বা অথেণ্টিকেশ্যনটোৱে হওক, তাই কেনেদৰে কাম কৰিব বা ক'ত বনাইছে সেই বস্তুখিনি ভালকৈ চাই লৈহে কিনিব। দ্বিতীয়তে আমি যদি এতিয়া আমি সকলোৱে জানো যে আমাৰ যিখিনি মাহজাতীয় শস্যত কি কৰে, কিছুমান টেমুনা হয় আৰু এই টেমুনাবোৰত আপোনাৰ বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন কিছুমান বেক্টেৰিয়াই তাত জমা কৰে। গতিকে আমি যদি ধান মাহৰ ক্ষেত্ৰত বিশেষকৈ ক'ব যাওঁ, মাহজাতীয় শস্যৰ ক্ষেত্ৰত তাত ৰাইজোবিয়াম বুলি আমাৰ এটা জীৱাণু সাৰ আছে। এই জীৱাণু সাৰটোৱে কি কৰে, আপোনাৰ তাত নাইট্ৰজেনটো জমা কৰে আৰু এই ৰাইজোবিয়ামটো আমি মানে মাহৰ বীজ চীজখিনি কি কৰোঁ, সিঁচাৰ আগতে এইটো বীজ শোধন কৰোঁ। আপোনাৰ 40-50 গ্ৰাম প্ৰতি কেজি চিড হিচাপত আমি বায়'ফাৰ্টিলাইজাৰটো তাত গুটিত দিম, তাৰপিছত সেইটো আধা ঘণ্টাৰ পৰা 1 ঘণ্টা সময় ৰ'দত শুকুৱাই থ'ম আৰু যেতিয়া এটা ডাঠ চামনি এটা পৰিব তাৰপিছত সেই গুটিটো নি আমি সিঁচি দিম। দ্বিতীয় ক্ষেত্ৰতে আমি ধানৰ ক্ষেত্ৰত যদি ক'ব যাওঁ, ধানৰ ক্ষেত্ৰতো একেদৰে আমি ধানৰ গুটিটো শোধন কৰিব পাৰোঁ। নহ'লে ধানৰ যিটো শিপা থাকে, মানে ধানটো আমি ৰোৱাৰ আগে আগে এই শিপাটোৱে এই বায়' সাৰৰ যোগেদি বিশেষকৈ এজোস্পাইৰিলাম হওক বা পি এছ বি মানে ফচফেট চলিবলেজিং বেক্টেৰিয়া বা কে এছ বি মানে পটাচ চলিবলেজিং বেক্টেৰিয়া, এই ধৰণৰ বায়' সাৰেৰে আমি শিপাটো শোধন কৰি তাক আমি আধা ঘণ্টাৰ পৰা 1 ঘণ্টা সময়ৰ শোধনত ৰাখি দিম আৰু তাৰপিছত আমি তাক মূল পথাৰত ৰোপণ কৰিম।
1: তেনেধৰণে আমি জীৱাণু সাৰসমূহ আমি খেতি পথাৰত ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আপুনি উল্লেখ কৰিলে যে কৃষকসকলে যেতিয়া কোনোবা দোকানৰ পৰা জীৱাণু সাৰ ক্ৰয় কৰে সেই ক্ষেত্ৰত তেওঁলোকে তাৰ ভেলিডেশ্যন চাৰ্টিফিকেশ্যন চাবৰ কাৰণে আপুনি ক'লে, এতিয়া আপুনি আমাৰ কৃষকসকলক জনাওকচোন এনেকুৱা কিবা চাৰ্টিফাইং প্ৰচিডিঅৰ আছে নেকি যিখিনি কৃষকসকলে আচলতে কিনিবলৈ যাওঁতে তেওঁলোকে চাবলগীয়া হয়।
2: আচলতে এইটো চাব লাগে যে সাৰটো কেতিয়া বনাইছিলে আৰু কিমান তাৰিখে বনাইছিলে আৰু এইটো ভেলিডিটি কিমান দিনলৈকে আছে, এই বস্তুটো ইম্পৰ্টেণ্ট। কাৰণ কিয় ইম্পৰ্টেণ্ট, মই প্ৰথমতে অনুষ্ঠানটো কৈছিলোঁ যে এইখিনি কিছুমান জীৱন্ত অনুজীৱ, এই অনুজীৱখিনি আমি মাটিত মেলিহে দিওঁ, দিয়াৰ পৰা ইয়াৰ গ্ৰ'থ হ'ব, বিভিন্ন গ্ৰ'থ হোৱাৰ পিছত ই বায়ুমণ্ডলৰ পৰাই নাইট্ৰজেনেই হওক মাটিত থকা যিখিনি আমাৰ প্ৰয়োজনীয় মৌলই হওক গছৰ লাভালাভৰ কাৰণে ইয়াক দ্ৰৱীভূত অৱস্থালৈকে লৈ আনে। গতিকে এই অনুজীৱখিনি প্ৰথমতে জীয়াই থাকিব লাগিব, গতিকে সেইটো কাৰণে তাৰ ভেলিডিটিটো চাই ল'ব লাগিব কেতিয়া বনোৱা হৈছিলে আৰু কেতিয়ালৈকে তাৰ ডেট আছে আৰু ক'ত বনাইছিলে, য'ত বনাইছে সেইটো আচলতে ভেলিড চ'ৰ্চ হয়নে নহয়। এতিয়া আপোনালোকে যদি অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰাই লয় বা কিছুমান আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কিছুমান ৰিচাৰ্চ লেবৰেটৰী গৱেষণা লেবৰেটৰী কিছুমান আছে তাৰ পৰাই যদি লয় বা কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ পৰাই লয় বা ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচৰ পৰা যদি লয় তেতিয়াহ'লে এইবোৰ আপোনালোকৰ ভেলিড চ'ৰ্চ, তাৰ পৰা আপোনালোকে আনি সেইটো ডাইৰেক্ট আপোনালোকে পথাৰত ব্যৱহাৰ কৰিব পাৰে।
1: এতিয়া ঠিক তেনেধৰণে আমাৰ নেনো সাৰসমূহৰ ক্ষেত্ৰতো আমি যদি ভাবোঁ যে কৃষকসকলৰ বাবে নেনো সাৰসমূহ ক'ত উপলব্ধ হয়, তেওঁলোকে ক'ত বিচাৰি পাব আৰু নেনো সাৰসমূহ তেওঁলোকে ব্যৱহাৰ কৰোঁতে কিবা সাৱধানতা অৱলম্বন কৰিব লগা আছে নেকি?
0: আমাৰ যদি আমি চাওঁ নেনো সাৰ আচলতে 2021 চনত ইফক' কোম্পানীয়ে আৰম্ভ কৰিছিল আৰু তেওঁলোকৰ প্ৰায় 9টা ইউনিট আছে গোটেই ভাৰতবৰ্ষত, টোটেল আমাৰ 9টা ইউনিট আছে। তাৰে ভিতৰত আমাৰ অসমত প্ৰায় 3টা ইউনিটৰ পৰা তেওঁলোকে এই নেনো সাৰসমূহ চাপ্লাই কৰি আছে। তাৰে ভিতৰত 2টা আমাৰ ইউপিৰ ফুলপুৰ আৰু আওলা মানে জেগাৰ পৰা

0: তেওঁলোকে লয় আৰু গুজৰাটৰ এটা কল্লোল বুলি জাগা আছে তাৰ পৰা তেওঁলোকে লয়। গতিকে আমি যদি আমাৰ কৃষকসকলৰ বাবে নেনো সাৰৰ উপলব্ধ কৰাব বিচাৰোঁ, গতিকে আজিকালি হয়তো প্ৰায় সকলো সাৰৰ দোকানতেই নেনো সাৰ আমাৰ উপলব্ধ, আৰু যদি আমি ভাল জেনুইন চ'ৰ্চ হিচাপে বিচাৰোঁ তেতিয়াহ'লে ইফক'ৰ কৰ্মকৰ্তাসকল প্ৰতি ডিষ্ট্ৰিক্টতে তেওঁলোকে কাম কৰি আছে। গতিকে তেওঁলোকৰ লগত যোগাযোগ কৰিও তেওঁলোকে কৃষকসকলে নেনো সাৰ ল'ব পাৰিব। আৰু নেনো সাৰ বুলি নহয়, যিকোনো সাৰ যেতিয়া আমি মাৰোঁ তেতিয়া কৃষকসকলে কিছুমান আমাৰ সৰু সৰু কথা মন কৰিবলগীয়া হয়, সৰু সৰু কথা জানিবলগীয়া হয়, যেনেকৈ যে যিবোৰ আমি সাৰৰ বটল ব্যৱহাৰ কৰোঁ সেই বটলসমূহ সদায় শীতল আৰু শুকান জেগাত আমি সংৰক্ষণ কৰি ৰাখিব লাগে। দ্বিতীয়তে হৈছে কি, আমি সদায় যেতিয়া আমাৰ বটল খুব ফৰকাল থাকে তেনেকুৱা অৱস্থাতহে আমি নেনো সাৰ বা যিকোনো আমাৰ কেমিকেল বা কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে, কিয়নো বৰষুণীয়া বতৰ বা বতাহৰ সময়ত আমি আচলতে সাৰসমূহ ব্যৱহাৰ কৰিব নালাগে, যিহেতু আমি নেনো সাৰ আমি পাতত স্প্ৰে' কৰোঁ। তৃতীয়তে হৈছে আমি সদায় ব্যৱহাৰ কৰাৰ আগতে বটলবোৰ ভালদৰে জোকাৰি ল'ব লাগে, খুব পৰিষ্কাৰ পানী ব্যৱহাৰ কৰিব লাগে, আৰু যেতিয়া যিসকল কৃষকে ব্যৱহাৰ কৰে তো তেওঁলোকে সদায় হাতত হাতমোজা বা মাস্ক এনেকুৱা ধৰণৰ মানে সৰঞ্জাম পৰিধান কৰিব লাগে, যাতে এই সাৰসমূহ আমাৰ ডাইৰেক্ট বা পোনপটীয়াকৈ আমাৰ শৰীৰৰ স্পৰ্শলৈ নাহে। গতিকে এনেকুৱা ধৰণৰ আচলতে কিছুমান সাৱধানতা আমাৰ কৃষকসকলে অৱলম্বন কৰিলে তেওঁলোকে ভাল ফল পাব।
1: আৰু লগতে তেওঁলোকে যদি সাৰ বা বিভিন্ন ধৰণৰ পেষ্টিচাইড তেওঁলোকে ব্যৱহাৰ কৰিছে তাৰ পাছত আহি নিজক তেওঁলোকে ভালদৰে গা পা
0: ধুইহে খোৱা বোৱা কৰিব লাগে। হয়,
1: ঠিক তেনেধৰণে আমি জৈৱ সাৰৰ ক্ষেত্ৰত কিবা সাৱধানতা ল'ব লগা আছে নেকি জীৱাণু সাৰসমূহৰ ক্ষেত্ৰত?
2: জীৱাণু সাৰটো মই আগতে ক'লোৱেই ব্যৱহাৰৰ ক্ষেত্ৰত, প্ৰথমতে তাৰ ভেলিডিটিটো আপুনি চোৱা কথাটো ক'লোৱে, দ্বিতীয়তে ইয়াক সদায় অকণমান ঠাণ্ডা ঠাইত ষ্ট'ৰ কৰিব লাগে আৰু বা মানে সূৰ্যৰ পোহৰৰ পৰা অকণমান আঁতৰত থৈ দিব লাগে, ঠিক আছে, আৰু যথেষ্ট গৰমত ইয়াক ৰাখিব নালাগে। আৰু সাৰখিনি ব্যৱহাৰ কৰি অহাৰ পিছত আপুনি ভালদৰে চাবোন দি হাতটো ধুব লাগে যাতে ইয়াৰ গাত লাগি আপোনাৰ গাত লাগি নাহে এইটো তেনেকুৱা।
1: এতিয়া যদি ধৰি লওক আমাৰ অসমৰ কোনোবা এজন যুৱ উদ্যমী তেওঁ বিচাৰিছে যে তেওঁ জীৱাণু সাৰৰ উৎপাদন কেন্দ্ৰ স্থাপন কৰিব বিচাৰিছে, তেতিয়া সেই যুৱ উদ্যমীজনে জীৱাণু সাৰৰ উৎপাদন কেন্দ্ৰ স্থাপন কৰিবলৈ কেনেধৰণে আগবাঢ়িব, কি প্ৰচিডিউৰ আছে তাৰ বিষয়ে অকণমান আপুনি জনাওকচোন।
2: হয়, যুৱ উদ্যমীজনে প্ৰথমতে তেওঁ বায়' ফাৰ্টিলাইজাৰ যিটো আমাৰ জীৱাণু সাৰ এইটো হাতে কামে প্ৰথমতে তেওঁ শিকি ল'ব লাগিব। আৰু হাতে কামে প্ৰথমতে শিকি ল'বৰ কাৰণে তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ আমাৰ বায়' ফাৰ্টিলাইজাৰ ইউনিট এটা আছে, তাত গৈ একদম ধুনীয়াকৈ মানে আমাৰ যিকেইজন তাৰ বিজ্ঞানী আছে তেওঁলোকে বহুত ধুনীয়াকৈ শিকাই দিয়ে, তাত তেওঁ প্ৰথমতে শিকি ল'ব লাগিব। দ্বিতীয়তে তেওঁ আহিল ছাবচিডিৰ কথাটো লাগে। আজিকালি অসম গভমেণ্টেই হওক বা আপোনাৰ ভাৰত চৰকাৰেই হওক বহু ধৰণৰ ছাবচিডাইজ মানে স্কিম আছে, তেওঁলোকে 40,00,000 টকা পৰ্যন্ত ইয়াত ছাবচিডি পাব পাৰে। দ্বিতীয়তে তেওঁলোকে যাব পাৰে আমাৰ ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ খানাপাৰাত যিটো অফিচ আছে তাত যাব পাৰে, তাত কথা পাতিব পাৰে, তাত বহু ধৰণৰ স্কিম আছে, নহ'লে নাবাৰ্ডৰ যোগেদি তেওঁ স্কিমত এপ্লাই কৰিব পাৰে, নহ'লে তেওঁ নেটফিৰ যোগেদিও এপ্লাই কৰিব পাৰে। গতিকে এনেকুৱা ধৰণৰ বহুকেইটা জেগা আছে য'ৰ পৰা তেওঁলোকে আৰামছে মানে ছাবচিডি স্কিম ল'ব পাৰে আৰু তেওঁলোকৰ মানে উদ্যোগীটো স্থাপন কৰিব পাৰে।
1: হয়, এতিয়া প্ৰশিক্ষণৰ কথা ক'লে, দুইবিধ সাৰ, নেনো সাৰেই হওক বা আমাৰ জীৱাণু সাৰেই হওক, এইসমূহৰ আমাৰ যদি উৎপাদন কেন্দ্ৰ স্থাপন কৰিব বিচাৰে অথবা তেওঁলোকে যদি কিবা ৰিটেইল আউটলেট ল'ব বিচাৰে, সেই ক্ষেত্ৰত কৃষকসকল কেনেধৰণে আগবাঢ়িব, তাৰ কিবা প্ৰশিক্ষণৰ ব্যৱস্থা বা সেই সম্পূৰ্ণ প্ৰক্ৰিয়াটো অকণমান বুজাই দিয়কচোন কৃষকৰ কাৰণে?
2: যদি জীৱাণু সাৰ কৰিব বিচাৰে তেতিয়াহ'লে মইতো প্ৰশিক্ষণৰ কথাটো ক'লে অসম কৃষি বিশ্ববিদ্যালয়ত তেওঁলোকে যাওক, গৈ কৃষি বিশ্ববিদ্যালয়ত তেওঁলোকে ধৰক ট্ৰেইনিংটো লওক, বা আজিকালি বাহিৰতো বহুত মানে কি আমাৰ চেণ্ট্ৰেল এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি কিছুমানতো ইয়াৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে, তাতে তেওঁলোকে প্ৰশিক্ষণটো লৈ আহক। তাৰপিছত যদি তেওঁলোকে তাৰপিছত উদ্যোগটো স্থাপন কৰক ছাবচিডিখিনি লৈ, তাৰপিছত এইটো আকৌ তাৰপিছত চাৰ্টিফিকেশ্যন হ'ব তেওঁলোকৰ প্ৰডাক্টখিনি ঠিকে আছেনে, সেইটোৰ ভেলিডেশ্যনটো ঠিকে আছেনে, তেনেকুৱা কিছুমান তেওঁলোকৰ টেষ্টিং হ'ব, আৰু এই টেষ্টিংখিনি হোৱাৰ পিছত তেওঁলোকে গভমেণ্টৰ লগত ডিছকাশ্যন কৰি বিভিন্ন ধৰণৰ অফিচতে মানে ছাপ্লাই কৰক বা নিজৰ কিছুমান আউটলেটো বনাই ল'ব পাৰে আৰু তাৰ যোগেদি কৃষকসকলক সহায় কৰিব পাৰে।
1: হয়, এতিয়া আমি নেনো সাৰৰ বিষয়লৈ আহিছোঁ। নেনো সাৰৰ যদি ৰিটেইল আউটলেট এজন কৃষকে খুলিব বিচাৰে, কোনোবা এটা

0: যন্ত্ৰক এনেধৰণে সজোৱা হয় যাতে ক্ষতিকাৰক পোক পতংগক আকৰ্ষক বা বিকৰ্ষক শস্যৰ ৰোপণৰ দ্বাৰা নিয়ন্ত্ৰণত সহায়ক হোৱাৰ লগতে উপকাৰী পতংগৰ সংখ্যা বৃদ্ধি পায়। ইয়াৰ সুপ্ৰয়োগে পৰিৱেশতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰে। মিশ্ৰ শস্যৰূপে ব্যৱহৃত শস্যৰ বাবে পোক পতংগৰ আক্ৰমণ হ্ৰাস, মাটিৰ স্বাস্থ্য উন্নত, মূল শস্যৰ লগত মিশ্ৰ শস্যৰ উৎপাদন মূল্যৰ সংযোগে মুঠ উপাৰ্জন বৃদ্ধিৰ দ্বাৰা কৃষকৰ আয় বৰ্ধনৰ উপৰিও অপকাৰী পতংগৰ প্ৰাকৃতিক শত্ৰুক সংৰক্ষণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। সৰিয়হ আৰু ধনিয়া মিশ্ৰ শস্য এইটো আটাইতকৈ ফলপ্ৰসূ ব্যৱস্থা হিচাপে বিবেচিত হৈছে। এই ব্যৱস্থাত মোৱাপোকৰ সংখ্যা আটাইতকৈ কম, গছৰ স্বাস্থ্য উন্নত, উৎপাদন বেছি আৰু উপকাৰী পতংগৰ সংখ্যা বৃদ্ধি। ধনিয়া ফুলৰ পৰা নিৰ্গত গন্ধ আৰু ৰাসায়নিক উপাদানে মোৱাপোকৰ বাবে অসুবিধাৰ সৃষ্টি কৰে আৰু ইহঁতে গছ চিনিবলৈ অসুবিধা পায়। অধিক পৰাগ সংযোজক তথা পৰভোজী পতংগ আকৰ্ষিত হোৱা দেখা যায়। সৰিয়হ আৰু গুৱামুৰি মিশ্ৰ শস্য ইয়াৰ উৎপাদন ভাল, লাভ বয়ৰ অনুপাত সৰ্বাধিক আৰু প্ৰাকৃতিক শত্ৰুৰ উপস্থিতি বৃদ্ধি। গুৱামুৰি গছৰ ফুলে উপকাৰী পৰাগ সংযোজক তথা পৰজীৱী পতংগৰ প্ৰাপ্তবয়স্ক খাদ্য যোগান ধৰে। সৰিয়হ আৰু বুটমা মিশ্ৰ শস্য এই ব্যৱস্থাত মোৱাপোকৰ সংখ্যা কিছু হ্ৰাস হোৱাৰ লগতে মাটিত নাইট্ৰজেন বৃদ্ধি কৰে আৰু কৃষকৰ বাবে অতিৰিক্ত আয়ৰ উৎসৰূপে পৰিগণিত হ'ব পাৰে। অকলশৰীয়াকৈ সৰিয়হ কৰা পৰীক্ষণত অধিক মোৱাপোকৰ উপস্থিতি দেখা যায়। মিশ্ৰ শস্য ব্যৱস্থাৰ জৰিয়তে মোৱাপোক নিয়ন্ত্ৰণৰ বৈজ্ঞানিক কাৰণসমূহ বিশ্লেষণ কৰিলে দেখা পোৱা যায় অপকাৰী পোকবোৰে নিজৰ প্ৰিয় গছ চিনিবলৈ অসুবিধা পায়, ফলত আক্ৰমণ হ্ৰাস হয়। গছবোৰৰ মাজত তাপমাত্ৰা আৰু আৰ্দ্ৰতাৰ পৰিৱৰ্তন হয় যি মোৱাপোকৰ বংশবৃদ্ধিত বাধা দিয়ে। সৰিয়হজাতীয় শস্যৰ মোৱাপোক নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ বিষয়ে শুনিলে আমাৰ আজিৰ কৃষিজগত অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
1: কৃষিজগত অনুষ্ঠানটি শুনিলে গুৱাহাটীৰ মহাবহ নিবেদন কৰা হৈছে এটি বৃন্দগান। গীতৰ ৰচনা কেশৱ মহন্তৰ।

আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা ছখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কাইলৈ 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল ৰাজ্য চৰকাৰে গুৰুদক্ষিণা পৰ্টেলযোগে লাভ কৰা আবেদন সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত ল'ব বুলি সদনত শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৰ মন্তব্য ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে ফেব্ৰুৱাৰীৰ পৰা প্ৰতিৰোধ আৰু চিকিৎসাৰ ব্যৱস্থা ৰূপায়ণ কৰা হৈছে বুলি মন্ত্ৰী অশোক সিংহলৰ প্ৰকাশ সৰ্থেবাৰীৰ কাঁহ পিতল শিল্পৰ সামগ্ৰিক উন্নয়নৰ বাবে 4 বছৰীয়া পৰিকল্পনা কৰা হৈছে বুলি মন্ত্ৰী বিমল বৰাৰ ঘোষণা আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে পুলক গগৈ। 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা ছখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হয়। অসম অতি ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান বিধেয়ক 2026, অসম ব্যৱসায়িক সুচলকৰণ সংশোধনী বিধেয়ক 2026, অসম পৰ্যটন উন্নয়ন আৰু পঞ্জীয়ন সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। ইয়াৰ লগতে অসম জনবিশ্বাস বিধেয়ক 2026 আৰু অসম দোকান প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কাইলৈ ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰিব। এই বাজেটে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে ছেটেলাইট নগৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক 2026 আজি বিধানসভাত উত্থাপন কৰে। বিধেয়কখনৰ উদ্দেশ্যৰ বিষয়ে সদৰি কৰি নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কয় যে অনুসূচিত নগৰ অথবা ছেটেলাইট নগৰৰ বিকাশ সুনিশ্চিত কৰাৰ বাবে এই প্ৰাধিকৰণ গঠন কৰা হৈছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে

0: প্ৰাধিকৰণৰ আওতাৰ বিষয় সন্দৰ্ভত সময়ে সময়ে অধিসূচনা জাৰি কৰিব। তেওঁ কয় যে নগৰাঞ্চলৰ বিকাশ পৰিকল্পনা আৰু ৰূপায়ণৰ সৈতে বিভিন্ন চৰকাৰী সংস্থা জড়িত থকাৰ ফলত সিদ্ধান্ত গ্ৰহণত ঘটা বিলম্ব দূৰ কৰাৰ বাবে বিধেয়কখনত এটা সুকীয়া কেন্দ্ৰীভূত প্ৰতিষ্ঠান গঠনৰ প্ৰস্তাৱ দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে অসমত দ্ৰুত নগৰীকৰণ আৰু জনসংখ্যা বৃদ্ধিৰ ফলত বৰ্তমানৰ নগৰীয়া কেন্দ্ৰসমূহত বিশেষকৈ গুৱাহাটী পৌৰ নিগমৰ চৌপাশৰ এলেকাসমূহত হেঁচা পৰিছে। এই এলেকাসমূহত স্বাস্থ্যসেৱা আৰু অন্য সেৱাৰ চাহিদা বৃদ্ধি পোৱাৰ ফলত বৰ্তমানৰ নাগৰিক আন্তঃগাঁথনি, প্ৰাকৃতিক সম্পদ আৰু নিয়ন্ত্ৰণৰ বিষয়ক লৈ চাপৰ সৃষ্টি হৈছে বুলি শ্ৰীৰায়ে প্ৰকাশ কৰে। তেওঁ কয় যে এনে চাপ দূৰ কৰাৰ বাবে নতুন বিনিয়োগ, আকৰ্ষণ আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব পৰা অৰ্থনৈতিক বিকাশৰ নতুন সুযোগৰ অন্বেষণ কৰাটো জৰুৰী হৈ পৰিছে। 2017 চনৰ আইন অনুসৰি 2013 আৰু 2021 চনত প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াৰ পৰা বাদ পৰি ৰোৱা শিক্ষকসকলক এককালীন সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গুৰু দক্ষিণা নামৰ আঁচনি ৰূপায়ণ কৰিছে আৰু ইয়াৰ বাবে গুৰু দক্ষিণা পৰ্টেলো মুকলি কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা এই কথা সদৰি কৰে। তেওঁ কয় যে গুৰু দক্ষিণা পৰ্টেলৰ জৰিয়তে 15,000 আবেদন লাভ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে আবেদনসমূহ পৰীক্ষা কৰি শীঘ্ৰে এই সন্দৰ্ভত সিদ্ধান্ত ল'ব। ৰাজ্য চৰকাৰে শিক্ষাৰ অধিকাৰ আইন অনুসৰণ কৰি গুৰু দক্ষিণা নামৰ আঁচনি প্ৰণয়ন কৰা হৈছে বুলি উল্লেখ কৰি ডাঃ পেগুৱে কয় যে আইন অনুযায়ী 30 গৰাকী শিক্ষাৰ্থী থকা বিদ্যালয়সমূহত 2 গৰাকী শিক্ষককহে প্ৰাদেশিকীকৰণ কৰিব পৰা যায়।
1: 17 চনৰ আইন মতে 21 চনৰ প্ৰভিঞ্চিয়েলাইজেশ্যনত যিসকল প্ৰভিঞ্চিয়েলাইজ হ'ব নোৱাৰিলে বা আনকি 13 চনতো যিসকল প্ৰভিঞ্চিয়েলাইজ হ'ব নোৱাৰিলে তেওঁলোকক এটা এককালীন সকাহ দিয়াৰ কাৰণে অসম চৰকাৰে গুৰু দক্ষিণা নামৰ এটা আঁচনি আনি গুৰু দক্ষিণা পৰ্টেল আমি মুকলি কৰিলো আৰু আজি মই পবিত্ৰ সদনক জনাওঁ যে 15,000 আবেদন আমাৰ গুৰু দক্ষিণা পৰ্টেলত আহিছে আৰু এইখিনিৰ ভেৰিফিকেশ্যন হ'ব আৰু খুব সোনকালে চৰকাৰে ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ আমি শিক্ষাৰ অধিকাৰ আইন NCTৰ গাইডলাইন ইয়াক অনুসৰণ কৰি আমি আমাৰ আইনখন প্ৰস্তুত কৰিছো। গতিকে বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আছে 25 গৰাকী বা 30 গৰাকী ছাত্ৰ ছাত্ৰী আছে, তাত 5 গৰাকী আমি শিক্ষক তেওঁলোকক প্ৰভিঞ্চিয়েলাইজ কৰিব আমি নোৱাৰো। শিক্ষাৰ অধিকাৰ আইনে কৈছে যে মিনিমাম যদি 30 আছে তো তাত 2 গৰাকী শিক্ষককে আমি প্ৰাদেশিকৰণ কৰিব পাৰি, 3য় গৰাকীক আমি প্ৰাদেশিকৰণ কৰিব নোৱাৰো।
0: মহম্মদ আশ্ৰাফুল ইছলাম শেখে সোধা এটা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে ৰাজ্যত বৰ্তমানলৈকে 58খন আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে বুলি সদৰি কৰে। তেওঁ কয় যে যিসমূহ বিধানসভা সমষ্টিত এতিয়ালৈকে আদৰ্শ বিদ্যালয় স্থাপন কৰা হোৱা নাই সেই সমষ্টিসমূহৰ বিধায়কে বিদ্যালয় স্থাপনৰ প্ৰস্তাৱ দাখিল কৰিব পাৰিব। বিধায়ক আশ্ৰাফুল ইছলাম শেখে টিউটৰসকলৰ ফিক্সড পে সন্দৰ্ভত সোধা আন এটা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদে নিৰ্ধাৰণ কৰি দিয়া যোগ্যতা পূৰণ নকৰা টিউটৰসকলক শিক্ষক হিচাপে নিয়োজিত কৰিব পৰা নাযাব। তেওঁলোক টিউটৰ হিচাপে নিয়োজিত হৈ থাকিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় তেওঁলোকৰ ফিক্সড পে বছৰি 6% হাৰত বৃদ্ধি কৰা হ'ব। যিসকল টিউটৰে ভৱিষ্যতে প্ৰয়োজনীয় যোগ্যতা অৰ্জন কৰিব তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি লাভৰ সুযোগ দিয়া হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
2: ৰাজ্য চৰকাৰে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে ফেব্ৰুৱাৰীৰ পৰা প্ৰতিৰোধ আৰু চিকিৎসাৰ ব্যৱস্থা ৰূপায়ণ কৰি আছে। কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিগদাৰে সোধা এটা প্ৰশ্নৰ উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা চিকিৎসা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰতিখন জিলাত জাপানীজ এনকেফেলাইটিছৰ ব্যৱস্থাপনাৰ বিষয়টো তদাৰক কৰাৰ বাবে 1গৰাকীকৈ নডেল বিষয়া নিয়োগ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় হাস্পতালত এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত লোকৰ বাবে ICU বিছনা সংৰক্ষিত কৰি ৰখা হৈছে বুলি উল্লেখ কৰে। এই ৰোগ নিয়ন্ত্ৰণৰ কোনো একক সমাধান নাই আৰু ৰোগবিধৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে পাঁচতৰপীয়া ব্যৱস্থাৰ প্ৰয়োজন বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় ৰাজ্যত নৱজাতকৰ নিয়মীয়া প্ৰতিষেধক কাৰ্যসূচীৰ অধীনত জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক অন্তৰ্ভুক্ত কৰা হৈছে। নিৰ্ধাৰিত এলেকাৰ প্ৰায় 75% ইতিমধ্যে প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত সাঙুৰি লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
3: জেই পেচেণ্টৰ কাৰণে AS পেচেণ্টৰ কাৰণে প্ৰত্যেকটো মেডিকেল কলেজত বেডছ ICU বেড ৰিজাৰ্ভ কৰি ৰখা হৈছে, খালী ৰখা হৈছে যে হঠাৎ যদি জেই পেচেণ্ট আহি যায় তেখেতসকলক 1 মিনিটো অপেক্ষা কৰিব লগা নহয়। এই মেডিকেল কলেজত হৈছে 2 দিন আগত মই গোটেই ডিষ্ট্ৰিক্ট অফিচিয়েলছ, মেডিকেল কলেজৰ প্ৰিন্সিপাল, ছুপাৰিণ্টেণ্ডেণ্টসকলৰ লগত যি জড়িত

0: প্রায় দেড় ঘন্টা জোড়া ভিসি করে ইয়ার উপর ব্যবস্থা আরো ভালকে লোবলে অনুরোধ জানাইছো। এসওপি ইস্যু করা হয়েছে, এভেলেবল মেডিসিন এভেলেবল আছে, অক্সিজেন এভেলেবল আছে। আর 1,00,000 টাকা যদি প্রাইভেট হসপিটালত চিকিৎসা হয়, 1,00,000 টাকা সরকারে অনুদান হিসাবেও যেই রোগীক দি আছে। কিন্তু ইয়াত সমস্যাটো কি হয়, রোগীয়ে প্রাইভেটত যায় চিকিৎসা আরম্ভ করে, কিন্তু প্রাইভেট হসপিটালসবুর ইকুইপ না থাকে যেই ডিজিজক ট্রিট করার কারণে পেশেন্টর অবস্থাটো অবনতি ঘটে। অবনতি ঘটার পিছত যদি পেশেন্ট মেডিকেল কলেজত আহে, এটা ভাল হয় না যায়। ইমিডিয়েটলি যদি চিকিৎসা আরম্ভ হয়ে যায়, বহু ক্ষেত্রত যেই পেশেন্টক আমি বসাব পারিছো।
1: ৰাজ্যত বৰ্তমানলৈকে 147 জন লোক জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে আৰু ইয়াৰে 137 গৰাকী ৰোগী সুস্থ কৰি তোলা হৈছে। এই ৰোগত আক্ৰান্ত হৈ 10 জন লোকে প্ৰাণ হেৰুওৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে ছেটেলাইট নগৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক 2026 আজি বিধানসভাত উত্থাপন কৰে। বিধেয়কখনৰ উদ্দেশ্যৰ বিষয়ে নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে অনুসূচিত নগৰ অথবা ছেটেলাইট নগৰৰ বিকাশ সুনিশ্চিত কৰাৰ বাবে এই প্ৰাধিকৰণ গঠন কৰা হৈছে বুলি উল্লেখ কৰে। তেওঁ ৰাজ্য চৰকাৰে প্ৰাধিকৰণৰ আওতাৰ বিষয় সন্দৰ্ভত সময়ে সময়ে অধিসূচনা জাৰি কৰিব বুলি উল্লেখ কৰে। তেওঁ কয় যে নগৰাঞ্চলৰ বিকাশ পৰিকল্পনা আৰু ৰূপায়ণৰ সৈতে বিভিন্ন চৰকাৰী সংস্থা জড়িত থকাৰ ফলত সিদ্ধান্ত গ্ৰহণত ঘটা বিলম্ব দূৰ কৰাৰ বাবে বিধেয়কখন এটা সুকীয়া কেন্দ্ৰীভূত প্ৰতিষ্ঠান গঠনৰ প্ৰস্তাৱ দিয়া হৈছে বুলিও প্ৰকাশ কৰে। আৰক্ষী প্ৰশাসনে সমগ্ৰ ৰাজ্যতে জালনোট আৰু এনেধৰণৰ আৰ্থিক প্ৰৱণতাৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। এই ব্যৱসায়ৰ সৈতে জড়িত বহুলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু কঠোৰ শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি এই কথা প্ৰকাশ কৰে। শ্ৰীহাজৰিকাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰম্ভ হোৱা এই যাত্ৰাক অদম্য আৰু অপ্ৰতিৰোধ্য বুলি অভিহিত কৰে। ৰাজ্যিক সামগ্ৰী আৰু সেৱাকৰ বিভাগে 12 কোটি টকাৰ জি এছ টিৰ ফাঁকিৰ গোচৰত আজি ঋষিকেশ কলিতা নামৰ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। গোপন সূত্ৰৰ পমখেদি অভিযানকাৰী দলে বজালীৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত অভিযুক্ত কলিতাক জিম্মাত বিচাৰি জি এছ টি বিভাগে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। আদালতে অভিযুক্ত কলিতাক 5 দিনৰ বাবে জি এছ টি বিভাগৰ জিম্মালৈ প্ৰেৰণ কৰে। গুৱাহাটী মহানগৰীৰ গণেশগুৰিত থকা কৰ ভৱনত অভিযানকাৰী দলে দীৰ্ঘ সময় ধৰি ব্যৱসায়ীজনক জেৰা চলায়। এই গোচৰ সংক্ৰান্তত এখন চাৰ্টাৰ্ড একাউণ্ট ফাৰ্ম তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে। জালনোট সৰবৰাহৰ গোচৰত গুৱাহাটীৰ দিছপুৰ আৰক্ষী আজি উত্তৰ লখিমপুৰৰ পৰা 3 জন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোক 3 জন হৈছে উত্তৰ লখিমপুৰৰ হেজবুৰ ৰহমান, মিজানুৰ ৰহমান আৰু ইকৰামুল ইছলাম। জালনোট সৰবৰাহৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে 3 জনকে সোধা পোছা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে জালনোট সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অজয় বিশ্বকৰ্মা নামৰ এজন লোক দিছপুৰ আৰক্ষীৰ গুলীত আহত হৈছিল। ধৃত অজয়ৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে উত্তৰ লখিমপুৰৰ পৰা লোককেইজনক গ্ৰেপ্তাৰ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু পৰৱৰ্তী 2-3 দিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ ঠাই বিশেষে গাজনি ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণৰ লগতে ধুমুহা অহাৰ সম্ভাৱনা আছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত এই সময়ছোৱাত গাজনি ঢেৰেকনিৰে 6 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হ'ব পাৰে। ইয়াৰ ফলত ঠায়ে ঠায়ে পানী জমা হ'ব পাৰে আৰু বানৰ বাবে যান বাহন চলাচলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। স্পৰ্শকাতৰ এলেকাসমূহত ভূমিস্খলনৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্ৰশাসনসমূহে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰখা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। এতিয়া পৰৱৰ্তী বাতৰিৰ বাবে আমি গৈছো জিন্তী ৰাণী ডেকাৰ ওচৰলৈ।
2: অসমৰ যিসমূহ কুটিৰ শিল্পই ৰাজ্যখনৰ সভ্যতা সংস্কৃতি বিকশাই তুলিছে তাৰ ভিতৰত কাঁহ পিতল শিল্প অন্যতম। সৰ্থেবাৰীৰ কাঁহ পিতল শিল্পৰ সংৰক্ষণ, উন্নীতকৰণ আৰু বজাৰ সম্প্ৰসাৰণ সন্দৰ্ভত বিধানসভাত আজি বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসৰ এটা প্ৰশ্নৰ উত্তৰত সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আদি মন্ত্ৰী বিমল বৰাই এইদৰে কয়। মন্ত্ৰী শ্ৰীবৰাই অসমৰ ঐতিহ্যবাহী কাঁহ পিতল শিল্পক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে 2024 চনত ভৌগোলিক সূচাংক বা জিআই টেগ প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰে। এই সন্দৰ্ভত তেওঁ এইদৰে কয়।
3: এই জিআই টেগ স্বীকৃতিপ্ৰাপ্ত এই সৰ্থেবাৰী কাঁহ শিল্পৰ স্বকীয়তা, ইয়াৰ মৰ্যাদা সংৰক্ষণৰ কৰাৰ লগতে নকল সামগ্ৰীৰ যি বিপণন, ভেজাল তেনেধৰণৰ অনুৰূপ ধৰণৰ বস্তু সৰ্থেবাৰী কাঁহ পিতলৰ নামত যাতে বিক্ৰী কৰিব নোৱাৰে তাৰ বিপণন ৰোধ, শিল্পীসকলৰ যি উৎপাদিত সামগ্ৰীৰ যিটো মূল্য সংযোজন, লগতে বজাৰ সম্প্ৰসাৰণ, ৰপ্তানিৰ সম্ভাৱনীয়তা বৃদ্ধি আৰু স্থানীয় শিল্পীসকলৰ আৰ্থ সামাজিক উন্নয়নত এই জিআই টেগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু আমি সকলো অবগত যে হরথেবাড়ির এই যে পরম্পরাগত কাঁহ পিতলের শিল্প ই ইতিহাস প্রসিদ্ধ আর সুপ্রসিদ্ধ কেন্দ্র প্রতিটি পরিয়ালে অতীতের এই কাঁহ পিতলের জীবন যাত্রাটুক আগুয়াই লই গেছে আর সেই কারণে বহু প্রজন্ম ধরে হরথেবাড়ির এই যে সকল দক্ষ শিল্পী

0: আছিলে। তেওঁলোকৰ নিজৰ পৰম্পৰাগত জ্ঞান, নিপুণ কাৰিকাৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আজি ইয়াক জীয়াই ৰাখিব লগা পৰিৱেশলৈকে গুচি গৈছে।
1: কাঁহ পিতল শিল্পৰ সামগ্ৰিক উন্নয়নৰ বাবে 4 বছৰীয়া পৰিকল্পনা কৰা হৈছে আৰু এই পৰিকল্পনা অনুসৰি বাজেটত ধন আবণ্টনৰ প্ৰস্তাৱ ৰখা হৈছে বুলিও মন্ত্ৰী শ্ৰীবৰাই উল্লেখ কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা 1:30 বজাত আৰম্ভ হ'ব। ভাৰতীয় সময় অনুসৰি কাইলৈ নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়ামৰ সন্মুখীন হ'ব। উল্লেখযোগ্য যে ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10 বজাত আৰম্ভ হ'ব। শৃংখলাটোত সম্প্ৰতি 2-0 ফলাফলত পিছপৰি থকা ভাৰতে আজিৰ খেলখনত জয়লাভ কৰি শৃংখলাত বৰ্তি থকাৰ বাবে আপ্ৰাণ চেষ্টা চলাব। গুৱাহাটীৰ সচলস্থিত টেনিছ প্ৰকল্পত অহা 13 জুলাইৰ পৰা অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সৰ্বভাৰতীয় টেনিছ সন্থাৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰা এই প্ৰতিযোগিতাত দেশৰ 12 আৰু 14 বছৰ অনুৰ্ধৰ মুঠ 160গৰাকী ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিব। অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই কয় যে মূল ৰাউণ্ডৰ পূৰ্বে অহা 11-12 জুলাইত দুদিনীয়াকৈ কোৱালিফায়িং ৰাউণ্ডৰ খেলসমূহ হ'ব। অহা 17 জুলাইত ফাইনেল খেল হ'ব। অইল ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক চিত্তৰঞ্জন বৰাই অহা 13 জুলাইত প্ৰতিযোগিতাখন মুকলি কৰিব। জুনিয়ৰ ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনত আয়োজক অসমৰ লগতে দিল্লী, হাৰিয়ানা, মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, ঝাৰখণ্ড, বিহাৰ, উত্তৰ প্ৰদেশ, বংগ, কৰ্ণাটক, ত্ৰিপুৰা, মণিপুৰ আৰু গুজৰাটৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা 6খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন। কাইলৈ 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল। ৰাজ্য চৰকাৰে গুৰুদক্ষিণা পৰ্টেলযোগে লাভ কৰা আবেদন সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত ল'ব বুলি সদনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য। ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে ফেব্ৰুৱাৰীৰ পৰাই প্ৰতিৰোধ আৰু চিকিৎসাৰ ব্যৱস্থা ৰূপায়ণ কৰা হৈছে বুলি মন্ত্ৰী অশোক সিংহলৰ প্ৰকাশ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল' পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল' পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ভাৰতীয় বায়ুসেনা বাহিনীত

0: অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে ইতিবৃন্দ গান। গীতৰচনা জ্যোতিপ্ৰসাদ আগৰৱালৰ।

0: আকাশবাণী গুৱাহাটীৰ মহাপাহ। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। সন্ধিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। একবিংশ শতিকাৰ ভাৰত এখন বিকশিত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যৰে আগবাঢ়ি গৈ আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত আজি সীমান্ত জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলৰ এখন সন্মিলনত সভাপতিত্ব কৰে। কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই সমৃদ্ধ গ্ৰাম ধ্বজাবাহী আঁচনিয়ে বিশ্ব সন্মিলনত তথ্য সমাজ পুৰস্কাৰ 2026 লাভ কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে। কোচিত আজি ব্ৰিক্স মহিলা মন্ত্ৰীসকলৰ বৈঠকৰ সামৰণি পৰে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি বষ্টনত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে একবিংশ শতিকাৰ ভাৰত এখন বিকশিত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যৰে আগবাঢ়ি গৈ আছে। দেশৰ আকাংক্ষাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ ভাৰত এনে এখন ৰাষ্ট্ৰ যিয়ে অধিক উন্নয়ন আৰু সাফল্য লাভত বিশ্বাসী। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত আজি এটা সামূহিক অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে ছিডনীত প্ৰৱাসী ভাৰতীয়সকলক সাক্ষাৎ কৰাৰ কথা স্মৰণ কৰি কয় যে তেওঁ মেলবৰ্ণৰ প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও বাৰ্তালাপ কৰিবলৈ আগ্ৰহী। প্ৰধানমন্ত্ৰীয়ে কয় যে 2014 চনত তেওঁ যেতিয়া প্ৰথমবাৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিল সেয়া আছিল 28 বছৰৰ পাছত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ অষ্ট্ৰেলিয়া ভ্ৰমণ। শ্ৰীমোদীয়ে কয় যে যোৱা 12 বছৰত এয়া হৈছে তেওঁৰ তৃতীয়টো অষ্ট্ৰেলিয়া ভ্ৰমণ। ইয়াক হেট্ৰিক বুলি অভিহিত কৰি তেওঁ এই ভ্ৰমণে ভাৰত অষ্ট্ৰেলিয়াৰ শক্তিশালী সম্পৰ্কৰ নতুন উচ্চতাক প্ৰতিফলিত কৰে বুলি কয়।
2: পিছলে 12 বৰ্ষ মই তীসৰী বাৰ ইয়াহ আয়া হু য়ানি ইছবাৰ হেট্ৰিক লাগি হে ইয়ে দিখাতা হে কি ভাৰত আৰু অষ্ট্ৰেলিয়া কে ৰিশ্তে কিছ উঁচাই পৰ হে আৰু জানতে হে মই আপ সবী সাথিও কি ভূমিকা হে ইণ্ডিয়ান ডায়াস্পোৰা কি ভূমিকা হে।
1: দুয়োখন দেশৰ ঘনিষ্ঠ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামৰ গৃহ আহমেদাবাদ আৰু প্ৰতিষ্ঠিত ক্ৰিকেট ষ্টেডিয়ামৰ বাবে

ঘাট মেলবৰ্ণ হৈছে দুয়োখন ৰাষ্ট্ৰই শ্বেয়াৰ কৰা ক্ৰীড়া আৰু সাংস্কৃতিক সংযোগৰ প্ৰতীক। তেওঁ কয় যে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে তেওঁৰ আন্তৰিকতা আৰু সদিচ্ছাৰে ভাৰতীয় সমাজৰ হৃদয় জয় কৰিছে। সভাত ভাষণ দি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে কয় যে এই অনুষ্ঠানত দেখা পোৱা উৎসাহে অষ্ট্ৰেলিয়া ভাৰত অংশীদাৰিত্বৰ শক্তিকেই প্ৰতিফলিত কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত আজি সীমান্ত জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলৰ এখন সন্মিলনত সভাপতিত্ব কৰে। এই সন্মিলনত জম্মু কাশ্মীৰ, পঞ্জাব, উত্তৰাখণ্ড, ৰাজস্থান, গুজৰাট, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ আৰু উত্তৰ পূবৰ ৰাজ্যকে ধৰি সীমান্তৱৰ্তী ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ আৰক্ষী অধীক্ষকসকলে অংশগ্ৰহণ কৰিছে। গৃহ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলেও এই সন্মিলনত অংশগ্ৰহণ কৰিছে। দেশৰ সীমা সুৰক্ষাৰ পৰিকাঠামো শক্তিশালী কৰাৰ লক্ষ্যৰে এই সন্মিলন অনুষ্ঠিত কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ পূব অংশত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত অৱস্থিত জিলাসমূহৰ জনগাঁথনি সলনি কৰাৰ এক সংগঠিত প্ৰচেষ্টা চলোৱা অনুপ্ৰৱেশৰ বিৰুদ্ধে কেন্দ্ৰই তীব্ৰ অভিযান চলাই থকাৰ

সুৰক্ষাৰ পৰিকাঠামো শক্তিশালী কৰাৰ লক্ষ্যৰে এই সন্মিলন অনুষ্ঠিত কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ পূব অংশত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত অৱস্থিত জিলাসমূহৰ জনগাঁথনি সলনি কৰাৰ এক সংগঠিত প্ৰচেষ্টা চলোৱা অনুপ্ৰৱেশৰ বিৰুদ্ধে কেন্দ্ৰই তীব্ৰ অভিযান চলাই থকাৰ মাজতে এই বৈঠকে বিশেষ তাৎপৰ্য লাভ কৰিছে। অনুপ্ৰৱেশৰ উপৰি জনগাঁথনিগত পৰিৱৰ্তন, সীমান্ত সুৰক্ষা, ড্ৰোন ভাবুকি আৰু নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ এই সন্মিলনত আলোচনা হোৱাৰ সম্ভাৱনা আছে। যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি ভাৰত নেট আঁচনিৰ অনলাইন আৰু অফলাইন সেৱা প্ৰদানৰ দূৰসংযোগ বিভাগৰ সমৃদ্ধ গ্ৰাম ধ্বজাবাহী আঁচনিয়ে বিশ্ব সন্মিলনত তথ্য সমাজ বঁটা 2026 লাভ কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ লাইন C6 গ্ৰহণৰ পদক্ষেপ হিচাপে এই বঁটা লাভ কৰিছে। মন্ত্ৰীগৰাকীয়ে এই স্বীকৃতি ভাৰতৰ বাবে গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি এয়া প্ৰধানমন্ত্ৰী মোদীৰ বিকশিত ভাৰতৰ দৃষ্টিভংগী আৰু ডিজিটেল ভাৰতৰ প্ৰতি বিশ্ব স্বীকৃতি বুলি অভিহিত কৰিছে। শ্ৰীসিন্ধিয়াই লগতে কয় যে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত সামগ্ৰিক যোগাযোগ আৰু জনসাধাৰণ কেন্দ্ৰিক ডিজিটেল উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত নেতৃত্বৰ প্ৰতি এয়া স্বীকৃতি বুলি তেওঁ উল্লেখ কৰে। সমৃদ্ধ গ্ৰাম আঁচনিয়ে কেৱল ইণ্টাৰনেটৰ যোগাযোগৰ সুবিধা প্ৰদান কৰাই নহয়, এয়া গ্ৰামাঞ্চলৰ লোকসকলক ডিজিটেল যোগাযোগৰ অৰ্থবহ সেৱা আৰু প্ৰকৃত সুবিধা প্ৰদানৰ লক্ষ্য লৈছে। শ্ৰীসিন্ধিয়াই কয় যে ভাৰত নেট ফাইবাৰ যোগাযোগেৰে গাঁও পঞ্চায়ত পৰ্যায়ত সমৃদ্ধি কেন্দ্ৰৰ জৰিয়তে এই আঁচনিয়ে স্বাস্থ্য যতন, শিক্ষা, কৃষি, ডিজিটেল বেংকিং, ই প্ৰশাসন, দক্ষতা আৰু জীৱন জীৱিকা সেৱাৰ সুবিধা প্ৰদান কৰিব। তেওঁ কয় যে এই সংহত অনলাইন আৰু অফলাইন সেৱাই সকলোৰে বাবে গ্ৰহণযোগ্যকৈ গ্ৰামাঞ্চলত ডিজিটেল মঞ্চৰ জৰিয়তে সেৱা প্ৰদান কৰিব। এই কেন্দ্ৰৰ কৃষকসকলক কৃষি সম্পৰ্কীয় সেৱা, ছাত্ৰ ছাত্ৰীসকলক ডিজিটেল শিক্ষাৰ সুবিধা প্ৰদান, ৰোগীসকলক গ্ৰামাঞ্চলৰ পৰাই বিশেষজ্ঞ চিকিৎসকসকলৰ সৈতে পৰামৰ্শ গ্ৰহণ, নাগৰিকসকলৰ বাবে চৰকাৰী সেৱাৰ সুবিধা আৰু স্থানীয় উদ্যোগীসকলক বৃহৎ বজাৰৰ সুবিধা প্ৰদান কৰিব। বিশ্বৰ সন্মানীয় এই বঁটাই তথ্য আৰু যোগাযোগ প্ৰযুক্তিসমূহক বহনক্ষম বিকাশৰ বাবে সমৃদ্ধ কৰিব। ভাৰত আৰু ইণ্ডোনেছিয়াই ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ বাবে বৃহৎ চুক্তিত স্বাক্ষৰ কৰিছে, যাৰ অধীনত ভাৰতে ইণ্ডোনেছিয়াক শব্দতকৈ বেগী ক্ষেপণাস্ত্ৰ যোগান ধৰিব। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ মুখপাত্ৰ তুহিন সিনহাই কয় যে এই ফিলিপাইনছ আৰু ভিয়েটনামৰ পাছত ইণ্ডোনেছিয়া ভাৰতে ব্ৰহ্মছ চুক্তি স্বাক্ষৰ কৰা তৃতীয়খন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে এই চুক্তিয়ে প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত মেক ইন ইণ্ডিয়া পদক্ষেপৰ সফলতাক প্ৰতিফলিত কৰিছে। শ্ৰীসিনহাই কয় যে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিটো বিদেশ ভ্ৰমণে ভাৰতৰ খ্যাতি বৃদ্ধিত অৰিহণা যোগাই আহিছে। কোচিত আজি ব্ৰিক্ছ মহিলা মন্ত্ৰীসকলৰ বৈঠকৰ সামৰণি পৰে। কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে সামৰণি অনুষ্ঠানত ভাষণ দি কয় যে ব্ৰিক্ছৰ সদস্যসকলে মহিলাৰ উন্নয়নৰ সৈতে জড়িত কেইবাটাও উমৈহতীয়া বিষয় শ্বেয়াৰ কৰে। তেওঁ কয় যে এই বিষয়সমূহে সদস্য দেশসমূহৰ মাজত আলোচনা আৰু সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত ব্ৰিক্ছৰ গুৰুত্ব উজ্জ্বল কৰি তুলিছে। উল্লেখযোগ্য যে 6 জুলাইৰ পৰা অনুষ্ঠিত এই বৈঠকত ব্ৰিক্ছ ডিজিটেল ৰিপজিটৰী আৰু ব্ৰিক্ছ ডিজিটেল কেপাচিটি বিল্ডিঙৰ নীতিৰ প্ৰস্তাৱক আদৰণি জনোৱা হয়। ভাৰত অভিমুখী এখন LPG টেংকাৰ ইৰাণৰ ক্ষেপণাস্ত্ৰৰ আক্ৰমণৰ সন্মুখীন হোৱা বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰিত দাবী চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ সত্যতা পৰীক্ষণ গোটে এই দাবী ভুৱা বুলি জানিবলৈ দি কয় যে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ছবিখন পুৰণি আৰু ই যোৱা বছৰ য়েমেনৰ এডেন উপকূলৰ সমীপত কেমেৰুনৰ পতাকাযুক্ত LPG টেংকাৰ MV ফেলকনত সংঘটিত বিস্ফোৰণৰ পাছত হোৱা অগ্নিকাণ্ডৰ ঘটনাৰ সৈতে জড়িত। জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰিবলৈ ভুল তথ্য প্ৰচাৰ কৰা সামাজিক মাধ্যমৰ এনে একাউণ্টসমূহৰ পৰা সাৱধান হবলৈ PIBয়ে সকলোকে পৰামৰ্শ দিছে। সেনাবাহিনীৰ মুৰববী জেনেৰেল ধীৰাজ ছেঠে আজি জম্মু আৰু কাশ্মীৰৰ পুঞ্চ জিলাৰ অগ্ৰৱৰ্তী অঞ্চলসমূহ পৰিদৰ্শন কৰি অঞ্চলটোত নিৰাপত্তা বাহিনীসমূহৰ যুদ্ধৰ প্ৰস্তুতি, অভিযানৰ বাবে সাজু থকা নিৰাপত্তা পৰিস্থিতিৰ সবিশেষ বুজ লয়। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জানিবলৈ দিছে যে সেনাবাহিনীৰ মুৰববী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত সেনাপ্ৰধানগৰাকীয়ে পুঞ্চ জিলাৰ অগ্ৰৱৰ্তী অঞ্চলসমূহ প্ৰথমবাৰৰ বাবে পৰিদৰ্শন কৰে। চলিত অমৰনাথ যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ মাজতে তেওঁ এই ভ্ৰমণ কৰে। সেনাবাহিনীৰ মুৰববীগৰাকীয়ে নাগ্ৰতাত থকা হোৱাইট নাইট কৰৰ মুখ্য কাৰ্যালয় ভ্ৰমণ কৰি তেওঁ জম্মু অঞ্চলৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ এই কৰৰ অধীনৰ সামৰিক প্ৰস্তুতিৰ সবিশেষ বুজ লয়। তেওঁ পুঞ্চ ব্ৰিগেড মুখ্য কাৰ্যালয়ত সেনাবাহিনীৰ শীৰ্ষ বিষয়াসকলকো সাক্ষাৎ কৰে। শীৰ্ষ বিষয়াসকলে তেওঁ সামগ্ৰিক নিৰাপত্তা পৰিস্থিতি আৰু বৰ্তমানৰ সময়ত উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ বাবে গ্ৰহণ কৰাৰ প্ৰস্তুতি সন্দৰ্ভত অৱগত কৰে।

0: উপৰাজ্যপাল মনোজ সিনহা সাক্ষাৎ কৰাৰ লগতে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ সৈতে কাশ্মীৰৰ সামগ্ৰিক নিৰাপত্তা পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি বষ্টনত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ডেৰ বজাত অনুষ্ঠিত হ'ব। কাইলৈ ভাৰতীয় সময় অনুসৰি নিশা চাৰে বাৰ বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়ামৰ সন্মুখীন হ'ব। দেওবাৰে হ'বলগীয়া আন দুখন কোৱাৰ্টাৰ ফাইনেলত নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে আৰু যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা দহ বজাত আৰম্ভ হ'ব। শৃংখলাটোত সম্প্ৰতি 2-0 পিছ পৰি থকা ভাৰতে আজিৰ খেলখনত জয়ৰ বাবে আপ্ৰাণ চেষ্টা চলাব। ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলত 125 ৰাণত পৰাজিত হোৱাৰ পাছত অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ অত্যন্ত চাপত আছে। উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাৰ প্ৰথমখন ছেমি ফাইনেলত আজি সন্ধিয়া আমেৰিকাৰ কোকো গফচেক গণৰাজ্যৰ কেৰলিনা মুছভাৰ মুখামুখি হ'ব। আনখন ছেমি ফাইনেলত ইউক্ৰেইনৰ মাৰ্টা কষ্টিউক চেক গণৰাজ্যৰ লিণ্ডা নছকোভাৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটিমান পুনৰ এবাৰ। একবিংশ শতিকাৰ ভাৰত এখন বিকশিত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যৰে আগবাঢ়ি গৈ আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত আজি সীমান্ত জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলৰ এখন সন্মিলনত সভাপতিত্ব কৰে। কোচিত আজি ব্ৰিকছ মহিলা মন্ত্ৰীসকলৰ বৈঠকৰ সামৰণি পৰে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি বষ্টনত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নিশা 8 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰিছো সংস্কৃত কথিকাৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনক উমাকান্ত দেৱশৰ্মাৰ সংস্কৃত কথিকা, ভূপেন হাজৰিকা মহোদয়স্য অৱদানম।
5: সূৰ্যোদয়স্য দেশস্য সূৰ্যোয়ম গীতসাধকঃ সুধাকণ্ঠো হি ভূপেন্দ্ৰ মদহৃদি বৰ্ততে সদা য়স্য সংগীত সাহিত্যম রসোপম পুরাতনৈর বৃত্তান্তৈ পরিপূর্ণং স্যন নূনং ভাষ্যতি সর্বদা। সূর্যোদয়স্য দেশস্য অস্য অসমপ্রান্তস্য সদীয়া নামক প্রসিদ্ধ নগরস্য পূর্বাকাশে ষদ্বিংশত্যধিকোনবিংশ খ্রিস্টাব্দীয় সেপ্টেম্বর মাসস্য অষ্টম দিনাঙ্কে ভাষা সংগীত সাহিত্য সংস্কৃতি সাধকোত্তম ডক্টর ভূপেন হাজরিকা দেব সূর্যবত প্রকাশমান সন সমজনী। য়স্য জন্মনি পিতুর্নীলকান্তস্য মাতুঃ শান্তিপ্রিয়ায়া হৃদয়াকাশোপি পুত্র সূর্যোদয়েন নূনম আলোকিতঃ। জাতের বংশস্য দেশস্য স গৌরববাহকত্বম তৎপুত্রস্য ভূপেন হাজরিকা দেবস্য মুখমণ্ডলে আকৃত্যাংশ পরিস্ফুতমাসীত। বৃদ্ধি সংশিষ্যতে পত্র দয়িনমূলকস্য বৈ যি মূলা বাড়ে তার ডুপাটতে সিন ইতি অসমীয়া ভাষায়া সর্বলোক সমাজে প্রচলিত প্রবচনমিদম ডক্টর ভূপেন হাজরিকা দেবস্য শৈশবে এব প্রতিফলিতমাসীত। শৈশবাত আলয়ং যাবদ য়স্য মাননীয় স্থিতির অসমদেশীয় জনানাম ভারতীয়ানাম বাংলাদেশীয় জনানাম চ পৃথিব্যাম সর্বত্র রসজ্ঞানাম শীতসি শরৎচন্দ্র লেখেব বিরাজমানা স্থাস্যতি ইতি ন সন্দেহ। জাতের দেশস্য শস্য বংশস্য স সমুন্নত

0: পোমালীৰ সুৰনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে লাল সিং ইংটি আৰু লগৰীয়াসকলৰ কণ্ঠত কাৰ্বি গীত শুনিলে। অনুষ্ঠানটোৰ ইমানতে অন্ত পৰিল।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহ আধুনিক গীতৰ অনুষ্ঠান আগবঢ়াবলৈ লৈছোঁ আজিৰ অনুষ্ঠানৰ শিল্পী মিতালী দে। শিল্পীকণ্ঠৰ প্ৰথম গীতৰ ৰচনা জ্যোতিপ্ৰসাদ আগৰৱালাৰ।

আধুনিকীত অনুষ্ঠানৰ শ্ৰোতাসকলে মিতালী দেৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এয়া শিল্পীকণ্ঠৰ আন এটি গীত, গীতৰ ৰচনা পাৰ্বতী প্ৰসাদ বৰুৱাৰ।

0: আধুনিক গীতৰ অনুষ্ঠানত ইমান পৰে মিতালী দিৰ কণ্ঠৰ গীত কেইটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। 2017 চনৰ আইন অনুসৰি 2013 আৰু 2021 চনত প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াৰ পৰা বাদ পৰি ৰোৱা শিক্ষকসকলক এককালীন সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গুৰু দক্ষিণা নামৰ আঁচনি ৰূপায়ণ কৰিছে আৰু ইয়াৰ বাবে গুৰু দক্ষিণা পৰ্টেলো মুকলি কৰা হৈছে। 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা 6খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হয়। ৰাজ্য চৰকাৰে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে ফেব্ৰুৱাৰীৰ পৰা প্ৰতিৰোধ আৰু চিকিৎসাৰ ব্যৱস্থা ৰূপায়ণ কৰি আছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি এই কথা প্ৰকাশ কৰে। সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আদি মন্ত্ৰী বিমল বৰাই অসমৰ যিসমূহ কুটিৰ শিল্পই ৰাজ্যখনৰ সভ্যতা সংস্কৃতি বিকশাই তুলিছে তাৰ ভিতৰত কাঁহ পিতল শিল্প অন্যতম বুলি প্ৰকাশ কৰে। ৰাজ্যিক সামগ্ৰী আৰু সেৱাকৰ বিভাগে 12 কোটি টকাৰ জি এছ টি ফাঁকিৰ গোচৰত আজি ঋষিকেশ কলিতা নামৰ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে বৰপেটাৰ বাঘবৰ থানাৰ অন্তৰ্গত বিভিন্ন স্থানত অভিযান চলাই আজি 3জন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু পৰৱৰ্তী 2-3টা দিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ ঠাই বিশেষে গাজনি ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণৰ লগতে ধুমুহা অহাৰ সম্ভাৱনা আছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টিং গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান সমান্তৰালভাৱে প্ৰচাৰ কৰা হৈছে নিউজ অন এয়াৰ মোবাইল এপটোৰ।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: সাপ্তাহিক বিজ্ঞান আলোচনী অনুষ্ঠান নতুন দিগন্ত।
2: নমস্কাৰ, আজি আমি কথা পাতিবলৈ লৈছোঁ ভূমিকম্প

0: প্ৰতিৰোধী ঘৰ নিৰ্মাণ সম্পৰ্কে এই সম্পৰ্কে কথা পাতিবলৈ আজি আমাৰ মাজত উপস্থিত আছে দুজনকৈ অভিযন্তা, জ্যোতিৰিন্দ্ৰ খাটনিয়াৰ, তেখেত জ্যেষ্ঠ অভিযন্তা, আনজন হৈছে আয়ুষ আগৰৱাল। আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো।
1: নমস্কাৰ।
0: আমি প্ৰথমে জানিব বিচাৰিম যে কাৰিকৰীভাৱে ভূমিকম্প প্ৰতিৰোধী অট্টালিকা তাৰ অৰ্থটো কি?
1: যিহেতু ভূমিকম্প শব্দটো লাগি আছে লগত, গতিকে আমি এইটো জানি ল'ব লাগিব ভূমিকম্পনো কি, কিয় ইমান ভূমিকম্পৰ কথা আমাৰ ইয়াত ওলাই থাকে আৰু আমি ইমান ফিলো কৰি থাকোঁ।
0: হয়,
1: ভূমিকম্পটো এনেকুৱা, গোটেই পৃথিৱীখনৰ খোলাটো কিছুমান টেকটনিক প্লেটত বিভক্ত। পানীভাগ বাদ দি যিখিনি মাটিভাগ আছে তাত মেজৰ টেকটনিক প্লেট ছখন আছে গোটেই পৃথিৱীখনৰ খোলাটোত সিঁচৰিত হৈ আছে। ঠিক তেনেকে ইণ্ডিয়াখনো ইণ্ডিয়ান প্লেট বুলি কয়। এতিয়া ইণ্ডিয়ান প্লেটখন গোটেই প্লেটবিলাকৰ এটা কেৰেক্টাৰিষ্টিক আছে যিটো কোনেও একো কৰিব নোৱাৰে, মুভমেণ্ট হৈ আছে আৰু প্ৰেক্টিকেলি নৰ্থ ডিৰেকশ্যনত মুভমেণ্ট হৈ আছে। এই ইণ্ডিয়াখন এতিয়া যেনেকে আমাৰ হিমালয়ত লাগি আছে, চাইনাৰ লগত লাগি আছে, আগতে নাছিলে, বহুত যুগ আগতে আমাৰ ভাৰত মহাসাগৰৰ মাজত আছিলে, বহুত বহুত যুগ পাৰ কৰি লাহে লাহে আহি আহি এতিয়াও মুভ কৰি আছে এট দি ৰেট 5 চেণ্টিমিটাৰ পাৰ ইয়াৰ কৰি কৰি ইণ্ডিয়াখন আহি পেলাই আমাৰ ঠিক ওপৰত হিমালয়ান ৰিজনটো, তেতিয়া হিমালয় নাছিলে, সেইখন ইউৰেছিয়ান প্লেট বুলি কয় চাইনালৈ পেলাই আহি ইণ্ডিয়ান প্লেটখন এইটো ৰেটত আহি আহি বহুত যুগ আগৰ পৰা আহি তাত খুন্দা মাৰিলে। দুটা প্লেট বাউণ্ডেৰী জিঅ' টেকনিকেল কেৰেক্টাৰিষ্টিক বেলেগ বেলেগ, সেইকাৰণে কি হ'ল, ইখনে সিখনত খুন্দা মাৰোতে হিমালয়খন ক্ৰিয়েট হ'ল। অৰিজিন হিমালয় নাছিলে, এখনে এখন খুন্দা মাৰি তললৈ নাযায়, এখন প্লেট তললৈ গৈ যায়, সিখন প্লেট ওপৰত উঠি যায়, গতিকে হিমালয় ক্ৰিয়েট হ'ল। গতিকে আমাৰ ৰিজনটো যদি কওঁ আৰ্থকুৱেক ৰেজিষ্টেণ্ট কিয় লাগে, প্ৰথম কথা হ'ল কি, এই খুন্দাটো খোৱাৰ পিছত আমাৰ গোটেই 8খন ষ্টেট, অসমৰ, ছিকিম, এণ্টায়াৰ হিমালয়ান ৰিজনটো, ফুটিল ৰিজনটো আণ্ডাৰ প্ৰেছাৰ আছে। আণ্ডাৰ প্ৰেছাৰ মানে ইখনে সিখনক খুন্দা মাৰি আছে আৰু ইণ্ডিয়ান প্লেটখন খুন্দা মাৰিলে এখন উঠি যায়, এখন তলত যায়, এইটো হৈ আছে। হৈ থকাৰ কাৰণে কি হৈছে, ভূগৰ্ভৰ তলত এই য'ত ফ্ৰিকশ্যনটো হৈছে, কণ্টেক্টটো হৈছে, সাংঘাতিক এনাৰ্জি ডেভেলপ হৈ আছে। সাগৰে ভাগ কৰি থৈছে যে এতিয়া অষ্ট্ৰেলিয়ান প্লেট, অষ্ট্ৰেলিয়ান প্লেটখন তাত পাব্লিচিটি দিছে এট দি ৰেট 7 চেণ্টিমিটাৰ পাৰ ইয়াৰ নৰ্থৰফালে গৈ আছে, কিন্তু তাত এটা সুবিধা আছে কি, ইন বিটুইন অন্য কাণ্ট্ৰি দিয়েৰ ইজ এ লং গেপ, পানী আছে, কিন্তু ইণ্ডিয়ানখন অলৰেডি লাগিলে, আপোনালোকে এইটো চালে গম পাব, সেইটো এটা
0: মানে দুভাগ ভূখণ্ড, তাৰে এভাগ ওপৰলৈ উঠি গ'ল আৰু এভাগ
1: খুন্দা খোৱাৰ ওপৰত,
0: খুন্দা
1: খোৱাৰ ফলত দুইখন প্লেটৰে কেৰেক্টাৰিষ্টিক জিঅ'লজিকেল প্ৰপাৰ্টিজ বেলেগ বেলেগ, গতিকে আমাৰ যে খুন্দা খালে আমাৰ এই গোটেই অসমখনে পৰি গৈছে, সেইটো হাই আৰ্থকুৱেক জ'ন বুলি কয়। এখন কাণ্ট্ৰিত সদায় আৰ্থকুৱেক জ'নিং মেপ থাকে আৰু আৰ্থকুৱেক জ'নিং মেপখন কৰোঁতে আমাৰ এনেই এজ এ হ'ল, যদি গোটেই পৃথিৱীখনৰ কথা পাতোঁ, আমাৰ পৃথিৱীত 6খন কাণ্ট্ৰিৰ মষ্ট ছিভিয়াৰ আৰ্থকুৱেক প্ৰণ জ'ন, এই 6খনৰ ভিতৰত আমাৰ ভাৰতবৰ্ষখনো আছে আৰু ভাৰতবৰ্ষৰ মষ্ট ছিভিয়াৰ প্ৰণ হ'ল আমাৰ নৰ্থ ইষ্টখন, ছিকিম লৈ পেলাই গোটেই প্লেট বাউণ্ডেৰীটো। গতিকে কি হয়, আমাৰ এইখিনিত এনি টাইম ভূমিকম্প হ'ব পাৰে, কাৰণ এনাৰ্জিটো সুবিধা পালেই ৰিলিজ হয়, ফ্ৰেকশ্যন অফ ছেকেণ্ডৰ কাৰণে ৰিলিজ হয়, ইণ্টেনচিটি বেলেগ বেলেগ হ'ব পাৰে, সেইখিনি সময়ত আমি ভূমিকম্পৰ কম্পনটো পাওঁ। সেইকাৰণে আমাৰ ইয়াত যিহেতু কনষ্ট্ৰাকশ্যনবিলাক আমি কৰিবই লাগিব, আমাৰ বাসস্থান লাগিবই, গতিকে পৃথিৱীখন লৰিবই আমাৰ এইটো অঞ্চলত, আৰু আমি জেনেৰেলি ঘৰবিলাক মাটিৰ ওপৰত বনাওঁ, মাটিভাগ যেতিয়া ভূখণ্ড লৰিব ঘৰটো লৰিব আৰু সেই ঘৰটো লৰিব দিব লাগিব, কোনো বন্ধ কৰিব নোৱাৰে, সেইটোৱে হ'ল আৰ্থকুৱেক ৰেজিষ্টেণ্ট বিল্ডিং। আৰ্থকুৱেকটো ৰেজিষ্ট কৰি ভাঙি পৰিব নালাগিব, ইট শ্বুড বি এজ ইট ইজ, মাইনৰ ডিফেক্ট ওলাব পাৰে, ৰিপেয়াৰেবল ডেমেজ ইজ এলাউবল, এইটো একদম নৰ্মেল, মানুহে পটককে বহুত আলোচনা কৰি দিয়ে মোৰ ঘৰটোৰ ৱালখন ক্ৰেক হৈ গ'ল, ক্ৰেক হওক, কাৰণ আমাকে যদি কোনোবাই এনেকে ঠেলা এটা মাৰি দিয়ে আমি অলপমান বডিত দুখ পাওঁ, তেনেকে ঘৰটোৱে দুখ পায় ভূমিকম্পৰ সময়ত, সি ক'ৰবাত শ্ব' কৰিবই লাগিব, এনাৰ্জিটো ওলাই যাব লাগিব, কিন্তু সেই এনাৰ্জিটো ওলাই যাওঁতে ঘৰটোৰ যাতে মেইন ফ্ৰেমটো, ওপৰৰ আৰ চি চি শ্লেব, বিম, কলম, ফাউণ্ডেশ্যন, মেইন ফ্ৰেমটো যাতে ডেমেজ নহয়, অন্য লাগিলে পৰি যাওক, এটো এলাউ, গতিকে ডেট ইজ কল্ড আৰ্থকুৱেক ৰেজিষ্টেণ্ট বিল্ডিং।
0: হয়, আমাৰ ক্ৰমবৰ্ধমান গুৱাহাটী মহানগৰী আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য প্ৰান্তত ভূমিকম্প প্ৰতিৰোধী অট্টালিকা থকাটো অপৰিহাৰ্য নিশ্চয়,
1: 100%। তাত আৰু এটা কথা আছে, ভূমিকম্পত বিল্ডিংবিলাকে জেনেৰেলি আমি মাটিৰ ওপৰলৈকে যাওঁ, ফ্লেট যদি হয় যে 2-story, 3-story ফ্লেট এৰিয়া যিমান হয় চাৰ্ফেচ কণ্টেক্টটো বেছি হৈ থাকে, তাত ইমান এফেক্ট নকৰে, কিন্তু যিমান ওখ হয়, ওখ হ'লে কি হয়, এই পেণ্ডুলাম এটাই কল্পনা কৰকচোন, ইনভাৰ্টেড পেণ্ডুলাম, বিল্ডিংটো আকাশৰ ফালে ওখ হৈ গৈ আছে, যেতিয়া পৃথিৱীখন লৰে তেতিয়া এই গোটেই ইনভাৰ্টেড পেণ্ডুলামটো যেনেকে লৰে

0: এনেকে বিল্ডিংটো লৰি বৈ আৰু সেই লৰি বৈ বুলি যে কলো এইটো এলাউবল যাতে ৰেজিষ্ট কৰিব পাৰে ডাইজেষ্ট কৰিব পাৰে যাতে বিল্ডিংটো কলাপ্স নহয় দেট ইজ কল আৰ্থকুৱেক ৰেজিষ্টেণ্ট বিল্ডিং আৰু আমাৰ ইয়াত নিয়মটো কেনেকুৱা আপ টু থ্ৰী ষ্টৰীত সিমান ৰেষ্ট্ৰিকশ্যন নাই বাট ইফ ইট ইজ এ মোৰ দেন থ্ৰী ষ্টৰীত এতিয়াতো টুৱেণ্টি ষ্টৰী টুৱেণ্টি ফাইভ ষ্টৰী গুৱাহাটীতে হৈ আছে নৰ্থ ইষ্টত বহুত হৈ আছে সেইটো মেণ্ডেটৰী ৰুল আছে এতিয়া কোনে কিমান মানি চলিছে ইঞ্জিনিয়াৰৰ ওপৰত কথা কেনেকুৱা ধৰণৰ কোৱালিফাইড ইঞ্জিনিয়াৰ লৈছে সেইটোৰ ওপৰতো কথা
1: আমি যেতিয়া ভূমিকম্প প্ৰতিৰোধী অট্টালিকা নিৰ্মাণ কৰোঁ তাৰ মূল যিটো দৰ্শন সেইটো কি
0: মূল দৰ্শনটো এনেকুৱা পৃথিৱীখন লৰিবই ভূমিকম্পত আৰ্থখন চেকিং হ'ব মূল লক্ষ্যটো হ'ল বিল্ডিংটো লৰিব দিব লাগিব আপ টু চাৰ্টেন লিমিট আৰু ভগৱানে এটা আমাক বহুত ভাল উপায় কৰি থৈছে যে ভূমিকম্পটো বহু দেৰিলৈকে হৈ নাথাকে এনাৰ্জিটো চাডেনলি বেলুন এটা ফুটিলে যিটো হয় ঠিক তেনেকে এনাৰ্জিটো কোনোবা ফালে ৰিলিজ হ'লে সেই এৰিয়াটোত বেছি হ'ব ইপি চেণ্টাৰটো য'ত আৰু লাহে লাহে তাৰ এনাৰ্জিটো কমি যাব এইটো চাৰ্কুলাৰ মোশনত কমি যায় গতিকে মেইন প্ৰিন্সিপলটো হ'ল কি লৰিবই যিটো আমি বন্ধ কৰিব নোৱাৰোঁ ডাইভাৰ্ট কৰিব নোৱাৰোঁ কিন্তু ঘৰটো হেল্ডি হৈ থাকিব লাগিব সেইখিনি এপ্লিকেশ্যন কৰাটো অতি জৰুৰী
1: হয় আপুনি এই ক্ষেত্ৰত কি ক'ব
2: মানে মেইন ফিলোসফি এইটো হ'ব যে লাইফ চেফটি থাকিব লাগিব বিল্ডিঙৰ ডেমেজ একচেপ্টেবল হয় কিছুমান জাগাত কাৰণ বিল্ডিং একেবাৰে ভাঙি পৰিব নালাগে এইটো মেইন ফিলোসফি আছে লাইফ চেফটি আমি ইঞ্জিনিয়াৰিং টাৰ্মত কওঁ এইটো হৈ গ'ল আপোনাৰ টিপিকেল বিল্ডিঙৰ কাৰণে আৰু যিকোনো লাইফ লাইন বিল্ডিং আছে মানে আপোনাৰ হস্পিটেল বিল্ডিং হৈ গ'ল আৰু জেনেৰেল পাব্লিক শেল্টাৰ বিল্ডিং হৈ গ'ল এই বিল্ডিঙৰ ৰিকুৱাৰমেণ্ট বেছিকৈ বাঢ় যায় আফটাৰ ভূমিকম্প হৈ পিনে কিছুমান মানুহ
1: আঘাতপ্ৰাপ্ত হয়
2: তাৰপিছত হস্পিটেলৰ ৰিকুৱাৰমেণ্ট আৰু বেছি বাঢ়ি যায় এই বিল্ডিঙৰ মেইন ফিলোসফি এনেকুৱা থাকে কি ভূমিকম্পৰ পিছত এই বিল্ডিং অপাৰেশ্যনেল হ'ব লাগে
0: কোনো ডেমেজ হ'ব নালাগে কাৰণ যেনে ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি বিল্ডিংটো তেওঁলোকে যদি নিজে ডিজাষ্টাৰটো ফেচ কৰিব নোৱাৰে তেতিয়াহ'লে হেল্প কেনেকে কৰিব পষ্ট ডিজাষ্টাৰ মেনেজমেণ্টখিনিতো তেওঁলোকে কৰিব লাগিব হস্পিটেল বিল্ডিং ফায়াৰ ব্ৰিগেড জুই লাগিব বহু ধৰণৰ কথা আছে গতিকে সেইখিনি বস্তু আয়ুষে ঠিকে কৈ আছে আমাৰ বিল্ডিঙৰ কেটাগৰী আছে নৰ্মেল বিল্ডিং ৰেচিডেঞ্চিয়েলৰ কেটাগৰী আছে কমাৰ্চিয়েলৰ কেটাগৰী আছে তাৰপিছত মেইন হ'ল লাইফ লাইন যিটো ৱৰ্ড কৈছে তেওঁ ঠিকে এইটো একদম কাৰেক্ট কৈ আছে লাইফ লাইন বিল্ডিংখিনি একেবাৰে যিমান পাৰি ষ্টেবল কৰি ৰাখিব লাগিব নহয়
1: আমাৰ ভাৰতবৰ্ষখন আপুনি কৈছে যে ভূমিকম্প প্ৰৱণ মণ্ডলৰ ভিতৰত পৰে তাৰ কাৰণে কোনো মানচিত্ৰ আছে নেকি
0: আছে হয় মানচিত্ৰ আছে আমাৰ আৰ্থকুৱেক জ'নিং মেপ ওলাই থাকে এইটো টাইম টু টাইম ৰিভিজনো হয় আমাৰটো জ'ন ফাইভত পৰে এতিয়া আপুনি চাওক আমাৰ নৰ্থ ইষ্টত যেনেকে কলো ভূমিকম্পটো খুব বেছি হয় কাৰণ জাষ্ট ফুটহিলত আছো হিমালয়ান ৰিজৰ্ট য'ত ফ্ৰিকশ্যনটো হৈছে ইম্পেক্টটো হৈছে এনাৰ্জি ডেভেলপ হৈ আছে ইন কম্পেৰিজন চাউথত একো নালাগে ভাৰততে তিনিটা ভাগ মানে জোন বেলেগ বেলেগ আছে সবচে চিৰিয়াত জোনটো হ'ল একদম ৰেড কালাৰত কৰা আছে তাত অসমক লৈ পেলাই গোটেইখিনি বস্তু কৰা আছে ইনক্লুড কৰা আছে ইয়াৰ কাৰণে কোডৰ ডাইৰেকশ্যন বেলেগ প্ৰচিডিউৰ বেলেগ খালি মানি চলাটো কিন্তু আমাৰ ওপৰত কথা আটাইতকৈ ডাঙৰ কথাটো হ'ল কি ইট ইজ এ টোটেল ইঞ্জিনিয়াৰিং ছাবজেক্ট কোনে ডিজাইন কৰিছে কিমান কোৱালিফাইড তেওঁ কিমান জানে আজিকালি ডিজাইন কৰিবলৈ একো দিগদাৰি নাই ছফ্টৱেৰ বহুত ওলাই গৈছে চব কম্পিউটাৰ ডিজাইনেই হয় কিন্তু ডিজাইনটো কম্পিউটাৰে নিজে নকৰে কোনে এপ্লাই কৰিছে তেওঁ কিমান জানে কিমান ছিৰিয়াছ সেইটো মোৰতো ডাউট আছে পুৰা কাৰণ মই ছিনিয়ৰ ইঞ্জিনিয়াৰ ফৰ এইট ইয়াৰ্ছ কাম কৰি আছো সেইকাৰণে ভয় লাগে কিন্তু তথাপি মই কওঁ প্ৰেক্টিকেলি আমাৰ এইটো এইবিলাক জুনিং কৰিছে বা কোড উলিয়াইছে এইটোতো ওলাই আছে আৰু ওলাই থাকিব আমাৰ ইয়াত এটা অসমত বিশেষকৈ নৰ্থ ইষ্টত এণ্টায়াৰ নৰ্থ ইষ্ট বুলি কৰি সেই এৱাৰনেছটো আছে যে ইয়াত ভূমিকম্প হ'ব পাৰে ঘৰটো ভাঙি পৰিব সেইকাৰণে কিছুমান প্ৰিকিউশ্যনেৰী মেজাৰ আগৰ পৰাই লোৱা আছে ব্ৰিটিছৰ দিনৰ পৰাই যেনে এটা কৈছো এক্সাম্পল ফাউণ্ডেশ্যনটো বনাই আসাম টাইপ ঘৰতো আমি এতিয়াও আসাম টাইপ ঘৰত আমি গোটেই ফাউণ্ডেশ্যন কেইটা লগ লগাই এটা টাই বিম দিওঁ যাতে ডিফাৰেঞ্চিয়েল মুভমেণ্টটো হবই সেইটো যাতে গোটেইকেইটা এটা গ্ৰুপত হেৰি হয় ইফাল সিফাল হয় মানে ভূমিকম্পত লয়
1: মানে এটা থাকি গলে সেইটো ক্রেক হৈ যায়
0: এটা এটা থাকিলেতো ডিসপ্লেসমেন্ট হৈ যাব কোনবাটো উইক কোনবাটো স্ট্রং এজ এ হোল এটা গ্ৰুপ এক্টিভিটিজ হৈ যায় সেই বস্তুটো আমাৰ ইয়াত ট্ৰেডিশনেলি চলি আছে আমি এতিয়াও যিবিলাক ঘৰ ডিজাইন কৰো আসাম টাইপ ঘৰ হলেও খুঁটাকেইটা বিম এডাল দি দিয়াতনো কি লোকচান? খুঁটাকেইটার মাজত আমি 10 ইঞ্চি ব্ৰিক ৱাল দিওঁ, ব্ৰিক ৱালটো ষ্ট্ৰাকচাৰেল মেম্বাৰ নহয়, সি ফাটি ওলাই যাব, কিন্তু এটা টাই বিম দি দিলে, আৰ চি চিটো বনালো, গোটেইকেইটা ক্ৰছ কানেকশ্যন কৰি দিলো সব, দেন ইট উইল এক্ট এজ এ গ্ৰুপ যেতিয়া ডাঙৰ ভূমিকম্প এটা হয়, সৰু ভূমিকম্পটো ই পাত্তাই নিদিয়ে, সেতিয়া এই বস্তুখিনি আয়ুষে ক'ব পাৰিব ভালকে।
1: হয় কওকচোন।

0: উদ্দেশ্য আমাৰ এইটো হয় কি গোটেই যিটো বিল্ডিঙৰ ফ্লোৰ প্লেট আছে এইটো একেলগে একে মোশনত লৰিব লাগে, আপোনাৰ বিল্ডিঙৰ কিবা বিল্ডিঙৰ বেলেগ ভাগ বেলেগ জাগাত লৰি আছে আৰু কিবা বেলেগ এৰিয়া
1: বেলেগ এফালে গৈ আছে, তেতিয়া ফাট মেলিব পাৰে,
0: তেতিয়া ফাট মেলিব পাৰে। আৰু যদি এইটো একেলগে লৰে তেতিয়া আমি কৈছোঁ এইটো বিল্ডিং আৰ্থকুইকত ভাল ৰেছপণ্ড কৰি আছে, তেতিয়া এই ক্ৰেক হ'বৰ আৰু বিল্ডিঙৰ ডেমেজ হ'বৰ পচিবিলিটিটো
1: কমি যায়। হয়, আমাৰ অসম আৰু ঘাইকৈ গুৱাহাটী মহানগৰীৰ কোনটো ভূমিকম্প প্ৰৱণ মণ্ডলৰ অন্তৰ্গত?
2: গুৱাহাটী বুলি বেলেগে চেপাৰেট নাই, এটা এৰিয়া, এটা আছাম, যে চেম কোড চেম প্ৰচিডিউৰ,
1: একেটা অঞ্চল।
2: গুৱাহাটী বুলি স্পেচিফিক কিন্তু আছে, তাৰ মাজতো মই এটা কথা উল্লেখ দিব খুজিছোঁ, আপুনি ভাল প্ৰশ্ন কৰিছে। আমাৰ গভৰ্ণমেণ্ট অফ আছামে এটা খুব ভাল ইনিচিয়েটিভ লৈছিলে, এইটো চিছমিক জ'ন বুলি ক'লো নহয়, ফাইভ মাইক্ৰ' জ'নিং কৰিছিলে ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজি দিল্লী।

0: কোৱাটো হয় কি আৰু বেছি জোন পাইবতে আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিছো কোনখিনি বেছি চেঞ্চিটিভ কোনখিনি কম সেইমতে তাৰমানে বিল্ডিংখিনি আমি কৰিব লাগিব গতিকে সেইটো মাইক্ৰজনিং কৰি তাৰ ৰিপৰ্টটো মোৰ লগত আছে তেওঁলোকে খুব ভালকে পাব্লিছ কৰিছিলে কলাক্ষেত্ৰত তাত কি কৰিছে গোটেই গুৱাহাটীখন মাইক্ৰজন কৰি মেপিং কৰিছে বিহেভিয়াৰ টেষ্ট কৰিছে বহুত জেগাত গোটেই ইন এণ্ড এৰাউণ্ড ডেভেলপিং গুৱাহাটী তেতিয়া ইমান ডেভেলপো হোৱা নাই 2008 প্ৰবেবলি পাব্লিছ কৰিলে অফিচিয়েলি তাত এতিয়া ধৰক এক্সাম্পল আমাৰ উজান বজাৰ এৰিয়াটো এই চানমাৰী এৰিয়া য'ত পাহাৰো আছে আৰু ব্ৰহ্মপুত্ৰৰ তলেদি তাৰমানে শিলৰ এটা ডাঙৰ হেৰি আছে ভাণ্ডাৰ একদম নৰ্থ গুৱাহাটী ফালে ব্ৰহ্মপুত্ৰখন তাৰ ওপৰলৈ বৈ গৈছে ফেঞ্চি বজাৰ এৰিয়া এইখিনি ইন কম্পেৰিজন এয়াৰপৰ্ট এৰিয়া আমাৰ বাইপাছৰ যিখিনি এৰিয়া বৈশিষ্ট এৰিয়া তাতকে বহুত চেফ গতিকে চাৰিটা জ'নিং ডিটেইলখিনি ক'লে দীঘলীয়া হ'ব চাৰিটা জ'নিং কৰি থৈছে মাইক্ৰ' জ'নিং কোনটো জ'নিং কিমান চেঞ্চিটিভ কি কৰিব লাগিব গাইডলাইন দিয়া আছে সেই গাইডলাইনটো মতে ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰ লাগিব কোৱালিফাইড হ'ব লাগিব আৰু তেওঁ মাইক্ৰ' জ'নিং হৈছে নাই সেইটো বা হৈছে তাত ৰিপৰ্টটো তেওঁৰ হাতত লাগিব একৰ্ডিংলি আমি ধৰক এয়াৰপৰ্টৰ ফালে গ'লে আজাৰাত যিটো বিল্ডিং বনাম সেইটো বেছি ভূকম্পন প্ৰবল অঞ্চল বুলি চিহ্নিত কৰি তাত হয়তো ফেক্টৰ অফ ছেফটিটো অলপ বেছি লাগিব উজান বজাৰৰ ঘৰটোতকে আছে এনালাইচিছ আছে আৰু কৰিছে ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকনলজি ৰুৰ্কী আই আই টিৰ লগত আৰু সেইটো গ্ৰুপত ময়ো আছিলো ডক্টৰ জয়ন্ত পাঠক আছিলে ইঞ্জিনিয়াৰিং কলেজৰ গতিকে আমি চবেই মিলি কৰিছিলো মেপিংটো আছে
1: ছিকিমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ দৰে অতি বিপদ সংকুল অঞ্চলত অট্টালিকা পৰিকল্পনা আৰু গাঁথনিগত ডিজাইন এইবোৰ কৰাৰ সময়ত কোনবোৰ নিয়ম নিৰ্দেশনা আমি মানি চলিব লাগে
2: কি আমাৰ ফাৰ্ষ্ট ফিলোসফি এনেকুৱা আছে যে বিল্ডিঙৰ ভূমিকম্পৰ সময়ত লাইফ ছেফটি প্ৰায়ৰিটি আছে আমাৰ এইটো লাইফ ছেফটি হ'বই লাগিব মানুহবিলাক বিল্ডিঙৰ পৰা ওলাব পাৰে এনেকুৱা টাইম দিব লাগিব আৰু বিল্ডিং এই সময় গোটেই ভাঙি নপৰে এইটো আমাৰ ফাৰ্ষ্ট চাব লাগে সেইকাৰণে ফাৰ্ষ্ট আমাৰ বিল্ডিঙৰ গোটেই লোড ফাউণ্ডেশ্যনত যায় আৰু এই ফাউণ্ডেশ্যন আপোনাৰ ভূমিকম্পত মাটি যে মুভ কৰে আৰু লগে লগে বিল্ডিং লৰে আমাৰ ফাউণ্ডেশ্যনবিলাক এজ পাৰ ছইল টেষ্টিং ছইল ৰিপৰ্ট এইটো এজ পাৰ ফাউণ্ডেশ্যন ডিজাইন ভাল হ'ব লাগিব তাৰপিছত আমাৰ কলমবিলাক ছেকেণ্ড মষ্ট ইম্পৰ্টেণ্ট হৈ গ'ল মানে আপোনাৰ যদি কিবা বিল্ডিঙৰ খুঁটাবিলাক ক্ষতি কৰে তেতিয়া বিল্ডিঙৰ কম্পেৰিটিভলি কি আপোনাৰ বিল্ডিঙত যিমানকেই ভূমিকম্পৰ প্ৰভাৱ আহে এইটো বিল্ডিঙো যিমানে লৰে আপোনাৰ কেতিয়াবাই কলমটো ডেমেজ নহয় ফাৰ্ষ্ট আপোনাৰ বিম বা স্লেব বা ছাৰে যেনেকা কৈছিলে আপোনাৰ যি পাৰ্টিশ্যন ৱাল আছে সেইবিলাক ডেমেজ হয় আৰু সেইবিলাক ডেমেজ হোৱাৰ সময় কি হয় কি আপোনাৰ ভূমিকম্পৰ যিটো প্ৰভাৱ আছে সেইটো কমি যায় এইটো এনাৰ্জি এইটো ডিচিপেট হৈ যায় মই আপোনাৰ এক্সাম্পল যেতিয়া দিওঁ আমি মটৰচাইকেল চলাওঁ আমি হেলমেটটো পিন্ধো আৰু আমি কওঁ কি যেতিয়া হেলমেটটো ভাঙি এতিয়া এইটো ভালেই হয় কাৰণ আপোনাৰ এইটো পুৰা ইম্পেক্ট যিটো আছে এইটো হেলমেটত ভাঙাৰ ডিচিপেট হৈ যায় তাতে আমি এইটো ফোকাছ কৰিব পাৰো আৰু এই গোটেই গাইডলাইনছ আৰু এইটো কেনেকা হয় গোটেই কেলকুলেশ্যনছ এইটো আমাৰ কোডত আছে আমি যেতিয়া কোড ফলো কৰো আৰু এইটো বুজি পাওঁ কি এইটো কৰিলে এনেকা আমি লাইফ ছেফটি দিব পাৰো সো এইবিলাক ফিলোসফি আছে ডিজাইনত
1: এতিয়া ভূমিকম্পৰ সময়ত এটা অট্টালিকাই সঠিক সঁহাৰি জনাবলৈ আৰু প্ৰকৃত অৰ্থত ভূমিকম্প প্ৰতিৰোধী হ'বলৈ কেনেধৰণৰ কাৰকৰ প্ৰয়োজন হয়
0: এইটোত মই কওঁ এটা ষ্ট্ৰাকচাৰ ভূমিকম্প প্ৰতিৰোধী হ'বলৈ আৰ্থকৱেক প্ৰুফ বুলি শব্দটো নাই আৰ্থকৱেক প্ৰুফ হ'ব নোৱাৰে যে একেবাৰে নলৰে পৃথিৱীখন লৰি আছে বিল্ডিংটো থিয়
1: সেইটো নহয়
0: আৰু বিল্ডিংটো লৰিব লৰিব দিবও লাগিব তাৰ কাৰণে কোডত লিখা আছে চব প্ৰিপেৰেশ্যনবিলাক ল'ব লাগিব এতিয়া আমাৰ জাষ্ট এটা এক্সাম্পল লৈছোঁ আমি মাটিৰ পৃথিৱীখনৰ ওপৰত থিয় হৈ খোজকাঢ়ি আছোঁ তেওঁ যে ক'লে কলমবিলাক বৰ কলম উইথ ফাউণ্ডেশ্যন ঠিক তেনেকৈ আমাৰ ভৰি পতাটো আৰু ভৰি দুখন যদি আমাৰ ভৰিখনে ভাঙি যায় আমাৰ বডিটোৰ ৱেট ৰাখিব নোৱাৰে আমি পৰি যাম পৰি গ'লে ডেমেজ হ'বই বডিত ঠিক তেনেকৈ বিল্ডিঙৰো ভৰিকেইখন হ'ল কলমকেইটা আৰু ভৰিৰ পতাটো হ'ল ফাউণ্ডেশ্যনকেইটা আৰ্থৰ লগত কণ্টেক্ট হৈ আছে আৰু কম এৰিয়া উইথ ৰেচপেক্ট টু ৱেট সেইটো ভগৱানে যেনেকৈ দিছে আৰু তেনেকৈ চলি আছে এতিয়া কথা হ'ল কি মুখ্য কণ্ডিশ্যনকেইটা মই যিটো ভাবোঁ চাৰিটা মেজৰ ফেক্টৰ আছে টু মেক এ বিল্ডিং হেল্ডি

0: এণ্ড ৱেল ৰেছপনছিভ ভাল ৰেছপণ্ড কৰিবলৈ আৰ্থকত। তাৰে প্ৰথম কথা হ'ল কি, ভূমিকম্প মানে পৃথিৱী, পৃথিৱীখন লৰে আৰু সেই পৃথিৱী লৰিব লগা তেনেকুৱা হ'বলগীয়া ঘটনাৰ পৃথিৱীখনৰ ওপৰতে আমি এটা ষ্ট্ৰাকচাৰ ওপৰলৈকে আকাশৰ ফালে মুখ কৰি বনাই আছো। গতিকে গোটেই লোডটো আমি ওপৰৰ পৰা তললৈকে পৃথিৱীৰ ওপৰতে দিওঁ। দিলে ক'ত যাব? ছয়লত যাব। গতিকে য'ত আমি ষ্ট্ৰাকচাৰটো বনাম তাৰ ছয়লৰ যিটো গুণাগুণ, আমাৰ গুৱাহাটীৰ প্ৰতি মোৰ এনেকুৱা হৈছে একেটা বিল্ডিঙৰে এটা ফালে বেলেগ ফাউণ্ডেশ্যন, এটা ফালে বেলেগ। গতিকে ছয়েল ৰিপৰ্টটো সঠিক হ'ব লাগিব 100% টেকনিকেলি। জিঅ'টেকনিকেল ৰিপৰ্ট বুলি কওঁ, ছয়েল ঠিক নহয়। জিঅ'টেকনিকেল ৰিপৰ্টটো পাৰ্টিকুলাৰ এৰিয়াত য'ত ষ্ট্ৰাকচাৰটো লোড দিম ৰিয়েকশ্যন হ'ব সেইটো সঠিক হ'ব লাগিব, এক্সপিৰিয়েঞ্চ মানুহেদি কৰিব লাগিব। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথা, আমাৰ গাইডলাইনত দিয়া আছে, আমাৰ কম্পিটেঞ্চি নৰ্মছ কিছুমান দিয়া আছে, ইঞ্জিনিয়াৰ হ'লে কেনেকুৱা হ'ব লাগিব, কিমান কোৱালিফিকেশ্যন, আৰ্কিটেক্ট হ'লে কি হ'ব লাগিব, ষ্ট্ৰাকচাৰ হেল্প। কিন্তু আমাৰ কনষ্ট্ৰাকশ্যন বায়'লজত এই যে ছয়েল ইনভেষ্টিগেশ্যন মানুহকেইটাও যে এম্পেনেল হৈ থাকিব লাগিব, তেওঁলোকেও এম্পেনেল হ'বলৈ কোৱালিফিকেশ্যন চাই পেলাই কৰিব, সেইটো নাছিলে। সেইটো প্ৰথম 2006ৰ বায়'লজত মই জোৰ কৰি আনিছো। আমি যিমানেই কোৱালিফাই হৈ নাহোঁ, ছয়েল ৰিপৰ্টৰ মানুহকেইটাৰ ওপৰতহে আমি কৰিম, তেওঁলোকে ৰিপৰ্ট এটা বনাই দিব। গতিকে ডেট শ্বুড বি পাৰফেক্ট। আৰু কোৱালিফাইড জিঅ'লজিষ্ট আৰু জিঅ'টেকনিকেল ইঞ্জিনিয়াৰ কৰিব লাগিব। ছেকেণ্ড হ'ল আৰ্কিটেকচাৰেল পাৰ্ট, প্লেনিং। প্লেনিংটো পাৰাপক্ষত আমি এচেণ্ট্ৰিক লোডিং নকৰো, বেলেঞ্চ ফ্ৰেম কৰো। বেছটো যদি ডাঙৰ হয় ওপৰ ফালে যদি টাৱাৰ হয় ডেট উইল বিহেভ ৱেল, কিন্তু যদি বেছটো সৰু হয় ওপৰ ফালে কাণ্টিলিভাৰ কৰি ইনবেলেঞ্চ হৈ যায় তেতিয়াহ'লে তাৰ ভাইব্ৰেশ্যনৰ কোৱালিটি বেলেগ হ'ব। গতিকে প্লেনিং ইজ মষ্ট ইম্পৰ্টেণ্ট। প্লেনিং পাৰ্টটো আননেচেচাৰিলি, ধৰক আপোনালোকে দেখিছেই আমাক বেলকনি লাগিবই, বেলকনি উলিয়াই দিওঁ, এখন শ্লেব উলিয়াই দিওঁ। এতিয়া অন্য ষ্টেটত দেখিব ডাঙৰ ডাঙৰ বিল্ডিঙত খালি বিমৰ পৰা বিল্ডিঙৰ বাহিৰত শ্লেব এখন উলিয়াই দিছে। আমি সদায় শ্লেবখনৰ চাৰিওফালে আকৌ বিম এডাল দিওঁ, এইটো ফেচিয়া বিম বুলি কওঁ, মানে ফ্ৰেম, নহ'লে সেইখন এনেকুৱা এনেকুৱা ভাঙি যাব। গতিকে আৰ্কিটেকচাৰেল পাৰ্টটো ঠিক হ'ব লাগিব। তাতো এটা কথা কওঁ, আপোনাৰ প্লেনিঙত হয় কি, আমাৰ ইয়াত গাড়ী পাৰ্কিং লাগে, সেইকাৰণে আমি জেনেৰেলি গ্ৰাউণ্ড ফ্ল'ৰটো খালী ৰাখোঁ, খালী খুঁটাকেইটা ওলাই থাকে, মাজত কোনো লোড ল'ব পৰা ৱাল নাথাকে। গতিকে সেইটো মেণ্ডেটৰী, মানে কি, আমাক এচেঞ্চিয়েল হৈ যায়। সেইকাৰণে সেইটো চব ষ্টৰী বুলি কয়। ভূমিকম্পত প্ৰথম গ্ৰাউণ্ড ফ্ল'ৰটো ভাঙিব, ওপৰখিনিতো ওপৰ মূৰৰ ওপৰ লোডখিনি এনেই পৰি যাব। গতিকে গ্ৰাউণ্ড ফ্ল'ৰত যিহেতু লাগিব, উপায় নাই, সেইটো কাৰণে আমি গ্ৰাউণ্ড ফ্ল'ৰৰ ইন জেনেৰেল ডিজাইনতকৈ গ্ৰাউণ্ড ফ্ল'ৰৰ কলমৰ চাইজ টাইজবিলাক বহুতখিনি কেলকুলেটিভ হ'ব লাগিব। আৰু চব ষ্টৰীটো মিনিমাইজ কৰিবলৈ আমি চেয়াৰ ৱাল কিছুমান দিব লাগিব, আৰ চি চি ৱাল ইন বিটুইন কলম, দুটা কলম মিলি জেগাই জেগাই য'ত গাড়ীখন অবষ্ট্ৰাকশ্যন নহয়, বা ক্ৰছ ব্ৰেচিং দিব লাগিব, আৰ চি চি ফ্ৰেমটো মজবুত কৰিব লাগিব। তাৰপিছত এই গোটেই আৰ্কিটেকচাৰেল পাৰ্টটো সঠিককৈ কৰাৰ পিছত মেইন কুৱেশ্যনটো আহি যাব ষ্ট্ৰাকচাৰেল ডিজাইন। আৰ্কিটেক্টে ষ্ট্ৰাকচাৰেল ডিজাইন নকৰে, গতিকে তেওঁ ডিজাইনটো কৰি ড্ৰয়িংখিনি ৰিলিজ কৰিব লাগিব। কৰিলে তেওঁ চব কোডটোত কৰিলে, তাৰপিছত হ'ব কোডত কিছুমান স্পেচিফিকেশ্যন দিয়া থাকে, যেনে লোহা কংক্ৰিট, সেই স্পেচিফিকেশ্যনকেইটা ইনপুট দিহে ডিজাইনটো কৰিলে। সেই ইনপুট মতে মেটেৰিয়েল যিখিনি কিনিব সেইটো কিন্তু পাৰফেক্ট হ'ব লাগিব। আমাৰ মানে চিমেণ্টৰ কোৱালিটি, গ্ৰেড অফ কংক্ৰিট, গ্ৰেড অফ ষ্টীল, যিটো স্পেচিফিকেশ্যন দিছে ড্ৰয়িঙত লিখি দিয়ে, জেনেৰেলি আমি লিখি দিওঁ চব, সেইটো কৰিব লাগিব। কিন্তু কিছুমান ষ্টীল বহুত হাই কোৱালিটি আছে, কিন্তু বহুত ল' কোৱালিটিও আছে, দেখিবলৈ লোহাডাল একেই। গতিকে সেইটো এটা মেজৰ ছাবজেক্ট, কোৱালিটি অফ দ্য মেটেৰিয়েল ইউজ, যেনেকে ডিজাইন স্পেচিফিকেশ্যন দিয়া আছে। এতিয়া মোৰ কথা হ'ল কি, ধৰক তিনিওটা ঠিক আছে, ছয়েল ইনভেষ্টিগেশ্যন ৰিপৰ্টো ঠিক আছে, আৰ্কিটেকচাৰেল প্লেনিং, ষ্ট্ৰাকচাৰেল ডিজাইনো ঠিক আছে, মেটেৰিয়েলো একদম ভালৰো ভালটো লগাইছে, এতিয়া এৱাৰনেছ আহি গ'ল মানুহৰ। গতিকে কিন্তু গোটেই এৱাৰনেছটো আহিছে 2005ত আমাৰ নেশ্যনেল বিল্ডিং কোডখন ৰেক্টিফাই হৈছিলে ভুজ আৰ্কিটেক্টৰ ওপৰত বেছ কৰি, আৰু তাৰ ওপৰত বেছ কৰি আমাৰ কনষ্ট্ৰাকশ্যন বায়'লজ বিলাক চেঞ্জ হৈ গৈছে ইয়াতে 2006ত। আৰু মই ইনিচিয়েট কৰিছিলো যে এইটো চেঞ্জ কৰক, কাৰণ আমি আৰ্থকুৱেক, হেভি আৰ্থকুৱেক জোন এটা আছো, গতিকে চেঞ্জ হ'ল। প্ৰেক্টিকেলি এতিয়াৰ বিল্ডিং বিলাকত চেফ গাৰ্ড বহুত আছে আগৰবিলাকৰ তুলনাত। ফাইনেল কথাটো হ'ল ৱৰ্কমেনশ্বিপ, ফিল্ডত যেতিয়া ঘৰটো বনি থাকিব, এৰাতি ভিতৰত ঘৰ এটা নহয়, পাৰ্টিকুলাৰলি আৰ চি চি ঘৰৰ কথা কৈছো, চ' তাতে ৱৰ্কমেনশ্বিপটো কেনেকে মেনেজ কৰি আছে, কিমান এক্সপিৰিয়েঞ্চ মানুহে চাই আছে, কাৰণ কেইটামান অৰ্ডিনেৰী লেবাৰ লৈ কামটো কৰা যায় স্কিল বুলি কয় নামত, গতিকে সেই ৱৰ্কমেনশ্বিপটো পাৰফেক্ট হ'ব লাগিব। গতিকে ওপৰৰ তিনিওটা যদি 100% কাৰেক্টো থাকে, ৱৰ্কমেনশ্বিপটো বেয়া হয়, তেতিয়া আপুনি সেইটো বিল্ডিং হেল্ডি বুলি ক'ব নোৱাৰে।
1: গোটেইবোৰ বিষয় আমি সমানে চকু ৰাখিব লাগিব,
0: সমানে লাগিব, ডেট ইজ এ মাষ্ট। কিন্তু এইটো কোনে কিমান ৰিয়েলাইজ কৰে নাজানো। আমি কালি যদি কমাৰ্চিয়েল এংগুলটো চাওঁ, কি যেনে তেনে বনাই পেলাই বিক্ৰী কৰি দিব লাগে ফ্লেট এটা।
1: আয়ুষ আগৰৱাল, মই আপোনাক সুধিব বিচাৰিছো যে পুৰণি আৰু দুৰ্বল যিবোৰ অট্টালিকা আছে, কেনেকৈ ভূমিকম্প প্ৰতিৰোধী কৰি তুলিব পৰা যায়, যাতে যিবোৰ ক্ষয় ক্ষতি হ'ব পাৰে সেইবিলাক আমি কমাব পাৰো বা ৰক্ষা কৰিব পাৰো।
2: পুৰণি ঘৰ যিকোনো আছে ইয়াতে, হ'ব পাৰে কি, এইটো আজিৰ যিটো কোড আছে সেই কোডৰ

0: কমপ্লায়েন্সত নহবও পাৰে, কাৰণ সেই বিল্ডিং বিলাক
1: বহুত আগতে
0: নিৰ্মাণ কৰা হৈছে, আৰু সেই সময়ত কিবা বেলেগ কোড আছিলে, আজিৰ ডেটৰ কোড কিমান আপডেট হৈছে বা কিমান কমপ্লায়েন্স আৰু ষ্ট্ৰিক্ট হৈছে, এইটো বিল্ডিঙৰ আমি যিটো এক্সিষ্টিং বিল্ডিং কওঁ এই বিল্ডিঙৰ ষ্ট্ৰেংথ ইনক্ৰিজ কৰিবলৈ উপায় আছে। সেইকাৰণে ৰিইনফৰ্চড কলম জেকেটিং আছে, কনক্ৰিট জেকেটিং আছে, বা ফাইবাৰ ৰিইনফৰ্চড পলিমাৰ আছে, কিবা নিউ টেকনলজি আছে, সেই প্ৰচেছৰ পৰা আমি বিল্ডিঙৰ ষ্ট্ৰেংথ এইটো বঢ়াব পাৰোঁ। বিল্ডিঙৰ ফাউণ্ডেশ্যন যদি আমি পাওঁ কি লেকিং আছে, সেইটোও উপায় আছে, আমি ফাউণ্ডেশ্যনতে কিবা এডিশ্যন কৰি পিনে বিল্ডিঙৰ ষ্ট্ৰেংথটো বঢ়াব পাৰোঁ। আপুনি যদি খোজে বিল্ডিঙত আৰু এটা ফ্ল'ৰ এড কৰি দিওঁ, সেইটোও কৰিব পাৰোঁ। যেনেকৈ আপুনি কিবা মানুহে চাৰ্জাৰী কৰে, এইটো মেডিকেল হিষ্ট্ৰীটো লাগে। ফৰ চেম ৰিজন বিল্ডিং যেতিয়া বনিছিলে, এইটো এতিয়াতো আমি কলম কোটাবিলাক ভিতৰত কি আছে আমি চকুৰ পৰা
1: আমি সেইবোৰ চাব নোৱাৰোঁ,
0: আৰু ভিতৰত কিবা ক্ৰেক যদি আছে এইটোও চাব নোৱাৰোঁ, ভিতৰত আপোনাৰ লোহা কিটা আছে এইটো ৰাষ্টিং হৈছে নেকি এইটোও চাব নোৱাৰোঁ। সেইকাৰণে আমি বিল্ডিঙৰ ডায়গ্নছিছ কৰিব পাৰোঁ কি এতিয়া বিল্ডিঙত কি
1: তেনেকুৱা প্ৰযুক্তি এতিয়া ওলাইছে।
0: সেইকাৰণে বিগেষ্ট চেলেঞ্জ আমি চাওঁ কি মানে বিল্ডিং যেতিয়া বনিছিলে এইটো 30 বছৰ আগত বা 40 বছৰ আগত বনিছিলে, এই সময় আমি বিল্ডিংছবিলাক ড্ৰয়িং নাপাওঁ। ড্ৰয়িংছ পালে আমি বেছি ইনফৰমেশ্যন, বেছি হিষ্ট্ৰী অবটেইন কৰিব পাৰোঁ, আৰু যেতিয়া ড্ৰয়িংছ নহয় আজাম্পশ্যনছ
1: কৰিব লাগে, ধৰি ল'ব লাগে যে এইটো বস্তু এনেকুৱা হৈছে, গতিকে এইটো এইখিনি এইখিনি হ'ব পাৰে। হয়, শেষত চিভিল ইঞ্জিনিয়াৰিং বিশেষজ্ঞ হিচাপে আপোনালোকে দুটামান পৰামৰ্শ দিয়ক আমাৰ শ্ৰোতাসকলক, যে তেওঁলোকে যেতিয়া ঘৰ নিৰ্মাণ কৰিব বা পুৰণি তেওঁলোকৰ ঘৰবোৰ ভূমিকম্প প্ৰতিৰোধী কৰি তুলিবলৈ কি কি ব্যৱস্থা হাতত ল'ব?
2: নতুন ঘৰখিনি কৰিবলৈ মই বাৰে বাৰে কম যে কোৱালিফাইড মানুহ ল'ব, ফিল্ডত বহুত মানুহ আছে হেল্প কৰা, আমাৰ IIT আছে, গুৱাহাটী IIT আছে, কলেজ আছে, আমাৰ মানুহৰ অভাৱ নাই, জ্ঞানৰ অভাৱ নাই, কিন্তু ওনাৰৰ সদিচ্ছাৰ ওপৰত অলপ মোৰ ডাউট আছে চেঞ্চিটিভ বিষয়টোত। ছেকেণ্ড হ'ল কি, নতুনখিনি মই আগতেও ক'লোঁ 2006 চনৰ পিছৰ ঘৰবিলাক ৰুলছ ৰেগুলেশ্যন বদলিছে, মেণ্ডেটৰী হৈছে, মেটেৰিয়েলৰো কম্পিটিশ্যন আহি গ'ল, কোৱালিটি ভাল কৰিবই লাগিব। কিন্তু যিটো পুৰণি বিল্ডিঙৰ কথা ক'লে, পুৰণি বিল্ডিংবিলাক পুৰণি, এক নম্বৰ পুৰণি, দুই নম্বৰ এইজ হৈ গৈছে, যেনেকৈ আমাৰ হিউমেন বডিটো এইজ হ'লে আমাৰ ডিটোৰিয়েশ্যন হয়, বিল্ডিঙৰো হ'ব, বিল্ডিঙৰো এটা লাইফৰ, যদিও লিভিং নহয় তথাপিও এটা লাইফ আছে, যেনে ধৰক লোহাৰ মামৰে খাই গৈছে, কংক্ৰিটৰ কোৱালিটি বেয়া, প্ৰথমতে ভাল
1: আছিল,
2: চিমেণ্টৰ আঠাটো কমি গৈছে, এইধৰণে পুৰণা বিল্ডিংখিনি বেছি ইম্পৰ্টেণ্ট এতিয়া টু আইডেণ্টিফাই। কিন্তু সেইটো আইডেণ্টিফাই কৰিবলৈ আয়ুষে কোৱাৰ নিচিনা আমাৰ হিউমেন বডি এটাত আপোনাৰ বডিত যদি ক'ৰবাত কিবা এটা বেমাৰ হৈছে, একদম আপোনাৰ MRI স্কেনিং সব ধৰণৰ মেথড আছে মেডিকেল ছায়েন্সত কৰি ডক্টৰে প্ৰেছক্ৰিপশ্যন এখন দিব পাৰে টু ৰিকভাৰী, তেনেকৈ বিল্ডিঙতো আছে, সেইটো নন ডেষ্ট্ৰাকটিভ টেষ্ট বুলি কয়, NDT টেষ্ট। গোটেই বিল্ডিংটো যিটো আয়ুষে কৈছে, বিশেষকৈ কলমকেইটাৰ কথা বাৰে বাৰে কৈছো, কলমবিলাকৰ জোৰ নাহে, এইজৰ কাৰণে সব বস্তুৱে ডিটেৰিয়েট হয়, সেইটো কাৰণে NDT টেষ্ট কৰি এটা বিল্ডিং কমপ্লিট হেলথ চেক আপ কৰিব পৰা ব্যৱস্থা আছে। গুৱাহাটীতে আছে, গভৰ্ণমেণ্টৰ IIT আছে, প্ৰাইভেট পাৰ্টিও আছে, গতিকে সময় থাকোঁতে সেইখিনি কৰক মোৰ উপদেশ। নিজৰ ঘৰটো যদি অলপ উইক বুলি ভাবিছে, কলাপ্স বা এটা মেজৰ ইনচিডেণ্ট হোৱাৰ আগতে কনচাৰ্ণ মানুহ আমিও আমি হেল্প কৰিবলৈ ৰেডি আছো, যেনে জেকেটিং কৰা, এক্সট্ৰা ৰিইনফৰ্চমেণ্ট কৰা, ফাউণ্ডেশ্যনো কিছুমান ধৰক ক'ৰবাত টাই বিম নিদিয়াকৈ কৰিলে এতিয়া নতুনকৈ টাই বিম দিব পাৰি, মই তেনেকুৱা ডাঙৰ ডাঙৰ চিনেমা হল দুটা শ্বিলঙত কৰিছোঁ, উপায় আছে। খালি কথা হ'ল কি, ৰাইজে জানিব লাগিব যে উপায় আছে, অকল আমি জানিলে নহ'ব, আমিতো কৰোৱে,
1: তেনেকৈ
2: সদিচ্ছা লাগিব।
0: যেনেই ঘৰ বনায় এই টেকনিকেল পাৰ্চন হয় নহয় এইটো দৰকাৰ নাই, তেওঁলোকৰ টীম টেকনিকেল হ'ব লাগে, তো ভাল আৰ্কিটেক্ট হ'ব লাগে, কোৱালিফাইড আৰ্কিটেক্ট, কোৱালিফাইড ইঞ্জিনিয়াৰ। আৰু মোৰ এনেকুৱা মত আছে যে যেনেকে আপুনি যেতিয়া কিবা ডক্টৰত দেখায় কেতিয়াবা ডাউট উঠে কি কিবা বেলেগ ট্ৰিটমেণ্ট লাইন আছে নে নাই, চ' আপুনি ছেকেণ্ড অপিনিয়ন লয়, চ' ছেম লজিক ইয়াতেও এপ্লাই হয়। আপুনি যেনে আমি ইয়াতেও কৰোঁ কি আমি ছেম প্ৰজেক্টৰ কাৰণে দুটা ষ্ট্ৰাকচাৰেল টীম আছে, এটা প্ৰিন্সিপাল ডিজাইনাৰ টীম আছে আৰু এটা পিয়াৰ ৰিভিউ কৰে, এইটো ছেকেণ্ড অপিনিয়ন এইটো হ'ব পাৰে কি মেইন ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰ কিছুমান বস্তুত চকু নপৰিলে আৰু কিবা ছেকেণ্ড ইঞ্জিনিয়াৰে কিবা ডিফাৰেণ্ট দৃষ্টিকোণৰ পৰা এইটো চাব পাৰে,
2: এইটো ভেটিং কৰা বুলি কয়, এইটো কম্পালচৰি, আমি নিজেও বাছি থাকিব লাগিব, অন্যকো বচাই ৰাখিব।

0: হয়, মানে আপোনালোকৰ কথাৰ পৰা গম পালো, আমাৰ যিটো সকলোৰে সপোনৰ ঘৰখন
1: হয়
0: নিৰ্মাণ কৰোঁতে প্ৰথম অৱস্থাতেই যদি এই ভূমিকম্প প্ৰতিৰোধৰ কাৰণে তেওঁলোকে ব্যৱস্থাখিনি লয়, ঘৰটোৰ আয়ুস ভালেখিনি বাঢ়ি যায়গৈ আৰু তাত বাস কৰা মানুহখিনিও সুৰক্ষিত হয়। গতিকে আমাৰ শ্ৰোতাসকলে নিশ্চয় আপোনালোকে যিখিনি পৰামৰ্শ আগবঢ়ালে সেইখিনি তেওঁলোকে মানি চলিব আৰু আপোনালোকে যি ধৰণে ক'লে তেওঁলোকে সেইমতে যোগাযোগ কৰি তেওঁলোকৰ ঘৰখন ভূমিকম্প প্ৰতিৰোধী কৰি সুৰক্ষিত কৰি তুলিব। আমাৰ আজি সময়ো হৈ আহিল, আপোনালোক দুয়োজনকে ধন্যবাদ জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ,
1: নমস্কাৰ।
2: ভূমিকম্প প্ৰতিৰোধী ঘৰ নিৰ্মাণ আলোচনাটি শুনিলে, আলোচনাটিত অংশগ্ৰহণ কৰিলে জ্যোতিৰিন্দ্ৰ খাটনিয়াৰ আৰু আয়ুষ আগৰৱালে, আধৰিলে কৃতাঞ্জলি বৰ্মনে। নতুন দিগন্ত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 700 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত ইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান সমান্তৰালভাৱে শুনি আছে নিউজ অন এ আই আৰ মোবাইল এপতো।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰা হৈছে আধুনিক গীতৰ অনুষ্ঠান। আজি প্ৰথমে শ্ৰোতাসকলক খোলাবলৈ লোৱা হৈছে চয়নিকা শ্ৰব্য সংকলনৰ পৰা উষা মংগেশকাৰৰ কণ্ঠৰ এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানত চয়নিকা শ্ৰৱসংকলনৰ গীতটি শুনিলে উষা মংগেশকাৰ কণ্ঠত। শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ নিৰুপমা বৰুৱাৰ কণ্ঠত শুনক বালিচন্দা শ্ৰৱসংকলনৰ এটি গীত।

0: নিৰুপমা বৰুৱাৰ কণ্ঠত বালিচন্দা শ্ৰব্য সংকলনৰ গীতটি শুনিলে। এই গীতটিৰে সামৰা হ'ল আধুনিক গীতৰ অনুষ্ঠানটি।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in-ত নতুন ভাৰত নৰ

বিদ্যার্থীর অনুষ্ঠান। প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: मेलबर्न में भारतीय समुदाय को संबोधित किया। राष्ट्रीय महिला आयोग ने आईवीएफ केंद्रों को नियंत्रित करने वाले नियमों और कानूनों की समीक्षा के लिए उच्च स्तरीय विशेषज्ञ समिति का गठन किया। सरकार ने इलेक्ट्रॉनिक उपकरणों के घरेलू उत्पादन को बढ़ावा देने के लिए उनमें इस्तेमाल होने वाले मुख्य पुर्जों पर मूल सीमा शुल्क में छूट दी। ईरान ने अमरीका पर बुशहर परमाणु ऊर्जा संयंत्र के पास हवाई हमला करने का आरोप लगाया। जवाब में बहरीन, कुवैत और कतर में अमरीकी ठिकानों पर हमले किए। और फीफा विश्व कप के पहले क्वार्टर फाइनल में आज रात फ्रांस का मुकाबला मोरक्को से। इसके साथ ही समाचार संध्या का यंग समाप्त हुआ। नमस्कार।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনি আছে নিউজ অন এয়াৰ মোবাইল এপতো।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: চিত্ৰগীত অসমীয়া চিনেমা গীতৰ অনুষ্ঠানটিত আজি প্ৰথমে আগবঢ়াইছো ৰশ্মিৰেখা চিনেমাৰ এটি গীত খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ দ্বৈত কণ্ঠত।

0: বলা প্রাঙ্গলি হল।
1: ৰশ্মিৰেখা চিনেমাৰ গীতটি শুনিলেই খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ দ্বৈত কণ্ঠত। এইবাৰ পৰিণাম

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

পারভীন সুলতানের কণ্ঠত মুক্তি সিনেমার গীতটিৰে সামৰা হল আজিৰ চিত্ৰগীত অনুষ্ঠানটি। আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক।

0: মুক্তি সিনেমার গীতটিরে সামৰা হল আজিৰ চিত্ৰগীত অনুষ্ঠানটি। আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অসম বিধানসভাত আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ এক প্ৰতিবেদন।
1: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ ওপৰত প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়া শীঘ্ৰেই সম্পন্ন হ'ব। ইয়াৰ বাবে নিৰ্দিষ্ট পৰ্টেলত উপলভ্য আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া অব্যাহত আছে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সদনত এই তথ্য সদৰি কৰে। সদনৰ প্ৰশ্নোত্তৰ ঘণ্টাত কংগ্ৰেছ বিধায়ক আশ্ৰাফুল ইছলাম শ্বেইখৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে আদৰ্শ বিদ্যালয় সংগঠনৰ অধীনত ৰাজ্যত বৰ্তমানে 58খন আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে। অদূৰ ভৱিষ্যতে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে পৰ্যায়ক্ৰমে আদৰ্শ বিদ্যালয় স্থাপন কৰা হ'ব। ইয়াৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ ওপৰত প্ৰাদেশিকীকৰণৰ যাৱতীয় প্ৰক্ৰিয়াও ইতিমধ্যে আৰম্ভ হৈছে। বিশেষকৈ অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণৰ বাবে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহৰ পৰা অনলাইন পদ্ধতিৰে আবেদন আহ্বান কৰা হৈছিল। সেই মৰ্মে সংশ্লিষ্ট অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহৰ তৰফৰ পৰা নিৰ্দিষ্ট পৰ্টেলত এই পৰ্যন্ত মুঠ 24,318 শিক্ষানুষ্ঠানৰ পৰা আবেদন পোৱা গৈছে। ইয়াৰে 6,163খন নিম্ন প্ৰাথমিক বিদ্যালয়, 10,101খন উচ্চ প্ৰাথমিক বিদ্যালয়, 5,733খন উচ্চ মাধ্যমিক বিদ্যালয়, 1,022খন উচ্চতৰ মাধ্যমিক বিদ্যালয়, 201খন কনিষ্ঠ মহাবিদ্যালয় আৰু 1,098খন অপ্ৰাদেশিকৃত স্নাতক মহাবিদ্যালয়। নিৰ্দিষ্ট পৰ্টেলত উপলভ্য প্ৰতিখন অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ আবেদনৰ পৰীক্ষণ প্ৰক্ৰিয়া অব্যাহত আছে। সংশ্লিষ্ট আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন হোৱা মাত্ৰেই অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণৰ বাবে ৰাজ্য চৰকাৰে উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিব। লগতে পদ প্ৰাদেশিকীকৰণৰ প্ৰক্ৰিয়াৰ আওতাৰ পৰা যিসমূহ শিক্ষক বাদ পৰি ৰব সেইসমূহ শিক্ষকক গুৰুদক্ষিণা শীৰ্ষক অভিলাষী আঁচনিৰ অধীনত এককালীন সাহায্য হিচাপে গুৰুদক্ষিণা প্ৰদান কৰা হ'ব। গুৰুদক্ষিণা আঁচনিৰ অধীনত এই পৰ্যন্ত পদ প্ৰাদেশিকীকৰণৰ আওতাৰ পৰা বাদ পৰা শিক্ষকৰ 15,000খন আবেদন পোৱা গৈছে। এই আবেদনসমূহো সঠিকভাৱে নিৰীক্ষণৰ অন্তত পদ প্ৰাদেশিকীকৰণৰ আওতাৰ পৰা বাদ পৰা শিক্ষকসকলক গুৰুদক্ষিণা হিচাপে এককালীন সাহায্য আগবঢ়াব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হোৱা 405খন শিক্ষানুষ্ঠানৰ বাবে শীঘ্ৰে বিদ্যালয় শিক্ষা বিভাগে অধ্যক্ষ আৰু উপাধ্যক্ষৰ নতুন পদ সৃষ্টি কৰিব। উন্নীত কৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষকৰ নতুন পদ সৃষ্টি নোহোৱা পৰ্যন্ত পূৰ্বৰ চৰ্ত অনুসৰিয়ে স্নাতকোত্তৰ ডিগ্ৰী থকা সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ স্নাতক শিক্ষকসকলে নিয়মীয়াভাৱে পাঠদান প্ৰক্ৰিয়া অব্যাহত ৰাখিব। UDFৰ বিধায়ক মজিবুৰ ৰহমানৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত সদনত এই তথ্য সদৰি কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে এই তথ্য প্ৰকাশ কৰে। তেওঁ কয় যে নতুন চাকৰি সেৱা বিধিৰ আধাৰতে অনাগত দিনত ৰাজ্যত শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব। সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উচ্চ মাধ্যমিক বিদ্যালয়ত খালী হৈ থকা প্ৰধান শিক্ষকৰ পদ পূৰণ প্ৰক্ৰিয়া অব্যাহত থকা বুলিও শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে সদনত উল্লেখ কৰে। কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ আন এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰি কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ বিভিন্ন জিলাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ইতিমধ্যে প্ৰধান শিক্ষক পদত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈছে। অৱশ্যে ইয়াৰ পাছতো ৰাজ্যৰ যিসমূহ জিলাৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ চলি আছে সেই জিলাসমূহৰ উচ্চ মাধ্যমিক বিদ্যালয়ত বৰ্তমানে প্ৰধান শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া সাময়িকভাৱে স্থগিত ৰখা হৈছে। শীঘ্ৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা এই সম্পৰ্কত নিৰ্দেশনা আহিব বুলি ধাৰণা কৰা হৈছে। এই প্ৰক্ৰিয়া যদি দীঘলীয়া হয় তেন্তে সংশ্লিষ্ট জিলাসমূহৰ যিবোৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিপৰীতে কোনো গোচৰ নাই সেইসমূহ বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি দিব পাৰি নেকি সেয়া নিৰীক্ষণৰ বাবে বিদ্যালয় শিক্ষা বিভাগক নিৰ্দেশ দিয়া হৈছে। ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত প্ৰয়োজনীয় ছাত্ৰ ছাত্ৰী নথকাৰ বাবে শিক্ষাক্ষেত্ৰ আঁচনিৰ অধীনত বিদ্যালয়সমূহৰ একত্ৰীকৰণ আৰু সংলগ্নকৰণ প্ৰক্ৰিয়া অব্যাহত থকা বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। AIUDFৰ বিধায়ক বদৰুদ্দিন আজমলৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত সদনত এই কথা উল্লেখ কৰি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় যে 2009 চনৰ শিক্ষাৰ অধিকাৰ আইন অনুসৰি ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক থকাটো যিদৰে জৰুৰী সেইদৰে শিক্ষক অনুপাতে শিক্ষানুষ্ঠানসমূহত ছাত্ৰ ছাত্ৰী থকাটো সমানেই জৰুৰী। কিন্তু ৰাজ্যত এনে বহুসংখ্যক বিদ্যালয় আছে যিসমূহ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 30জনতকৈও কম। ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা সংগ্ৰহ কৰা তথ্যৰ উদ্ধৃতিৰে তেওঁ লগতে কয় যে বৰ্তমানে উপলভ্য তথ্য অনুসৰি এই মুহূৰ্তত ৰাজ্যৰ 22,189খন নিম্ন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 30তকৈ কম। একেদৰে 30জনতকৈ কম শিক্ষাৰ্থী থকা উচ্চ প্ৰাথমিক বিদ্যালয় আছে 5,517খন। ৰাজ্যৰ 3,215খন উচ্চ মাধ্যমিক বিদ্যালয় আৰু 32,321খন উচ্চতৰ মাধ্যমিক বিদ্যালয়তো ছাত্ৰ ছাত্ৰীৰ সংখ্যা 30তকৈ কম। গতিকে ছাত্ৰ ছাত্ৰী নথকা বিদ্যালয়ৰ শিক্ষকক ৰাজকোষৰ পৰা দৰমহা এইধৰণে ছাত্ৰ ছাত্ৰীবিহীনভাৱে

চলাই নিয়াটো সম্ভৱ নহয়। সেইবাবে ৰাজ্যৰ কোনবোৰ বিদ্যালয় একত্ৰীকৰণ অথবা সংলগ্নকৰণৰ প্ৰয়োজনীয়তা আছে সেয়া নিৰীক্ষণৰ বাবে বিদ্যালয় শিক্ষা বিভাগক নিৰ্দেশ দিয়া হৈছে। 30জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা সকলো বিদ্যালয় বন্ধ নহয় বুলি স্পষ্ট কৰি তেওঁ লগতে কয় যে ভৌগোলিকভাৱে যিসমূহ বিদ্যালয় থকাটো প্ৰয়োজন সেইসমূহ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাসৰ কাৰণসমূহ প্ৰথমে বিশ্লেষণ কৰা হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত সংশ্লিষ্ট বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব। এই ক্ষেত্ৰত জনপ্ৰতিনিধিসকলৰো তেওঁ সহযোগিতা বিচাৰে। আনহাতে চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰতে গুৱাহাটী মহানগৰবাসীয়ে বিশুদ্ধ খোৱাপানী লাভ কৰাৰ সম্ভাৱনা আছে বুলি বিজেপি বিধায়ক বিজয় গুপ্তাৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত সদনত আজি এই তথ্য সদৰি কৰে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে। গুৱাহাটী জল বৰ্ডৰ জৰিয়তে গুৱাহাটী মহানগৰীত বিশুদ্ধ খোৱাপানী যোগানৰ প্ৰকল্পসমূহৰ নিৰ্মাণ কাৰ্য নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। অসম গৌৰৱ সৰ্থেবাৰীৰ কাঁহ শিল্পৰে জড়িত শিল্পীসকলক সকাহ দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ইতিমধ্যে 4 বছৰীয়া পৰিকল্পনা গ্ৰহণ কৰিছে। ইয়াৰ বাবে প্ৰয়োজনীয় বাজেট ধাৰ্য কৰাৰ বাবে বিত্ত বিভাগৰ ওচৰত বিভাগীয়ভাৱে প্ৰস্তাৱ দাখিল কৰা হৈছে। সদনত আজি এই তথ্য সদৰি কৰে উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰাই। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 301 নম্বৰ নিয়মৰ অধীনত অগপ বিধায়ক দীপক কুমাৰ দাসে উত্থাপন কৰা এটা বিষয়ৰ উত্তৰত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই কয় যে ৰাজ্যৰ চহকী কুটিৰ শিল্পসমূহৰ ভিতৰত অন্যতম হৈছে সৰ্থেবাৰীৰ কাঁহ শিল্প। আন্তৰ্জাতিকভাৱে সমাদৰ লাভ কৰা সৰ্থেবাৰীৰ কাঁহ শিল্পৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে 2018-19 বিত্তীয় বৰ্ষত 1 কোটি টকা সাহায্য আগবঢ়োৱা হৈছিল। 2019-20 বিত্তীয় বৰ্ষত কাঁহ শিল্পৰে জড়িত 254গৰাকী শিল্পীৰ ঋণ পৰিশোধৰ বাবে 4,27,00,000 টকা ইতিমধ্যে মোকলাই দিয়া হৈছে। একেদৰে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত 32গৰাকী শিল্পীক পৰিচয় পত্ৰ প্ৰদান কৰা হৈছে। এই শিল্পীসকলৰ ভিতৰত 26গৰাকীয়ে অত্যাধুনিক সঁজুলি লাভ কৰাৰ বিপৰীতে আন 4গৰাকী শিল্পীয়ে বেংকৰ পৰা 1,00,000 টকাকৈ ঋণ লাভ কৰিবলৈ সক্ষম হৈছে। অনাগত সময়ত আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনতো কাঁহ শিল্পৰে জড়িত শিল্পীসকলক বিশেষ সুবিধা প্ৰদান কৰা হ'ব। সৰ্থেবাৰীত 60 বিঘা ভূমি সামৰি ঔদ্যোগিক আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ইতিমধ্যে পৰিকল্পনা যুগুত কৰা বুলি মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। সদনৰ শূন্যকালীন ঘণ্টাৰ পাছতে জাল নোটৰ সৰবৰাহকাৰীলৈও আজি সদনত আলোচনা হয়। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 54 নম্বৰ নিয়মৰ অধীনত আজি এই স্পৰ্শকাতৰ বিষয়টো সদনৰ দৃষ্টিগোচৰ কৰে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে। দেশৰ অৰ্থনীতি তছনছ কৰিব পৰা জাল নোট সৰবৰাহৰ জড়িত সকলোকে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ বিৰোধী দলপতিগৰাকীয়ে সদনৰ পৰা ৰাজ্য চৰকাৰক আহান জনায়। পাছত জাল নোট সৰবৰাহ চক্ৰৰে জড়িত প্ৰতিজনকে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰ বদ্ধ পৰিকৰ বুলি সংসদীয় পৰিক্ৰমাৰ মন্ত্ৰী পীযুষ হাজৰিকাই সদনত উল্লেখ কৰে। তেওঁ কয় যে যোৱা 30 জুন আৰু 1 জুলাইত দিছপুৰ আৰক্ষী থানাত পৃথকে পৃথকে ৰুজু কৰা 2টা গোচৰত 5টা অভিযুক্তক জাল নোট সৰবৰাহৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। জাল নোট সৰবৰাহৰে জড়িত থকাৰ অভিযোগত 30 জুনত দিছপুৰ আৰক্ষীয়ে গুৱাহাটী মহানগৰীৰ পৰা উত্তৰ প্ৰদেশৰ অনুজ গুপ্তা, মোহিত শুক্লা আৰু ঋষভ গুপ্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অভিযুক্ত ত্ৰয়ৰ পৰা আৰক্ষীয়ে 13,04,000 ভুৱা ভাৰতীয় মুদ্ৰাও জব্দ কৰে। একেদৰে যোৱা 1 জুলাইত জাল নোট সৰবৰাহেৰে জড়িত থকাৰ অভিযোগতে দিছপুৰ আৰক্ষীয়ে দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকৰ্মাকো গ্ৰেপ্তাৰ কৰে। লগতে অভিযুক্তদ্বয়ৰ পৰা আৰক্ষীয়ে 2,56,000 ভুৱা ভাৰতীয় মুদ্ৰাও জব্দ কৰে। ধৃত অভিযুক্ত কেইজনে আন কেইবাজনো অভিযুক্তৰ নাম উল্লেখ কৰিছে। সেইমৰ্মে আৰক্ষীয়ে সংশ্লিষ্টসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। অভিযুক্ত কেইজনৰ জিম্মাৰ পৰা জাল নোটসমূহ প্ৰিণ্টাৰত ছপা কৰি প্ৰবঞ্চনা কৰিবলৈ লওঁতে কৰায়ত্ত কৰা হয়। এই ঘটনা কোনো কাৰণতে সহ্য কৰা নহয়। আইনৰ জৰিয়তে সংশ্লিষ্টসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। প্ৰশ্নোত্তৰ ঘণ্টাৰে আজি পুৱা 9:30ৰ লগে লগে সদনৰ কাম কাজ আৰম্ভ হয়। সদনত আজি 9 পুৰণি 5খন বিধেয়ক উত্থাপন হয়। বিধেয়কসমূহ পৃথকে পৃথকে সদনত উত্থাপন কৰে বিভাগীয় মন্ত্ৰীসকলে। লগতে অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 301 নম্বৰ নিয়মৰ অধীনত আন কেইবাটাও বিষয়ৰ ওপৰত সদনত আলোচনা চলে। পাছত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সদনৰ কাম কাজ কাইলৈ পুৱা 9:30লৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। অসম বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকা শুনিলে। যুগুতাই আগবঢ়ালে জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ে।

কাইলৈ দিনৰ 11:05 অসম বিধানসভাত মাননীয় বিত্তমন্ত্ৰী শ্ৰী জয়ন্ত বল্লভবৰুৱাই 2026-27 বৰ্ষৰ বাবে উত্থাপন কৰিবলগীয়া বাজেটৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। বিৱৰণী আগবঢ়াব ইন্দ্ৰজিৎ দাসে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহ এতিয়া 9:25ৰ পৰা নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় আজি মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ জুৱাইত আয়োজিত জয়ন্তীয়া সম্প্ৰদায়ৰ অন্যতম গুৰুত্বপূৰ্ণ বেহডিয়েন খলাম উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। বেহডিয়েন খলাম শব্দৰ অৰ্থ হৈছে মহামাৰী বা ৰোগ ব্যাধিক সমাজৰ পৰা খেদি পঠিওৱা। কৃষিৰ বতৰৰ সামৰণিৰ পিছত প্ৰতিবছৰে জয়ন্তীয়া সম্প্ৰদায়ৰ লোকসকলে এই ধৰ্মীয় তথা কৃষিভিত্তিক উৎসৱ পালন কৰি আহিছে। ৰোগ ব্যাধি মহামাৰী আৰু অশুভ শক্তিৰ পৰা সমাজখনক সুৰক্ষিত কৰাৰ লগতে অনাগত দিনত প্ৰচুৰ শস্য উৎপাদনৰ বাবে ভগৱানৰ আশীৰ্বাদ বিচাৰি এই উৎসৱ উদযাপন কৰা হয়। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এই উৎসৱৰ জৰিয়তে তেওঁলৈ আগবঢ়োৱা আন্তৰিকতাৰ বাবে সম্প্ৰদায়টোৰ লোকসকলক গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। অশুভ শক্তিৰ বিনাশ আৰু শুভ শক্তিৰ বিজয় তথা সমাজৰ শান্তি সমৃদ্ধিৰ প্ৰতীকস্বৰূপ এই ঐতিহ্যমণ্ডিত উৎসৱৰ অংশীদাৰ হবলৈ পাই তেওঁ আনন্দিত হোৱা বুলি ব্যক্ত কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই জয়ন্তীয়া সম্প্ৰদায়ৰ এই সুন্দৰ পৰম্পৰাই গভীৰ আধ্যাত্মিক আৰু সামাজিক বাৰ্তা বহন কৰা বুলি প্ৰকাশ কৰে। এই অনুষ্ঠানত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰ, কেবিনেট মন্ত্ৰী ডব্লিউ শীলা, বি এল চাংমা, এছ চহটুন আৰু এল ৰিম্বুৰ লগতে অসমৰ বিধায়ক তুলিৰাম ৰংহাং, মেঘালয়ৰ বিধায়ক মুনলাইট পাৰিয়াটৰ লগতে ভালেসংখ্যক গণ্যমান্য লোক উপস্থিত থাকে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা কেইবাখনো বিধেয়ক উত্থাপন কৰা হয়। অসম অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান বিধেয়ক 2026, অসম ব্যৱসায়িক সুচলকৰণ সংশোধনী বিধেয়ক 2026, অসম পৰ্যটন উন্নয়ন আৰু পঞ্জীয়ন সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। ইয়াৰ লগতে অসম জনবিশ্বাস বিধেয়ক 2026 আৰু অসম দোকান প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কাইলৈ ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰিব। এই বাজেটে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে ছেটেলাইট নগৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক 2026 আজি বিধানসভাত উত্থাপন কৰে। বিধেয়কখনৰ উদ্দেশ্যৰ বিষয়ে সদৰি কৰি নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কয় যে অনুসূচিত নগৰ অথবা ছেটেলাইট নগৰৰ বিকাশ সুনিশ্চিত কৰাৰ বাবে এই প্ৰাধিকৰণ গঠন কৰা হৈছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে প্ৰাধিকৰণৰ আওতাৰ বিষয় সন্দৰ্ভত সময়ে সময়ে অধিসূচনা জাৰি কৰিব। নগৰাঞ্চলৰ বিকাশ পৰিকল্পনা আৰু ৰূপায়ণৰ সৈতে বিভিন্ন চৰকাৰী সংস্থা জড়িত থকাৰ ফলত সিদ্ধান্ত গ্ৰহণত ঘটা বিলম্ব দূৰ কৰাৰ বাবে বিধেয়কখনত এটা সুকীয়া কেন্দ্ৰীভূত প্ৰতিষ্ঠান গঠনৰ প্ৰস্তাৱ দিয়া হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। অসমত দ্ৰুত নগৰীকৰণ আৰু জনসংখ্যা বৃদ্ধিৰ ফলত বৰ্তমানৰ নগৰীয়া কেন্দ্ৰসমূহত বিশেষকৈ গুৱাহাটী পৌৰ নিগমৰ চৌপাশৰ এলেকাসমূহত হেঁচা পৰিছে বুলি তেওঁ উল্লেখ কৰে। এই এলেকাসমূহত স্বাস্থ্যসেৱা আৰু অন্য সেৱাৰ চাহিদা বৃদ্ধি পোৱাৰ ফলত বৰ্তমানৰ নাগৰিক আন্তঃগাঁথনি প্ৰাকৃতিক সম্পদ আৰু নিয়ন্ত্ৰণৰ বিষয়ক লৈ চাপৰ সৃষ্টি হৈছে বুলি শ্ৰীৰায়ে প্ৰকাশ কৰে। ৰাজ্যত ভুৱা নিম্নমানৰ আৰু অবৈধভাৱে বিক্ৰী হোৱা ঔষধৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে ঔষধ নিয়ন্ত্ৰণ বিভাগক নিৰ্দেশ প্ৰদান কৰিছে। জনতা ভৱনত অনুষ্ঠিত স্বাস্থ্য বিভাগৰ এখন পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে আজি জনস্বাস্থ্যৰ সৈতে জড়িত এই স্পৰ্শকাতৰ বিষয়সমূহত কোনোধৰণৰ গাফিলতি বা শিথিলতা সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে। ভুৱা ঔষধ কেৱল আইন উলংঘনেই নহয়, ই জনসাধাৰণৰ জীৱন আৰু স্বাস্থ্যৰ প্ৰতিও গুৰুতৰ ভাবুকিৰ স্বৰূপ বুলি মন্ত্ৰী সিংহলে মন্তব্য কৰে। সেয়েহে ৰাজ্যজুৰি ফাৰ্মাচী, ঔষধ বিক্ৰী কেন্দ্ৰ, গুদামঘৰ আৰু ঔষধ বিতৰণ ব্যৱস্থাৰ ক্ষেত্ৰত নিয়মীয়া পৰিদৰ্শন কৰাৰ লগতে সন্দেহজনক ঔষধৰ নমুনা সংগ্ৰহ কৰি বৈজ্ঞানিক পৰীক্ষণ প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰ কৰি তুলিব লাগিব বুলি মন্ত্ৰী সিংহলে প্ৰকাশ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ অধ্যক্ষতাত ৰাজীৱ ভৱনত আজি এখন বিশেষ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত অনুষ্ঠিত এই বৈঠকত ৰাজ্যৰ 7টা লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিৰ ফলাফল সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰা হয়। জিলা পৰ্যবেক্ষকসকলে পৰ্যবেক্ষণৰ অন্তত দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত এই আলোচনা কৰা হয়। এই 7টা লোকসভা সমষ্টি হৈছে তেজপুৰ, গুৱাহাটী, ধুবুৰী, কোকৰাঝাৰ, বৰপেটা।

0: নগাঁও আৰু দৰং ওদালগুৰি। এই বৈঠকত কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচনী পৰ্যবেক্ষক বন্ধু তিৰ্কী, অসমৰ দায়িত্বত থকা এ আই চি চিৰ সম্পাদক মনোজ চৌহান, সাংসদ ৰকিবুল হুছেইন আৰু প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহ গাজিলৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত প্ৰথমে আগবঢ়াইছো জগজিৎ সিঙৰ কণ্ঠৰ গজল।

শ্রোতাসকলে গজলৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰৰ শিল্পী পংকজ উধাস আৰু আদৰাধা পাটৱাল।

0: গজলৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজিৰ আলোচনাৰ অনুষ্ঠানত আগবঢ়াইছো অসমৰ প্ৰত্নতাত্বিক পৰ্যটন এই বিষয়ৰ এটি আলোচনা। সমল ব্যক্তি হিচাপে উপস্থিত আছে স্বপ্ননীল বৰুৱা, ডক্টৰ দীপিৰেখা কোহলি আৰু ডক্টৰ প্ৰণৱজ্যোতি শৰ্মা। আলোচনাটিৰ আগধৰিছে ঋতুপৰ্ণ দাসে।
2: নমস্কাৰ শ্ৰোতাসকল, অসমৰ প্ৰত্নতত্ব আৰু পৰ্যটন এই বিষয়ে কিছু কথা আলোচ কৰিবলৈ আমি ষ্টুডিঅ'ত বহিছোঁ। আজি আমাৰ আকাশবাণীৰ ষ্টুডিঅ'ত উপস্থিত আছে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া, অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ এগৰাকী অতি দক্ষ সংগঠক, আকাশবাণী গুৱাহাটী পৰিয়ালৰো সুদীৰ্ঘকালৰ এগৰাকী সদস্য শ্ৰীযুত স্বপ্নদীল বৰুৱা ডাঙৰীয়া।
3: নমস্কাৰ।
2: আনগৰাকী অতিথি আছে অসম প্ৰত্নতত্ন সঞ্চালকালয়ৰ পৰা অলপতে অৱসৰ গ্ৰহণ কৰা মাননীয় সঞ্চালক শ্ৰীযুতা দীপিৰেখা কোহলি ডাঙৰীয়ানী।
4: নমস্কাৰ।
2: আৰু আনগৰাকী গুৱাহাটীস্থ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ ভাৰতীয় জ্ঞান পৰম্পৰা বিভাগৰ সহকাৰী অধ্যাপক শ্ৰীযুত প্ৰণৱজ্যোতি শৰ্মা ডাঙৰীয়া।
5: নমস্কাৰ।
2: অসমৰ প্ৰত্নতত্ব আৰু পৰ্যটন এইবুলি কোৱাৰ লগে লগে পোনে পোনে আমাৰ চকুৰাগলৈ দুটা বিষয় পৃথকে পৃথকে ওলাই পৰে। এটা হ'ল প্ৰত্নতত্ব আৰু আনটো হ'ল পৰ্যটন। পৰ্যটন শব্দটো অসমৰ জনমানসত বেছিকৈ মানুহে জনা এটা শব্দ, জনা এটা বিষয়, আৰু প্ৰত্নতত্ত্বটো সিমানকৈ নজনা এটা বিষয় কিন্তু অতি গুৰুত্বপূৰ্ণ বিষয়। তো বাইদেউৰ পৰা প্ৰথমতে আমি শ্ৰোতাসকলক এই কথাটো ক'বলৈ অনুৰোধ কৰিব খুজিছোঁ যে অসমৰ মূল মূল কোন কোন ঠাইত, মানে ইংৰাজীত ক'বলৈ গ'লে ছাইটছ, প্ৰত্নতাত্ত্বিক সমলেৰে ভৰপূৰ সম্পদ আছে।
4: অসমৰ প্ৰত্নতাত্ত্বিক সম্পদ বুলি ক'বলৈ গ'লে অসম এখন প্ৰত্নতাত্ত্বিক কীৰ্তিচিহ্নৰ অতি সমৃদ্ধ দেশ। প্ৰত্নতাত্ত্বিক সম্পদ বুলি ক'বলৈ গ'লে আমি প্ৰাক ঐতিহাসিক যুগৰ প্ৰায় ব্ৰিটিছৰ শাসনলৈকে আমি বিভিন্ন প্ৰত্নতাত্ত্বিক স্থান আমি অসমৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা দেখা পাওঁ। এতিয়ালৈকে আমাৰ ৰাজ্যিক প্ৰত্নতত্ত্ব সঞ্চালকালয় আৰু ASI-ৰ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ আণ্ডাৰত প্ৰায় 300ৰ ওচৰ আৰ্কিঅলজিকেল ছাইটছ আছে তেনে। আৰু যিখিনি ছাইট আমি নোন নহয়, আমি ধৰক ডকুমেণ্টেশ্যন কৰা হোৱা নাই, ধৰক ঠিক তেনেকুৱা ধৰণৰ ছাইট আপোনাৰ 400ৰো অধিক আছে। তাৰে ভিতৰত কিছুমান যথেষ্ট উল্লেখনীয় ছাইট আছে, যেনেকৈ ধৰক প্ৰাগ ঐতিহাসিক যুগৰ আমি ধৰক অৱশেষ, আমি মনুমেণ্ট, ধৰক মেগালিথিক ছাইটছ কাৰ্বি আংলঙত, আৰু হিলৰ সমাধি ক্ষেত্ৰৰ সমাধি পাত্ৰৰ ছাইট আমি ডিমাহাচাওত দেখা পাওঁ। ঠিক তেনেদৰে আমি সকলোৱে জানো চৰাইদেউ প্ৰত্নতাত্ত্বিক স্থান, যিখিনি অলি যোৱা কিছুদিন আগত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে। তেনেকৈ চৰাইদেউৰ লগতে আমি দেও পৰ্বতত প্ৰত্নতাত্ত্বিক স্থানত আমি দক্ষিণ পূব এছিয়াৰ সামঞ্জস্য থকা প্ৰত্নতাত্ত্বিক ভাস্কৰ্য আমি দেখিবলৈ পাওঁ। সেই তেনেকৈ ধৰে আমি হোজাই অঞ্চলত ডবকাৰ, এসময়ত ডবকা কিংডমৰ ৰাজ্যৰ আমি বিভিন্ন প্ৰত্নতাত্ত্বিক স্থান, ননাথ, ৰাজবাৰী, সংখ্যাদেৱী, এনেকৈ বিভিন্ন প্ৰত্নতাত্ত্বিক স্থান বহুতো দেখিবলৈ পাওঁ।
2: তাৰমানে আমাৰ অতীতক উভতি চাবলৈ হ'লে, অতীতক জানিবলৈ হ'লে আটাইতকৈ সুবিধাজনক কথাটো হ'ল যদি আমি প্ৰত্নতাত্ত্বিক স্থানসমূহ ভ্ৰমণ কৰোঁ বা সেইবোৰ যদি অকণমান সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা যায়, তেতিয়াহ'লে তাত কোনো কোনো ঠাইত তাম্ৰলিপি থাকে বা তেনেধৰণৰ শিলালিপিবিলাকো আপোনালোকে যিহেতু আমাৰ আধুনিক ভাৰতীয় ভাষালৈ অনুবাদ কৰি থয়, তাত ইংৰাজী, হিন্দী আৰু অসমীয়া ভাষাটো আপোনালোকে লিখি থয় যে তাত সেই শিলালিপিত বা সেই লিপিত কি লিখা আছে, সেইবিলাকৰ যোগেদি গম পোৱা যায়। আমি এইখিনিতে বৰুৱা ডাঙৰীয়াৰ পৰা জানিব খুজিছোঁ, আপুনি যিহেতু সুদীৰ্ঘকাল অসমৰ পৰ্যটন সঞ্চালকালয় ক্ষেত্ৰৰ সৈতে জড়িত আছিল, অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ প্ৰশাসনিক দিশটোৰ সৈতে আপুনি আছিল ওতঃপ্ৰোতভাৱে, আৰু দীঘলীয়া এছোৱা কাল আপুনি সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক হিচাপেও কৰ্মৰত আছিল। গতিকে এই সমল প্ৰত্নতাত্ত্বিক ক্ষেত্ৰখনত সাংস্কৃতিক সম্পদৰ যিটো সম্পৰ্ক, সেইটো কেনেধৰণে গুৰুত্বপূৰ্ণ বুলি আপুনি বিবেচনা?
3: এইটো সাংঘাতিক এটা সংযোগ আমাৰ আছে, কাৰণ প্ৰত্নতত্ত্ব কি, এটা সংস্কৃতিৰ প্ৰতিবিম্বহে। যে এটা মন্দিৰ সাজিলো, শিল এটা থাকিলে তাত অকণমান সেন্দুৰ সানি দিলো, সিও শিৱ স্থান হৈ যায়গে, আৰু সেই শিল চটাকে সুন্দৰকে কাটি কুটি লৈ পেলাই সুন্দৰ তাৰ এটা ভাস্কৰ্য, এটা সাংস্কৃতিক ৰূপো আমি দেখা পাই যাওঁ। তাৰমানে এক প্ৰকাৰ ক'বলৈ হ'লে যে সংস্কৃতি আৰু প্ৰত্নতত্ত্ব এটা জাতিৰ চিনস্বৰূপ, আৰু প্ৰত্নতত্ত্ব আমি কেৱল ভগ্নাৱশেষতে ধৰি নলওঁ, নাইবা যিটো জীৱিত নাইবা সুস্থৰূপে আছে, যেনেকুৱাকে থাকিব লাগিছিল তেনেকুৱা ধৰণকে আছে, সেই কথাটো চিন্তা কৰিলেই নহ'ব। কিছু কথা হয়তো আমি এনেকুৱাকে বুজিব লাগিব যে ক্ৰমবিকাশটো কেনেকে হৈছে জাতিটো, যে প্ৰথমতে গুহাবাসী আছিল নেকি, সেই গুহাটো এটা ভীমবেটকা বুলি আমাৰ সাঁচীৰ

0: ওচৰত এখন জাগা আছে মধ্যপ্ৰদেশত, তাত আদিম মানুহ কেনেকে গুহাত বাস কৰিছিল তাৰ পৰা আৰম্ভ হৈছে গোটেই প্ৰক্ৰিয়াটো। তাৰ পৰা গৈ গৈ শেষত হয়তো তাজমহল নাইবা আজিৰ দিনৰ প্ৰকাণ্ড প্ৰকাণ্ড পঞ্চাছতলীয়া ষাঠিতলীয়া এই গোটেইবিলাকে এটা কালত গৈ আজিৰ যিটো আধুনিক কাইলৈ প্ৰত্যতত্ব হৈ যাব। এই গোটেইখিনি কিন্তু এই যে সাংস্কৃতিক ক্ৰম বিকাশটো এটা জাতিৰ আমাৰ প্ৰত্নতাত্ত্বিক সমলৰ জৰিয়তে পাওঁ, যেনে আহোম কীৰ্তিচিহ্নই হওক নাইবা আঠ ন দশকৰ পাল বংশই হওক শালস্তম্ভ বংশই হওক আমাৰ কানাই বৰশী বোৱা শিলালিপিয়ে হওক কৰ শলিয়ে হওক যিটো আপুনি উল্লেখ কৰিছিলে, এই গোটেইবিলাকে কিন্তু অসমৰ ইতিহাস আৰু সাংস্কৃতিক ইতিহাস দুয়োটাই কিন্তু প্ৰতিবিম্ব স্বৰূপ হৈ আছেগে। সেইকাৰণে দুয়োটাৰে এটা সুন্দৰ সম্পৰ্ক আছে। আৰু আপুনি জানিব যে পৰ্যটনৰ ক্ষেত্ৰত আৰ্কিঅলজিকেল টুৰিজম এটা বিশ্ববিশ্ৰুত তাৰে অংশ। যেনে আমি ৰোম নাইবা গ্ৰীচ নাইবা চাইনালৈ যাওঁ, তাত আধুনিক বস্তু চাবলৈ নহয়, তেওঁলোকৰ ইতিহাস কি আছিলে, খ্ৰীষ্টপূৰ্ব কালত কেনেকুৱা ধৰণৰ ৰোমান আছিলে, কেনেকুৱা ধৰণৰ গ্ৰীক সভ্যতা আছিলে, নাইবা পৃথিৱীৰ বিভিন্ন জেগাত মহেঞ্জোদাৰোৱে হওক হৰপ্পাই হওক, তাততো আমি বিনোদনৰ কাৰণে নাযাওঁ, আমি আমাৰ সাংস্কৃতিক ইতিহাসটো পুনৰবাৰ বিচাৰি চাবলৈ যাওঁ। সেইটোৱে হৈছে প্ৰত্নতত্ত্ব আৰু সংস্কৃতিৰ অভিন্ন সম্পৰ্কটো
1: হয়। আমাৰ সৈতে এই বিষয়ৰ প্ৰত্নতত্ত্ব বিষয়ৰ গৱেষণা কৰা শৰ্মা ডাঙৰীয়া যিহেতু আছে, আপোনাৰ পৰা এটা কথা শ্ৰোতাসকলে জানিবলৈ পালে ভাল পাব, যিহেতু যোৱা কিছু বছৰত অসমৰ কথাকে আমি যদি কওঁ, অসমৰ মানুহৰ ফুৰা চকাৰ প্ৰতি অকণ ধাউতিটো বাঢ়িছে। ভাৰতৰ বাহিৰৰ কথা বাদ, অসমৰ বাহিৰৰ ভাৰতৰ অন্যান্য ঠাইলৈ যোৱাৰ যেনেকৈ এটা প্ৰৱণতা বৃদ্ধি পাইছে, ঠিক তাতকৈ দুগুণে প্ৰৱণতা লাহে লাহে বৃদ্ধি পাইছে নিজৰ ৰাজ্যখনৰে অনাৱিষ্কৃত ঠাইসমূহ এবাৰ চাবলৈ যোৱাৰ। গতিকে এই ক্ষেত্ৰত এই প্ৰত্নতাত্ত্বিক সমলসমূহ পৰ্যটনৰ ফালৰ পৰা কি ধৰণেৰে তাক আমি চাব পাৰোঁ বা কি ধৰণে গুৰুত্ব দিব পাৰোঁ আপুনি?
2: হয়, আমি কিমানখিনি কৰিছোঁ আমি গম নাপাওঁ, গৱেষণা এটা বেলেগ ধৰণৰ বিষয়। প্ৰত্নতত্ত্বৰ যেতিয়া গৱেষণা কৰোঁ সেইটো এটা একাডেমিক পাৰ্চিউট এটা হয়, সেইটো খুব গভীৰভাৱে হয়। কিন্তু সৰ্বসাধাৰণৰ কাৰণে পৰ্যটনৰ দৃষ্টিভংগীৰে চাওঁ, অসমত যিবিলাক আমাৰ ছাইট আছে, আৰ্কিঅলজিকেল ছাইট আছে, সেই ছাইটসমূহৰ ওপৰত গুৰুত্ব দিব লাগিব। কাৰণ মানুহে ফুৰিব গ'লে ছাইটসমূহলৈ যাব, আৰু এটা ছাইটলৈ যোৱাৰ লগে লগে এটা ৰুট এটা তৈয়াৰ হ'ব। যেনে ধৰক এতিয়া আমি কিছুমান ছাইটৰ প্ৰতি আমাৰ গুৰুত্ব আমি এতিয়ালৈকে ইমান দিয়া নাই। যেনে ধৰক ভূটানৰ যিটো বৰ্ডাৰ, আমাৰ অসমৰ ভূটানৰ যিটো বৰ্ডাৰ আছিলে, এই বৰ্ডাৰটোত এটা সময়ত দুৱাৰ আছিলে, ১৮খন দুৱাৰ থকা বুলি কওঁ আমি। এতিয়া কিন্তু আমাৰ ১৮খন দুৱাৰ আমাৰ কোচবিহাৰৰ এইখিনিৰ পৰা ষ্টাৰ্ট হয় দুৱাৰকেইখন, একদম লখিমপুৰলৈকে, অৰুণাচল বৰ্ডাৰলৈকে আমাৰ দুৱাৰখিনি আছিলে। আৰু কিছু কিছু সমলততো আমি এইটো পাওঁ যে ১০৮খন দুৱাৰ আছিলে। কিন্তু এই দুৱাৰৰ বিষয়ে আমাৰ প্ৰত্নতাত্ত্বিক দিশৰ পৰাই ষ্টাডি হোৱা নাই এতিয়ালৈকে। তো পৰ্যটনত এই বিষয়টো সাঙুৰি ল'বলৈ আমাৰ আমি এতিয়াও অপাৰগ। কিন্তু এতিয়া ৰিচেণ্টলি আপুনি গমেই পাইছে চমৰুগ জংখাৰ যিটো তামোলপুৰৰ ওচৰৰ দুৱাৰ, সেইখন মুকলি হৈছে পৰ্যটনৰ কাৰণে। তেনেকুৱা কিছুমান ষ্টেপ হৈছে। এইবিলাক হ'ল আমাৰ মাইগ্ৰেশ্যন ৰুট আৰু ট্ৰেড ৰুট। আমাৰ প্ৰত্নতাত্ত্বিক যিখিনি স্থান আছে আমাৰ অসমৰ বা নৰ্থ ইষ্টৰ, এইখিনি আমাৰ ব্যৱসায় বাণিজ্যৰ লগত খুবেই দৰকাৰ জড়িত আছিলে, আৰু ব্যৱসায় বাণিজ্যৰ পৰাই আমাৰ সংস্কৃতিটো গঢ়ি উঠিছিলে এটা সময়ত। কিন্তু এইবিলাক দিশত আমি গৱেষণাৰ ফালৰ পৰা বেছি ধ্যান দিয়া নাই। কিন্তু এই গৱেষণাৰ বিষয়সমূহো যদি আমি পৰ্যটনৰ লগত এটা ষ্টৰী তৈয়াৰ কৰোঁ, ধৰক পৰ্যটন ইজ নাথিং বাট ৱাক, বেচিকেলি কাইণ্ড অফ এ হেৰিটেজ ৱাক ফৰ দ্য টুৰিষ্ট, যদি আমি পৰ্যটনৰ লগত এই গৱেষণাৰ বিষয়খিনি সাঙুৰি লৈ পেলাই এটা ধুনীয়া অসমৰ কাহিনী এটা সৃষ্টি কৰোঁ, মোৰ বোধেৰে মানুহে খুব আকৃষ্ট হ'ব আমাৰ অসমৰ ঠাইসমূহ ভ্ৰমণ কৰিবলৈ। মই কেৱল ভূটানৰ এক্সাম্পল দিছোঁ, কিন্তু তেনেকুৱা এক্সাম্পল বহুত আছে। দয়াং ধনশিৰি উপত্যকা খুব ঐতিহাসিক সমলৰে ভৰপূৰ, ঠিক তেনেকৈ কলম কাছমাৰী অঞ্চলত যিটো কছাৰী ৰুইন আছে, আমাৰ ডিমাপুৰতো আছে সেই একেধৰণৰ কছাৰী ৰুইন, কোনো গম নাপায় কি কাৰণে আছিলে এইবিলাক। এইবিলাক দিশত যদি আমি অলপ ধুনীয়া কাহিনী কিছুমান কৰোঁ, প্ৰমোশ্যন কৰোঁ আমাৰ মানুহৰ মাজত, আৰু কিছুমান ডকুমেণ্ট্ৰি কৰোঁ আচল মানে গৱেষণাৰ কথাখিনি লৈ পেলাই, তেতিয়া মানুহৰ মাজত অসমৰ ঐতিহাসিক সমলৰ প্ৰতি জ্ঞানো বৃদ্ধি পাব আৰু মানুহৰ উৎকণ্ঠাও বাঢ়িব।
1: বাইদেউৰ পৰা এইখিনিতে এটা কথা আমি জানিব খুজিছোঁ, আপোনাৰ সময়ছোৱাতে অসমৰ চৰাইদেউৰ ক্ষেত্ৰখনে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পালে, তে প্ৰত্নতাত্ত্বিক সমল থাকিলে এইটো নিশ্চয় নহ'ব, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পাবলৈ হ'লে এডোখৰ ঠাইৰ প্ৰত্নতাত্ত্বিক সমলে কেনে কেনে ধরনের আর সম্ভাবনা বহন করব।

একমডেশন এক্সেসিবিলিটি ইনফরমেশন এনেকুৱা ধৰণৰ সেই গোটেইখিনি যিখিনি ন্যূনতম প্ৰয়োজনীয়তা সেইখিনি পৰ্যটকে পাব লাগিব, যাতায়াত সুচল হব লাগিব, পৰিৱেশটো সুন্দৰ হব লাগিব, তাত এটা আইন শৃংখলা পৰিস্থিতিটো ভাল থাকিব লাগিব যে মোক পকেট মাৰি দিব নাইবা মহিলা অকলে গলে নিৰ্যাতিত হব এনেকুৱা ধৰণৰ কথাবোৰ থাকিব নালাগিব, থকা খোৱাৰ সু ব্যৱস্থা থাকিব লাগে আৰু বিশেষকে টয়লেট আৰু ড্ৰিংকিং ৱাটাৰ এই তাত কিন্তু সবতে প্ৰথম।

0: আৰু খোৱাৰ ব্যৱস্থাটো যাতে ভাল চাফ চিকুণকে খোৱাৰ ব্যৱস্থাটো লাগে। এইটোৰ কাৰণে কিন্তু যেতিয়া আমি এইখিনি কৰি ললোঁ তেতিয়া ন্যূনতম সুবিধাখিনি কৰি লোৱাৰ লগে লগে কিন্তু তাক প্ৰচাৰ কৰিব লাগিব যে আমাৰ নেঘেৰিটিং দেৱালয় আছে, হাইৱে'ৰ কাষতে যাবলৈ সুবিধা, কিন্তু আমি প্ৰচাৰ কৰিছোনে অসম চৰকাৰে? নাইবা কামাখ্যা আমি তীৰ্থস্থান হিচাপে কৰি আছো, কিন্তু কামাখ্যাৰ মন্দিৰটো যে এটা আটক ধুনীয়া অসমীয়া স্থাপত্যৰ সুন্দৰ নিদৰ্শন, অসমীয়া কলাৰ সুন্দৰ নিদৰ্শন, এই কথাটো কিন্তু আমি সেই হিচাপে চোৱা নাই। ক্ৰমান্বয়ে যেতিয়া এতিয়া মানুহ আহি আহি ভিতৰত যেতিয়ালৈকে সোমাব নাপায়, নাইবা অম্বুবাচীত অহা মানুহখিনিয়ে যেতিয়া পৰিক্ৰমাটো কৰাই দেখে যে আৰে এইটোতো খাজুৰাহতকৈ কোনো কম গুণ নহয়, তাৰ সুন্দৰ যিখিনি গুপ্ত সংস্কৃতিৰ শৈলীৰ যিবিলাক কাৰুকাৰ্য, ঠিক তেনেকুৱা মদন কামদেৱেই হওক, নাইবা আমাৰ হাজোৰ হয়াগ্ৰীব মন্দিৰেই হওক, নাইবা আহোমৰ দিনৰ আমাৰ উত্তৰ গুৱাহাটীৰ যিকেইটা মন্দিৰেই হওক, সেইবিলাকৰ কাহিনী এটা সৃষ্টি কৰি ল'ব লাগিব। কাৰণ গ'লে জানিব লাগিব যে ঠাইখনৰ বিশেষত্বটো কি, যে এইটো ৰুদ্ৰেশ্বৰ দেৱালয়, কোনে কৰিছিল, ৰুদ্ৰসিংহই কৰিছিল। কিয় কৰিছিল বোলে ইয়াতে তেখেতৰ দেহাৱসান হৈছিলে, পুতেক প্ৰমত্ত সিংহহঁতে তেতিয়া স্থাপন কৰি লৈছিলে। এই গোটেই যেতিয়া কাহিনীটো জানিম কৌতূহলটো বাঢ়ি যায়, যেতিয়াই আমি শুনিম যে ৰুদ্ৰসিংহ, তাৰমানে ৰুদ্ৰসিংহ মানে এই 600 বছৰীয়া আহোম ৰাজত্বৰ কথাটো আহিব, আহোম ৰাজত্বৰ কথা অহাৰ লগে লগে বোলে ৰংঘৰ কাৰেংঘৰ এই গোটেইখিনি সেই কবিতাটো আকৌ আমাৰ আহি যাব, ৰংঘৰ ৰংঘৰ তেজিৰঙা ৰংঘৰ, এই যে প্ৰক্ৰিয়াটো কিন্তু সেই কাহিনীটো বনোৱা আৰু তাত মানুহখিনি গ'লে থকা খোৱাৰ সুবিধাটো আৰু গমনৰ বস্তুটো সুবিধা হোৱাকে। এতিয়া কাজিৰঙাৰ ক্ষেত্ৰত আমাৰ 20 কিলোমিটাৰ দূৰত দেওপাহাৰ, ইমান সুন্দৰ স্থাপত্য আছে যি অসমীয়াই দেখা নাই, কিন্তু ইয়াৰ ৰূপ দেখি যিসকল বিশেষজ্ঞ আছে, মানে ইণ্ডিয়ান আৰ্টৰ বিশেষজ্ঞ বাহিৰৰ পৰা আহি, তেওঁলোকে কিন্তু কাজিৰঙালৈ, কাজিৰঙা চাবলৈ আহেই বাৰু, কিন্তু সেইটো গৌণ হৈ পৰে, দেওপাহাৰটো প্ৰাধান্য কৰি যায়। এই এনেকুৱা ধৰণৰ
1: দেওপাহাৰ ধৰক আজিলৈকে মানুহ
0: ওপৰলৈ এই কথাবোৰ কিন্তু আমি কৰিব লাগে আৰু এই কাহিনীটো ক'ব কোনে, তাৰ স্থানীয় মানুহখিনিয়ে সেই গল্পটো ক'ব লাগিব, কাৰণ তাহাঁতৰ ভৱিষ্যত জড়িত আছে তাৰ লগত, এটা জীৱিকাৰ পথ তাত আছে।
1: যেতিয়া কোনো ঠাইত উদ্যোগ হয় বা নতুন কথা এটা হয়, তেতিয়া সাধাৰণতে স্থানীয় লোকসকলক জড়িত নকৰাৰ ফলত
0: বিদ্ৰোহৰ
1: পিছুৱাই যায়। এই ধৰণৰ ক্ষেত্ৰবিলাকত আপুনি কোৱা ধৰণেৰে মানুহ বিভিন্ন ধৰণেৰে আৰ্থিকভাৱে জড়িত হ'ব পাৰে, সেই
0: ক্ষেত্ৰত এতিয়া ধৰি লওক প্ৰথম এতিয়া পানীৰ দোকান আহিল, এখন পানী বটলৰ, এতিয়াতো বাহিৰৰ পৰা দি আজিকালিতো বটল পানীৰ দিন, আচ্ছা বটল পানী খোৱাৰ লগে লগে ল'ৰা ছোৱালীটোৱে বিচাৰিব যে মিঠা পানী অকণ খাওঁ, মিঠা পানীৰ দোকান আহিল, লগত বোলে ভোকেই লাগিল, অকণমান চানা চুৰকে খাওঁ নাইবা চিপ্ছকে খাওঁ, এই ক্ৰমান্বয়ে এনেকুৱা ধৰণৰ। তাৰপিছত কি আহিব যে জাকৈ খালৈ এইবিলাকৰ সৰু সৰু আমি ধুনীয়াকে চুভেনিয়াৰ বুলি যিটো কওঁ, সেই চুভেনিয়াৰ উদ্যোগ হ'ব। তাৰপিছত কি হ'ব যে গামোচাখন ওলমাই থৈছো ডিঙিত, যে এই গামোচাখন পোৱা যায় নেকি আপোনালোকৰ, সেই গামোচাখন সেইটো দিশলৈ যাব, গামোচা হোৱাৰ পিছত ৰিহা মেখেলালৈ যাব, নাইবা আমাৰ জনজাতীয় যিবিলাক সুন্দৰকে মাফলাৰবোৰ আছে সেই মাফলাৰবোৰলৈ গুচি যাব, এটাৰ পৰা এটালৈ গৈ পেলাই ক্ৰমান্বয়ে গোটেই অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ এটাৰ সুবিধা হৈ যাবগে। আৰু লগে লগে আটাইতকৈ ডাঙৰ কথা হ'ব যে অস্মিতা নাইবা স্বাভিমান, যে মই এই অঞ্চলটোৰ বাসিন্দা, এই অঞ্চলটোৰ ঐতিহ্য এইখিনি, এই পৰম্পৰাটো আজিৰ নহয়, প্ৰাগ ঐতিহাসিক কালৰ পৰা যুগ যুগ ধৰি মোৰ শিপাটো ইয়াতে, সেই ভাৱটো যেতিয়া স্থানীয় মানুহখিনিক জগাই দিম, তেতিয়া হাবি বন গজিবলৈ নিদিয়ে, আৰু এই সুন্দৰকে চাফ চিকুণ কৰি লৈ পেলাই কোনোবাই লেতেৰা কৰিব খুজিলে, কোনোবাই তাত কৰিব নলগীয়া কাম কৰিব খুজিলে প্ৰতিৰোধ কৰিব।
1: বৰুৱা ডাঙৰীয়া এটা বৰ উল্লেখযোগ্য কথা কৈছে বাইদেউ, সেইটো হ'ল যে এই কাহিনীবোৰ অতীতৰ সেই কিবা এটা মনুমেণ্ট তাত আছে, সি কি কথা কৈছে, তাৰ কাহিনীটো কি, সেই অঞ্চলটোৰ বিশেষত্ব কি, এই কথাবোৰ কোনে ক'ব, সেই কথাবোৰ ক'বৰ কাৰণে আমি ইংৰাজীত গাইড বুলিয়েই কওঁ যিহেতু, যে তেনেধৰণৰ গাইডসকলক প্ৰশিক্ষণ দিয়াৰ বা পৰ্যটনৰ সৈতে জড়িত কৰাৰ ক্ষেত্ৰখনৰ সম্ভাৱনাৰ বিষয়ে কি কয়, আপোনালোকৰ সঞ্চালকালয়ৰ তেনেধৰণৰ ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা থাকে?
2: ডাইৰেক্ট আমাৰ তেনেকুৱা কোনো ধৰণৰ হেৰি নাথাকে আমি সুবিধা, কিন্তু আমি ধৰক পৰ্যটন বিভাগৰ লগত লগ লাগি আমি ধৰক তেনেকুৱা ধৰণৰ বিভিন্ন টুৰিষ্ট গাইডৰ আমি প্ৰগ্ৰেম কৰিছোঁ, আৰু ঠিক তেনেকৈ আমি চৰাই

0: চৰাইদেউতো কৰিছিলোঁ যোৱাবাৰ, চৰাইদেউৰ যিখিনি স্থানীয় ল'ৰা ছোৱালী ষ্টুডেণ্টক লৈ, এতিয়া সেইকাৰণে আমাৰ এতিয়া ভাল লাগে তাতে। এতিয়ালৈকে চৰাইদেউত এতিয়া মানে দুজন ল'ৰা আছে লোকেল, তেওঁলোকে ইমান সুন্দৰভাৱে ফৰেন টুৰিষ্টখিনিক, বিদেশী টুৰিষ্টখিনিক, পৰ্যটকসকলকো ইমান সুন্দৰভাৱে তেওঁলোকে মানে বুজাই দিয়ে। আমি সেইকাৰণে সদায় স্থানীয় মানুহখিনিক আমি সদায় ইনভল্ভ কৰিব চাওঁ।
1: প্ৰশিক্ষণ
0: আমি পৰ্যটন বিভাগৰ লগত লগ লাগি আমাৰ কৰা হয়। সেইখিনি টুৰিজিমৰ ধৰক আমি আগতে কেইবাবাৰো তেনেকুৱা কৰিছে, আৰু এৱাৰনেছ প্ৰগ্ৰেম আমাৰ কৰা যায় আৰ্কিঅলজি বিভাগৰ পৰা। তাৰ জৰিয়তে লোকেল মানুহখিনিক লগত লৈ আমি ধৰক তেনেকুৱা টুৰিষ্টৰ ট্ৰেইনিং দিবৰ কাৰণে, শিকা আমি ধৰক অলপ প্ৰশিক্ষণ দিবৰ কাৰণে আমাৰ ব্যৱস্থা কৰা যায়। ঠিক তেনে চৰাইদেউত মই আপোনাৰ আৰু এটা তেনেকে ধৰণে ক'ব বিচাৰিছোঁ, ধৰক লোকেল স্থানীয় মানুহৰ যিখিনি সহায়, এতিয়া আমি তাত ধৰক যিগৰাকী যি লোকেল মহিলা গোট আছে, তেওঁলোকে তাত এতিয়া কিবা হেৰি হ'লে পিঠা পনা বনায়, সেইখিনি এটা হয়। এতিয়াও চৰাইদেউত বহুত হ'বলৈ বাকী আছে। এতিয়া ধৰক কাজিৰঙাত যিখিনি পুৰা ফুল এটা চেটআপ এটা হ'ল, ঠিক তেনেকে আমাৰ চৰাইদেউত হোৱাগৈ নাই। সেইখিনি হ'লে আমাৰ
2: টুৰিষ্ট
0: এতিয়া লাহে লাহে মানে বহুত আৰম্ভ হৈছে। ধৰক তেতিয়া মানে খোৱা বোৱাৰ ক্ষেত্ৰত পিঠা পনা দিয়া চাৰে কৰাৰ দৰে এতিয়া তেওঁলোকে লাহে লাহে গামোচা বিভিন্ন ধৰণৰ মৈদামটো অকল এনেকে আৰু কি চাম বুলি এতিয়া কিন্তু গৈ সেই উৎসুকতা বাঢ়িছে। সেইকাৰণে পৰ্যটক
2: এটা কথাই ঐতিহ্য ক্ষেত্ৰটোৱে কিন্তু সেই অঞ্চলৰ গোটেই সাংস্কৃতিক দিশটোৰ এটা প্ৰতিবিম্ব নাইবা আৰম্ভণি নাইবা কেন্দ্ৰবিন্দু হিচাপে হৈ ল'ব পাৰে। আৰু যদি আন্তঃবিভাগে আমাৰ সমন্বয় হয়, ধৰি লওক হস্ততাঁত বিভাগেই হওক নাইবা ক্ষুদ্ৰ উদ্যোগ বিভাগেই হওক নাইবা গ্ৰামোন্নয়ন বিভাগেই হওক, এই গোটেইখিনি মিলি লৈ পেলাই কিন্তু সমূহীয়া এটা অৰ্থনীতি সেই ঠাইটোৰ লগত জড়িত হৈ
1: থাকিব।
2: আৰু কেনেকুৱা হ'ব এতিয়া এই যে টমটম গাড়ীবোৰ ওলাইছে, এটা বাছ ষ্টেণ্ডৰ পৰা নি পেলাই সেই ঠাইখনলৈ লৈ যোৱা, থৈ অহা, নাইবা কিছুমান এতিয়া দীঘলীয়া জেগা আছে মই দেখিছো মই পৃথিৱীৰ বিভিন্ন ঠাইত, যে এংগৰ ৱাটত প্ৰায় 100 কিলোমিটাৰ জুৰি মন্দিৰটো, এতিয়া তাত যাবলৈ খোজকাঢ়ি সম্ভৱ নহয়, সেইকাৰণে ইলেক্ট্ৰিক গাড়ীবোৰ দি দিয়ে তাত উঠি লৈ পেলাই ধুনীয়াকে ইয়াৰ পৰা আৰম্ভ কৰিলো, আকৌ ঘূৰি পাকটো মাৰি য'ৰ পৰা উঠিছিলো সেইটোত নমাই দিয়ে। সেইটো এটা অৰ্থনীতি
1: নিয়োজনৰ
2: সুবিধা হৈ যায়।
1: সমানে কৰি আমাৰ সেই ছাইটসমূহৰ প্ৰমোশনৰ প্ৰচাৰৰ খুব প্ৰয়োজন আছে। আৰু এটা হ'ল যে এঠাইলৈ গৈ থাকোঁতে এটা ঠাইৰ পৰা গুৱাহাটীৰ পৰা আমি শিৱসাগৰলৈকে যাম, এই গৈ থাকোঁতে ৰাস্তাত আৰু তেনেধৰণৰ কি কি প্ৰত্নতাত্বিক সমল চাই যাব পাৰি, সেই ধৰণৰ গুৰুত্বটো
3: এইটো কথা আগতেও আমি পাতিলোৱে। যিহেতু টুৰিষ্টখিনিয়ে বৰুৱা ছাৰে কথা এটা ক'লে আৰ্কিঅলজিকেল টুৰিষ্ট, চ' আমাৰ ইয়াতে যিমানখিনি টুৰিষ্ট আহে, মোৰ যিমানখিনি জ্ঞান আছে, মই নাভাবোঁ যে কেৱল আৰ্কিঅলজিকেল টুৰিষ্ট আমাৰ ইয়াতে আহে। টুৰিষ্টখিনি আহে, টুৰিষ্টখিনিক লৈ পেলাই আইটিনাৰী কিছুমান বনোৱা হয়, আইটিনাৰীখিনিত চব ধৰণৰ চাইট সোমাই থাকে। মেইনলি আপোনাৰ কাজিৰঙা থাকে, কামাখ্যা থাকে, আমাৰ পুৰাতাত্ত্বিক স্থান সূৰ্য পাহাৰো তাতে এড হৈছে। চ' এই প্ৰমিনেণ্ট ঠাইখিনিলৈকেহে আমাৰ টুৰিষ্টখিনিক লৈ যোৱা হয়। কিন্তু তাৰ মাজত এতিয়া কাজিৰঙা ছাৰে যেনেকৈ কৈছে যে কাজিৰঙালৈ যোৱাৰ লগে লগে মাজত নেঘেৰেটিং পৰি যায়, নেঘেৰেটিং তাৰ আগলৈ আহে, কাজিৰঙা পাৰ হৈ পেলাই দেওপাহাৰ এটা ছাইডে পৰি যায়, আকৌ যোৰহাটৰ ফালে গ'লে নেঘেৰেটিং। কিন্তু আমাৰ আহোমসকলৰ সময়ৰ যিমানখিনি আপোনাৰ দুৰ্গ আছিলে আহোমৰ বুৰঞ্জীৰ লগত জড়িত, এইখিনি গোটেই কিন্তু এই অন দ্য ৱে আছিলে, কাজিৰঙালৈ যোৱা ৰাস্তাতে আছিলে। অঁ, চামধৰাগড় আছে কলিয়াবৰৰ ওচৰত,
0: আৰু
3: হয় এই গোটেইখিনি, আৰু ইফালে আপুনি চন্দ্ৰপুৰৰ ফালে গ'লে কলিয়া কি আছিলে, কাজলী চকী, কাজলী চকীত গড় আছিলে, তাৰ ওচৰতে মায়ং গোটেই অঞ্চলটো আছে। গতিকে আমাৰ যিটো টুৰিষ্ট ৰুট,
2: এই টুৰিষ্ট য'ত বহি আছো তাৰ পৰা মেডিকেল কলেজলৈকে, সেইটো এই ৰাজগড়
0: খুব একদম ফেজ ওয়াইজ আপোনাৰ ফার্স্ট সেকেন্ড সেঞ্চুরি বিসি পৰা ভালদৰে, আৰু যদি খনন কৰো একদম আপোনাৰ ব্ৰিটিছৰ শাসন কাললৈকে আমি বহুত প্ৰত্যেকটো ফেজৰে আমি মানে কালচাৰেল সেটেলমেন্ট
3: ইয়াতে, কিন্তু
0: সংস্কৃতি নিদৰ্শন
3: বাইদেউ ইয়াতে এটা ফ্লিপ সাইডো আছে। যেনে এতিয়া মই বৰপথাৰৰ কথা কৈছোঁ, বৰপথাৰৰ কাষতে আলিচিঙা টেঙানি আছে, তাতে খুব ধুনীয়া সূৰ্যৰ মূৰ্তি এটা পাইছিলে মানুহে। এতিয়া আলিচিঙা টেঙানিটো শিৱৰ মন্দিৰ গঢ়ি পেলালে, কিন্তু আলিচিঙা টেঙানি তাতে যিখন ইনস্ক্ৰিপশ্যন পোৱা গৈছে, ইনস্ক্ৰিপশ্যনত খুব ধুনীয়াকৈ উল্লেখ কৰা আছে যে এইখন ঠাই এটা ৰিভাৰ পৰ্ট হিচাপে বনোৱা হ'ল, ইয়াতে এটা ৰিভাৰ ৱাৰ্ফ এটা বনাইছে, মানে নদী ঘাট এটা বনাইছিলে ৰজা দীঘলেখ বৰ্মনে। চ' এতিয়া আমি ৰজা দীঘলেখ বৰ্মন কোন আছে নাজানো,

0: ঐতিহাসিকভাৱে আমি তেখেতৰ কথা গম নাপাওঁ, কিন্তু আমি এটা কথা গম পাওঁ যে তাতে এটা নদী ঘাট বনাইছিলে। আৰু মই যেতিয়া তাতে আৰ্কিঅলজিকেল এক্সপ্ল'ৰেশ্যন কৰি আছিলোঁ সেইটো অঞ্চলত, মই নদী ঘাটটো বিচাৰি পাইছিলোঁ, কিন্তু সেইবোৰ এতিয়া সংৰক্ষণ হোৱা নাই। ধনশিৰি নদীয়ে নদী ঘাটটো তাই লৈ গুচি গ'ল, কিন্তু নদীৰ পাৰত নদী ঘাটটোৰ কাষত যিটো দুৰ্গ আছিলে, সৰু দুৰ্গ এটা আছিলে, সেই দুৰ্গটো এতিয়াও আছে, কিন্তু মানুহখিনিয়ে কিন্তু সেই দুৰ্গটো চাবলৈ নাযায়।
1: সেইখন একা ৰাজধানী আছিল, সেই দিশটো আমিতো
2: একেবাৰে
0: আমাৰ আচলতে অভাৱ হৈছে, আমাৰ এই কাহিনীবিলাকৰ অভাৱ হৈছে ছাৰ। আমি এই আমাৰ ঐতিহাসিক সমল লৈ পেলাই
3: আমাৰ
0: প্ৰমোশ্যনটো যেতিয়া আমি কৰিম, এই কাহিনীবিলাক আমি মানুহক অলপমান পপুলাৰ ৱেত ক'ব লাগিব। গৱেষণা কৰি পেলাই গৱেষণা পত্ৰ হিচাপে কৈ থাকিলে নহ'ব, পপুলাৰ ৱেত, পপুলাৰ হিষ্ট্ৰী। দেৰ ইজ এ ফিল্ড কল পাব্লিক আৰ্কিঅলজি, পাব্লিক আৰ্কিঅলজিৰ আণ্ডাৰতো আমি এই কামখিনি কৰিব পাৰোঁ।
3: পৰ্যটক
0: সকলোকে আগ্ৰহ
3: মানে
1: দুটা কথা ইয়াৰ পৰা ওলাইছে, যে এটা কথা স্থানীয় মানুহখিনিয়ে ঐতিহ্যটো জানিব
4: লাগিব,
1: সেইখিনি জনাবলৈ আকৌ বিদ্যায়তনিক কাম কিছু কৰিব
4: লাগিব।
1: সেই বিদ্যায়তনিক কামটো ডক্টৰ শৰ্মা নাই বা ডক্টৰ দীপৰেখা কুলিয়ে কৰি নিদিলে আপুনি মই নদাই ভদাই সিমান নাজানিম। আমাৰ সেইকাৰণে বোধ কৰো এটা সমন্বিত দায়িত্ব থাকিব নেকি বিদ্যায়তনিক কামটো, যে এইখিনি এইখিনি সমল আমাৰ আছিলে, এইখিনি তোমালোকে সংৰক্ষণ কৰা, যেনেকে আমি গুৱাহাটীৰ ৰাজগড় সংৰক্ষণ কৰিব লাগিব বা লাচিতগড় সংৰক্ষণ কৰিব লাগিব। আজিলৈকেতো আমি শুনা নাই যে ৰাজগড়টো সংৰক্ষণ কৰিব লাগে।
0: ৰাজগড়টো এটা সময়ত সেইখিনি অঞ্চলৰ আটাইতকৈ ওখ জেগা আছিল, এতিয়া তাতে সদায় বানপানী হয়।
1: সেই এই কথাবিলাক মই ভাবো যে আমি কিন্তু বিদ্যায়তনিক বিভাগীয় কাৰ্য আৰু ৰাইজ আৰু প্ৰচাৰ মাধ্যমেও হয়তো এটা দায়িত্ব থাকিব যে এই গোটেইখিনি কথা লৈ যোৱা,
3: পডকাষ্টাৰ
1: ব্ৰডকাষ্টাৰসকলৰ সম্পূৰ্ণ দায়িত্ব। আৰু আমি আকাশবাণীৰ নিচিনা সুন্দৰ এটা অনুষ্ঠান ক'ত পাম, যে আজি প্ৰায় তেখেতসকলৰ 80 বছৰে আমাক বিভিন্ন খবৰ দি আছে, আজি এই খেতসকলে যে অনুষ্ঠানটো পাতিছে সেইটো এটা আৰম্ভণি হিচাপে মই ধৰি ল'ব লাগিব, কাৰণ ইমান দিনৰ মূৰত আমি এটা নতুন দিশলৈ গুচি গৈছোগে। হয়তো যে এই সমন্বিত প্ৰচেষ্টাত আগবাঢ়িব লাগিব, এই কথাটো কিন্তু আমি ধন্যবাদ দিব লাগিব আকাশবাণীক যে তেখেতসকলে আৰম্ভ
3: কৰিছে।
4: এই আলোচনাৰ যোগেদি নিশ্চয়কৈ যিখিনি আমাৰ যিসকল শ্ৰোতা আছে তেখেতসকলে নিজৰ দায়িত্ব কৰ্তব্য সম্পৰ্কেও গম পাইছে। কোনোবাই পথাৰত কাম কৰি থাকোঁতে খিটিংকে যদি শব্দ এটা হয় দেখে যে এটা মূৰ্তি আছে বা তেনেধৰণৰ কিবা এটা ফটোপাতি সমল পাইছে, তেতিয়াহ'লে বিভাগীয়ভাৱে জনোৱা বা তাৰ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ সহযোগ কৰা এই কামখিনিৰ পৰাই আৰম্ভ হ'ব। আমি বেছ কিছু কথা পাতিলোঁ, আমাৰ ষ্টুডিঅ' ঘূৰি ইতিমধ্যে ইংগিত দিছে যে আমাৰ আলোচনা আমি আজি ইমানতে সামৰিব লাগিব। তিনিওগৰাকীক আপোনালোকক ধন্যবাদ, শ্ৰীযুত স্বপ্নলীল বৰুৱা ডাঙৰীয়া, শ্ৰীযুতা দীপৰেখা কৌলি ডাঙৰীয়ানী আৰু শ্ৰীযুত প্ৰণৱজ্যোতি শৰ্মা ডাঙৰীয়া। আমি আকৌ যেতিয়া পাছত লগ হ'ম তেতিয়া এই বিষয়ৰ বাকী কথাখিনি পাতিম। আজিৰ আলোচনা আমি ইমানতে সামৰিছোঁ। নমস্কাৰ,
3: ধন্যবাদ।
5: ইমান পৰে শ্ৰোতাসকলে অসমৰ প্ৰত্নতাত্ত্বিক পৰ্যটন এই বিষয়ৰ আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে স্বপ্নলীল বৰুৱা, ডক্টৰ দীপৰেখা কোহলি আৰু ডক্টৰ প্ৰণৱজ্যোতি শৰ্মাই। আলোচনাটিৰ আঁত ধৰিলে ঋতুপৰ্ণ দাসে। প্ৰিয় শ্ৰোতা, আমাৰ আজিৰ আলোচনাৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। সহস্ৰাব্দী দত্তৰ সহযোগত আজিৰ অনুষ্ঠানৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।
6: এই আকাশবাণী গুৱাহাটীৰ মহাপাহ সময় নিশা 10:30 বাজিছে। এতিয়া সামৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰ। কাইলৈৰ অনুষ্ঠান প্ৰচাৰ মুকলি কৰা হ'ব 5:30 বজাত। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই মধুকৃষ্ণা বৰঠাকুৰে বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।